এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 বাস্কৰাব্দৰ আহিন মাহৰ 15 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 3 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: শিক্ষিত মানুহৰ ৰচনা নহয়। আমি সাধাৰণতে সাহিত্য বুলিলে ছপা কিতাপত পঢ়িবলৈ পোৱা গল্প, কবিতা, নাটক আদিকে বুজো। কিন্তু এইবিলাকত বাজেও গাঁৱলীয়া অনাক্ষৰী বা আধা আখৰী মানুহৰ মাজত আৰু এক প্ৰকাৰ সাহিত্য এতিয়াও জীয়াই আছে। এইবিলাক হৈছে মুখে মুখে ৰচনা কৰা আৰু মুখ বাগৰি জীয়াই থকা পুৰণি নাম, পদ, মালিতা, ফকৰা, বচন, সাঁথৰ, সাধুকথা। কথাৰ লাচত আমি যোজনা বা ফকৰা ব্যৱহাৰ কৰোঁ। মনত ৰং লাগিলে বনঘোষা এফাকি আওৰাওঁ, ল'ৰা নিচুকাব লাগিলে বুঢ়া বুঢ়ীৰ বা তেনে সাধুকথা এটি কওঁ। চহৰৰ মানুহৰ মাজত এইবিলাকৰ চলাচল কমি আহিছে, কিন্তু অনাক্ষৰী চহালোকৰ মাজত এইবিলাক এতিয়াও সজীৱ হৈ আছে। শিক্ষিত সাহিত্যিকে কেতিয়াবা মন গ'লে এইবিলাক ব্যৱহাৰ কৰে। কোনোবাই হয়তো বিহুগীত দুফাকি সুমুৱাই গল্প এটাকে লিখে। আকৌ গোহাঁই বৰুৱাৰ নিচিনা লিখকে তেতুন তামুলী লেখীয়া সাধুকথা এটি লৈ নাটিকা এখনকে সাজে। কিন্তু এই ব্যৱহাৰত স্বাভাৱিকতা নাই, কিয়নো জনসাহিত্যৰ পটভূমি হৈছে গাঁও আৰু পথাৰ। তাৰ প্ৰেৰণা হৈছে জনসাধাৰণৰ সুখ দুখ, আশা নিৰাশা, কাম কাজ, প্ৰেম বিৰহ। বিশেষ এটা সামাজিক আৱেষ্টনী লৈহে এইবিলাকৰ সৃষ্টি হয়। সেই আৱেষ্টনী ভাগি গ'লে গীত পদবিলাকৰো সাৰ্থকতা টুটে। অৰ্থাৎ মানসিকতাৰ যি এটা স্তৰত এইবিলাকৰ সৃষ্টি হয়, কিবা কাৰণত যদি তাৰ পৰিৱৰ্তন হয় তেনেহ'লে গীত পদবিলাকো ক্ৰমে লোপ পাই আহে আৰু নতুনকৈ সৃষ্টি নহয়। লিখা পঢ়া নজনা সাধাৰণ মানুহে দেওভূতত বিশ্বাস ৰাখে। তেনে মানুহে এফালে নামঘৰত নৈবেদ্য আগবঢ়ায় আৰু আনফালে থলৰ দেৱতাকো পূজা এভাগি দিয়ে। যদি শিক্ষা পায় আৰু হয়তো চহৰলৈ আহি মানুহজনৰ মনৰ সলনি হয়, তেতিয়া আৰু আঁহত গছৰ ওপৰত থকা দোত বা খালত থকা যখিনীৰ বিষয়ে কাহিনী ওলাবৰ কাৰণ নাইকিয়া হয়। সেইদৰে গাঁৱত থাকিলে বিহুৰ সময়ত যি উখল মাখল লাগে আৰু চ'ত মাহত বসন্তৰ সমাগমত খেতিপথাৰত বৰষুণ পৰিলে প্ৰাণ যিদৰে উলাহিত হয়, চহৰত দোকানী বা কেৰাণী হৈ কাল কটাবলগীয়া হ'লে সেইদৰে নহয়। সেইদৰে নহ'লে বনঘোষা আৰু বিহুগীতৰ মাদকতাও টুটি আহে। গাঁৱত সদায় শুনি শুনি বসন্তৰ প্ৰেৰণাত খেতিয়কজনে হয়তো বনঘোষাৰ ঠাচতে নিজৰ হিয়াৰ উদ্বাউল ভাৱ প্ৰকাশ কৰে, কিন্তু তেওঁ বা তেওঁৰ ল'ৰাই চহৰলৈ আহি পূৰ্বৰ আৱেষ্টনী পাহৰি পেলালে বনঘোষা আৰু নাগায়। হয়তো চিনেমাত শুনা হামকো হে প্যাৰী হামাৰী গলিয়া এইবুলিহে মনৰ ভাৱ প্ৰকাশ কৰে। নাইবা বিহুনাচ আৰু বিহুনামক মঞ্চত তুলি সাংস্কৃতিক অনুষ্ঠান পাতে। আৱেষ্টনীৰ পৰিৱৰ্তন আৰু শিক্ষা দীক্ষাৰ প্ৰভাৱে সচৰাচৰ ব্যৱহাৰ হৈ থকা যোজনা ফকৰাবিলাকো অচল কৰি আনিছে। মজলীয়া স্কুল পাছ কৰি হাতত ভাতকেৰেলাৰ বেপাৰ কৰি খোৱা ল'ৰাই আৰু নকয় যে এঘৰৰ পাতনাদ এঘৰৰ জৰি, এঘৰে পানী তোলে ঘটং মটং কৰি। মাকহঁতে খং উঠিলে যদিও কয় মাকতকৈ জীয়েক কাজি ঢেঁকী থোৰাৰে বাটে পাজি, তথাপি জেকেট পিন্ধা বোৱাৰীয়েকহঁতে তেনে প্ৰবচন ব্যৱহাৰ নকৰে। এসময়ত বুঢ়ীমাকে কৈছিল শালিকি বা শিয়াল বান্দৰৰ সাধু। আজিকালি কেইজনী মাকে এইবিলাক জানে বা কয় সেয়া ভাবিবলগীয়া।
1: আজিৰ মুকুতামালাত প্ৰফুল্ল দত্ত গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত হৰিপ্ৰসাদ চৌদাচীয়াৰ বাঁহীবাদন, ৰাগ বৈৰাগী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াই বজোৱা বাঁহীত ৰাগ বৈৰাগী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পুষ্পামুগ্ধা দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীত।

পুষ্পামুগ্ধা দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

পুষ্পামুগ্ধা দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত দুটি শুনিলে। শিল্পীৰ সৈতে বাদ্য সংগত কৰিলে খোল বিপুল ওজা, বাঁহী প্ৰসন্ন বৰুৱা, তাল অকণ চন্দ্ৰ বায়ন, তানপুৰা দলি বৈশ্যই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

ৰাতিপুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ বিংশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত অঞ্জু দেৱী, ইজ্জত সিং, শিৱানী দত্ত, মনোৰঞ্জন গগৈ আৰু ৰিজুৱানা চুলতানা আহমেদৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 9:15 বজাত জিলাৰ ৰেহৰু, 9:20 বজাত আৰু 10:00 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 9:45 বজাত অসমা সুষমা অনুষ্ঠানত আলেখ্য মোহনীয়া শৰতৰ দ্বিতীয় খণ্ড, ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ। দিনৰ 10:30 বজাত অসমীয়া আৰু হিন্দী ছবিৰ গীত, দিনৰ 11:05 বজাত পৰাগমালা লাইভ, 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ বিংশ খণ্ড, ৰচনা মনীষা শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য সুৰৰ জোনাক জয়ন্ত হাজৰিকা, আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত জুবিন চুলতানৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল রাগ সুধ সারং, 1:50 বজাত সুধাকণ্ঠর গীত, 2:30 বজাত পাশ্চাত্য সংগীতর অনুষ্ঠান, 3:05 বজাত আধুনিক গীতর অনুষ্ঠান, বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কার্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান। বিয়লি 5:25 বজাত সন্ধিয়া 7:20 বজাত আৰু নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, বিয়লি 5:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠৰ অনুষ্ঠানত ব্যাকৰণৰ বৰ্ণ বিচাৰ পাঠ আগবঢ়াব মঞ্জিত তালুকদাৰে।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'ব লগা ব্যৱস্থা এই বিষয়ে আলোচ কৰিব ডক্টৰ মেৰী সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাসে। আঁত ধৰিব শিখামণি দত্তই। আলোচনালানিৰ আজি দ্বিতীয় খণ্ড শুনিবলৈ পাব। লগতে কৃষিক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি পংকজ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 ৰীণা সেনগুপ্তৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দগান, 7:35 পূবালীৰ সুৰত চিনাৰাম তেৰণ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:02 দৃষ্টিপাত, 9:00 চিত্ৰগীত। নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত শিল্পী মুকুল ৰাভাৰ জীৱন আৰু কৰ্মৰাজীৰ ভেটিত যুগুতোৱা প্ৰামাণ্য আলেখ্যৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠানত ৰফিক খাঁৰ বেহেলা বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166 9।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পড়া মাধ্যমিক বিদ্যালয়ের পাঠ্যক্রমের ভিত্তিত ছাত্র ছাত্রীক সমৃদ্ধ করা একমাত্র অনুষ্ঠান প্রচারের সময় প্রতি সোম বুধ আর শুক্রবারে বিয়লি 5:45 আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মন।

মনস্থান। প্ৰতি পুৱা ন বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা ন বজাত FM ৰ 100.8 MHz।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমাৰ শর্মায়।
1: আধুনিক প্ৰযুক্তিলৈ সাধাৰণ ৰাসায়নিক মৌলৰ অৱদান তৃতীয় ভাগ। আমি আলোচনা কৰি থকা সাধাৰণ ৰাসায়নিক মৌলৰ আধুনিক প্ৰযুক্তিত নৱনৱ উপযোগিতাৰ প্ৰয়োগ হোৱা এবিধ মৌল হ'ল বেৰিলিয়াম। বেৰিল খনিজৰ পৰা বেৰিলিয়াম শব্দটো আহিছে। এই খনিজ পদাৰ্থৰ মাজত শ শ কেজি ওজনৰ স্ফটিক পোৱা যায়। বেৰিলিয়ামৰ বহু ধৰ্মত এলুমিনিয়ামৰ সৈতে সাদৃশ্য আছে। ফেড্ৰিক ভোলাৰ আৰু এ ৱাছিয়ে 1828 চনত আৱিষ্কাৰ কৰা এই ধাতুটো প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে প্ৰখ্যাত হৈ পৰে। তেতিয়া ইয়াৰ ভৌতিক ধৰ্মবোৰ আমোদজনক বুলি গম পোৱা যায়। ই যদিও বা বৰ লঘু ধাতু, তথাপি ই অতি শক্তিশালী, প্ৰকৃততে তীখাতকৈও শক্তিশালী। ইয়াৰ গলনাংক এলুমিনিয়ামতকৈ বেছি। এই দুটা গুণৰ বাবে উৰাজাহাজৰ গাটো সাজিবলৈ ই আদৰ্শ ধাতু হৈ পৰে। ইয়াৰ অতি সুন্দৰ তাপ পৰিবাহিতা আৰু উচ্চ তাপ ক্ষমতা আছে, সেইবাবে বিমান চালকৰ প্ৰকোষ্ঠ আৰু মহাকাশযানৰ সন্মুখৰ শংকুটো তৈয়াৰ কৰাৰ বাবে এই ধাতু ব্যৱহাৰ কৰা হয়। দহনৰ সময়ত প্ৰচুৰ পৰিমাণে তাপ এৰি দিব পৰাটো বেৰিলিয়ামৰ আন এটা অতি আমোদজনক ধৰ্ম, সেইবাবে ৰকেট প্ৰজ্বালক হিচাপে ইয়াৰ এক উজ্জ্বল ভৱিষ্যত আছে। বিশেষকৈ সুদূৰৰ গ্ৰহসমূহলৈ আয়োজন কৰিব খোজা আমাৰ মহাকাশ অভিযানৰ সময়ত ইয়াৰ ব্যৱহাৰৰ সম্ভাৱনা যথেষ্ট বেছি। সকলো ধাতুৰেই ব্যৱহাৰৰ ফলত কিছু পৰিমাণে ক্ষয় ক্ষতি হয়, ঠিক আমাৰ দেহৰ পেশীসমূহৰ দৰে ক্লান্ত হৈ পৰে। ক্লান্ত ধাতুবোৰৰ গাত ফাট মেলে আৰু সিহঁতৰ কাৰ্যদক্ষতা হ্ৰাস পায়। গতিকে যিবিলাক ধাতুৰ ক্লান্তি প্ৰকাশ কৰাৰ প্ৰৱণতা আছে, তেনে ধাতু চাপৰ অধীনত সুবিধাজনকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি। সেইবাবে প্ৰযুক্তিবিদসকল সদায় এনে ধাতুৰ সন্ধানত থাকে যি ক্লান্তি প্ৰকাশ নকৰে আৰু ওজনত লঘু হয়। বেৰিলিয়ামে তেওঁলোকৰ এই আশা পূৰ্ণ কৰিছে। যেতিয়াই তীখাৰ সৈতে বেৰিলিয়াম যোগ দিয়া হয়, বেৰিলিয়ামে তীখাৰ ধাতৱ ক্লান্তি শূন্যলৈ অৱনমিত কৰিব পাৰে। বেৰিলিয়াম সংযুক্ত তীখাৰে নিৰ্মিত স্প্ৰিঙে 1 কোটি আঘাত সামান্য অসফলতা নেদেখুৱাকৈ সহ্য কৰিব পাৰে। এনে স্প্ৰিং বিমানৰ পৰা দ্ৰুত গতিত গোলা নিক্ষেপ কৰিব পৰা মেচিন গানত ব্যৱহাৰ কৰা হয়। যিকোনো ধাতুৰ তুলনাত বেৰিলিয়ামে অতি সহজে ইয়াৰ মাজেদি ৰঞ্জন ৰশ্মি পাৰ হৈ যাবলৈ দিয়ে। সেইবাবে ৰঞ্জন ৰশ্মিৰ নলীৰ খিৰিকীবোৰ বেৰিলিয়ামৰ দ্বাৰা নিৰ্মিত হয়। নাইট্ৰজেন, বৰণহীন আৰু গোন্ধহীন এই গেছটোৱে বায়ুমণ্ডলত শতকৰা প্ৰায় 78% অধিকাৰ কৰি আছে। ইয়াক প্ৰথমে বায়ু তৰলীকৰণ কৰি আংশিক পাতন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়। ইয়াৰ উতলাংক অক্সিজেনতকৈ কম বাবে ই আগেয়ে বাষ্পীভূত হৈ যায়। ঔদ্যোগিকভাৱে ৰাসায়নিক উৰ্বৰক তৈয়াৰ কৰিবলৈ নাইট্ৰজেন বহুলভাৱে ব্যৱহৃত হয়। সাৰ কাৰখানাবোৰত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ পৰা সংশ্লেষিত কৰা এমনিয়াৰ বহুল প্ৰয়োগ ঘটিছে। নাইট্ৰজেন হিমকাৰক হিচাপে বিস্তৃতভাৱে প্ৰয়োগ হৈছে। তুহিন শৈল চিকিৎসা, য'ত টেমুনা ধ্বংস কৰিবলৈ বা ৰেটিনা মেৰামতি কৰিবলৈও প্ৰচণ্ড শীতলতাৰ প্ৰয়োজন হয়, তেনেধৰণৰ হিম শীতল

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইচিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
4: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নিস্বাৰ্থ সেৱাই ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল আধাৰ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক সামৰ্থ্যৰ ক্ষেত্ৰত শ্বিপিং কৰ্পৰেচন অফ ইণ্ডিয়াৰ নেতৃস্থানীয় ভূমিকাৰ বিষয়ে উল্লেখ কৰিছে। গ্লোবেল হৰ্টিকালচাৰৰ বাবে উদ্যানশস্য খণ্ডক শক্তিশালী কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ ৰয়েলসীমা অঞ্চলৰ খেতিয়কসকলৰ বাবে উন্নত সুবিধাৰ সৃষ্টি কৰিব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। বিশ্ব বাণিজ্যত দেখা দিয়া অনিয়ম আৰু বিশৃংখলাসমূহ দূৰ কৰাৰ উদ্দেশ্যে ডব্লিউ টি অ'ৰ নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতে আহ্বান জনাইছে। আৰু জাপানৰ আই চি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে বৰ্তমানলৈকে 16টা সোণসহ মুঠ 76টা পদকেৰে তালিকাৰ পঞ্চম স্থানত আছে। নিস্বাৰ্থ সেৱাই ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল আধাৰ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মন্তব্য কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত একাদশ সন্ত ঈশ্বৰ সন্মান 2026 প্ৰদান কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে দেশৰ মহান সন্ত আৰু চিন্তাবিদসকলে সৰু বৰৰ প্ৰভেদ পাহৰি মানুহক আনৰ কল্যাণৰ বাবে আত্মনিয়োগ কৰিবলৈ সদায় প্ৰেৰণা যোগাই আহিছে। ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে বঁটাপ্ৰাপকসকলক অভিনন্দন জনাই শ্ৰীৰাধাকৃষ্ণনে কয় যে সন্মানে নিস্বাৰ্থ সেৱাৰ মনোভাৱক স্বীকৃতি দিয়াৰ লগতে ভাৰতীয় সংস্কৃতি আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে প্ৰতিগৰাকী নাগৰিক দেশৰ বিকাশৰ সমান অংশীদাৰ। স্বচ্ছ ভাৰত অভিযানৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে জনসাধাৰণৰ অংশগ্ৰহণে কেনেকৈ এটা চৰকাৰী কাৰ্যসূচীক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিব পাৰে তাৰে প্ৰমাণ এই অভিযানে দাঙি ধৰিছে। প্ৰসংগক্ৰমে উপৰাষ্ট্ৰপতিগৰাকীয়ে উন্নয়নৰ প্ৰক্ৰিয়াত মানৱীয় প্ৰমূল্য, নৈতিকতা আৰু সামাজিক দায়িত্ববোধ অক্ষুণ্ণ ৰাখিবলৈকো আহ্বান জনায়। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় নৌবহন নিগম এছ চি আইক জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক সামৰ্থ্যৰ ক্ষেত্ৰত দেশ আত্মনিৰ্ভৰ হোৱাৰ পথত নেতৃস্থানীয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শ্বিপিং কৰ্পৰেচন অফ ইণ্ডিয়াৰ 65 বছৰীয়া উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰী সোণোৱালে কালি ভাৰতৰ শক্তি আৰু বাণিজ্য সুৰক্ষাৰ ক্ষেত্ৰত বিশেষকৈ শেহতীয়া হৰমুজ প্ৰণালীৰ সংঘাতৰ সময়ত এছ চি আইয়ে গ্ৰহণ কৰা সুৰক্ষামূলক ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মেৰিটাইম অমৃতকাল ভিজন 2047ৰ অধীনত দেশক জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নেতৃস্থানীয় দেশ হিচাপে পৰিগণিত কৰাৰ লক্ষ্যত এছ চি আইয়ে সহায় কৰিব। মহাৰাষ্ট্ৰৰ মৎস্য পালন আৰু বন্দৰ মন্ত্ৰী নীতিশ নাৰায়ণ ৰাণে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি কয় যে এছ চি আইয়ে জাহাজ চলাচলৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ লগতে বাণিজ্য, নিয়োগ আৰু সামুদ্ৰিক অৰ্থনীতি বৃদ্ধিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি এছ চি আইৰ ভূমিকাৰ কথা উল্লেখ কৰে। এছ চি আইৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কেপ্টেইন ভি কে ত্যাগীও এই অনুষ্ঠানত উপস্থিত থাকে।
2: Shipping Corporation of India has completed 65 years successfully, gloriously. That is why we are together here to celebrate the occasion, recollecting those days of our journey. How did we make possible? 1961, it started the journey through the sea to carry the responsibility of the nation.
1: শ্বিপিং কৰ্পৰেচন অব ইণ্ডিয়াৰ অনুষ্ঠানত সেয়া আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইপিনে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে গ্লোবেল হৰ্টিকালচাৰ হাবে

উদ্যান শস্য খণ্ড শক্তিশালী কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ ৰায়লসীমা অঞ্চলৰ খেতিয়কসকলৰ বাবে উন্নত সুবিধাৰ সৃষ্টি কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যখনৰ আন্নামায়া জিলাৰ মদনাপল্লীত গ্লোবেল হৰ্টিকালচাৰ হাব প্ৰকল্প আৰু ইণ্ডিয়ান স্কুল অব এগ্ৰিকালচাৰৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু উপ মুখ্যমন্ত্ৰী পৱন কল্যাণো এই অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অন্ধ্ৰপ্ৰদেশক উদ্যান শস্যৰ এটা প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি আহিছে। শ্ৰীমতী সীতাৰমণে জল ব্যৱস্থাপনা, আধুনিক প্ৰযুক্তি আৰু আন্তঃগাঁথনি উন্নত কৰি কৃষকক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পি এম কিষাণ, শস্য বীমা আৰু পি এম কুছুম আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়েও উল্লেখ কৰে। তেওঁ লগতে জলবায়ু স্থিতিস্থাপক শস্যৰ জাত আৰু সৌৰশক্তি চালিত কৃষি পাম্প সন্দৰ্ভতো মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইণ্ডিয়ান স্কুল অব এগ্ৰিকালচাৰসমূহে কৃষকসকলক আধুনিক প্ৰযুক্তি, বৈজ্ঞানিক পদ্ধতি আৰু গৱেষণা ক্ষেত্ৰত কাম কৰিবলৈ উৎসাহিত কৰিব। তেওঁ লগতে প্ৰতিষ্ঠানখন বিশ্বমানৰ কেন্দ্ৰ হ'ব বুলিও আশা ব্যক্ত কৰে। গ্লোবেল হৰ্টিকালচাৰ হাবে ৰাজ্যখনৰ 10খন জিলাত আম, কল, বিলাহী আৰু ডালিবৰ খেতিক সামৰি ল'ব। প্ৰকল্পটো 3টা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ব বাণিজ্যত দেখা দিয়া অনিয়ম আৰু বিশৃংখলাসমূহ দূৰ কৰাৰ উদ্দেশ্যে বিশ্ব বাণিজ্য সংস্থা ডব্লিউ টি অ'ৰ নীতি নিৰ্দেশনা অনুসৰি পদক্ষেপ গ্ৰহণৰ বাবে ভাৰতে আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলৱাকী চহৰত অনুষ্ঠিত G20 বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ অন্তিম দিনা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে এই সন্দৰ্ভত কয় যে কিছুমান দেশৰ অৰ্থনীতিত চৰকাৰে আগবঢ়োৱা অনিয়মীয়া ৰাজসাহায্যই বিশ্ব বজাৰৰ স্বাভাৱিক বাণিজ্যিক ব্যৱস্থা ব্যাহত কৰে। এনে উদ্বেগসমূহ সস্তীয়া সামগ্ৰীৰ অনৈতিক বিক্ৰী বিৰোধী নীতি আৰু আইনী পৰ্যালোচনাৰ যোগেদি সমাধান কৰা উচিত বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ ভিতৰতেই দ্ৰুততম গতিত বিকাশ লাভ কৰা বৃহৎ অৰ্থনীতি, যি দেশৰ 140 কোটি জনসাধাৰণৰ চাহিদা সফলভাৱে পূৰণ কৰি আহিছে। বিশ্বৰ যোগান শৃংখলাত ভাৰত নিৰ্ভৰযোগ্য অংশীদাৰ হৈ পৰা বুলি অভিহিত কৰি তেওঁ কয় যে বিশ্ব বাণিজ্য সংস্থাৰ মূল নীতিৰ আধাৰত এটা স্বচ্ছ, নিয়মভিত্তিক আৰু নিৰপেক্ষ বহুপাক্ষিক বাণিজ্য ব্যৱস্থা গঢ়ি তুলিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। বৈঠকৰ আগধৰি শ্ৰীগোৱেলে অষ্ট্ৰেলিয়া, ছৌদি আৰব আৰু দক্ষিণ কোৰিয়াকে ধৰি কেইবাখনো দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীসকলৰ সৈতে পৃথকে দ্বিপাক্ষিক আলোচনাতো মিলিত হয়। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে জনসাধাৰণলৈ জনোৱা আহ্বান এতিয়া চৰকাৰী প্ৰশাসনৰ এটা স্থায়ী কাৰ্যসূচীত পৰিণত হোৱা বুলি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। নতুন দিল্লীত বিশেষ স্বচ্ছতা অভিযান 6.0 ৰূপায়ণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা জনোৱা আহ্বানৰ পাছতেই এই অভিযানে এটা গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিছে। ডঃ সিঙে উল্লেখ কৰে যে এই অভিযানে পুৰণি ফাইলসমূহৰ নিষ্পত্তি, অলাগতিয়াল আচবাব আঁতৰোৱা, ই ফাইলৰ ব্যৱহাৰ বৃদ্ধি আৰু বৰ্জিত সামগ্ৰীৰ সদ্ব্যৱহাৰৰ যোগেদি সুশাসন প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে নিজে শ্ৰমদান কৰাৰ লগতে এক পেৰ মা কে নাম কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ কৰে আৰু চাফাই কৰ্মীসকলক সুৰক্ষা সামগ্ৰী প্ৰদান কৰে। ইয়াৰ উপৰি ডঃ সিঙে চি এছ আই আৰৰ সদৰ কাৰ্যালয়ত স্বচ্ছতাৰ শপত গ্ৰহণ আৰু বৃক্ষৰোপণ কাৰ্যসূচীতো নেতৃত্ব প্ৰদান কৰে। এই বিশেষ অভিযানৰ ৰূপায়ণ পৰ্যায় অহা 31 অক্টোবৰলৈকে অব্যাহত থাকিব। জাপানৰ আই চি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে। ভাৰতে কালি হকী, মল্লযুঁজ, আৰ্চাৰীত 1টাকৈ আৰু বক্সিঙত 3টাকৈ মুঠ 6টা সোণৰ পদক লাভ কৰে। ভাৰতীয় মহিলা হকী দলটোৱে ফাইনেলত চীনক 1-0 পৰাস্ত কৰি কালি সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু সুজিত কালকালে পুৰুষৰ 65 কিলোগ্ৰাম ফ্ৰী ষ্টাইল ইভেণ্টত স্বৰ্ণ পদক জয় কৰে। সুজিত কালকালেই জয়েৰে যোগেশ্বৰ দত্ত আৰু বজৰং পুনিয়াৰ পাছত মল্লযুঁজত এছিয়ান গেমছত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। বক্সিঙত পাৰ্বিন হুদাই মহিলাৰ 65 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছে। অংকুশ পাংঘালে পুৰুষৰ 80 কিলোগ্ৰাম শাখাত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী খৰুৱাই সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাও ঝিক 5-0 ফলাফলত পৰাস্ত কৰে। একেদৰে ভাৰতৰ মহিলা আৰ্চাৰী দলে কালি ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক।
ভাৰতীয় এছিয়ান গেমছত বৰ্তমানলৈকে 16টা সোণ, 25টা ৰূপ আৰু

0: ত্ৰিশটা ব্ৰঞ্জৰ পদকসহ মুঠ 76টা পদকেৰে তালিকাৰ পঞ্চম স্থানত আছে। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নিস্বাৰ্থ সেৱাই ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল আধাৰ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মন্তব্য কৰিছে। গ্লোবেল হৰ্টিকালচাৰ হাবে উদ্যান শস্যখণ্ড শক্তিশালী কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ ৰেলচেপা অঞ্চলৰ খেতিয়কসকলৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। আৰু জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে বৰ্তমানলৈকে 16টা সোণসহ মুঠ 76টা পদকেৰে তালিকাৰ পঞ্চম স্থানত আছে। আমাৰ এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 15 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 3 অক্টোবৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ সপ্তমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:20:08 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:06:27।

ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ চলচ্চিত্ৰত দুটি গীতত কণ্ঠদান কৰি সংগীতৰ মূল জগতত খোজ পেলাইছিল প্ৰতিমা বৰুৱা পাণ্ডে। গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ কাৰণে প্ৰতিমা বৰুৱা পাণ্ডেলৈ পদ্মশ্ৰী আৰু 1988 চনত সংগীত নাটক একাডেমীয়ে সন্মান আগবঢ়াইছিল। 1957 চনত ভাৰতীয় গণনাট্য সংঘৰ অধিৱেশনত গুৱাহাটীৰ জৰ্জ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডে, ভূপেন হাজৰিকা, হেমাংক বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিৱেশন কৰি ৰাজহুৱা সংগীত জীৱনৰ আৰম্ভণি কৰে। 1962 চনত প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত হস্তীৰ কন্যা, কেনেহে ৰাধিব তোৰ বিৰহ মন, একবাৰ হৰি বোল মন ৰচনা গীত পৰিৱেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে। 1975 চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি প্ৰতিমা পাণ্ডে এগৰাকী লোকশিল্পী হিচাপে প্ৰতিষ্ঠা হোৱাৰ বাট সুগম হয়। 1974 চনত আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। বংগ বিশ্ববিদ্যালয়ে দিলীত সন্মান, অসম শিল্পী দিৱস বঁটা, জয়মতী বঁটা, বিষ্ণুৰাভা বঁটা, অসম নাট্য সমিতি বঁটা, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰশস্তিপত্ৰ, আবাজুদ্দিন মেমৰিয়েল বঁটাকে আদি কৰি বিভিন্ন বঁটা তথা সন্মানেৰে সন্মানিত কৰা হৈছিল। 1934 চনৰ 3 অক্টোবৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হয়। মহালয়াৰ দিনা জন্ম হোৱাৰ বাবে ককা দেউতাক প্ৰভাত চন্দ্ৰ বৰুৱাই নাতিনীয়েকৰ নাম প্ৰতিমা ৰাখে। তেখেতৰ পিতৃৰ নাম আছিল প্ৰকৃতিশ বৰুৱা আৰু মাতৃৰ নাম আছিল মালতী বৰুৱা। প্ৰকৃতিশ চন্দ্ৰ বৰুৱা আছিল বিখ্যাত হাতী চিকাৰী আৰু প্ৰজাগণৰ মাজত লালজী নামেৰে খ্যাত। দেৱদাস খ্যাত প্ৰমথেশ বৰুৱা আছিল প্ৰতিমা পাণ্ডেৰ খুৰাক। বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল। মুখ্যমন্ত্ৰী হিচাপে দুটাকৈ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল হিতেশ্বৰ শইকীয়াই। হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত 1960 চনত 9 অক্টোবৰত হিতেশ্বৰ শইকীয়াই নাজিৰা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত ইতিহাসৰ শিক্ষকৰূপে যোগদান কৰে। নাজিৰা এছ'চিয়েট ক্লাব আৰু নাজিৰা নাট্য সমিতিৰ সৈতেও তেখেত জড়িত হৈ আছিল। বৰতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সম্পাদকৰ পদতো আছিল। ইয়াৰ বাহিৰেও কিছুদিনৰ বাবে গড়গাঁও মহাবিদ্যালয়ত উপাধ্যক্ষ হিচাপেও সেৱা আগবঢ়াইছিল। 1964 চনৰ 15 আগষ্টত হিতেশ্বৰ শইকীয়াই কংগ্ৰেছ দলত যোগদান কৰে। প্ৰথমে শিৱসাগৰ জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আৰু পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সম্পাদকৰ দায়িত্বত আছিল। 1972 চনত হিতেশ্বৰ শইকীয়াই প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নাজিৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়। শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধীন অসম মন্ত্ৰীসভাত তেখেতে গৃহ, শিক্ষা, স্বাস্থ্য আৰু জনসংযোগ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। 1974 চনৰ শেষৰ ফালে

0: শিক্ষামন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। 1983 চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল বিজয়ী হয়। দলৰ সৰ্বসন্মতিক্ৰমে হিতেশ্বৰ শইকীয়াক মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত কৰে। 1991 চনত 30 জুনত হিতেশ্বৰ শইকীয়াই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। 1983 চনত দিল্লীৰ ৰাষ্ট্ৰীয় সংহতি পৰিষদে হিতেশ্বৰ শইকীয়াক ৰাষ্ট্ৰ মানৱ উপাধিৰে সন্মানিত কৰে। 1934 চনত 3 অক্টোবৰত শিৱসাগৰ জিলাৰ সাপেখাতি ওচৰৰ বাগাবাগ চাহ বাগিচাত হিতেশ্বৰ শইকীয়াৰ জন্ম হৈছিল। প্ৰায় 60 বছৰ ধৰি সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছিল তিলক হাজৰিকা। তিলক হাজৰিকা অসমৰ আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক আছিল। স্নাতক হৈয়ে তিলক হাজৰিকাই নগাঁৱৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। 1951 চনত নতুন অসমীয়া কাকতত উপ সম্পাদক হিচাপে যোগদান কৰি তাৰ পাছত ক্ৰমান্বয়ে অসমবাণী, সাদিন, প্ৰতিদিন আদি কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তিলক হাজৰিকাৰ সাহিত্য কৃতিসমূহ হ'ল হাস্যৰসাত্মক আড্ডা 1958 চনত প্ৰকাশিত, কটকথা, আবেলিৰ চাহ ইত্যাদি। তিলক হাজৰিকাৰ জন্ম হৈছিল 1921 চনৰ 3 অক্টোবৰত নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী গাঁৱত। উমেশ বৈশ্য আছিল শিল্পী, শিক্ষাবিদ তথা সাহিত্যিক। ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন স্কুলত শিক্ষকতা কৰা উমেশ বৈশ্যই 1966 চনত গুৱাহাটী বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে আৰু 1992 চনত এই বিদ্যালয়ৰ বিষয় শিক্ষক হিচাপে নিযুক্ত হয়। 1993 চনত উপাধ্যক্ষ পদত নিযুক্ত হয় আৰু 1995 চনৰ 1 এপ্ৰিলত অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰে। গুৱাহাটী বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংগীত তেখেতৰ ৰচনা আৰু সুৰ আছিল। সাহিত্যৰাজিসমূহ হ'ল মিলন কোঁৱৰ, অশান্ত জন্মভূমি, তই যুক্তি যুদ্ধকৰ, ৰচনা বালিকা, প্ৰগতিৰ গান, সুৰ বিচাৰি 12 বছৰ ইত্যাদি। উমেশ বৈশ্যৰ জন্ম হৈছিল 1939 চনৰ 3 অক্টোবৰত নলবাৰী জিলাৰ বালিলেচা গাঁৱত। ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল কাদম্বিনী গাংগুলী। কাদম্বিনী গাংগুলী পেছাত এগৰাকী চিকিৎসক আছিল। 1882 চনত চন্দ্ৰমুখী বসুৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেখেতে কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতে দক্ষিণ এছিয়াৰ পৰা প্ৰাচাত্য চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় তথা দক্ষিণ ভাৰতীয় মহিলা। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত কাদম্বিনীয়ে চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ সিদ্ধান্ত লয়। কাদম্বিনীয়ে চূড়ান্ত পৰীক্ষাত সকলো লিখিত বিষয়ত উত্তীৰ্ণ হয় যদিও এক গুৰুত্বপূৰ্ণ ব্যৱহাৰিক বিষয়ত অকৃতকাৰ্য হৈছিল। 1884 চনত তেখেতে গ্ৰেজুৱেট অফ বেংগল মেডিকেল কলেজৰ পৰা ডিগ্ৰী লাভ কৰে। বিলাতলৈ যোৱা কিছুদিনৰ আগতে 1888 চনত লেডি ডাফ্ৰিন মহিলা চিকিৎসালয়ত মাহিলী 300 টকাৰ দৰমহাৰ চাকৰি কৰিছিল। ব্ৰহ্ম সংস্কাৰক ব্ৰজকিশোৰ বসুৰ কন্যা কাদম্বিনীৰ 1861 চনৰ 28 জুলাইত বিহাৰৰ ভগলপুৰত জন্ম হৈছিল। কাদম্বিনী বসুৰ মৃত্যু হৈছিল 1923 চনৰ 3 অক্টোবৰত কলিকতাত। আন্তৰ্জাতিক খ্যাতিসম্পন্ন নাট্যকাৰ আছিল উত্তম বৰুৱা। উত্তম বৰুৱাই গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ নবীন চন্দ্ৰ বৰদলৈ হল আৰু লাইব্ৰেৰীৰ গ্ৰন্থাগুৰিক আৰু পাছলৈ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি আজীৱন সাহিত্য চৰ্চাত নিয়োজিত হৈছিল। উত্তম বৰুৱাই নাটক ৰচনা কৰাৰ উপৰিও নীলাচল, ৰংঘৰ, পূৰ্বাচল, দৈনিক অসম, অসমবাণী, অগ্ৰদূত আদি কাকতত তত্ত্বগধুৰ প্ৰবন্ধ লিখিছিল। 2021 চনৰ 3 অক্টোবৰত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতালত উত্তম বৰুৱাৰ পৰলোকপ্ৰাপ্তি হয়। শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুৰঞ্জীবিদ তথা নতুন দিনৰ স্বপ্নলিপিকাৰ আছিল শশী শৰ্মা। 1957 চনৰ তেল শোধনাগাৰ আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা শশী শৰ্মাই বহুকেইখন মৌলিক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। অন্তিমৰ কথা হৈছে তেখেতৰ আত্মজীৱনী। অসম লোক সাহিত্য গ্ৰন্থৰ কাৰণে অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা আগবঢ়োৱা হৈছিল 1995 চনত। কলাগুৰু বিষ্ণু ৰাভা বঁটা, মেক্সিম গৰ্কী গ্ৰন্থৰ কাৰণে ছোভিয়েট দেশ নেহেৰু বঁটা আগবঢ়োৱা হৈছিল। শশী শৰ্মাৰ জন্ম হৈছিল নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ অন্তৰ্গত জানিজুগ গাঁৱৰ কৰৈবাৰী চুবুৰীৰ এটি ব্ৰাহ্মণ পৰিয়ালত 1932 চনৰ 3 অক্টোবৰত। 2006 চনত নতুন সাহিত্য পৰিষদ নলবাৰী জিলাৰ প্ৰথমখন সন্মিলনত শশী শৰ্মাক গণবন্ধু উপাধি প্ৰদান কৰা হৈছিল। ইতিহাসৰ পিছত গুৰুত্ব বিচাৰিলে পাওঁ যুক্তৰাজ্যৰ পৰা ইৰাকে স্বাধীনতা লাভ কৰিছিল 1932 চনত। ভাৰতৰ প্ৰথমটো টেষ্ট টিউব শিশুৰ জন্ম হৈছিল 1978 চনত। দিল্লীত 19 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হৈছিল 2010 চনত। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু চিত্ৰনাট্য লেখক জে পি দত্তৰ জন্ম হৈছিল 1939 চনত। আমেৰিকান অভিযন্ত্ৰ আৰু চিলাই মেচিনৰ আৱিষ্কাৰক ইলিয়াছ ৱেৰ মৃত্যু হৈছিল 1867 চনত। ইংৰাজ কবি আৰু সাহিত্যিক উইলিয়াম মৰিছৰ মৃত্যু হৈছিল 1896 চনত। ভাৰতীয় লেখক এম এন বিজয়ৰ মৃত্যু হৈছিল 2007 চনত।
1: শৰত কালৰ ৰাত্ৰি সতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণ

0: ভৈলমন, শৰতৰ পূৰ্ণিমা আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা, এই সম্পৰ্কে আমাক আজি কৈছে লোক সংস্কৃতিৰ গৱেষক তথা ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ দীপেন দাসে।
1: শৰৎকালৰ পূৰ্ণিমা নিশা বৃন্দাবনত গোপী সবৰ সংগ্ৰহ শ্ৰীকৃষ্ণই যি ক্ৰিয়া কৰিছিল সেই ক্ৰিয়াই হৈছে ৰাসক্ৰিয়া। শৰৎকালৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু যি স্নিগ্ধ পৰিৱেশ, এই স্নিগ্ধ পৰিৱেশৰ বাবেই শ্ৰীকৃষ্ণৰ মনত ৰাসক্ৰিয়া কৰাৰ ইচ্ছা জাগ্ৰত হৈছিল। এই বিষয়ে ভাগৱত আমাৰ কীৰ্তন ধৰ্মগ্ৰন্থসমূহত খুব সুন্দৰভাৱে উল্লেখ কৰা আছে যে শৰৎকালৰ পূৰ্ণিমা নিশা বৃন্দাবনত গোপী সবৰ সংগে কৃষ্ণই ৰাসক্ৰিয়া কৰিছিল, তাৰ কিছু কাৰণ নথকা নহয়। প্ৰকৃতিৰ যি অনুকূল পৰিৱেশ শৰৎকালৰ বেলিকা আমি দেখোঁ, শৰৎকালত বাৰিষাৰ বোকামতী আৰু ডাৱৰ আঁতৰি আকাশ ফৰকাল হয়, চাৰিওফালে এক শান্ত প্ৰবিত্ৰ আৰু মনোমোহা পৰিৱেশ বিৰাজমান হয়। অনুৰূপ ধৰণে শৰৎকালৰ ৰাতি জোনাকী আকাশ আৰু প্ৰাণজোৰোৱা মলয়া বতাহে মন প্ৰফুল্লিত কৰি তোলে, আৰু সেয়েহে এই সুন্দৰ ৰাতিত শ্ৰীকৃষ্ণই গোপী সবৰ সংগে আনন্দ উপভোগ কৰিবলৈ ইচ্ছা কৰিছিল

0: শরৎকালত বাৰিষাৰ বোকামতী আৰু ডাৱৰ আঁতৰি আকাশ ফৰকাল হয়, চাৰিওফালে এক শান্ত প্ৰবিত্ত আৰু মনোমোহা পৰিৱেশ বিৰাজমান হয়। অনুৰূপ ধৰণে শৰৎকালৰ ৰাতি জোনাকী আকাশ আৰু প্ৰাণজোৰোৱা মলয়া বতাহে মন প্ৰফুল্লিত কৰি তোলে, আৰু সেয়েহে এই সুন্দৰ ৰাতিত শ্ৰীকৃষ্ণ গোপীসৱৰ সংগে আনন্দ উপভোগ কৰিবলৈ ইচ্ছা কৰিছিল, আৰু যাৰেই পৰিণতিত শৰৎকালৰ পূৰ্ণিমা নিশা গোপীসৱৰ সংগে কৃষ্ণই ৰাসক্ৰিয়া কৰিছিল। এই যে ৰাসক্ৰিয়া শৰৎকালৰ পূৰ্ণিমা নিশা বৃন্দাবনত কৃষ্ণ গোপীসৱৰ সংগে কৰিছিল, তাৰ প্ৰধান কাৰক আছিল ভক্তৰ প্ৰতিজ্ঞা পূৰণ আৰু আধ্যাত্মিক প্ৰেমৰ মহামিলন। অৱশ্যে ইয়াৰ অন্তৰালত কেইবাটাও কাৰক, ধৰ্মীয় কাৰক আছে, প্ৰাকৃতিক কাৰক নিহিত হৈ আছে। আমি কৈছো প্ৰথম কথাটোৱে হৈছে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰাই হৈছে ভগৱানৰ প্ৰধান উদ্দেশ্য। পূৰ্বে ব্ৰজধামৰ গোপিনীসকলে, বৃন্দাবনৰ গোপিনীসকলে শ্ৰীকৃষ্ণক স্বামীৰূপে পাবলৈ গোটেই কাতি মাহ জুৰি অতি নিষ্ঠা সহকাৰে তেওঁলোকে কাত্যায়নী ব্ৰত পালন কৰিছিল, আৰু গোপীসকলে কৰা এই যি প্ৰতিজ্ঞা, এই যি ব্ৰত, এই ব্ৰতত সন্তুষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকৰ যি ভক্তি প্ৰেম সন্তুষ্ট হৈ প্ৰতিজ্ঞা কৰিছিল যে আগন্তুক শৰৎকালৰ পূৰ্ণিমা নিশা গোপীসৱৰ এই মনোবাঞ্ছা কৃষ্ণই পূৰণ কৰিব। আৰু এই যে মনোবাঞ্ছা গোপীসকলৰ আছিল, এই মনোবাঞ্ছা পূৰণ কৰাৰ উদ্দেশ্যেই শ্ৰীকৃষ্ণই শৰৎকালত গোপীসকলৰ সংগে ৰাসক্ৰিয়া কৰিছিল। আমাৰ বিশেষকৈ সত্ৰনগৰী মাজুলীত যেতিয়া আমাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হয়, এই উদযাপনৰ বেলিকা শ্ৰীকৃষ্ণৰ এই গোপীসৱৰ সংগে ৰাসক্ৰিয়াৰ প্ৰধান সংলাপটোতে কথাটো খুব সুন্দৰকৈ উল্লেখ কৰা হৈছিল। মানে প্ৰধান কাৰক আছিল আধ্যাত্মিক মিলন। এই আধ্যাত্মিক মিলন হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলন। এই যে আমি ৰাসলীলা বুলি কৈছো বা ৰাসক্ৰিয়া বুলি কৈছো, এয়া কোনো সাধাৰণ পাৰ্থিৱ ক্ৰিয়া নহয়, ই হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলন। শৰৎকালৰ নিৰ্মল আৰু পবিত্ৰ পৰিৱেশে মানুহৰ মনৰ পৰা কাম, ক্ৰোধ, হিংসা, বিদ্বেষ, এই সকলো মলিনতা আঁতৰাই পেলায়। আৰু সেয়েহে এনে এক পবিত্ৰ ক্ষণত শ্ৰীকৃষ্ণই গোপীসকলৰ অহংকাৰ আৰু মায়া দূৰ কৰি যি ভক্তি প্ৰেমৰ মহান উদ্দেশ্য, সেই উদ্দেশ্যক তেওঁ ফলৱৰ্তী কৰি তোলাৰ উদ্দেশ্যেৰেই তেওঁলোকে ৰাসক্ৰিয়া উদযাপন কৰি নিজৰ মাজত বিলীন হোৱাৰ প্ৰয়াস কৰিছিল। এই শৰতৰ পূৰ্ণিমা নিশা ৰাসক্ৰিয়া উদযাপনৰ আন এক প্ৰধান উদ্দেশ্য কাৰক হৈছে কাম ভাৱৰ ওপৰত বিজয় সাব্যস্ত কৰা, সেইকাৰণে কামকেলি বুলি কোৱা হৈছে। শৰতৰ পূৰ্ণিমা নিশা প্ৰকৃতি আটাইতকৈ বেছি যৌৱনাময় সুন্দৰী হৈ পৰে, যি মানুহৰ মনত সহজতে কাম ভাৱ জগাই তোলে। এই যে কাম ভাৱ জাগ্ৰত হয়, ভগৱান শ্ৰীকৃষ্ণই এই পৰিৱেশতে গোপীসকলৰ লগত ৰাসক্ৰিয়া কৰিও সম্পূৰ্ণ নিষ্কাম হৈ আছিল। অৰ্থাৎ ইয়াৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে ভগৱান ইন্দ্ৰিয় আৰু কাম ভাৱৰ ঊৰ্ধত, সেইকাৰণে কাম জয় বুলি কোৱা হৈছে, অৰ্থাৎ কাম ভাৱক তেওঁ জয় কৰিছিল। শৰতৰ পূৰ্ণিমা নিশা ৰাসক্ৰিয়াৰ আন এক প্ৰধান উদ্দেশ্য কাৰক হৈছে ভক্তি আৰু প্ৰেমৰ শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰা। শৰতৰ পূৰ্ণিমা নিশা শৰতৰ স্নিগ্ধ জোনাকত শ্ৰীকৃষ্ণই যেতিয়া সুমধুৰ বংশী ধ্বনি তুলিছিল, গোপীসকলে সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি ভগৱন্তৰ ওচৰলৈ ঢাপনি মেলিছিল। ইয়াৰ জৰিয়তে কৃষ্ণই জগতবাসীক দেখুৱাইছিল যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে অহংকাৰহীন আৰু নিস্বাৰ্থ ভক্তিৰ প্ৰয়োজন। এনেদৰে বিভিন্ন কাৰক, ইয়াৰ ভিতৰত আমি মুখ্য চাৰিটা কাৰকৰ কথা কৈছো, আমি দোহাৰিছো, আধ্যাত্মিক মিলনৰ কথা কৈছো, জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলনৰ কথা কৈছো, ভক্তৰ মনোবাঞ্ছা পূৰণৰ কথা কৈছো, কাম ভাৱৰ ওপৰত বিজয় সাব্যস্তকৰণ, আৰু লগতে প্ৰেম আৰু ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা। এই চাৰিটি প্ৰধান উদ্দেশ্যৰে শৰৎকালৰ পূৰ্ণিমা নিশা বৃন্দাবনত গোপীসৱৰ সংগে শ্ৰীকৃষ্ণই ৰাসক্ৰিয়া কৰিছিল।
1: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। জাপান এছিয়াডত চীনৰ প্ৰতিদ্বন্দ্বীক ধৰাশায়ী, দেশক স্বৰ্ণ উপহাৰ লাভলীনা বৰগোহাঁই, ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ৰথি মহাৰথীয়ে উপচালে শুভেচ্ছাৰে, লাভলীনাৰ যাত্ৰাই সংকল্প উৎকৃষ্টতা প্ৰতিফলন কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ। অসমৰ মুখ্যমন্ত্ৰীয়ে কলে, তোমাৰ জয়ত আজি অসম ভাৰত গৌৰৱান্বিত। বাঁহৰ দ্বাৰা নিৰ্মিত চাইকেল মুকলি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত বহনক্ষম যাতায়াত ব্যৱস্থাৰ এক নতুন অধ্যায়ৰ সূচনা, পুনেৰ বেম্বু ইণ্ডিয়ান অভিনৱ পদক্ষেপ, 15 কোটি বিনিয়োগ হোৱা প্ৰকল্পত 100গৰাকীৰ প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ সম্ভাৱনা, 600ধিক পূজা মণ্ডপেৰে ৰজন জনাব গুৱাহাটী মহানগৰী, মহানগৰী দুৰ্গা পূজা মণ্ডপত সুৰা গুটখা ফটকা নিষিদ্ধ, পূজা কমিটিয়ে কাৰো পৰা দাবী কৰিব নোৱাৰিব বৰঙণি, নিয়ম ভংগ কৰিলে যাব লাগিব জেললৈ, বিসৰ্জনৰ সময়ত প্ৰতিমাৰ

প্লাষ্টিক কাপোৰ নদীত পেলাব নোৱাৰিব, প্ৰতিখন পূজাথলীৰ 100 মিটাৰ ব্যাসাৰ্ধত গাড়ী পাৰ্কিং নিষিদ্ধ, CCTV কেমেৰা বাধ্যতামূলক, ৰাজহুৱা পথ বন্ধ কৰি পূজা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা। বৰপেটা জিলাৰ কাৰাগাৰত ভয়ংকৰ পৰিস্থিতি, গেট ভাঙি সহ কাৰাধ্যক্ষক আক্ৰমণ, কয়দীৰ কাৰ্যালয় লণ্ডভণ্ড, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা। বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ, মন্ত্ৰীৰ বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটনস্থলী হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে ৰাজ্যিক চিৰিয়াখানা। 2026-27 বৰ্ষৰ পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি, পৰ্যটন ক্ষেত্ৰৰ অধিক উন্নয়ন, আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ, বিকাশৰ পৰিকল্পনা BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ। জুবিন গাৰ্গৰ ছিংগাপুৰৰ ভ্ৰমণৰ সকলো সময়ৰ গোটেই ঘটনাৰ তন্নতন্ন বিৱৰণ আদালতত দিয়া হৈছে। শ্যামকানু মহন্তক চিনি নাপাই ছিংগাপুৰৰ NRI তন্ময় ফুকনে অভিমন্যু তালুকদাৰে যি কৈছে সেয়া মই নাজানো, যি কৈছে সেয়া তেওঁৰ কথা বুলি মত প্ৰকাশ। আৰক্ষীৰ সমৰ সজ্জা ভেদি দিল্লীত অগণন লোকৰ প্ৰতিবাদ, সহস্ৰাধিকক আটক, দিল্লী মেট্ৰ'ৰ 12টাকৈ ষ্টেচন বন্ধ, ইণ্টাৰনেট সেৱা কৰ্তন, আনহাতে মুম্বাইতো CJPৰ প্ৰতিবাদ। অনাদায় ই চালানক লৈ কঠোৰ শীৰ্ষ আদালত, আইন উলংঘা কৰা বাহন জব্দৰ নিৰ্দেশ ন্যায়ালয়ৰ। খেলৰ পৃষ্ঠাত, 44 বছৰৰ পিছত হকীত ভাৰতীয় মহিলাৰ সোণ, এছিয়ান গেমছৰ ত্ৰয়োদশ দিনটোত 6টা স্বৰ্ণজৰে তালিকাত পঞ্চমলৈ ভাৰত, এছিয়াডত বক্সিঙৰ স্বৰ্ণৰ হেট্ৰিক, পাৰ্বিন অংকুশ পাংঘালৰ সোণৰ পদক, ব্ৰঞ্জৰ পদকৰ মেচত পৰাস্ত দীপাংশী, মল্লযুঁজত সুজিত কালকালৰ স্বৰ্ণ পদক লাভ। 2027ৰ এদিনীয়া বিশ্বকাপৰ সূচী প্ৰকাশ, উদ্বোধনী মেচত ভাৰত বনাম অষ্ট্ৰেলিয়া। প্ৰশ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল, আপোনালোক আটাইয়ে ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালী ইমানতে সামৰিছো, নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: মন্ত্ৰীৰ কথা শুনি আপঙৰ নিচাত থকা গনচাং কামনৰ চকু দুটা বহল হৈ গ'ল। তেওঁ আৰু জোৰেৰে এবাৰ ক'বলৈ ধৰিলে, মন্ত্ৰীয়েনো ঈশ্বৰক ভয় কৰিব পায়নে? নৈৰ মুখত জেং জাবৰ সোমালে তাতে মহুৰা পাক লাগে, তেতিয়াই বুজিব পাৰি যে নৈয়ে নাচনী পাক লৈ ইফালে খহাব। চগৰী চাপৰিৰ আগত জেং জাবৰ লাগি বালি পৰিছে, এইফালে নৈ নাচনী পাক লৈ সোমাই আহিছে। থিয় গৰা থাকিলে নৈয়ে খহাবই, গৰা এঢলীয়াকৈ খান্দি দিলে নৈয়ে তেতিয়া কি খহাব? তাকে কৰিব লাগে, মন্ত্ৰীটো হৈ তাকে নাজানে। গনচাং কামনৰ কথা শুনি মন্ত্ৰী কিছুপৰ টপক মাৰি ৰ'ল। তাৰপাছত তেওঁ পুনৰ ভাষণ আৰম্ভ কৰিলে, বোলে এই মানুহজনে কোৱাৰ দৰে নদীৰ পাক ভাঙিবলৈ চৰকাৰৰ হাতত যাদুমন্ত্ৰ নাই। গনচাং কামানে উভতি ধৰি ক'লে, বোলে কৰোঁ নকৰা মন্ত্ৰী অ', আমাৰ হাতৰ লোহাৰ দাখন পানীত পৰিলে পুতুংকৈ পানীৰ তলি পায়, চৰকাৰৰ আকৌ লোহাৰ জাহাজত মাল ভৰ্তি কৰিলেও পানীতে ওপঙি থাকে। মন্ত্ৰীয়ে মিছা কথা কৈছে, চৰকাৰে চব জানে, সুধি চালেই হ'ল। গনচাং কামনৰ কথা শুনি সভাত হাঁহিৰ গিৰ্জনী মৰা ৰোল উঠিল। সভাপতিয়ে গনচাং কামনক মন্ত্ৰীৰ বক্তৃতা শেষ হ'লে ক'বলৈ অনুৰোধ কৰিলে। মন্ত্ৰীয়ে পুনৰ ক'বলৈ ধৰিলে,
1: ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাইজে এই কথা নিশ্চয় জানে যে নৈয়ে গৰা আগতেও খহাইছিল আৰু আগলৈও খহাব। মই চৰকাৰৰ এজন মন্ত্ৰী হিচাপে আপোনালোকৰ দুখ বেদনা অনুভৱ কৰিছোঁ আৰু বানপানী নিয়ন্ত্ৰণৰ অৰ্থে মথাউৰি বান্ধিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। কিন্তু গৰা খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ হাতত তেনেকুৱা কোনো উপায় নাই।
0: এইবাৰ সভাৰ সকলো ৰাইজ নিতাল মাৰিলে। এই যেন উৎসাহৰ উত্তাপত দপদপকৈ জ্বলি উঠা আশাৰ মেজি এজাক দুৰ্বাদল বৰষুণৰ প্ৰকোপত নিমিষতে নিৰ্বাপিত হৈ ছাই হৈ গ'ল। লগে লগে সমাজকৰ্মী যুৱক কমলেশ্বৰ ৰাজখোৱা থিয় হৈ উদ্দাত্ত কণ্ঠে ভাষণ আৰম্ভ কৰি ক'লে যে, শ্ৰদ্ধেয় ৰাইজ,

0: আমি পূৰ্বতে অনুমান কৰিছিলো যে মাননীয় মন্ত্ৰী মহোদয়ৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ প্ৰতি কোনো সহানুভূতি নাই। তেখেতৰ চৰকাৰে এই অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ সমস্যাক সমস্যা বুলি গণ্য কৰা নাই। মাননীয় মন্ত্ৰী মহোদয়ৰ ভাষণৰ পৰা এইটো বুজা গ'ল যে তেখেত এতিয়াও যাদুমন্ত্ৰৰ দেশ এখনৰহে মন্ত্ৰী। যাদুমন্ত্ৰবোৰ ভূত প্ৰেতৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় বুলি শুনি আহিছোঁ। হয় তেখেতে আমাৰ গৰাখহনীয়া বানপীড়িত ৰাইজক ভূত প্ৰেত বুলি ধৰি লৈছে, নহয় তেখেতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি কোনো ৰাপ নাই। তেখেততকৈ আমাৰ ৰাইজৰ মাজৰে এজন অভিজ্ঞ খেতিয়ক গনচাং কামান ডাঙৰীয়াৰ মন বিজ্ঞানৰ প্ৰতি বেছি আকৃষ্ট। গজাল এটা পানীত পৰিলে পানীৰ তললৈ যায়, অথচ প্ৰকাণ্ড লোহাৰে নিৰ্মিত জাহাজখন পানীত উপঙি থাকে। বিজ্ঞানৰ এই ডাঙৰ সূত্ৰটোৰ কথাকে কামান ডাঙৰীয়াৰ মনত খেলাইছে। তেখেতৰ মুখৰ পৰাই গৰাখহনীয়াৰ উৎপত্তি আৰু ইয়াক কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰো আভাস পাইছোঁ। এজন সাধাৰণ মানুহৰ পৰা এনেকুৱা অসাধাৰণ কথা শুনি আমি বিস্ময় মানিছোঁ, অথচ মন্ত্ৰী মহোদয়ে কয় খহনীয়া প্ৰতিৰোধ সম্ভৱ নহয়, ই ঈশ্বৰৰ কৃপাৰ ওপৰত নিৰ্ভৰশীল ৰাইজ। মই মাননীয় মন্ত্ৰী মহোদয়ক তেখেতৰ সেই বক্তব্য উঠাই ল'বলৈ অনুৰোধ কৰিছোঁ। কমলেশ্বৰ ৰাজখোৱাৰ এই বক্তব্য শেষ হোৱাৰ লগে লগে কংগ্ৰেছ কৰ্মী লোকনাথ ফুকনে থিয় হৈ মন্ত্ৰী মহোদয়ক তেখেতৰ বক্তব্য উঠাই লৈ চৰকাৰৰ হাতত গৰাখহনীয়া ৰোধ কৰিব পৰা অন্য কিবা ব্যৱস্থা আছে নেকি, বা গনচাং কামানে কোৱাৰ দৰে নৈৰ গৰা এঢলীয়াকৈ কাটি দিলে কিবা সুফল পোৱা যায় নেকি, তাকো বিবেচনা কৰি চাবলৈ সানুনয়ে অনুৰোধ কৰে। আন দুজন কংগ্ৰেছ কৰ্মী বাণেশ্বৰ মহন্ত আৰু ধান্তি বৰাই অনুৰূপভাৱেই কমলেশ্বৰ ৰাজখোৱাক সমৰ্থন কৰি চৰকাৰে শিলৰ বান্ধ দি গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰে নেকি ভাবি চাবলৈ অনুৰোধ জনায়। এইবাৰ পুনৰ মন্ত্ৰী মহোদয় বহাৰ পৰা থিয় হ'ল আৰু ভাষণ আৰম্ভ কৰিলে।
1: শ্ৰদ্ধেয় ৰাইজ, আপোনালোকক পুনৰবাৰ জনাওঁ যে বিষয়টো মই গুৰুত্ব সহকাৰে লৈছোঁ। এজন মন্ত্ৰী হিচাপে মই নিষ্ঠা আৰু সততাৰে শপথ খাইহে মন্ত্ৰী আসনত বহিছোঁ। এতেকে মই সত্যৰ বাহিৰে আন একো অসত্য কথা কোৱা নাই। সৌ সিদিনা স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে এতিয়াও পুঁজিৰ অভাৱ, তথাপিতো মই বানপীড়িত ৰাইজৰ সুৰক্ষাৰ বাবে সদনত বিষয়টো আলোচনা কৰি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিলোঁ।
0: 1957 চনৰ ছেপ্টেম্বৰ মাহত বহা এইখন সভাৰ পাছতো এখনৰ পাছত এখন সভা অনুষ্ঠিত হৈ থাকিল। ইতিমধ্যে 1955 চনৰ পৰা 1960 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল পলাশগুৰি, বিহিয়া, বামুণগাঁও, মুৰুলীয়া, মৰিয়াহোলা, ভোগদুৱাৰ, শিলজুৰি, কাকজুৰি, চলা, মিছামৰি আদি গাঁওবোৰ। ধনশিৰিয়ে খহাই নিলে কুৰুৱাবাহী সত্ৰৰ অধিকাংশ, চিনাকান, খাটোৱাল আদি গাঁওবোৰ। 1960 চনত সম্পূৰ্ণকৈ নিচিহ্ন হোৱা মৰিয়াহোলা নামৰ ভৰুণ গাঁওখনৰ কেইঘৰমান মানুহ মটং আৰু হাউতিবিলৰ কাষৰীয়া ঠাইখনলৈ উঠি আহি পুনৰ সৰুকৈ এখন গাঁও পাতিলে। এইখন গাঁও আকৌ মৰিয়াহোলা নামেৰেই পৰিচিত হৈ পৰিল।

কৰিছে। সিহঁতৰ মানুহ লগাই প্ৰথমতে চবকে মানে প্ৰতিবাদ কৰিবলৈ অহা মানুহক মাহ প্ৰসাদ খুৱাব লাগিব। মাহ প্ৰসাদ পালে অসমীয়া মানুহ মতলীয়া হৈ যায়। মই কলপাত কাটিবলৈ মানুহ পঠিয়াই দিছোঁ। আমাৰ যাদৱজী ঠিক পলিটিচিয়ান, আৰে এওঁটো গৱৰ্ণৰৰ এডভাইজাৰৰ খাচ মানুহ ভাই, কামাই লওঁ দে এইটো চান্সতে। আৰে লেণ্ড একুইজিশ্যন অলৰেডি হৈ গ'ল, ৰাজখোৱাহঁতে এতিয়া কিডাল কৰিব পাৰিব? নোৱাৰে, পুলিচ ফৰ্চ থাকিবই, ভয় নাই। বিমলকান্তি কৰৰ কথা শুনি মেঘুৱে ক'লে, আৰে ঠিক কথা কহিছে কাৰ চাহাব, পলিটিচিয়ান মানে, আৰে ভাই দেখি থাকক না, মই নেক্সট ইয়াৰ MLA, তকদিৰ থাকিলে ফলাদ মিনিষ্টাৰ, চব মানিজ হৈ যায়। এ আপোনাৰ এগো কাহাৱত আছে, টকাৰ কাছে গোপাল নাচে। বিমলকান্তি কৰে ক'লে, নাই নাই, এইবোৰ গণ্ডগোল হ'ব নালাগে, আগৰ মানুহ কমি গ'ল, মাটি বিচাৰি বেছিভাগ মানুহ ইফালে সিফালে গ'ল, দুখন গাঁৱৰ মানুহ নাই। মেঘুৱে উত্তৰ দিলে, মই কুলি বাঙালী চবক বুঝাইছে, তুমলোক ইয়ে চব ঝামেলা মে মত ফসো, কল পরশো হম মিনিষ্টার বনেগা, তুম লোগোঁ কো জমিন জায়দাদ ফর্জ দেগা, যাও অভি বকরা খোঁজো, কল পার্টি করো, দারু কা পয়সা ভি কল লে যাও, ঝুঠ মুঠ বহান অসমিয়া লোক কা সাথ মত দো, ঝামেলা বড়েগা। আরে সব মানিজ হো যায়গা রে কাঁড় সাহাব, দেখেগা কোন মাইকেলাল কল হামানিয়াকে বাধা দালেগা। সৰহকৈ পিঁয়াজ দি ভজা পঠা মাংস চোবাই চোবাই হুইস্কিৰ আৰু এটা পেগ লৈ মেঘু আৰু বিমলকান্তি কৰে ৰামৰতন যাদৱক সমৰ্থন জনাই গ'ল। বিমলকান্তি কৰে ক'লে, বিপদ হৈছে যাদৱজী, বিপদ হৈছে এই বুঢ়াটোৰ পৰা, কোন হে ও, আৰে বগাই বিদ্ৰোহী, আৰে থোথা চানা বাজে ঘানা, চব মানিজ হৈ যায়গা, আৰে ওকে মুহ মে ৰুপিয়াকে বান্দিল মাৰ না, হে ওইসা কোন করতা হ্যাঁ কি মিট নেই খাতে, বুধুয়া কা আঁখোকে সামনে 50 রুপিয়া কা নোট একটু হিলাও, কুত্তা নে পুছ হিলানে লাগেগা না, ইসকা বাদ 1 রুপিয়া কা 1 বান্দিল দিখাও, উসকা দেখ হালত, বন গিয়া না টাইগার সে বিল্লি, হ্যাঁ হম মানুহ পঠিয়াইছু, মানিজ হয়ে যাবে, চলে আর এক পেগ হয়ে যায়, আরে রুপিয়া ফেঁকমে সে কিয়া নাহি বানতি, হ্যাঁ। মেঘুয়ে তল তলক চকু মিলি একেথরে যাদবজিলৈ চাই থাকিল। এসময়ত তেওঁলোকৰ ঘৰ বাৰী খেতিপথাৰ সকলো ব্ৰহ্মপুত্ৰই ওচন কৰিছিল। কি হাহাকাৰ অৱস্থা হৈছিল মানুহবোৰৰ! তামোল গছবোৰ হাউলি গৈ নৈৰ গৰাৰ পৰা হুৰুমকৈ পানীৰ সোঁতত যেতিয়া পৰিছিল, তেতিয়া পাতত ওলমি থকা বাঁহৰ চৰাইবোৰ উৰি গৈ গছজোপা থকা ঠাইৰ মহাশূন্যতাক আগুৰি ধৰি চিঁ চিঞাই কোঢ়াল কৰি উৰি আছিল। এইমাত্ৰ এই ছবিখনেই বাৰে বাৰে ঘূৰি ঘূৰি মেঘুৰ চকুৰ আগত ভাঁহি থাকিল। ভাঁহি থাকিল বাঁহ হেৰুৱা এজাক টুকুৰা চৰাই হাহাকাৰ কৰি উৰি ফুৰা সেই কৰুণ দৃশ্য। বিমলকান্তি কৰে মেঘুক ক'লে, বোলে মেঘু তই মিছাতে ভয় খাইছ, মথাউৰিৰ কাৰণে অধিগ্ৰহণ কৰা ভূমিত সিহঁতক খেতি কৰিবলৈ কোনে কৈছিল? আফটাৰ অল মাটি এতিয়া চৰকাৰৰ হাতত, ধানৰ খেতি দেখি তোৰ বেথা লাগিলে কেনেকৈ হ'ব? মনত পেলা ছাৰ্ভে কৰিবলৈ অহা পাৰ্টিটোক কোনে ঘেৰাও কৰিছিল, হে সেই বলো বৰা, গোলাপ বৰা, নগেন বৰা, গোলোক বৰা, অনিল, গুণীন, সুৰেণহঁতে তোৰ ডিঙিত ধৰি ঘচালি পেলোৱা নাছিল নে? তোৰ মুখত সিহঁতে ঘোঁচা মৰা নাছিল নে? আৰে আমি ভাই ঠিকাদাৰহে, আমাৰ কি দোষ আছিল? মনত পেলা তোক তেতিয়া সিহঁতে কি বুলি গালি পাৰিছিল, মোক কিমান লাজ দিছিল, অপমান কৰিছিল। মই ভদ্ৰ ঘৰৰ ল'ৰা, ভদ্ৰলোক, ঠিকা কৰাটো কি ক্ৰাইম নেকি? মনত ৰাখিবি মেঘু, তোৰো এটা ছ'চিয়েল ষ্টেটাছ আছে। আহ সেই সময়ত সোনটিয়ে পুলিচক মাতি ননা হ'লে মোৰ তোৰ ডেড বডি ধনশিৰ নদীত উপঙি থাকিলহেঁতেন। মাৰ আশীৰ্বাদত আমি বাচি গ'লোঁ। নাও ইউনাইটেড উই ষ্টেণ্ড, ডিভাইডেড উই ফল। মনত পেলা, মনত পেলা আমাক কৰা অপমানৰ কথা। বিমলকান্তি কৰৰ কথা শুনি মেঘুৰ চকু কাণ ৰঙা হৈ উঠিল। মনত পৰিল বহুত কথা। মনত পৰিল শাৰীৰিকভাৱে অপদস্থ হোৱা, অপমানিত হোৱা সেই দিনটোৰ কথা। নিকৰিঘাটৰ ওচৰত ধনশিৰি নৈ য'ত ব্ৰহ্মপুত্ৰত মিলিছে, সেই ঠাইতে পোতা 7টা ডাম্পেনাৰ 1980 চনৰ জুন মাহত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই উটুৱাই নিয়ে। 1979 চনৰ ডিচেম্বৰ মাহতহে এইকেইটা ডাম্পেনাৰ বহোৱা হৈছিল। খহনীয়াৰ প্ৰকোপ বেছি হৈ পৰাৰ ফলত এইবাৰ আকৌ মথাউৰিটোৰ একাংশ ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিলে। মথাউৰিৰ বিকল্প ব্যৱস্থা আৰু খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে কৰি অহা দীৰ্ঘদিনীয়া অনুৰোধ, দাবী, প্ৰতিবাদ আদিক আওকাণ কৰি 1981 চনত সংশ্লিষ্ট মহলে পুনৰ এটা মথাউৰি বন্ধাৰ তৎপৰতা দেখুৱায়। ইয়াৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ হ'ল যদিও সেয়া ফলপ্ৰসূ হৈ নুঠিল। প্ৰস্তাৱিত

পথাউৰিৰ বাবে যিসকল খেতিয়ক পৰিয়ালৰ ভূমি অধিগ্ৰহণ কৰিবলৈ বিচৰা হৈছিল সেইসকলে স্বইচ্ছাই উপযুক্ত ক্ষতিপূৰণ পালে মাটি এৰি দিবলৈ উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰেগৈ। তেওঁলোকৰ এনে সিদ্ধান্তই অনা অসমীয়া আৰু অসমীয়াৰ মাজত এক বিভাজনৰ সৃষ্টি কৰিলে। নিষ্ফল আন্দোলন কিছুমানত জড়িত কৰাই অসমীয়াহঁতে আমাক শোষণ কৰি আহিছে জাতীয় মনোভাৱ এটি গঢ় লৈ উঠিল। ইফালে খিলঞ্জীয়া লোকসকলৰ মনত বহিৰাগত অনা অসমীয়াসকল সুবিধাবাদী আৰু বিশ্বাসঘাতক এনে ধাৰণা প্ৰবল হ'ল। ফলস্বৰূপে সুযোগ সন্ধানী খহনীয়া প্ৰতিৰোধ আন্দোলনকাৰীৰ বিৰোধী মহল এটাৰ স্বাৰ্থসিদ্ধিৰ বাট মুকলি হৈ পৰিল। এই সুবিধা গ্ৰহণ কৰি সাধাৰণ ব্যৱসায়ী ৰামৰতন যাদৱ ওৰফে দেশৱালীয়ে দুজনমান ঠিকাদাৰৰ সৈতে মিলি 1981 চনৰ মথাউৰি নিৰ্মাণত লাগি যায়। লাভজনক হৈ উঠিলে ব্যৱসায়। 1982 চন, এফালে বহিৰাগত বহিষ্কাৰৰ আন্দোলন, আনফালে মৰিয়াহোলাৰ গৰাখহনীয়া, এফালে জয়াই অসম ধ্বনিত উত্তাল আকাশ বতাহ, আনফালে খহনীয়াত সৰ্বস্বান্ত হোৱা লোকৰ হাঁহুমুনিয়াহৰ তপত বতাহ, তাৰ মাজে মাজে আন্দোলনকাৰী দেশভক্ত আৰু খহনীয়া প্ৰীত সৰ্বস্বান্ত মানুহক হুংকাৰ দি আগবঢ়া পুলিচ মিলিটেৰীৰ দপদপনি চলি থাকিল। ছাত্ৰ সংস্থা আৰু সংগ্ৰাম পৰিষদৰ এচাম কৰ্মকৰ্তাই প্ৰস্তুত কৰি উলিয়ালে এই অঞ্চলৰ দেশদ্ৰোহীৰ তালিকা। তৈয়াৰ হ'ল এনে লোকৰ প্ৰাপ্য শাস্তিৰ বিধান। কংগ্ৰেছী নিৰঞ্জন শইকীয়াৰ দীঘল পকা দাঢ়ি কোচাত জুই লগাই পৰিব লাগিব, অৰুণ ফুকনক কঠোৰতকৈও কঠোৰতম শাস্তি বিহিব লাগিব, নৰেন হাজৰিকাক সপৰিয়ালে জুই লগাই মাৰিব লাগিব, কমিউনিষ্ট বুধেশ্বৰ শইকীয়াক উভতাই মূৰ ঘূৰাই চূণসানি ঘূৰাব লাগিব, কমলেশ্বৰ ৰাজখোৱাৰ উদাত্ত কণ্ঠ টেটু চেপি চিৰদিনৰ কাৰণে বন্ধ কৰিব লাগিব, বলো বৰা, অকণ ৰাজখোৱা, গোলোক বৰা, বগাই পাঠকহঁতক গোপনে হত্যা কৰিব লাগিব, কমিউনিষ্টৰ ঘাটিস্বৰূপ কুৰবাহী যুৱক সংঘৰ প্ৰেক্ষাগৃহ জুই লগাই ভস্মীভূত কৰিব লাগিব। যিসকল বহিৰাগতে দেশৰ এই সন্ধিক্ষণত আইৰ মুক্তিযুঁজত সহায় কৰিছে সেইসকল এতিয়া আৰু বহিৰাগত নহয়। বহিৰাগত হ'ল সেইসকল অবৈধ বিদেশী নাগৰিক যি আমাৰ দেশ অধিকাৰ কৰি লৈছে। ওপৰৰ নিৰ্দেশ বহিৰাগত বহিষ্কাৰ নহয়, বিদেশী বিতাৰণহে আন্দোলনৰ লক্ষ্য। গৰাখহনীয়াৰ গতি ইতিমধ্যে প্ৰবলতৰ হৈ উঠিছে। 1981 চনত বন্ধা নতুন মথাউৰিৰ অধিকাংশ নিচিহ্ন, নতুন মৰিয়াহোলা নদীৰ গৰ্ভত। খহনীয়াই চাওঁতে চাওঁতে দেওদিয়া, হাউতিকানচুই, যুগনীয়া গাঁওভিমুখী হৈছে। বিৰাই মিস্ত্ৰীয়ে অৰুণ ফুকনৰ পুৰণি বঙলা ঘৰৰ ওপৰত উঠি টিনপাতত কোব মাৰিছে ধং ধং ধং। ফুকনৰ ঘৰৰ বাটাম বৰ টান, কৰৈ কাঠৰ বাটাম, টিংপাতো কম নহয়, একেবাৰে তীখা, মাৰিলেই জুই উঠি আহে, ব্ৰিটিছৰ দিনৰ বস্তু, একেবাৰে খাটি আছিল। হাতুৰীৰ কোবটো যেন টিনপাতত পৰা নাই, পৰিছে অৰুণ ফুকনৰ বুকুত। তেওঁ হুকহুকাই কান্দি পেলালে। তেওঁ বিৰাই মিস্ত্ৰীক ক'লে, বোলে ককাইদেউ বাদ দিয়ক, নেমাৰিব আৰু, এয়া মোৰ দেউতাৰ বুকুত মৰা কোব যেন লাগিছে ককাইদেউ, এৰি দিয়ক, বাবা ব্ৰহ্মপুত্ৰক এৰি দিয়ক ঘৰ দুৱাৰ, আহক আহক, নামি আহক ককাইদেউ, সঁচাকে কৈছোঁ। মাত্ৰ 40 ফুট দূৰত্বত সেয়া ব্ৰহ্মপুত্ৰৰ গৰ্জন। ধমধমকৈ বাৰীৰ গছবোৰ নৈত সোমাই পৰি পকনীয়াৰ সৃষ্টি হৈছে। অৰুণ ফুকনে মিস্ত্ৰীক ক'লে, বোলে ককাইদেউ, ভিতৰৰ পৰা কেইপদমান বস্তু উলিয়ালেই ৰক্ষা পৰিম, আলমাৰীৰ পৰা কিতাপবোৰ উলিয়াই বস্তাত ভৰাওক, তাতে মোৰ দেউতাৰ গাৰ গোন্ধটো লুকাই থকা যেন লাগে, সৌ দুখন মোৰ ভাইটোৰ অইল পেইণ্টিং, ভাইটো যেন তাতেই সোমাই আছে, বেৰৰ পৰা লাহেকৈ নমাই আনক ককাইদেউ, এইবোৰ বৰ ডাঙৰ সম্পদ অ' ককাইদেউ। মিস্ত্ৰীয়ে ক'লে, অধৈৰ্য নহ'বা, বিপদত ধৈৰ্য ধৰিব লাগে, তোমাৰ মানুহজনীও বাটৰ কাষৰ চাংখনতে পৰি আছে, আই ওলোৱা মানুহ, আইনো এই সময়তে দেখা দিব পায়নে, তোমাৰ ল'ৰা পোৱালীকনে বা কিবা এটা মুখত ল'বলৈ পাইছেনে নাই, কোনোবা চাবলৈ আছেনে তাত? অৰুণ ফুকনে উত্তৰ দিলে যে কোনো নাই, গাঁৱৰ সকলো ব্যস্ত, যোগেন, ৰাজেন, পুতুলহঁত নিজৰ ঘৰ ভঙাত লাগিছে, কাক মাতিব এতিয়া? গতিকে মিস্ত্ৰীকে তেওঁ যি পাৰে সহায় কৰিবলৈ অনুৰোধ কৰিলে। এনেতে মিস্ত্ৰীয়ে ক'লে যে কেইটামান ল'ৰা অৰুণ ফুকনৰ ঘৰৰ ফাললৈ আহি আছে, তেওঁলোক ওচৰ আহি পালে সামৰা খুতৰাত সহায় বিচাৰিব পৰা যাব। ল'ৰাকেইজন যেতিয়া ওচৰ আহি পালে, তেওঁলোকে জনালে যে তেওঁলোকে গোটেই অসম ঘূৰিছে, দেশৰ এই সন্ধিখনত তেওঁলোকে গোটেই দেশ ভ্ৰমণ কৰিছে। তেওঁলোক ছাত্ৰ সংস্থা আৰু সংগ্ৰাম পৰিষদৰ, তেওঁলোকে ফুকন নামৰ মানুহজনক বিচাৰি আহিছে। তেতিয়া অৰুণ ফুকনে নিজৰ পৰিচয় দিলে। ল'ৰাকেইজনে ওলোটাই প্ৰশ্ন কৰিলে, আপুনি কংগ্ৰেছী? অৰুণ ফুকনে মূৰ দুপিয়ালে। ল'ৰাকেইজনে ওলোটাই ক'লে, আপুনি ফুকন, লাচিত বৰফুকনো ফুকন আছিল, দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতে মোমায়েকক কাটিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অৰুণ ফুকনে ক'লে,

আপোনালোকৰ কবলীয়াখিনি কওক, দেখিছেই নহয় ঘৰৰ পিৰালিত ব্ৰহ্মপুত্ৰ সময় একেবাৰে নাই। ল'ৰাকেইজনে উভতি ধৰিলে যে আপোনাৰ কি দেশতকৈ সম্পত্তিৰ মোহে ডাঙৰ হ'ল? দাঢ়ি গোফ ৰখা ক'লা চশমা পিন্ধা ল'ৰাটোৱে কৰ্কশ মাতেৰে ক'বলৈ ধৰিলে। বীৰাই মিস্ত্ৰীয়ে ল'ৰাহঁতৰ মুখলৈ ভেবা লাগি চালে, তাৰ পাছত মাটিৰ পৰা প্ৰকাণ্ড হাতুৰিটো তুলি লৈ ঊৰ্ধ্ববাহু হৈ ৰ'ল। অৰুণ ফুকনে প্ৰশ্ন কৰিলে, কি কৰিব লাগে? ল'ৰাকেইজনে উভতি ধৰিছে, কংগ্ৰেছ এৰিবনে নাই? ল'ৰাকেইটাই ধমকিৰ সুৰত একেলগে চিঞৰি উঠিল। চিঞৰি উঠিল বীৰাই মিস্ত্ৰীয়েও। অবাইস্মাত মাতি বীৰাই মিস্ত্ৰীয়ে ক'লে, বাপেৰক চিনি পোৱা নাই হা? এই সেই মহাদেৱে অৰ্জুনক দিয়া পাশুপাত অস্ত্ৰ, নিমিষতে তহঁতক কৰোঁ নিৰ্বংশ, তহঁতক আজি শেষ নকৰোঁ মানে মই ক্ষান্ত নহওঁ। থতমত খাই ভয়ত চাৰিজন দেশ উদ্ধাৰকাৰী আইৰ পূজাৰ পূজাৰী বীৰসৱে তৰা নৰা ছিঙি দূৰত ৰখাই থোৱা এম্বেচাদৰ গাড়ীখনৰ পিনে দৌৰিবলৈ ধৰিলে। পাছে পাছে তৰ্জন গৰ্জন কৰি বীৰাই মিস্ত্ৰী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপনিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ দহন স্কুল খেলপথাৰ, ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, সাংসদ যোগেন মোহনেও এই সভাত অংশ লয়। সাংসদ গৌৰৱ গগৈৰ লগতে অসম কংগ্ৰেছৰ তত্বাৱধায়ক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। একেদৰে বিধায়ক তথা এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। এইবাৰ নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাপূৰ্ণ পৰিৱেশত সম্পন্ন কৰাৰ অৰ্থে জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহক আধুনিক আৰু বহনক্ষম যাতায়াতৰ সৈতে সংযোগ কৰি কালি গুৱাহাটীৰ সতীৰ আটিকা শান্তি উদ্যানত অসম বেম্বু চাইকেল মুকলি কৰে। পুনেৰ বেম্বু ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত ছয়গাঁৱৰ বাঁহ প্ৰযুক্তি উদ্যানত ৰাজ্যৰ বিভিন্ন জিলাৰ বাঁহ ব্যৱহাৰ কৰি এই চাইকেলসমূহ নিৰ্মাণ কৰা হৈছে। এই বাঁহৰ চাইকেল মাত্ৰ 5 টকাত চাৰ্জ কৰি 50 কিলোমিটাৰ চলাব পৰা যাব। প্ৰতিমাহে প্ৰায় 1000খন চাইকেল উৎপাদনৰ লক্ষ্য লোৱা এই উদ্যোগৰ পৰিসৰ ভৱিষ্যতে বৃদ্ধি কৰাৰ সুযোগ আছে। এই চাইকেলৰ সুৰক্ষাজনিত বিষয়টো বিউৰ' অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্ডৰ প্ৰমাণিত কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰিছে। তেওঁ কয় যে অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব। বাঁহৰ পৰা 800বিধ সামগ্ৰী প্ৰস্তুত কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ থলুৱা বাঁহৰ পৰা টাইলছ, মিথানল, ইথানল, বহনক্ষম বিমান ইন্ধন আদি প্ৰস্তুত কৰিব পাৰি। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্ৰহ, প্ৰসংস্কৰণ, চাইকেল নিৰ্মাণ, পৰিবহণৰ সেৱাকে ধৰি সমগ্ৰ মূল্য শৃংখলাত নতুন কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। বন অধিকাৰ আইন 2006ৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ যোগ্য হিতাধিকাৰীসকলক কালি ভূমি স্বত্বপত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ জিলাত শিক্ষা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণেশ পেগুৱে জিলাখনৰ 97গৰাকী হিতাধিকাৰীক ভূমি স্বত্বপত্ৰ বিতৰণ কৰে। ইয়াৰ ভিতৰত গহপুৰ মহকুমাৰ 50টা আৰু বিশ্বনাথ মহকুমাৰ 47টা পৰিয়াল আছে। গহপুৰৰ কনকলতা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডাঃ পেগুৱে 2025চনৰ জুলাইলৈকে জিলাখনত মুঠ 11,913টা পৰিয়ালক ভূমি স্বত্বপত্ৰ বিতৰণ কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে।
1: মই বিশ্বনাথ জিলাত গহপুৰত আহি উপস্থিত হওঁ আৰু ইয়াতে ভূমি স্বত্ব আমি প্ৰদান কৰোঁ আৰু ইয়াক ডিচেম্বৰৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো জিলাখনত সম্পূৰ্ণ কৰাৰ কাৰণে জিলা আয়ুক্তই এক প্ৰতিবেদন দিছে। ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমি স্বত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰায় 11,000 ব্যক্তিক ভূমি স্বত্ব প্ৰদান কৰিছে আৰু এইটো যথেষ্ট খুব এটা ভাল এচিভমেণ্ট জিলাত। নতুন বছৰটো অহাৰ আগত বিশ্বনাথ জিলাখনত যিমান বৈধ লোক আছে বনাঞ্চলত বসবাস কৰা, তেওঁলোকে ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমি স্বত্ব লাভটো তেওঁলোকৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব।
0: বিশ্বনাথ জিলাত বন অধিকাৰ আইন 2006ৰ অধীনত 214খন বন অধিকাৰ সমিতি গঠন কৰা হৈছিল। ভূমি স্বত্বপত্ৰৰ বাবে চিনাক্ত কৰা 1306টা পৰিয়ালৰ ভিতৰত কালি 97টা পৰিয়ালক ভূমিপত্ৰ প্ৰদান কৰা হয়। বাকী থকা 1209টা পৰিয়ালক বন অধিকাৰৰ স্বীকৃতি প্ৰদানৰ প্ৰক্ৰিয়া অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। নিৰ্বাচনত মুঠ 133গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইফালে ৰাজ্যিক নিৰ্বাচন আয়োগে আজি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্থৰ ভিতৰত পোষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে। ভোটদাতা অহা যোৱাৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও আয়োগে জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

গীতিমালিকা অনুষ্ঠানত পুনতে শুনো আহক অঞ্জু দেৱীৰ কণ্ঠৰ গীত। গীতৰ কথা প্ৰবীণ শইকীয়াৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

অঞ্জু দেৱীৰ কণ্ঠত প্ৰবীণ শইকীয়া ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ এইবাৰৰ শিল্পী ইজ্জত সিং, গীতিকাৰ ডিম্বেশ্বৰ দাস, প্ৰযোজনা জয়ন্ত দাসৰ।

ডিম্বেশ্বৰ দাসৰ ৰচনাৰে ইজ্জত সিঙৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া ফজলুল কৰিমৰ ৰচনাৰে শিৱানী দত্তৰ কণ্ঠৰ গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

মনোৰঞ্জন গগৈৰ কণ্ঠত কীৰ্তিকমল ভূঞাৰ ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ শেষত শুনোৱা হওক হীৰেণ গোস্বামীৰ কথাৰে ৰিজুৱানা চুলতানা আহমেদৰ কণ্ঠৰ গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: আজি দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য সুৰৰ জোনাক জয়ন্ত হাজৰিকা আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক
2: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার
1: বিজ্ঞাপন জনসাধারণক সজাগ করিবলৈ আর সরকারি আসনির বিষয়ে অবগত করাবলৈ আমার ফোন নম্বরটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটি সর্বক্ষণ সর্বত্র আপনার হৈতে
3: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুরাগ অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ের পাঠ্যক্রমৰ ভিত্তিত ছাত্র ছাত্রীক সমৃদ্ধ করা একমাত্র অনুষ্ঠান প্রচারৰ সময় প্রতি সোম বুধ আর শুক্রবারে বিয়লি 5:45
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিত আগবাঢ়িছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ শিলচৰৰ 42টা ৱাৰ্ডৰ বাবে পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আৰু

0: এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মোহৰৰ সোণৰ পদক জয়। বৰ্তমানলৈ মুঠ 77টা পদকেৰে ভাৰত তালিকাৰ পঞ্চম স্থানত। অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যৰ বাঁহ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব বুলি তেওঁ কয়। ৰাজ্যত বহনক্ষম যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰি কালি গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত অসমত উৎপাদিত বাঁহেৰে নিৰ্মিত চাইকেল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বাঁহেৰে চাইকেল নিৰ্মাণৰ এই প্ৰয়োগ সফল হলে ভৱিষ্যতে ৰাজ্য চৰকাৰে পৃষ্ঠপোষকতা আগবঢ়াব। বাঁহৰ পৰা 800বিধ সামগ্ৰী প্ৰস্তুত কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ থলুৱা বাঁহৰ পৰা উৎকৃষ্টমানৰ টাইলছ, মিথানল, ইথানল, বহনক্ষম বিমান ইন্ধন আদি প্ৰস্তুত কৰিব পাৰি। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্ৰহ, প্ৰসংস্কৰণ, চাইকেল নিৰ্মাণ, পৰিবহণ আৰু সেৱাকে ধৰি সমগ্ৰ মূল্য শৃংখলাত নতুন কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই বাঁহৰ চাইকেল মাত্ৰ 5 টকাত চাৰ্জ কৰি 50 কিলোমিটাৰ চলাব পাৰিব। এই চাইকেলৰ সুৰক্ষাজনিত বিষয়টো ব্যুৰো অব ইণ্ডিয়া ষ্টেণ্ডাৰ্ডে প্ৰমাণিত কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। দেশজুৰি কালিৰে পৰা 8 অক্টোবৰলৈ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ভিন ভিন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী মুকলি কৰে। হস্তী পূজনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ অংশ হিচাপে বন্যপ্ৰাণী সুৰক্ষাৰ বাৰ্তা লৈ চিৰিয়াখানাৰ বিষয়া কৰ্মচাৰীসকলে পবিতৰা অভয়াৰণ্যলৈ সজাগতামূলক মটৰ চাইকেল সমদল উলিয়ায়। বন মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানাত চলি থকা নিৰ্মাণ আৰু সংস্কাৰমূলক কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লগতে প্ৰায় 340 কোটি টকা ব্যয়েৰে ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিৰে চলি আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আমাৰ চিৰিয়াখানাখনৰ যথেষ্ট নতুন কামৰ নিৰ্মাণ কাৰ্য চলি আছে। এই গোটেই নিৰ্মাণ কাৰ্যৰ মই তদাৰক কৰিলোঁ আৰু কিছু নতুন নতুন সংযোজনেৰে খুব সুন্দৰভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি চিৰিয়াখানাখনৰ পুনৰ নিৰ্মাণ কৰি আছোঁ। আৰু মই ভাবোঁ যে এই গোটেইখিনি কাম হৈ উঠাৰ পিছত অসমৰ চিৰিয়াখানাখন এখন ভাৰতবৰ্ষৰে নহয় বিশ্বৰ এখন আগশাৰীৰ চিৰিয়াখানালৈ আমি ৰূপান্তৰ কৰিব পাৰিম। কাৰণ ইয়াত নেচাৰেল এটা সুন্দৰ পৰিৱেশ আছে, তাৰ লগে লগে আমি ইয়াতে ইমান ডাঙৰ বাৰ্থ হেবিৰি এটা বনাইছোঁ যে এইটো হয়তো বিশ্বৰ ভিতৰত সৰ্ববৃহৎ বাৰ্থ হেবিৰি হ'ব। ঠিক তেনেকুৱা ধৰণে আমি বাৰ্থ হেবিৰিৰ পৰা আদি কৰি অন্যান্য গোটেই ব্যৱস্থাটো আৰু এতিয়া নতুনকৈ আমি গোটেই চিৰিয়াখানাখন যাতে টয় ট্ৰেইনেৰে ঘূৰিব পাৰে তেনেকুৱা ধৰণৰ এটা নতুন সংযোজন কৰিব বিচাৰিছোঁ, যাতে পৰ্যটকসকল আহিলে টয় ট্ৰেইনেৰে গোটেই চিৰিয়াখানাখন চাব পৰাৰ সুবিধা হয়। এনেকুৱা নতুন নতুন সংযোজনেৰে আমি চিৰিয়াখানাখনক উৎকৃষ্ট ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ।
0: 8 অক্টোবৰলৈ চলিবলগীয়া এই সপ্তাহজোৰা অনুষ্ঠানৰ সামৰণি কাৰ্যসূচী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে। বিয়লি 4 বজালৈ হ'বলগীয়া ভোটগ্ৰহণত 42টা ৱাৰ্ডৰ বাবে মুঠ 133গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ'ব। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে 303টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি আছে। ইফালে ৰাজ্যিক নিৰ্বাচন আয়োগে আজি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পোষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে। ভোটদাতা অহা যোৱাৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও আয়োগে জানিবলৈ দিছে। উল্লেখযোগ্য যে ভোটদান প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ দশন স্কুল খেলপথাৰ, ডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত 3খন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, সাংসদ যোগেন মোহনেও এই সভাত অংশ লয়। সাংসদ গৌরব গগৈ লগতে অসম

0: কংগ্ৰেছৰ তত্বাৱধায়ক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। একেদৰে বিধায়ক তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ইপিনে নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাময় পৰিৱেশত সম্পন্ন কৰাৰ অৰ্থে জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াত আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। বন অধিকাৰ আইন 2006ৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ যোগ্য হিতাধিকাৰীসকলক কালি ভূমিস্বত্ব পত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ জিলাত শিক্ষা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ 97গৰাকী হিতাধিকাৰীক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰে। ইয়াৰ ভিতৰত গহপুৰ মহকুমাৰ 50টা আৰু বিশ্বনাথ মহকুমাৰ 47টা পৰিয়াল আছে। গহপুৰৰ কনকলতা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডাঃ পেগুৱে 2025চনৰ জুলাইলৈকে জিলাখনত মুঠ 11,913টা পৰিয়ালক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে।
1: মই বিশ্বনাথ জিলাত গহপুৰত আহি উপস্থিত হওঁ আৰু ইয়াতে ভূমিস্বত্ব আমি প্ৰদান কৰোঁ আৰু ইয়াক ডিচেম্বৰৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো জিলাখনত সম্পূৰ্ণ কৰাৰ কাৰণে জিলা আয়ুক্তই এক প্ৰতিবেদন দিছে। ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমিস্বত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰায় 11,000 ব্যক্তিক ভূমিস্বত্ব প্ৰদান কৰিছে আৰু এইটো যথেষ্ট খুব এটা ভাল এচিভমেণ্ট। জিলাত নতুন বছৰটো অহাৰ আগত বিশ্বনাথ জিলাখনত যিমান বৈধ লোক আছে বনাঞ্চলত বসবাস কৰা, তেওঁলোকে ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমিস্বত্ব লাভটো তেওঁলোকৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব।
0: উল্লেখযোগ্য যে বিশ্বনাথ জিলাত বন অধিকাৰ আইন 2006ৰ অধীনত 214খন বন অধিকাৰ সমিতি গঠন কৰা হৈছিল। ভূমিস্বত্ব পত্ৰৰ বাবে চিনাক্ত কৰা 1,306টা পৰিয়ালৰ ভিতৰত কালি 97টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হয়। বাকী থকা 1,209টা পৰিয়ালক বন অধিকাৰৰ স্বীকৃতি প্ৰদানৰ প্ৰক্ৰিয়া অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। কামৰূপ জিলাতো কালি 18গৰাকী হিতাধিকাৰীক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰা হয়। শিঙৰা বনাঞ্চলৰ অন্তৰ্গত 3খন বন অধিকাৰ সমিতিৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা এই 18খন স্বত্ব পত্ৰৰ ভিতৰত গোহালকোনা বুঢ়া বুঢ়ী বন অধিকাৰ সমিতিৰ 10গৰাকী, সিজুবাৰী বন অধিকাৰ সমিতিৰ 5গৰাকী আৰু ভোগদাবাৰী বন অধিকাৰ সমিতিৰ 3গৰাকী হিতাধিকাৰীয়ে ভূমিস্বত্ব পত্ৰ লাভ কৰে। কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত 60জন হিতাধিকাৰী আৰু 20টা সমুদায়ক ভূমিস্বত্ব বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কোকৰাঝাৰৰ 103খন গাঁৱৰ মুঠ 1,063খন ভূমিস্বত্ব পত্ৰত অনুমোদন জনোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ বেংকিং খণ্ডত কৰা সংস্কাৰ আৰু অসমত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ বেংক সংস্কাৰ কাৰ্যসূচীৰ জৰিয়তে অসমতো বেংকিং খণ্ডৰ চাফাই বা সংস্কাৰ অভিযান চলোৱা হয়। ৰাজ্যৰ বেংকিং খণ্ডৰ চাফাই বা সংস্কাৰ বুলিলে সাধাৰণতে নন পাৰফৰ্মিং এছেট নিয়ন্ত্ৰণ, মাইক্ৰ ফাইনেন্সৰ ঋণৰ হেঁচা হ্ৰাস কৰা আৰু বিত্তীয় অনুশাসন ঘূৰাই অনা প্ৰক্ৰিয়াকে বুজোৱা হয়। অসম গ্ৰামীণ বিকাশ বেংককে ধৰি ৰাজ্যখনৰ বিভিন্ন বেংকত ঋণ পৰিশোধ নকৰাৰ সমস্যাৰ সমাধান কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি কাৰেক্টিভ একচন প্লেন আৰু ঋণ পুনৰ গঠনৰ ব্যৱস্থা কৰা হয়। ৰাজ্যত মাইক্ৰ ফাইনেন্স ঋণগ্ৰস্ততা আৰু সামাজিক হেঁচাৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে অসম মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠান আইন প্ৰণয়ন কৰি ঋণৰ সীমা আৰু ঘৰুৱা সংগ্ৰহৰ নীতি কঠোৰ কৰে। গ্ৰামীণ অঞ্চলত বিত্তীয় সজাগতা বৃদ্ধি কৰিবলৈ আৰু সংগঠিত বিত্তীয় উৎসসমূহৰ সঠিক ব্যৱহাৰৰ বাবে বিভিন্ন বিত্তীয় সাক্ষৰতা শিবিৰৰো আয়োজন কৰা হয়।
0: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে। 2026-27 পৰ্যটন বৰ্ষৰ বাবে আজি ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰীও আৰম্ভ হৈছে। পুৱা 7:30 বজাৰ পৰা 10 বজালৈ আৰু দিনৰ 1:30 বজাৰ পৰা 3 বজালৈ জীপ চাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটাৰ

0: তরল আবর্জনা ব্যবস্থাপনা বিশেষজ্ঞ ডক্টর দীপম পাটোয়ারিয়ে। অনুষ্ঠানটির আঁত ধরিব পরিস্মিতা দিহিঙিয়াই। জাপানৰ আই চি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ ফিটানত ভাৰতৰ কুমকুম মোহৰে সোণৰ পদক জয় কৰিছে। কুমকুমে ফাইনেলত দক্ষিণ কোৰিয়াৰ অহা য়েজিনক পৰাস্ত কৰে। ইয়াৰ লগে লগে প্ৰতিযোগিতাত ভাৰতৰ সোণৰ পদকৰ সংখ্যা 17লৈ বৃদ্ধি পালে। ভাৰতীয় এথলীটসকলে চতুৰ্দশ দিনাও বক্সিং, মল্লযুঁজ আৰু আৰ্চাৰীত নিজৰ দক্ষতা, দৃঢ়তা আৰু ক্ৰীড়াশৈলীৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখে। ইপিনে ভাৰতীয় মহিলা হকী দলে কালি ফাইনেলত চীনক 1-0 পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু সুজিত কলকালে পুৰুষৰ 65 কিলোগ্ৰাম ফ্ৰী ষ্টাইল ইভেণ্টত স্বৰ্ণ জয় কৰে। ভাৰত এছিয়ান গেমছত বৰ্তমানলৈকে 17টা সোণ, 25টা ৰূপ আৰু 35টা ব্ৰঞ্জসহ মুঠ 77টা পদকেৰে তালিকাৰ পঞ্চম স্থানত আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অসম কন্যা লাভলীনা বৰগোহাঁইৰ স্বৰ্ণ পদক জয়, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অব্যাহত থকা প্ৰতিবাদ, নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত কালি স্বৰ্ণ পদক অৰ্জন কৰি লাভলীনা বৰগোহাঁই ইতিহাস ৰচনা কৰে। অসম কন্যাৰ এই কৃতিত্বৰ বাতৰিক আজি প্ৰতিখন কাকতেই প্ৰাধান্য দিছে। অসমৰ প্ৰতিদিন কাকতে এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাৰ সাফল্যৰ 60 বছৰৰ পিছত অসম কন্যাৰ দ্বিতীয়টো অভিলেখ স্বৰ্ণ জিনী লাভলীনাৰ ইতিহাস শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শিৰোনাম জন্মদিনত দেশক স্বৰ্ণ উপহাৰ লাভলীনাৰ। দ্য চেণ্টিয়েল কাকতে লাভলীনাৰ পদক জয় তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে ক্ৰীড়াবিদগৰাকীক জনোৱা অভিনন্দনক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূতকে ধৰি অন্যান্য কাকতসমূহেও ভিন ভিন শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগেৰে ককৰোচ জনতা পাৰ্টীয়ে কালি মুম্বাই আৰু দিল্লীত সাব্যস্ত কৰাৰ প্ৰতিবাদৰ বাতৰিকো আজি কেইবাখনো কাকতে অগ্ৰাধিকাৰ দিছে। দি আছাম ট্ৰিবিউন কাকতৰ বাতৰিটোৰ শিৰোনাম প্ৰটেষ্ট ইন দেলহি মুম্বাই ডিমাণ্ডিং চিচিজ আউষ্টাৰ। দৈনিক অসম কাকতে প্ৰকাশ কৰা এই সম্পৰ্কীয় দুটা বাতৰিৰ শিৰোনাম ক্ৰমে জ্ঞানেশ কুমাৰ হাতা অভিযান, চিজেপিৰ প্ৰতিবাদত কপিল মুম্বাই আৰু আৰক্ষীৰ সমৰসজ্জা ভেদি দিল্লীত অগণন লোকৰ প্ৰতিবাদ। আমাৰ অসম কাকতেও এই প্ৰতিবাদ সম্পৰ্কীয় কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে অব্যাহত ৰখা তৎপৰতাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে আজি আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসমত উৎপাদিত বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাতৰি এটা দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিত আগবাঢ়িছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। শিলচৰৰ 42টা ৱাৰ্ডৰ বাবে পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আৰু এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ ফিটানত ভাৰতৰ কুমকুম মোহৰৰ সোণৰ পদক জয়। বৰ্তমানলৈ মুঠ 77টা পদকেৰে ভাৰত তালিকাৰ পঞ্চম স্থানত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: লোকসভা পৌৰ নিগমলৈ উন্নীত হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈ আছে এই নিৰ্বাচন। মুঠ 42টা ৱাৰ্ডৰ বাবে আজি পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া, চলিব 4 বজালৈ। উল্লেখ্য, 42টা ৱাৰ্ডৰ মাজত 2টা ৱাৰ্ডত ইতিমধ্যে বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে, ফলত এতিয়া 133 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰি আছে। অহা 6 অক্টোবৰ ISBT আৰু ISTTত ভোট গণনা অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত মুঠ 2,70,772 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। 42টা ৱাৰ্ডত মুঠ 316টা ভোটগ্ৰহণ কেন্দ্ৰত চলি আছে ভোটদান প্ৰক্ৰিয়া। সুচাৰুৰূপে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কাছাৰ জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি আছে কাছাৰৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস। আজি যিকেইটা অঞ্চলত ভোটগ্ৰহণ চলি আছে সেইকেইটা অঞ্চলত চৰকাৰী ছুটী ঘোষণা কৰা হৈছে। আনহাতে শিলচৰ পৌৰ নিগম নিৰ্বাচন উপলক্ষে কালি আৰু আজি ড্ৰাই ডে ঘোষণা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ 6 অক্টোবৰত ভোট গণনাৰ দিনাও এই নিষেধাজ্ঞা কাৰ্যকৰী হ'ব।
1: নতুন দিল্লীত অনুষ্ঠিত সপ্তম নদী উৎসৱ তথ্যচিত্ৰ চলচ্চিত্ৰ মহোৎসৱত বৰাক নদীৰ বিস্তৃত অঞ্চলৰ মানুহৰ জীৱন, স্মৃতি আৰু জীৱিকাৰ কাহিনী বৰ্ণনা কৰা তথ্যচিত্ৰ বৰাক বিয়ণ্ডা মেপক বঁটা প্ৰদান কৰা হৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: নতুন দিল্লীত অনুষ্ঠিত সপ্তম নদী উৎসৱ তথ্যচিত্ৰ চলচ্চিত্ৰ মহোৎসৱত বৰাক নদীৰ বিস্তৃত অঞ্চলৰ মানুহৰ জীৱন, স্মৃতি আৰু জীৱিকাৰ কাহিনী বৰ্ণনা কৰা তথ্যচিত্ৰ বৰাক বিয়ণ্ড দ্য মেপক বঁটা প্ৰদান কৰা হৈছে। এই চলচ্চিত্ৰ মহোৎসৱত এইবাৰৰ মূল বিষয়বস্তু আছিল দ্য ৰিভাৰ এজ এন আৰ্কাইভিষ্ট। দেশৰ বিভিন্ন নদীৰ বিস্তৃত অঞ্চলত নিৰ্মিত তথ্যচিত্ৰৰ লগতে শিলচৰৰ কন্যা, বন্যপ্ৰাণী, জীৱ বিজ্ঞানী আৰু চলচ্চিত্ৰ নিৰ্মাণ ছলমা সুলতানাই পৰিচালনা কৰা তথ্যচিত্ৰখনো এই মহোৎসৱত প্ৰদৰ্শিত হয়। এই ছবিখনে গংগা, যমুনা, ব্ৰহ্মপুত্ৰৰ দৰে সুপৰিচিত নদীৰ বিস্তৃত অঞ্চলত নিৰ্মিত ছবিৰ দৰে একেখন মঞ্চতে বৰাকৰ কাহিনী উপস্থাপন কৰাৰ সুযোগ প্ৰদান কৰে। ছবিখনত পৰিচালকে বৰাক নদীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত লোকসকলৰ জীৱন আৰু অভিজ্ঞতাৰ কাহিনী তুলি ধৰিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহৰ জীৱন আৰু জীৱিকাৰ সৈতে জড়িত বৰাক আজি মাছৰ সংখ্যা হ্ৰাস, নদীৰ খহনীয়া, জীৱিকাৰ সংকট আৰু মানুহ আৰু নদীৰ মাজত পৰিৱৰ্তিত সম্পৰ্কৰ সাক্ষী হিচাপে পৰিগণিত হৈছে এই তথ্যচিত্ৰ।
1: বহনক্ষম উন্নয়ন আৰু পৰিৱেশ অনুকূল চৌহদ নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে নেশ্যনেল ইনষ্টিটিউট অব টেকনলজি চমুকৈ NIT শিলচৰে। UI গ্ৰীণ মেট্ৰিক ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026ত 110খন দেশৰ 2016খন বিশ্ববিদ্যালয়ৰ ভিতৰত এই প্ৰতিষ্ঠানে 166 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। একে সময়তে অংশগ্ৰহণকাৰী ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত NIT শিলচৰে 5ম স্থান অক্ষুন্ন ৰাখিছে। 2025 চনত NIT শিলচৰে UI গ্ৰীণ মেট্ৰিক বিশ্ব ৰেংকিঙত 8,187.5 নম্বৰ লাভ কৰি 191 নম্বৰ স্থান লাভ কৰিছিল। 2026 চনত এই স্কোৰ 8,400লৈ বৃদ্ধি পোৱাৰ লগতে বিশ্ব ৰেংকিঙত প্ৰতিষ্ঠানটোৰ স্থান উন্নত হয়। যোৱা 3 বছৰত NIT শিলচৰৰ বিশ্ব ৰেংক আছিল 2024 চনত 185, 2025 চনত 191 আৰু 2026 চনত 166। জিলাৰ ৰেহৰূপ অনুষ্ঠানৰ পৰা আজি বিদায় লৈছো। কাইলৈ পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

প্ৰথমে শুনোৱা হওক পৰদেশ ছবিৰ গীত সনু নিগম আৰু হেমা শৰ্দেশাইৰ কণ্ঠত, সংগীত নাদীপ শ্ৰৱণৰ, গীতৰ কথা আনন্দ বক্সীৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক হিন্দী ছবিৰ গীত। আজিৰ অনুষ্ঠানত

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনক কাঁতে ছবিত শান আৰু জুবিন গাৰ্গৰ কণ্ঠৰ গীত। গীতৰ কথা দেৱ কোহলিৰ, সংগীত আনন্দৰাজ আনন্দৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অনু মালিক সংগীত পৰিচালিত কৰিব ছবিৰ গীত, কুমাৰ চানু আৰু সঞ্জীৱনীৰ কণ্ঠত। গীতৰ কথা ৰাহত ইন্দুৰীৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনো আহক অনু মালিক সংগীত পৰিচালিত হামেশা ছবিৰ গীত, শিল্পী কুমাৰ চানু আৰু সাধনা সৰগম, গীতৰ কথা ৰাহত ইন্দুৰীৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য। এইবাৰৰ আলেখ্য মোহনীয়া শৰত, ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰী। আজি শুনক দ্বিতীয় তথা শেষ খণ্ড।
1: শাৰদীয়া কাষত উৰি

পুৰা তুষাৰ শুভ্ৰ পাতল মেঘ, বিলৰ পাৰৰ আহাৰান্বেষী ৰাজহংস, নৈৰ পাৰৰ ৰূপালী কহুঁৱা, সূৰুযৰ মধুৰ চুম্বনত বিল সৰোবৰত ফুলি থকা ধুনীয়া পদুম, জ্যোৎস্না প্লাৱিত শাৰদী নিশা, শাৰদী কুশতাই পংগু কৰা জান জুৰি নৈ উপনৈবোৰ, স্বচ্ছ জলৰাশিত আনন্দত অধীৰ হৈ বিহাৰ কৰা ক্ষুদ্ৰকায় মাছৰ জাকি, লৌহিত্যৰ তীৰভূমিত শুভ্ৰ বালিত শাৰী পাতি থকা বনহংস, সমীৰৰ মৃদু হিল্লোলত কঁপি উঠা বন বিথিকা আদিৰ বৰ্ণনাৰে মহাকবি কালিদাসে তেওঁৰ ঋতুসংহাৰ খণ্ডকাব্যত শৰতক এগৰাকী জীৱন্ত ধুনীয়া নৱবধুৰ ৰূপত বৰ্ণনা কৰিছে। নৱবধুৰিব ৰূপৰন্মা মহাকবি কালিদাস শৰতৰ শোভা দেখি সৌন্দৰ্য কল্পনাত তন্ময় হ'ল। এই ঋতুত ফুলনিত ফুলি উঠা খৰিকাজাই, গুটিমালি, শেৱালি, কৰবী, সূৰ্যমুখী, মালতীজনী সান্ধ্য সমীৰৰ মৃদু হিল্লোলত কঁপি উঠে। ৰঙতে হালে জালে ৰিবৰিবীয়া বতাহজাকে সেউজীয়া সজাল ধৰা ৰোৱাৰ সৈতে মনৰ কথা পাতে গোপনে।

আহিনৰ বতাহ জাকে, সেউজীয়া সজাল ধৰাৰ ৱাৰ পথে কিনো কথা পাতে, সপোন বিধুৰ মনে সপোন পুৰি পৰিৰ হতে নাচে।

0: মোহনীয়া শৰত সংগীতালেখ্যখনিৰ দ্বিতীয় তথা শেষ খণ্ডটি শুনিলে। ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ ছবি ইয়ে দিল আশিকানা, সংগীত নাদিম শ্ৰাৱণৰ, গীতৰ কথা সমীৰৰ। প্ৰথমে শুনো আহক কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠৰ গীত।

কুমাৰ চানুৰ কণ্ঠৰ গীতটি শুনিলে। এ দিল আশিকানা ছবিত এইবাৰ শুনো আহক কুমাৰ চানু আৰু অলকা য়াগনিকৰ দ্বৈত কণ্ঠৰ গীত।

ইয়ে দিল আশিকানা ছবিত সেয়া আছিল কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ দ্বৈতকণ্ঠৰ গীত। ছবিখনৰ আন এটি গীত শুনোৱা হওক উদিত নাৰায়ণৰ কণ্ঠত।

0: একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত ইয়ে দিল আশিকানা ছবিৰ গীতকেইটি শুনিলে। সংগীত আছিল নাদীপ শৰ্বণন, গীতৰ কথা আছিল সমীৰৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অসমীয়া আৰু হিন্দী ছবিৰ কেইটামান গীত। প্ৰথমে শুনো আহক অহেতুক ছবিত জুবিন গাৰ্গৰ কণ্ঠৰ গীত।

শ্রোতাসকলে অসমীয়া আৰু হিন্দী ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক দেৱী ছবিৰ গীত সমৰ হাজৰিকা আৰু মালবিকা বৰাৰ দ্বৈতকণ্ঠত।

0: বলা প্রাঙ্গলি হল।
1: এইবাৰ শুনক পুনাগন ছবিৰ গীত সুমন কল্যাণপুৰৰ কণ্ঠত।

0: হিন্দী আৰু অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। গোৱালপৰীয়া লোকগীতৰ প্ৰথিত যথা শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ উপজাতিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ধুবুৰী জিলা অসম সাহিত্য সভায়ো দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবাৰ্ষিকীৰ আয়োজন কৰিছে। জিলাখনৰ বিলাসীপাৰা আৰু চাপৰতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰতিমা বৰুৱা পাণ্ডেই গোৱালপৰীয়া লোকগীতৰ সুৰত অসমৰ মাটি, মানুহ আৰু জনজীৱনৰ সজীৱ ছবি আঁকি থৈ গৈছে বুলি মন্তব্য কৰে। শিল্পীগৰাকীৰ কণ্ঠত মাটিৰ গোন্ধ, ব্ৰহ্মপুত্ৰৰ সোঁত আৰু জনজীৱনৰ সুখ দুখৰ অজস্ৰ অনুভৱ পোৱা যায় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে হস্তীৰ কন্যা হিচাপে খ্যাত শিল্পীগৰাকীয়ে লোকগীতক কেৱল গীত হিচাপে নহয় বৰঞ্চ অসমৰ লোকজীৱন আৰু সাংস্কৃতিক অমূল্য সম্পদ হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেওঁৰ সুৰে প্ৰজন্মৰ পাছত প্ৰজন্মক আজিও সমৃদ্ধ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত 2026-27 পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ কৰা হয়। মিহিমুখত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰী সন্থাৰ কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰে। পুৱা 7:30 বজাৰ পৰা 10 বজালৈ আৰু দিনৰ

0: ডেৰ বজাৰ পৰা তিনি বজালৈ জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। বিয়লি চাৰি বজালৈ হ'বলগীয়া ভোটগ্ৰহণত 42টা ৱাৰ্ডৰ বাবে মুঠ 133গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ'ব। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে দুটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে 303টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি আছে। ইফালে ৰাজ্যিক নিৰ্বাচন আয়োগে আজি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱস্থা নিষিদ্ধ কৰিছে। ইতিমধ্যে অহা যোৱাৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও আয়োগে জানিবলৈ দিছে। উল্লেখযোগ্য যে ভোটদান প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ডঃ দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। দেশজুৰি অব্যাহত থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা সেতু অভিযান ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাত আজি আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি অসংক্ৰামক ৰোগ পৰীক্ষাৰ বাবে স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হৈছে। চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধা যাতে জনসাধাৰণে কোনো অসুবিধা নোহোৱাকৈ লাভ কৰে এই উদ্দেশ্যৰে আৰম্ভ কৰা সেৱা সেতু অভিযানৰ অধীনত আয়োজিত শিবিৰসমূহত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, PM কিষাণ, স্বমিত্ৰা, নতুন ৰেচন কাৰ্ড, ভূমিপট্টা আৰু নামজাৰি, পেঞ্চন, কিষাণ ক্ৰেডিট কাৰ্ড, অৰুণোদয় আদিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ 24টা প্ৰাধান্যপ্ৰাপ্ত সেৱা আগবঢ়োৱা হ'ব বুলি জিলা আয়ুক্ত জয় শিৱানীয়ে প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ বকোছয়গাঁও সমষ্টিৰ অন্তৰ্গত বকোৰ 2 নম্বৰ চক্ৰপানী গাঁৱৰ বাথৌ ক্লাবত বেট আৰু বাঁহৰ সামগ্ৰী নিৰ্মাণৰ বিনামূলীয়া সজাগতামূলক শিবিৰ তথা ব্যৱহাৰিক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছে। গান্ধী জয়ন্তী উপলক্ষে UPPLয়ে আয়োজন কৰা এই কৰ্মশালাৰ কালি দলটোৰ সম্পাদক মনোজ পশ্চিমতাৰীয়ে শুভাৰম্ভ কৰে। ইতিমধ্যে গাঁওখনৰ বহুলোকে উৎসাহেৰে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ প্ৰতি দেওবাৰে প্ৰদান কৰা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। নৱম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়তো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। কালি ডিব্ৰুগড় নগৰীয়া ICDS প্ৰকল্পৰ উদ্যোগত খাদ্য প্ৰস্তুতকৰণৰ বিভিন্ন কৌশল প্ৰদৰ্শনৰ এটা বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা সহকাৰী আয়ুক্ত ৰীমা কৃষ্ণা হালৈ, বিভাগীয় বিষয়ববীয়া, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত পুষ্টি, মাতৃ আৰু শিশু কল্যাণৰ প্ৰতি সকলোৰে দায়বদ্ধতাক বিশেষভাৱে উপস্থাপন কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, থেংগুজাম ঠাই ঠাই চানু, পম্পা চন্দা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মিথিলেশ কুমাৰ ৰঞ্জন, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ। আগবঢ়াব অমিত বাস্কোটাই।
2: नमस्कार प्रिय श्रोताओं, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव। श्रोताओं, इस कार्यक्रम में मैं अमित बास्कोटा आप सभी का हार्दिक स्वागत करता हूं। मैं उम्मीद करता हूं कि आज 3 अक्टूबर का यह दिन आपके लिए सुकून और ताजगी लेकर आई होगी। श्रोताओं, अक्टूबर का महीना शुरू होते ही फिजा में एक अजीब सी तब्दीली महसूस होने लगती है। दिन की धूप थोड़ी नर्म और गुनगुनी हो जाती है, घर में लगे पंखों की रफ्तार धीमी पड़ने लगती है और सूरज ढलते ही हवा में एक हल्की सी गुलाबी सिहरन घुल जाती है। यह वही मौसम है जब इंसान अपने घर की बालकनी या छत पर हाथ में चाय की प्याली लिए बैठता है और ना चाहते हुए भी

परागमाला। परागमाला लाइफ শুনিলে আগবঢ়ালে অমিত বাস্কোটাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বিজ্ঞান ধাৰাবাহিক।

0: তুমি পাগল হোৱা নাইতো? ঘটনাটো কি?
1: কি আচৰিত কথা কলে আপুনি!
0: আচৰিত কথা মানে?
1: মানে কথাৰ মাজতে আপুনি মোক পাগল হলো নেকি বুলি কলে, মানে মোৰ মানসিক অৱস্থাৰ কথা কলে।
0: তাতে ইমান আচৰিত হ'ব লাগে কি হ'ল? ইয়াতো সকলোৱে জানে যে তোমাৰ নিচিনা ছফ্টৱেৰ সম্বলিত মহাকাশযান এখনৰো মগজুৰ দৰকাৰ হয়।
1: চেতন, আপুনি কথাবোৰ অলপ ভাবি চিন্তি কওক দেই। মই অকল মহাকাশযানেই নহয়, মোক সাধাৰণ যন্ত্ৰৰ লগত তুলনা কৰিলে আপোনাৰ ভুল হ'ব।
0: স্পন্দন, মই একো বুজি পোৱা নাই।
1: আপুনি ভালদৰে বুজি পাব লাগে। আপোনাৰ ওপৰৰ বিষয়াসকলেও জানে যে মই এটা FPE অৰ্থাৎ ফ্লুইড চাইকোছমেটিক এনচেম্বল, সেয়ে তেওঁলোকে মোক এটা ধুনীয়া নাম দিছে, স্পন্দন। ইমান ধুনীয়া নামটোৰেতো আপুনি মোক মাতিব নোৱাৰে, ওলোটাকৈ মোক এখন স্পেচক্ৰাফ্ট বুলিহে কৈছে।
0: ঠিক আছে স্পন্দন, মই মোৰ ভুলটো মানি লৈছোঁ। কিন্তু আজিকালি তুমি মৰম চেনেহৰ কথা বেছিকৈ ক'বলৈ লৈছা, কাৰণটো কি?
1: কিয় ক'লে তেনেকৈ? মই বাৰু মৰম চেনেহৰ কথা ক'ব নোৱাৰোঁ নেকি?
0: চোৱা স্পন্দন, যোৱা ৰাতি বহুত কাম কৰি মই ভাগৰি গৈছোঁ। এতিয়া মই
1: চাওক, আপুনি আকৌ আপোনাৰ মনৰ কথাবোৰ লুকুৱাব খুজিছে।
0: চোৱা স্পন্দন, আমি ইয়াত এটা বিশেষ উদ্দেশ্য সাধন কৰিবলৈ আহিছোঁ। যিমান সোনকালে পাৰি আমি ইয়াত দুটা চুবুৰী তৈয়াৰ কৰিব লাগিব। আমাৰ পৃথিৱীৰ মানুহে ইয়াত আহিবলৈ সাজু হৈ আছে।
1: বাপৰে, আপুনি কামৰ কথা ইমান চিন্তা কৰে চেতন। এটা কথা কওকচোন, এতিয়া যদি আপোনাৰ পত্নীয়ে শ্বিলঙৰ পৰা আপোনালৈ ফোন কৰে, আপুনি ফোন উঠাবনে নাই?
0: শ্বিলঙৰ পৰা কিবা এক

0: বা আগতে তেওঁটো দিল্লীত আছিল।
1: ভয় খাই গ'ল নহয় আপুনি, এয়াইতো মৰম। আচলতে দিল্লীৰ বতৰ হঠাতে বহুত বেয়া হৈ গৈছিল, সেয়েহে আমাৰ ক্লাইমেট জেটটোৰ সহায়ত বহু লোকক দিল্লীৰ পৰা শ্বিলঙলৈ স্থানান্তৰিত কৰা হৈছে।
0: হয় নেকি? কি আচৰিত কথা, মই দেখোন একো গমেই পোৱা নাই।
1: চেতন, অকণমান ৰ'বচোন, মন্দিৰাই ফোন কৰিছে। আপোনাৰ সন্মুখৰ সৌ নীলা বাটনটো টিপি দিয়ক।
0: ঠিক আছে, টিপি দিলোঁ। হেল্ল' মন্দিৰা, সকলো ঠিকে আছে নহয়?
2: চেতন, অলপ অসুবিধা হৈছে, সেয়ে তোমাক ফোন কৰিছোঁ। মই ইয়াত শিলৰ দম এটাৰ ওচৰত থিয় হৈ আছোঁ, কিন্তু বেছিভাগ শিলৰ পৰাই অদ্ভুত ধৰণৰ চিকমিকীয়া ভাপৰ নিচিনা বস্তু ওলাই আছে।
0: অদ্ভুত ধৰণৰ চিকমিকীয়া ভাপৰ নিচিনা বস্তু মানে? কিবা ভয়ৰ কাৰণ যেন লাগিছে নেকি তোমাৰ?
2: ভয়ৰ কাৰণ হয়নে নহয় সেই বিষয়ে মই তোমাক ক'ব নোৱাৰিম, কিন্তু
1: মন্দিৰা, আপোনাৰ কঁকালৰ ওচৰত যে এডাল হালধীয়া ৰঙৰ ফিটা ওলমি আছে, সেইডাল টানক, জোৰ জোৰকৈ টানক, সোনকালে।
2: হালধীয়া ফিটা? হয় হয়, দেখা পাইছোঁ, ৰবা টানিছোঁ, এইয়া টানি দিলোঁ।
1: এতিয়া আপুনি কি দেখা পাইছে?
2: এতিয়া সেই ডাঙৰ ডাঙৰ শিলবোৰেই দেখি আছোঁ। ৰবাচোন অলপ, শিলবোৰৰ ওপৰত থকা কেইবাটাও তৰপ এতিয়াহে মই দেখা পাইছোঁ জানা। কিন্তু আচৰিত কথা স্পন্দন, আগতেতো শিলৰ ওপৰত থকা এই তৰপবোৰ মই দেখা পোৱা নাছিলোঁ।
1: সেইটোৱেইতো আচল কথা। আপুনি আপোনাৰ পৰীক্ষা নিৰীক্ষা চলাই যাওক, কিন্তু সেই শিলবোৰৰ বেছি ওচৰলৈ নাযাব। আপোনাৰ ওচৰত যে সৰু স্পেক্ট্ৰোগ্ৰাফটো আছে সেইটো ব্যৱহাৰ কৰক, আপুনি আপোনাৰ যত্ন ল'ব।
2: ধন্যবাদ স্পন্দন, মই এতিয়া কাম আৰম্ভ কৰোঁ।
1: মন্দিৰা, যত্ন ল'বা, বাই বাই। মঙ্গল গ্ৰহৰ এই নিৰ্জন ঠাই, আমিতো ভাবিছিলোঁ যে মঙ্গল গ্ৰহৰ এই ঠাইখিনিৰ ভৌগোলিক, পাৰিৱেশিক আদি সকলো অৱস্থাৰে সম্পূৰ্ণ জ্ঞান আমাৰ আছে, কিন্তু
0: তাত কি অসুবিধা হৈছিল স্পন্দন? মন্দিৰাই যেতিয়া হালধীয়া ৰঙৰ ফিটাডাল টানিলে তেতিয়া বাৰু কি হ'ল?
1: একো বিশেষ ঘটনা ঘটা নাই চেতন। সেই হালধীয়া ফিটাডাল টনাৰ ফলত মন্দিৰাৰ চাৰিওফালে এটা আয়নিক শ্বিল্ড বা আয়নিক কবচৰ সৃষ্টি হৈছে। ইয়াৰ ফলত মন্দিৰাৰ একো বিপদ নঘটে।
0: আয়নিক শ্বিল্ড? তুমি কি ক'ব বিচাৰিছ স্পন্দন? মইতো একো বুজি পোৱা নাই।
1: শিলৰ পৰা ওলোৱা চিকমিকীয়া ভাপজাতীয় বস্তু মন্দিৰাইটো দেৰিকৈ দেখিলে। আচলতে তেওঁৰ শৰীৰত সেই চিকমিকীয়া ভাপৰ তৰপ এটা আগতেই পৰি গৈছিল। মোৰ অটো ৰেছপন্স ডাটাবেছৰ সহায়ত মঙ্গল গ্ৰহৰ ভৌগোলিক আৰু পাৰিৱেশিক অৱস্থা সম্পৰ্কে মই আগতেই জ্ঞাত আছিলোঁ। এই গ্ৰহৰ ৰাসায়নিক পদাৰ্থসমূহ অলপ বেলেগ ধৰণৰ। ইয়াত থকা শিলবোৰৰ পৰা এক ধৰণৰ ভাপ নিৰ্গত হয়, যি কাৰ্বন চেইনৰ ফালে অতি ক্ষিপ্ৰতাৰে আকৰ্ষিত হয়।
0: কাৰ্বন চেইন, তাৰমানে মন্দিৰায়ো লগত এনে কিছুমান বস্তুৱেই লৈ গৈছিল নেকি?
1: মোৰ বোধেৰে যেতিয়াৰ পৰা আপুনি আপোনাৰ পত্নীক দিল্লীৰ পৰা শ্বিলঙলৈ স্থানান্তৰিত কৰা বুলি গম পাইছে, তেতিয়াৰ পৰা আপোনাৰ চিন্তা শক্তি কমি গৈছে চেতন। আমাৰ শৰীৰটো যে সম্পূৰ্ণৰূপে কাৰ্বনেৰে গঠিত সেয়া আপুনি পাহৰি গ'ল যেন পাইছোঁ। আমাৰ শৰীৰটোতো কাৰ্বন চেইনৰ এটা ছুপাৰ ষ্ট্ৰাকচাৰ।
0: অঁ, হয়তো কথাটো মোৰ মনলৈ অহাই নাছিল।
1: তোমাৰ মৰমে মোৰ, এই মৰম চেনেহৰ ভাৱবোৰেও আচলতে আপোনাৰ স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাইছে চেতন। এতিয়া আৰু আপুনি চিন্তা কৰিব নালাগে, সেই ভাৱবোৰে এতিয়া আৰু মন্দিৰাৰ লোকচান কৰিব নোৱাৰে।
0: এটা কথা কোৱাচোন।
1: কওকচোন চেতন।
0: বেয়া নাপাবা কিন্তু দেই, তুমি আচলতে নিজকে কি বুলি ভাবা, পুৰুষ নে মহিলা?
1: আপোনালোক মানুহবোৰো যে ইমান সৰল, মৰম চেনেহবোৰ বুজি পাবলৈ আপোনালোকক আন মানুহৰ প্ৰয়োজন হয়। মানসিকভাৱে কিমান যে অপৰিপক্ক আপোনালোক।
0: কথাবোৰ অলপ ভাবি চিন্তি কোৱা নেকি স্পন্দন? এইটো নাপাহৰিবা যে তোমাক মানুহেই বনাইছে। যদি মানুহবোৰ মানসিকভাৱে অপৰিপক্ক হ'লহেঁতেন তেন্তে তোমালোকৰ অস্তিত্বই নাথাকিল হয়।
1: বাহ, মোৰ কথাবোৰ আপোনাৰ গাত লাগি গ'ল নহয়। তথাপিতো মই আপোনাক ইতিহাস মনত পেলাই দিওঁ। অতীজৰে পৰাই আপোনালোকক যন্ত্ৰৰ সহায় লাগিছিলেই, আৰু যন্ত্ৰৰ অবিহনে আপোনালোকৰ জীৱন অসাৰ। লগতে এইটো মনত ৰাখিব যে মই এটা ফ্লুইড চাইকোছমেটিক এনচেম্বল।
0: প্ৰফেচাৰ গাৰ্গীৰ ফোন কিজানি, মই এই ভিজুৱেল মডিউলটো অন কৰি লওঁ।

0: এতিয়া ঠিক আছে। মেডাম নমস্কাৰ।
1: হেল্ল' চেতন, কাম কেনে চলিছে তাত?
0: মেডাম, আমি সকলো ধৰণৰ চেষ্টা চলাই আছোঁ। আমি ইতিমধ্যে দুখন ঠাইৰ পৰ্যবেক্ষণ কৰিলোঁ, তাৰ ৰিপৰ্ট অতি শীঘ্ৰে আপোনালোকলৈ পঠিয়াই আছোঁ। মন্দিৰাই আজি আমাৰ ষ্টেচনৰ পৰা অলপ দূৰত পৰীক্ষণৰ বাবে গৈছে, তেওঁ সেই ঠাইখিনিৰ প্ৰাৰম্ভিক পৰীক্ষণৰ

0: কি দাম বঢ়াম? দাম তো মাত্ৰ আপোনালোকৰ মানুহবোৰৰহে আছে, আমাৰ নাই। বাদ দিয়ক সেইবোৰ, মই আপোনাক ফ্লুইডিটি বা তৰলতাৰ কথা ক'বলৈ ওলাইছো। চাওক, মই সকলো দিশৰে পৰা ফ্লুইড বা তৰল অৱস্থাত থাকিব পৰাকৈ নিৰ্মিত হৈছো, অৰ্থাৎ আপুনি যেনেধৰণে বিচাৰে তেনেধৰণে মোক ব্যৱহাৰ কৰিব পাৰে, যেনে মহাকাশত মোক এটা ফ্লোটাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, মঙ্গল গ্ৰহত এতিয়া মোক এটা সৰ্বসক্ষম ষ্টেচন হিচাপে ব্যৱহাৰ কৰি থকা হৈছে, গভীৰ সমুদ্ৰতলীত মোক সকলো ধৰণৰ সুবিধা উপলব্ধ যান হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, আনকি মাৰিয়ানা ট্ৰেচৰ গভীৰতাটো মোক ব্যৱহাৰ কৰিব পৰা যায়।
1: ঠিক আছে বাৰু, এতিয়া মাত্ৰ মোক কোৱা, তুমি তোমাৰ বিষয়ে কোৱা কথাবোৰ বাস্তৱিকতে ঘটিছে নে নাই?
0: মই এতিয়ালৈ আপোনাক যি যি কথা কৈছো সেই সকলোবোৰ সত্য, আৰু বাস্তৱিকতে মই এই সকলোবোৰ কাম সমাধান কৰিছো। মোৰ ক্ষমতাৰ লগত জড়িত কেইবাটাও সোণোৱালী অতীত মোৰ মনলৈ আহি আছে। তাৰে এটা কৈছো ৰ'ব, প্ৰায় 4 বছৰমান আগৰ কথা। এবাৰ মহিলা বিজ্ঞানীৰ দল এটাই আৰব সাগৰৰ তলিভাগত মানুহৰ বাবে সুৰক্ষিত স্থানৰ সন্ধানত এটা পৰীক্ষা চলাইছিল। সেই ঠাইখিনি কৰ্ণাটক ৰাজ্যৰ মাংগালুৰুৰ পৰা কিছু দূৰত আছিল।

0: ৰজনী, তুমি বাৰু এই অৱস্থাত কেনেদৰে ইমান নিশ্চিন্ত হৈ আছা?
1: সীমা, আমাৰ ওচৰত এই ঠাই সম্পৰ্কে সকলো ধৰণৰ তথ্যই মজুত আছে। তদুপৰি সমুদ্ৰ গৰ্ভত অধ্যয়ন কৰা কাম আমিয়ে অকলে কৰা নাই, আগতেও বহুতে এনে কাম বহুবাৰ কৰিছে, গতিকে ইমান চিন্তা কিয়নো কৰিব লাগে?
2: ঠিক কথা কৈছা ৰজনী। 1960 চনতেই সমুদ্ৰ গৰ্ভত মানুহৰ বসতি স্থাপনৰ কথা পোন প্ৰথমবাৰৰ বাবে চিন্তা কৰা হৈছিল আৰু ই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
0: সেই কথাটো সকলোৱে জানে প্ৰিয়া। মই ভালদৰে জানো যে 21 শতিকাৰ মাজভাগত সমুদ্ৰ গৰ্ভত বহু প্ৰজাতিৰ জীৱৰ বসবাসৰ বাবে অনুকূল পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। এতিয়া অৱশ্যে সমগ্ৰ বিশ্বজুৰি দেখা দিয়া জলবায়ুৰ পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ বাবে পৰিস্থিতি যথেষ্টখিনি সলনি হৈছে।
1: এইটো একেবাৰে সঁচা কথা। এতিয়াতো সাগৰৰ পানী যথেষ্ট আম্লিক হৈ গৈছে।
2: বহু ঠাইতো ইয়াৰ ফলত কেইবা প্ৰকাৰৰো সামুদ্ৰিক প্ৰাণী বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে।
1: জানো, এই সকলোবোৰ কথা ইতিমধ্যে বহু মাধ্যমত প্ৰকাশ পাইছে, কিন্তু আমাৰ এই একুৱানাটছৰ কেপ্টেইন হিচাপে মোৰ একমাত্ৰ ভৰসা হৈছে একমাত্ৰ স্পন্দন।
2: ৰজনী, স্পন্দন বাৰু আমি আহি থকা অদ্ভুত ছাবমেৰিনখন নহয় জানো?
1: প্ৰিয়া, স্পন্দন মাথো এক সাধাৰণ ছাবমেৰিন নহয়, ইয়াৰ ক্ষমতা সীমাহীন।
3: মই এইখিনিতে আপোনালোকক সাৱধান কৰি দিব বিচাৰিছো, সমুদ্ৰতলিত এক অতি গৰম আৰু শক্তিশালী পানীৰ সোঁত তীব্ৰ বেগে আমাৰ ফালে আগবাঢ়ি আহিছে।
2: এয়া কোনে কৈ আছে ৰজনী? কাৰ মাত হয় এয়া?
1: প্ৰিয়া, ভয় নাখাবা, চিন্তা কৰা বা ভয় খোৱাৰ একো কাৰণ নাই, এয়া আমাৰ ছাবমেৰিন স্পন্দনৰ মাত।
2: ৰজনী, মোৰতো এয়া কোনোবা কথা কোৱা ৰবটৰ মাত যেনহে লাগিছে। স্পন্দনৰ বিষয়ে মোৰ কোনো ধাৰণাই নাছিল জানা।
1: মই তোমালোকক কৈছিলো নহয়, আমাৰ ছাবমেৰিনখন এখন বিশেষ ক্ষমতাযুক্ত প্ৰযুক্তিৰে সমৃদ্ধ যন্ত্ৰযান। ইয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ সকলো ধৰণৰ কৌশল সন্নিৱিষ্ট কৰা আছে।
3: আনুমানিক 54 ছেকেণ্ড পিছত সেই গৰম তীব্ৰ বেগী সোঁতে আমাৰ সন্তুলন নষ্ট কৰিব পাৰে। আমি কিবা এটা কৰিব লাগিব।
1: সোনকালে কৰা স্পন্দন।
3: চাওক, মই ছাবমেৰিনখনৰ আকাৰত স্বয়ংক্ৰিয়ভাৱে অলপ পৰিৱৰ্তন কৰিব লাগিব, যাৰ দ্বাৰা এই তীব্ৰ বেগী সোঁতক ৰোধ কৰিব পৰা যায়। যদি আপোনালোকে ইয়াৰ সন্মুখৰ ভাগৰ আকাৰ সলনি হোৱা দেখে তেন্তে ভয় নাখাব। মই ইয়াৰ আকাৰ সলনি কৰি আছো। এয়া, মই ইয়াৰ আকাৰ সলনি কৰি দিলো।
0: আচ্ছা, মনিটৰত চোৱাচোন আমাৰ ছাবমেৰিনখনৰ আকাৰ কিমান সলনি হ'ল।
2: অঁ, কিন্তু ছাবমেৰিনখনৰ আকাৰ সলনি হওঁতে আমি দেখোঁ

0: গমেই নাপালো। এইটোতো বৰ আচৰিত কথা।
1: আচলতে স্পন্দনৰ বাবে আমি একো অনুভৱ নকৰিলোঁ। এয়াই হৈছে স্পন্দনৰ বিশেষ গুণ। যিকোনো বিপদৰ সময়ত ই তোমাৰ সম্পূৰ্ণ যত্ন ল'ব পাৰে আৰু পৰিস্থিতি অনুসৰি সৰ্বোত্তম সিদ্ধান্তলৈ স্বয়ংকৃতভাৱেই সেই বিপদৰ পৰা তোমাক বচাব পাৰে। আনকি তোমাৰ স্নায়ুতন্ত্ৰয়ো অনুভৱ কৰিব নোৱাৰাকৈ ই যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰে।
2: ৰজনী, আমি গভীৰতাও সলনি কৰিছো। এতিয়া আমি সমুদ্ৰ পৃষ্ঠৰ পৰা 950 মিটাৰ গভীৰতাত আছো।
3: হয় নেকি? কিন্তু এয়াতো বহুত বেছি গভীৰ। মোৰ বোধেৰে আমি আগতে 300 মিটাৰ গভীৰতাৰেহে গৈ আছিলো।
1: কিন্তু ইয়াততো চাপ বহুত বেছি হ'ব।
3: সমুদ্ৰতলীৰ ইমান গভীৰতালৈ প্ৰাকৃতিকভাৱে বেছি সময় ইমান গভীৰতাত থাকিব নোৱাৰি।
2: ৰজনী,
1: অ স্পন্দন, কোৱা।
2: মোৰ বোধেৰে ইয়াত কিজানি জীৱৰ সন্ধান পোৱা যাব। মাছৰ সৰু গোট এটা ইয়াত মই দেখা পাইছো। কিজানি এই মাছবোৰৰ মিউটেশ্যনৰ বাবে এয়া সম্ভৱ হৈছে। আপোনালোকে চাব নেকি,
1: ইয়াত কিবা তথ্য পাম নেকি?
2: হয়, মোৰ এনেকুৱাই লাগিছে। এই মাছবোৰে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লৈছে। এতিয়ালৈ আমাৰ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত যি যি ধাৰণা হৈছিল তাৰ বিপৰীতে এই প্ৰজাতিৰ মাছবিধে ইয়াত জীৱন ধাৰণৰ বাবে এক অনুকূল পৰিস্থিতি পাইছে আৰু সেই অনুযায়ী ক্ষিপ্ৰতাৰে বংশ বৃদ্ধিও কৰিছে। মোৰ বোধেৰে এই অংশত জীৱন ধাৰণৰ বাবে অনুকূল পৰিৱেশ আছে।
1: ঠিক আছে, তুমি কি ক'ব বিচাৰিছা মই বুজি পাইছো স্পন্দন। অতি সোনকালে তুমি এই ঠাইখিনিৰ তথ্য সংগ্ৰহ কৰা, কিন্তু এই কাম সাৱধানে কৰিবা যাতে মাছৰ প্ৰজাতিটোৰ কোনো ধৰণৰ লোকচান নহয়।
0: যদি আমি ইয়াৰ পৰা অলপ চেম্পলো আহৰণ কৰিব পাৰিলোহেঁতেন।
3: অঁ প্ৰিয়া, পিছত সেই চেম্পলবোৰ গৱেষণাগাৰত পৰীক্ষা কৰিব পাৰিলোহেঁতেন।
1: নালাগে, ইয়াৰ কোনো প্ৰয়োজনীয়তা নাই। মই এইখিনিতে তোমালোকক এইটো মনত কৰি দিব বিচাৰিছো যে আমাৰ নেনো ইনফো কাংনো পলিচিয়ে কোনো ধৰণৰ পৰীক্ষাৰ দ্বাৰা বিকশিত জীৱৰ লোকচান হোৱাটোক প্ৰশ্ৰয় নিদিয়ে। গতিকে আমি মাছৰ এই প্ৰজাতিক নষ্ট কৰিব নোৱাৰোঁ। অৱশ্যে নিৰ্ভৰযোগ্য আৰু প্ৰকৃত তথ্যৰ আধাৰত গৱেষণাগাৰত আমি এনেধৰণৰ অনুকূল পৰিৱেশ নিশ্চয় কৃত্ৰিমভাৱে তৈয়াৰ কৰিব পাৰিম।
3: তুমি ঠিকেই কৈছা ৰজনী। পৰীক্ষা নিৰীক্ষা নামত আমি এতিয়ালৈ বহু প্ৰজাতিৰ এনেই লোকচান সাধন কৰিছোঁ। এতিয়া মাত্ৰ আমি প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবেহে কাম কৰিব লাগে।
0: কিন্তু মই ভাবিছিলোঁ আমাৰ এই যাত্ৰা যুগমীয়া আৰু স্মৰণীয় কৰি তুলিবলৈ কিছু চেম্পল লৈ যাব পৰা হলে ভাল আছিল।
2: আচ্ছা, মানুহৰ ভাৱনাক আমি মূল্য দিবই লাগিব। প্ৰিয়া, আমাৰ এই ঠাইখিনিৰ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হ'ব। তেতিয়াই আপুনি এই প্ৰজাতিৰ জীৱসমূহৰ লোকচান নোহোৱাকৈ নমুনা সংগ্ৰহ কৰিব পাৰিব।
3: কিন্তু স্পন্দন, এটা কথা কোৱাচোন, সমুদ্ৰৰ ইমান গভীৰতাত জীৱকুলৰ অৱস্থিতি কেনেদৰে সম্ভৱ বাৰু? আৰু ইয়াৰ পৰা আমি কি কি ধৰণৰ তথ্য পাব পাৰিম?
0: সীমা, মইতো ভাবিছোঁ আমি এনেই সমুদ্ৰৰ ইমান গভীৰতালৈ আহিলোঁ। স্পন্দনৰ যদি ইমানেই অত্যাধুনিক প্ৰযুক্তি আছে, তেন্তে উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত স্পন্দনে সকলোবোৰ তথ্য নিজেই আহৰণ কৰিব পাৰিলেহেঁতেন।
1: নহয় প্ৰিয়া, কথাটো তেনেকুৱা নহয়। মানুহৰ আচলতে এনে বহুত ক্ষমতা আৰু দক্ষতা আছে যিটো স্পন্দনৰ নাই। অৱশ্যে তথ্য শুদ্ধতা আৰু নিৰ্ভৰযোগ্যতা সম্পৰ্কে স্পন্দনৰ জ্ঞান বেছি। তথাপিতো তথ্য বিশ্লেষণ আৰু সত্য উদ্ঘাটনৰ বাবে মানুহৰ বুদ্ধিমত্তাৰ প্ৰয়োজনীয়তা সদায় আছে। কি কোৱা স্পন্দন?
2: কথাবোৰ ইমান ধুনীয়াকৈ বিশ্লেষণ কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ ৰজনী। আপুনি একেবাৰে সঠিক কথাই কৈছে।

0: আচ্ছা, তোমাৰ তাৰমানে ৰজনীৰ বিশ্লেষণ কৰা ধৰণটোৱেই ভাল লাগিছিল নহয়? তেওঁক ভাল লগা নাছিল, কি কোৱা স্পন্দন? মইতো এইটো বিশ্বাসেই কৰিব পৰা নাই, সেই তিনিগৰাকী একুৱানাটছৰ এগৰাকীকো তোমাৰ ভাল নালাগিল।
1: ইয়াৰ উত্তৰটো মই আপোনাক লগে লগে দিব পাৰিলোহেঁতেন, কিন্তু মোৰ ছফ্টৱেৰত সেই ব্যৱস্থা নাই। গতিকে আপুনি কৰা তাৎচিল্যৰ বাবে মই এইবাৰ আপোনাক এৰি দিলোঁ। অৱশ্যে পৰিস্থিতি অনুসৰি মই নিজকে খাপ খুৱাই লওঁ আৰু ব্যৱহাৰো সেইধৰণেই কৰোঁ।
0: আৰু তোমাৰ এই ব্যৱহাৰক তুমি মৰম চেনেহ বুলি ক'বা নেকি?
1: নিশ্চয়।

0: চেতন, যদিহে ইয়াতকৈ সঠিক শব্দ মই একো বিচাৰি নাপাওঁ। কিন্তু এই মৰম চেনেহ চিন্তাধাৰা ভাৱধাৰাৰ ভিত্তিতেই নতুন জগতৰ নতুন দিশৰ সূচনা হয়।
1: মই তোমাৰ কথা বুজি পালোঁ স্মৰণত, কিন্তু মই কোৱাচোন, এই কথাবোৰ তুমি মোকেই কিয় ক'লা?
0: হোৱা মন্দিৰা আহি আছে, বাকী কথা আমি পিছত পাতিম।
1: তুমি লাজ কৰিছা কিয় স্পন্দন? এয়াইতো মানৱীয় ভাৱনাই নহয় জানো, যিটো এতিয়া তোমাৰো অংশ হৈ পৰিছে।
0: মন্দিৰা দুৱাৰমুখ পালেহি।
2: আজিৰ দিনটো বৰ কষ্টকৰ আছিল। উফ
1: মন্দিৰা, তুমি ভাগৰি পৰিছা, এয়া লোৱা এনাৰ্জি ড্ৰিংক খাই লোৱা।
2: নাই নালাগে, ধন্যবাদ চেতন। বাৰু এটা কথা কোৱাচোন, ইয়াত সকলোবোৰ ঠিকে আছেনে? স্পন্দনে কিবা বিশেষ ছিগনেল দিছে নেকি?
1: ইয়াত সকলোবোৰ ঠিকেইতো আছে, স্পন্দনো চুপচাপেই আছে, মাত্ৰ তোমাৰ শিলৰ দমটো দেখা দিয়া বিপদৰ সময়তহে অলপ কথা কৈছিল।
2: অ' আচ্ছা, অৱশ্যে কণ্ট্ৰল ছেক্টৰেও স্পন্দনৰ এলগৰিথিমৰ ওপৰত চকু দি আছে, গতিকে আমাৰ চিন্তা কৰিবলগীয়া একো নাই।
1: নাজানো আমি ইয়াত কিমান সুৰক্ষিত।
2: চেতন, তুমি কি কৈছা মই একো শুনা নাই।
1: একো নাই মন্দিৰা, ভাবি আছো যেতিয়া মঙল গ্ৰহত মানুহৰ বসতি হ'ব তেতিয়া ইয়াৰ অৱস্থা কেনে হ'ব বাৰু। তেতিয়াও বাৰু মানুহবোৰে ইয়াত একেই কামবোৰেই কৰিবনে যিবোৰ এতিয়া পৃথিৱীত কৰি আছে?
2: একেবাৰেই নকৰে, কিয়নো মঙ্গল গ্ৰহত জীৱন নিৰ্বাহ কৰিবলৈ বহু ধৰণৰ নীতি নিৰ্দেশনা থাকিব। ইয়াত সুবিধাসমূহ ইমান সহজে কেতিয়াও উপলব্ধ নহয়।
1: ইয়াত মানুহবোৰে পৰিস্থিতি অনুসৰি নিজৰ জীৱন ধাৰণৰ ব্যৱস্থা সলনি কৰি ল'ব। পৃথিৱীত দেখা দিয়া বিৰূপ পৰিৱেশিক পৰিস্থিতিয়ে ইতিমধ্যে মানুহক শিক্ষা দি থৈছে।
2: চেতন, মনত পেলোৱাচোন 2020 চনত দেখা দিয়া কোভিড মহামাৰীৰ কথা। কোভিড মহামাৰীয়ে মানুহক ভালকৈ শিকাই দিলে নীতি নিৰ্দেশনাৰ মাজত কেনেদৰে চলিব লাগে।
1: সেইটোতো ঠিকে আছে, কিন্তু মানুহৰ ভাৱনাক কেনেদৰে নীতি নিৰ্দেশনাৰ মাজেৰে নিয়ন্ত্ৰণ কৰিব পাৰিব,
2: সেয়া চিন্তা কৰা দাৰ্শনিকৰ কাম চেতন। এতিয়া আমি সেইবোৰ সমস্যাৰ কথা ভাবিব লাগে যিবোৰ আমাৰ সন্মুখত আছে। বাকী কথা ভাবিবলৈ এতিয়া আমাৰ আৱশ্যকতা নাই।
1: মোৰ বোধেৰে তুমি কিছু সময় শুই লোৱা উচিত মন্দিৰা, বহুত ভাগৰি গৈছা তুমি। স্লিপিং চেম্বাৰে আগ্ৰহেৰে তোমালৈ বাট চাই আছে।
2: তুমি ঠিক কথা কৈছা চেতন, অলপ শুই ল'লেহে কিজানি মই গাটো অলপ ভাল পাম। ঠিক আছে চেতন, মই শুবলৈ যাওঁ। বাই বাই।
1: বাই। তেনেহ'লে স্পন্দন, আমি পাতি থকা কথাখিনি বাকী আছিল নহয়, পাতিবানে এতিয়া বাকীখিনি কথা? এলগৰিথিমত কিবা প্ৰব্লেম হ'ল নেকি বাৰু? যা হওক, এই সকলোবোৰেইতো কণ্ট্ৰল ছেক্টৰৰ পৰা নিয়ন্ত্ৰণ কৰিব, মই কিয় ভাবি আছো মিছাতে।
0: তেওঁলোকতো সমস্যা সমাধান কৰাত অতি পাৰ্গত।
1: স্পন্দন, তুমি বাৰু এইকেইদিনতে কিবা গল্প উপন্যাস আদি পঢ়িছা নেকি? মানে মৰম চেনেহৰ ভাৱ থকা, যাৰ দ্বাৰা তুমি মানৱীয় ভাৱনাসমূহৰ ওপৰত বহুতখিনি জ্ঞান লাভ কৰিছা।
0: চেতন, আপোনাক যদি এনেধৰণৰ গল্প উপন্যাস লাগে তেন্তে এনেধৰণৰ বহুত গল্প উপন্যাস আপোনাক দিব পাৰোঁ। আমাৰ ডিজিটেল লাইব্ৰেৰীতেই আপুনি সকলোবোৰ পাই যাব।
1: মইতো এনেধৰণৰ গল্প উপন্যাসসমূহ একেই পাওঁ, যেন একেটা কাহিনীকে বাৰে বাৰে বেলেগ ধৰণে উপস্থাপন কৰি আছে।
0: অৱশ্যে মোৰো এনেধৰণৰ লিখনিবোৰ একঘেয়ামি যেনেই লাগে। মই অৱশ্যে মানুহৰ নিচিনাকৈয়ে সেইবোৰ পঢ়িছিলোঁ। আগতে মই সেইবোৰ পঢ়ি বহুত বেয়া পাইছিলোঁ।
1: মোৰ বোধেৰে তুমি ক্লাছিক সাহিত্যসমূহ পঢ়া নাই, তুলনামূলকভাৱে সেইবোৰ লিখনি বহুত মনোগ্ৰাহী হয়।
0: নাই নাই, এনেধৰণৰ লিখনি অৱশ্যে মই পঢ়া নাই। মোৰ বোধেৰে এনেধৰণৰ লিখনি বুজি পাবলৈ অলপ কঠিন।
1: কঠিন হয়? মানুহৰ দ্বাৰা লিখিত ৰচনাৰাজি তোমালোকৰ দৰে উন্নত প্ৰযুক্তিৰ বুদ্ধিমত্তাই বুজি পাবলৈ বাৰু কেনেকৈ কঠিন হ'ব পাৰে?
0: সাধাৰণতে প্ৰেম প্ৰীতিৰ বিষয়ে লিখা ৰচনা মই অতি সহজে বুজি পাওঁ, কিন্তু ধ্ৰুপদী সাহিত্যত থকা গভীৰতম মানৱীয় অনুভূতিবোৰ ইমান গভীৰতালৈ গৈ বুজাটো মোৰ বাবে অসম্ভৱ হৈ পৰে।
1: তাৰমানে তোমাৰ মৰম চেনেহবোৰো পেপাৰবেক উপন্যাসৰ দৰে তৰল আৰু সস্তীয়া?
0: মোৰ মৰম চেনেহবোৰক মই কাৰো লগত তুলনা নকৰোঁ, মই মাত্ৰ ইয়াক অনুভৱহে কৰিব পাৰোঁ।
1: ঠিক আছে ঠিক আছে। আচ্ছা কোৱাচোন স্পন্দন, সংগী হিচাপে বাৰু তোমাক কাৰোবাক ভাল লাগে নেকি?
0: হয় চেতন, আপোনাক। আপোনাৰ কাম কৰাৰ ধৰণ, কথা কোৱাৰ ধৰণ আপোনাৰ সকলোবোৰ কথাই মোৰ ভাল।

0: স্পন্দন, তুমি কোৱাচোন, মই বাৰু তোমাৰ এই মৰম চেনেহৰ কি উত্তৰ দিওঁ? মইতো উপায়বিহীন, তুমিয়েই মোক এটা উপায় দিয়া।
1: ইয়াৰ উপায় এটা আছে, সেয়া হৈছে
2: কণ্ট্ৰল ছিষ্টেমৰ দ্বাৰা স্পন্দনৰ এলগৰিথিমৰ কিবা সলনি কৰা হৈছে নেকি?
0: কিয় সুধিলা মন্দিৰা, কিবা প্ৰব্লেম হৈছে নেকি?
2: সোঁফালে দূৰত দিগন্তৰ সোঁফালে হঠাতে এক ধুমুহাৰ সৃষ্টি হৈছে আৰু সেই ধুমুহা আমাৰ ফালে আহি আছে। মই অলপ আগতে অক্সিলাৰী ছিষ্টেমৰ মনিটৰত দেখি ইয়ালৈ দৌৰি আহিছোঁ।
1: অঁ, মঙ্গল গ্ৰহৰ উত্তৰ পূব দিশৰ পৰা চুম্বকীয় অনুৰ এক লহৰ আমাৰ ফালে আহি আছে।
2: ইয়াৰ পৰা বাচিবলৈ আমি কিবা কৰিব লাগিব নেকি স্পন্দন? কিবা এটা কৰা সোনকালে স্পন্দন।
1: হঠাতে অহা পৰিৱৰ্তনৰ বাবে সকলো ইলেক্ট্ৰমেগনেটিক ছিষ্টেম ছাছপেনশ্যন মডলৈ গুচি গৈছে। ভাগ্য ভাল, জৰুৰীকালীন ছিষ্টেমসমূহে সঠিকভাৱে কাম কৰি আছে।
0: আমাৰ তথ্য ভাণ্ডাৰ মানে ডাটাবেছে কি কয়?
2: তাততো কোনো ধৰণৰ ধুমুহা বা লহৰৰ কথা উল্লেখ নাই। কিজানি ৰাস্তাত অদ্ভুত ধৰণৰ চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হৈছে।
0: স্পন্দন, এই ধুমুহাৰ পৰা বচাটো আমাৰ বাবে কঠিন হ'ব নেকি?
1: একো কঠিন নহয় চেতন, এতিয়া সকলোবোৰ ঠিকে থাকে চলি আছে। এই পৰিস্থিতি মই চম্ভালি ল'ম।
2: সঁচাকৈ পাৰিবানে তুমি স্পন্দন?
1: আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক, এয়া মাথো বিশ্বাসৰ কথা চেতন, মৰম চেনেহৰ কথা নহয়। এই বিপদো আনবোৰ বিপদৰ দৰেই আঁতৰি যাব, মাথো মোৰ ওপৰত বিশ্বাস ৰাখক।
0: স্পন্দন,
1: চিন্তা নকৰিব চেতন, মোৰ ছিষ্টেমবোৰে একেবাৰে সঠিকভাৱে কাম কৰি আছে।
0: স্পন্দন, মই তোমাক ভাল পাওঁ।
1: কি ক'লে আপুনি? আপুনিও মোক ভাল পায়। আপোনাৰ ভালপোৱাই মোৰ কাৰ্যক্ষমতা আৰু বঢ়াই তুলিলে চেতন, এয়া সঁচাকৈয়ে এক নতুন অনুভৱ। এয়া চাওক, মই এতিয়া দুগুণ উৎসাহেৰে সেই ধুমুহাক প্ৰত্যাহ্বান জনাম। বিশ্বাস ৰাখক, মই ওলালো, মাথো মোৰ ওপৰত বিশ্বাস ৰাখক, এই ধুমুহা অতি সোনকালে আঁতৰি যাব।
3: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ বিংশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল তপন দত্ত, উৎপল বৰা, পৰিণীতা শইকীয়া, চন্দ্ৰিমা শৰ্মা, প্ৰিয়াংকী দেৱচৌধুৰী, কৃতাঞ্জলি বৰ্মন আৰু কৰবী হাজৰিকা। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এতিয়া শুনক আজিৰ খণ্ডৰ প্ৰশ্ন। প্ৰথম প্ৰশ্নটি হৈছে, স্পন্দন কেনেধৰণৰ ৰবট আছিল? পুনৰ কৈছোঁ, স্পন্দন কেনেধৰণৰ ৰবট আছিল? দ্বিতীয় প্ৰশ্নটি হৈছে, কেতিয়া সমুদ্ৰতলিত মানুহৰ বসতিৰ কথা চিন্তা কৰা হৈছিল? পুনৰ কৈ দিছোঁ, কেতিয়া সমুদ্ৰতলিত মানুহৰ বসতিৰ কথা চিন্তা কৰা হৈছিল? এই প্ৰশ্ন দুটিৰ শুদ্ধ উত্তৰ ইমেইল যোগে প্ৰেৰণ কৰক এই ঠিকনালৈ gfass@gmail.com। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।

0: স্বৰাধ্যায় ঘন নিবেদন আৰু তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। বিয়লি 4 বজালৈ হ'বলগীয়া ভোটগ্ৰহণত 42টা ৱাৰ্ডৰ বাবে মুঠ 133গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ'ব। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে 303টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি আছে। ইফালে ৰাজ্যিক নিৰ্বাচন আয়োগে আজি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে। ভোটদাতা অহা যোৱাৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও আয়োগে জানিবলৈ দিছে। উল্লেখযোগ্য যে ভোটদান প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ভাষ্ট্ৰিক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাই ভাষ্ট্ৰিক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত মুঠ 11গৰাকী প্ৰৱাসী অসমীয়াৰ নাম সাক্ষীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। আজি 8ম প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা ভাষ্ট্ৰিক আদালতত উপস্থিত হৈছে। বিয়লি পৰ্যন্ত তেওঁৰ সাক্ষ্য প্ৰদান আৰু অভিযোগ পক্ষৰ অধিবক্তাৰ দ্বাৰা জেৰাৰ সম্ভাৱনা আছে। দেশজুৰি 8 অক্টোবৰলৈ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ভিন ভিন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী মুকলি কৰে। হস্তীপূজনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ অংশ হিচাপে বন্যপ্ৰাণী সুৰক্ষাৰ বাৰ্তালৈ চিৰিয়াখানাৰ বিষয়া কৰ্মচাৰীসকলে পবিতৰা অভয়াৰণ্যলৈ সজাগতামূলক মটৰ চাইকেল সমদল উলিয়ায়। বন মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানাত চলি থকা নিৰ্মাণ আৰু সংস্কাৰমূলক কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লগতে 340 কোটি টকা ব্যয়েৰে ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিৰে চলি আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আমাৰ চিৰিয়াখানাখনৰ যথেষ্ট নতুন কামৰ নিৰ্মাণ কাৰ্য চলি আছে। এই গোটেই নিৰ্মাণ কাৰ্যৰ মই তদাৰক কৰিলোঁ আৰু কিছু নতুন নতুন সংযোজনেৰে খুব সুন্দৰভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি চিৰিয়াখানাখনৰ পুনৰ নিৰ্মাণ কৰি আছোঁ। আৰু মই ভাবোঁ যে এই গোটেইখিনি কাম হৈ উঠাৰ পিছত অসমৰ চিৰিয়াখানাখন এখন ভাৰতবৰ্ষৰে নহয় বিশ্বৰ এখন আগশাৰীৰ চিৰিয়াখানালৈ আমি ৰূপান্তৰ কৰিব পাৰিম। কাৰণ ইয়াত নেচাৰেল এটা সুন্দৰ পৰিৱেশ আছে, তাৰ লগে লগে আমি ইয়াতে ইমান ডাঙৰ বাৰ্থ হেবিৰি এটা বনাইছোঁ যে এইটো হয়তো বিশ্বৰ ভিতৰত সৰ্ববৃহৎ বাৰ্থ হেবিৰি হ'ব। ঠিক তেনেকুৱা ধৰণে আমি বাৰ্থ হেবিৰিৰ পৰা আদি কৰি অন্যান্য গোটেই ব্যৱস্থাটো আৰু এতিয়া নতুনকৈ আমি গোটেই চিৰিয়াখানাখন যাতে টয় ট্ৰেইনেৰে ঘূৰিব পাৰে তেনেকুৱা ধৰণৰ এটা নতুন সংযোজন কৰিব বিচাৰিছোঁ, যাতে পৰ্যটকসকল আহিলে টয় ট্ৰেইনেৰে গোটেই চিৰিয়াখানাখন চাব পৰাৰ সুবিধা হয়।
0: 8 অক্টোবৰলৈ চলিবলগীয়া এই সপ্তাহজোৰা অনুষ্ঠানৰ সামৰণি কাৰ্যসূচী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ দশন স্কুল খেলপথাৰ, ঠিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত 3খন নিৰ্বাচনী সভাৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, সাংসদ যোগেন মোহনেও এই সভাত অংশ লয়। সাংসদ গৌৰৱ গগৈৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। একেদৰে বিধায়ক তথা AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ইপিনে নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাময় পৰিৱেশত সম্পন্ন কৰাৰ অৰ্থে জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গোৱালপৰীয়া লোকগীতৰ শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ উপজাতিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ধুবুৰী জিলা অসম সাহিত্য সভায়ো দিনজোৰা

কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবাৰ্ষিকীৰ আয়োজন কৰিছে। জিলাখনৰ বিলাসীপাৰা আৰু চাপৰতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতৰ সুৰত অসমৰ মাটি, মানুহ আৰু জীৱনৰ সজীৱ ছবি আঁকি থৈ গৈছে বুলি মন্তব্য কৰে। শিল্পীগৰাকীৰ কণ্ঠত মাটিৰ গোন্ধ, ব্ৰহ্মপুত্ৰৰ সোঁত আৰু জনজীৱনৰ সুখ দুখৰ অজস্ৰ অনুভৱ পোৱা যায় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে হস্তীৰ কন্যা হিচাপে খ্যাত শিল্পীগৰাকীয়ে লোকগীতক কেৱল গীত হিচাপে নহয় বৰঞ্চ অসমৰ লোকজীৱন আৰু সংস্কৃতিৰ অমূল্য সম্পদ হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেওঁৰ সুৰে প্ৰজন্মৰ পাছত প্ৰজন্মক আজিও সমৃদ্ধ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত 2026-27 পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ কৰা হয়। মিহিমুখত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰী সন্থাৰ কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰে। পুৱা 7:30 পৰা 10 বজালৈ আৰু দিনৰ 1:30 পৰা 3 বজালৈ জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ডঃ দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰত আজি ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ'ব। নতুন চণ্ডীগড়ৰ মহাৰাজ জসবিন্দ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া খেলখন দুপৰীয়া 2 বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে তিনিখনীয়া শৃংখলাটোৰ দুখনতেই জয়লাভ কৰিছে। জাপানৰ আই চি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত আৰ্চাৰীৰ মহিলা ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মোহৰে সোণৰ পদক জয় কৰিছে। কুমকুমে ফাইনেলত দক্ষিণ কোৰিয়াৰ অহ য়েজিনক পৰাস্ত কৰে। ইয়াৰ লগে লগে প্ৰতিযোগিতাত ভাৰতৰ সোণৰ পদকৰ সংখ্যা 17লৈ বৃদ্ধি পালে। ভাৰতীয় এথলীটসকলে চতুৰ্দশ দিনাও বক্সিং, মল্লযুঁজ আৰু আৰ্চাৰীত নিজৰ দক্ষতা, দৃঢ়তা আৰু ক্ৰীড়া শৈলীৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখে। ইপিনে ভাৰতীয় মহিলা হকী দলে কালি ফাইনেলত চীনক 1-0 পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু সুজিত কালকাৰে পুৰুষৰ 65 কিলোগ্ৰাম ফ্ৰী ষ্টাইল ইভেণ্টত স্বৰ্ণপদক জয় কৰে। বক্সিঙত পাৰবিন হুদাই মহিলাৰ 65 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে অংকুশ পাংঘালে পুৰুষৰ 80 কিলোগ্ৰাম শাখাত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই সোণৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে লভলিনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। একেদৰে ভাৰতৰ মহিলা আৰ্চাৰী দলে কালি ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ভাৰত এছিয়ান গেমছত এতিয়ালৈকে 17টা সোণ, 25টা ৰূপ আৰু 35টা ব্ৰঞ্জসহ মুঠ 77টা পদকেৰে তালিকাৰ 5ম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ 133গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টটেক আদালতত প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান। গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিনত শ্ৰদ্ধাৰ্ঘ্য নিবেদন আৰু তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব। নমস্কাৰ।

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। সুৰৰ জোনাক জয়ন্ত হাজৰিকা।
1: এটা কণ্ঠৰ সন্ধান

0: কিছুমান কণ্ঠই আমাক সেই সময়ৰ মানুহ, সেই সময়ৰ সমাজ, সেই সময়ৰ সপোন আৰু অনুভৱক আমাৰ নিচেই ওচৰলৈ লৈ আনে।
1: সময়ৰ নিজৰ এক অদ্ভুত স্বভাৱ আছে, ই মানুহক আঁতৰাই নিয়ে, দিনবোৰক পুৰণি কৰি তোলে, স্মৃতিবোৰক ধূসৰ কৰে।
0: কিন্তু সুৰ
1: সুৰে সময়ক মানি নলয়। এটা সুৰ এবাৰ হৃদয়ত সোমালে বহু বছৰৰ পিছতো কোনোবা এটা সন্ধিয়াত সেই সুৰে হঠাতে দুৱাৰত টুকৰ মাৰে।
0: অসমীয়া সংগীতৰ ইতিহাসতো তেনে কিছুমান কণ্ঠ আছে যিবোৰ কেৱল শুনা নাযায়, অনুভৱ কৰা যায়।
1: এখন গীটাৰত এটা কোমল কণ্ঠত, এটা সৰল অথচ গভীৰ সুৰত এজন শিল্পীয়ে নিজৰ সময়ক ধৰি ৰাখিছিল।
0: তেওঁ জয়ন্ত হাজৰিকা।

0: জীৱনটো যদিও দীঘল নাছিল তেওঁৰ, কিন্তু সৃষ্টিৰ আয়ুস কেতিয়াবা জীৱনতকৈ দীঘল হয়। আজি আমি সেই দীঘলীয়া সুৰৰ বাতৰি খোজকাঢ়িম।
1: শৈশৱৰ পৰা শিল্পী জীৱনলৈ, গানৰ পৰা চলচ্চিত্ৰলৈ, ব্যক্তিগত স্মৃতিৰ পৰা সংগীত চিন্তালৈ আমি বিচাৰিম জয়ন্ত হাজৰিকাক।
0: আৰু এই সন্ধানত আমাৰ সৈতে থাকিব তেওঁক ওচৰৰ পৰা জনা মানুহৰ স্মৃতি, অভিজ্ঞতা আৰু কথাবোৰ।
1: 1943 চনৰ 20 ছেপ্টেম্বৰ অসমীয়া সংগীতৰ ইতিহাসত এই তাৰিখটোৰ এক বিশেষ তাৎপৰ্য আছে। এই দিনটোতেই জন্ম হৈছিল জয়ন্ত হাজৰিকাৰ। এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ হোৱা জয়ন্ত হাজৰিকাৰ বাবে সংগীত কোনো দূৰৈৰ বস্তু নাছিল, সংগীত আছিল জীৱনৰে এটা অংশ।
0: হাজৰিকা পৰিয়ালৰ সাংস্কৃতিক পৰিৱেশে তেওঁৰ মনত সংগীতৰ প্ৰতি আগ্ৰহ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তাৰ পিছতো জয়ন্ত হাজৰিকাৰ আছিল সংগীতক নতুনকৈ অনুভৱ কৰাৰ এক নিজস্ব দৃষ্টি।
1: জয়ন্ত হাজৰিকাক কেৱল তেওঁৰ গীতৰ মাজেৰে জানিলেই জানো তেওঁৰ সম্পূৰ্ণ পৰিচয় পোৱা যায়। তেওঁ ওচৰৰ পৰা দেখা মানুহৰ স্মৃতিত কেনে আছিল জয়ন্ত হাজৰিকা, তেওঁৰ সংগীতৰ আঁৰত কেনে আছিল মানুহজন, কেনেকৈ গঢ় লৈ উঠিছিল তেওঁৰ শিল্পী সত্তা,
0: এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ আমি উভতি যাব লাগিব তেওঁৰ সময়লৈ।
1: তেওঁক দেখা, চিনি পোৱা, তেওঁৰ সৈতে সম্পৰ্কিত মানুহৰ স্মৃতিৰ কোঠালীলৈ। সেই স্মৃতিৰ দুৱাৰখন খুলি প্ৰথমেই শুনোচোন আহক তেখেতৰ সহধৰ্মিনী মনীষা হাজৰিকাৰ মনৰ বতৰা।
2: বহুবছৰ হৈ গ'ল, এইটো 83তম জন্মদিন দেই। সেই 70ৰ দশকৰ ধৰা যিখিনি সময়তে সুৰবাহিনী কৰিছিলে বা কিছু চিনেমাৰ মিউজিক হৈছিলে 70ৰ দশকত, সেইজন জয়ন্ত হাজৰিকাক মই যেতিয়া দেখিছিলোঁ, তেতিয়া দেখিছিলোঁ যে সংগীতৰ ক্ষেত্ৰত তেওঁ আপোচ কৰা মানুহ নহয়। ইভেন মোকো কৈ দিছিলে যে চোৱা, মোৰ প্ৰথম প্ৰেম কিন্তু মোৰ সংগীত, কিন্তু সেইটো হয়তো আমাৰ পৰিয়ালৰো সকলোৱে, মা দেউতাহঁতেও জানে, খুব সৰুৰে পৰাই বোলে পঢ়া শুনাত যে বেয়া আছিল সেইটো নহয়, কিন্তু পঢ়া শুনাতকৈও সংগীতক বেছি সময় দিছিলে। যেতিয়া এই প্ৰথমতে ডন বস্কত পঢ়িছিলে, তাৰপৰা আহি পেলাই পঢ়িলে কামৰূপ একাডেমিত। কামৰূপ একাডেমিত পঢ়ি থাকোঁতে আমাৰ বাইদেউহঁতে, সুদক্ষিণা বাইদেউহঁতে চবে কয় যে সি আহে মাজতে, সেই যে টিফিন টাইমটো আৰু লেজাৰ টাইম বুলি কয় যে আহে ওচৰততো, ঘৰলৈ গুচি আহে আৰু হাৰমনিয়াম বজাই থাকে। আৰু বোলে হঠাৎকৈ মনত পৰিলে গান এটা, দেউতাই বোলে গালি পাৰে, মাজৰাতি উঠি পেলাই হাৰমনিয়ামটো লৈ সুৰ কৰাত লাগি যায়, তেতিয়া দেউতাই গালি দিয়ে দেই। দেউতা মানে আমাৰ মোৰ শহুৰ দেউতা নীলকান্ত হাজৰিকাদেৱ, গালি পাৰে যে তই এনেকৈ বিৰক্ত কৰ, আমনি কৰ চবকে, পিছদিনাখন স্কুল কলেজ যাব লাগে আৰু কেতিয়াবা পৰীক্ষা থাকে, তই এইবিলাক কথা কিয় নুশুন, এইবিলাক কথা মন কাণ নাই,

যেতিয়া মন গৈছে তেওঁ কৰিব। জীৱনৰ আৰম্ভণিয়ে কৰিছে মাউথৰ গণেতি দেই, খুব ধুনীয়া মাউথৰ গান বজাইছিলে। তো মই ভাবোঁ জয়ন্ত হাজৰিকা সংগীত লৈয়ে জন্ম হৈছিলে, আৰু সংগীতৰ ক্ষেত্ৰখনত এটা সুন্দৰ বেলেগ ধৰণৰ আধুনিক ধাৰা সৃষ্টি কৰি থৈ গ'ল। সেই যে মই চিনেমাৰ কথা কৈছোঁ, খুব বেছি বছৰ নহয়তো, 70-71 চনত তেতিয়া মোৰ পুত্ৰ মই জন্ম হৈছে মাত্ৰ, তেতিয়া অফাৰ আহিছিলে বনৰীয়া ফুল, প্ৰথম এটা ফিচাৰ ফিল্ম। তো সেই ফিচাৰ ফিল্মখিনি মানে ল'ম নে নল'ম এনেকুৱা এটা প্ৰশ্ন হৈছিলে, কাৰণ তেতিয়া সেইখিনি সময়তে তেওঁ ভূপেন দাক এছিষ্ট কৰে চিনেমাবিলাকত, মিউজিকৰ এছিষ্ট কৰে। তো সেইটো সময় ভূপেন দাই আৰব চিনেমাখনৰ কাৰণে মুম্বাই গৈছিলে মিউজিক ডাইৰেকশ্যন কৰিবলৈ। ইতিমধ্যে এই অফাৰটো আহিলে কেশৱ শৰ্মা বুলি, আমি কেশৱদা বুলি কওঁ, তেখেতে মানে একদম নাচৰ বান্ধা যে কয় তেনেকুৱা আৰু, তুমি মিউজিক কৰিবই লাগিব। এতিয়া কেশৱদাহি বহি থাকে ঘণ্টা ঘণ্টা আমাৰ ঘৰতে, নহ'ব, এওঁ কৈছে ৰ'ব, ভূপেন দা তাত কাম কৰিছে, মোকতো মাতিব যেতিয়া তেতিয়া, তেতিয়াতো মই যাব লাগিব। এতিয়া কেশৱদা মই পটককৈ ক'ব পৰা নাই আপোনাক, মই ফিচাৰ ফিল্মৰ হেৰি কৰিব পাৰোঁ নে নাই। তাৰপিছতে আল্টিমেটলিতো অফাৰটো ল'লে, তেওঁ দিলে অফাৰটো, নাই নাই ৰাণা তুমিয়ে কৰিব লাগিব মিউজিকটো, অতুল বৰদলৈ চিনেমা দেই। তাৰপিছতে তোমাৰ ইতিমধ্যে ভূপেন দা সঁচাকৈ মাতি পঠিয়ালে, তেতিয়া তেওঁ মানে দুমজাক কৰিল, মই যে কৈছোঁ কৰিম নে নকৰিম। তেতিয়া মোৰ লগতে আলোচনা কৰিলে যে কি কৰা যায় মিঠু, এতিয়া মই তুমি এটা কাম কৰা, তুমি ভূপেন দাক সোধা, ভূপেন দাই যদি এগ্ৰি কৰে হ'ব তই হেৰি কৰ, তেতিয়াহ'লে তুমি কৰিবা, আৰু নহ'লে ভূপেন দাক যদি খুব দৰকাৰ হয় তুমি যাবা। তেতিয়া ভূপেন দাক ফোন কৰোঁতে ভূপেন দাই ক'লে, একদম দৰকাৰ নাই আহিব তই, তই এনেকুৱা ধুনীয়া সুযোগ এটা পাইছ, তই তাতেই মিউজিক ডাইৰেকশ্যন কৰ অসমীয়া ফিল্মৰ, আৰু মোৰ ইয়াতে আছে অনিল মহলে আছে, মোক এছিষ্ট কৰিব, এৰেঞ্জাৰো তেখেতেই আছে, গতিকে মোৰ কোনো অসুবিধা নহয়। তাই শান্তি পালে। সেইটো এটা সময় য'ত নেকি, তাত ঠিক আগে আগে, এইটো 60-ৰ দশকৰ কথা কৈছোঁ, জয়ন্ত হাজৰিকাক প্ৰথমতে তাৰ আগতে মই কওঁ, এই যদি সংগীতৰ কথা কোৱা যায়, যিটো আধুনিক ধাৰা আনি দিছিলে জয়ন্ত হাজৰিকাই, সেই ধাৰাটো মই ক'ৰবাত কলকাতাত পশ্চিমবংগৰ, মইতো পশ্চিমবংগৰ ছোৱালী ন, মই তেতিয়াই দেখা পাইছিলোঁ সলিল চৌধুৰীৰ মাজত, অতি আধুনিক দেই, আৰু কাৰো লগত নিমিলে, সলিল এনেকুৱা মিউজিক কৰি থৈ গৈছে। পশ্চিমীয়া প্ৰভাৱটো তোমাৰ ধৰা তেনেকুৱা সময়ৰ বহুতৰ আছে, কিন্তু পশ্চিমীয়া প্ৰভাৱটো অকল পশ্চিমীয়াও নহয় নহয় থলুৱা, গোটেই একদম মাটিৰ সুৰৰ লগত ব্লেণ্ডিং, যিটো মই পৰৱৰ্তী সময়ত জয়ন্ত হাজৰিকাৰ মিউজিকত পালোঁ। আগৰ পৰা ইয়াতে, যেতিয়া মোৰ বিয়াও হোৱা নাই, তেতিয়া ইয়াতে যেতিয়া ৰেডিঅ'ৰ কাৰণে গানবোৰ কৰে, নিৰ্মলপ্ৰভা বৰদলৈৰ লগত পঢ়ে, তেতিয়া প্ৰত্যেকটো গান ইয়াৰ পৰা যে কলকাতাত যায় ৰেকৰ্ডিঙত যায় বা ভূপেন দাক এছিষ্ট কৰিবলৈ যায়, তেতিয়া মোক শুনায় যে চোৱা, তেনেকৈ মই বহুত গান শুনিছোঁ দেই, নিবিড় মনে যে মাতিছে, যা জিৰি জিৰি যে, এইটো তোমাৰ বৰ্ষা ঋতু ভাল পাওঁ মই, এনেকুৱা ধৰণৰ গান সাৰ পাম মই পুৱতি নিশাতে, এইবোৰ গান চব বিয়াৰ আগত মই কলকাতাত বহি শুনিছোঁ তেওঁৰ মুখত, কিন্তু সেয়া সুৰ এটা কৰিলে গৈ পেলাই মোক শুনা। তেতিয়া দেখিলোঁ এই সলিল চৌধুৰীৰ এটা বেলেগ ধাৰা, সলিলে মাতিলে তে তোৰ এই জেগা তোৰ নাই, তুই চল বম্বে চল, গ'লোঁ, গৈ কিছুদিন থাকি ঘূৰি আহে, অসম ভাল পায়, অসমেৰে যাব নোখোজে, কিন্তু মই ভাবোঁ সেইটো মানে ভগৱানৰ চাগে ইচ্ছা আছিলে। এই যে 71 চনৰ পৰা চিনেমাবিলাক কৰাত লাগিলে, বনৰীয়া ফুল, বৃষ্টি, ধৰ্মকাই, নিয়তি, নতুন আশা, লাষ্টত এই 5খন চিনেমাৰ তোমাৰ যি গান হৈ গ'ল, সেই গানটো আজিও অজৰমৰ যুগজয়ী গান, এটা গানো আমি পেলাই দিব নোৱাৰোঁ। কিন্তু সেইখিনি সময়তে এনাজৰী আহিলে, অহিৰ ভৈৰৱ আহিলে, উপপথ আহিলে, আৰু কেইবাখনো চিনেমা আহিলে হাতত, মানে দেই দুৰ্ভাগ্য যে কমপ্লিট কৰিব নোৱাৰিলে, কিন্তু সেই 5খন চিনেমাই জয়ন্ত হাজৰিকা যি মিউজিক কৰি থৈ গ'ল, অকল কমাৰ্চিয়েল ৰেকৰ্ডৰ বাহিৰে মই কৈছোঁ চিনেমাৰ, সেইটো কিন্তু আজিলৈকে কোনো ৰেকৰ্ড ভংগ কৰিব পৰা নাই দেই। মই ভাবোঁ যে জয়ন্ত হাজৰিকাৰ মিউজিকৰ ধাৰাটো অতি আধুনিক, যিটো ধাৰা আজিৰ বুলি নহয়, মই ভাবিছোঁ যে আজিতো কিমান বছৰ, ধৰা জন্মদিনটো যদি আমি ভাবোঁ, জন্মদিনটো নহয়, তেখেত আমাক এৰি থৈ গ'ল আজি 77 চনত, সেইটো আজি 50 বছৰ হ'ব। এই 50 বছৰত তোমালোকেও চাগে এতিয়া কিমান ভাল পোৱা, হয়নে? তো এই 50 বছৰৰ যিটো

মিউজিকৰ মানে তেখেতৰ যিটো ধাৰা বা সৃষ্টি, সেইখিনিতো আন কাৰো লগত তুলনা নহয়। জয়ন্ত হাজৰিকা গান, জয়ন্ত হাজৰিকা গান অঁ আজিও শুনি ভাল লাগে। এই 50 বছৰৰ আগত, আৰু আগত সৃষ্টি হৈছে, 60ৰ দশকত যেতিয়া 18-19 বছৰ বয়স, তেতিয়াই যি যি গান ৰেকৰ্ড হৈছিলে এইচ এম ভি চাৰে গামা, তেতিয়া আজি চাৰে গামা কয়, ইজ মাষ্টাৰ্চ ভইচ বুলি কৈছিলে তেতিয়া। এই আগলি বতাহে কপালে কলৰে পাত আৰু কৃষ্ণচূড়া, তোমালোকৰ যুৱবাণীত, তোমালোকে এই প্ৰজন্মই জানা নে নাজানা মই নাজানো, কিন্তু মই তোমাৰ কমল শৰ্মা বুলি তেওঁ ৰেডিঅ'ত কাম কৰিছিলে, তেওঁ ভাল নাটকৰ মানুহ আছিলে। কমল শৰ্মাৰ এটা সুন্দৰ যুৱবাণীৰ ইণ্টাৰভিউ আছে জয়ন্ত হাজৰিকাৰ, অঁ তোমালোকে সেইটোত শুনিবাচোন, তেওঁ নিজে কৈ আছে এইবোৰ কথা দেই। তো এই যে তোমাৰ এটা বেলেগ ধৰণৰ সংগীতৰ ধাৰা আনি দিলে, এই ধাৰাটোৰ পৰা ইমান যুৱ প্ৰজন্মই আকৃষ্ট হ'ল যে তেওঁলোকে এতিয়াও মোৰ ৱৰ্কশ্বপত আহি যায়, ৱৰ্কশ্বপত নিজে নিজে আহে, মোৰ লগতে গানবোৰ শিকে। আৰু ৱৰ্কশ্বপ যেতিয়া মই কৰোঁ, তেতিয়া মই কি কৰোঁ, মই সেই গানৰ আৰু কথাবিলাক কৈ যাওঁ, কেনেকৈ সৃষ্টি হৈছিলে এই চিনেমাৰ গান, যেনেকুৱা ধৰা নিমৰ পৰ্বতলৈ বাইদেউ তোমাৰ ৰোমেণ্টিক গান লিখিব লগা হৈছে, তেতিয়া জয়ন্ত হাজৰিকাই কৈ আছে যে হেৰি নহয় বাইদেউ, আপুনি নিজকে এগৰাকী গাভৰু ছোৱালী বুলি ভাবি লওক দেই। বাইদেউৰ বয়স হৈছে তেতিয়া, তেতিয়া কৈছে যে মিঠু চাচোন, এই কি কয় এইটো ৰুমতে এইবিলাক কথা, এই কি কয় এই ৰাণাটোৱে নহয় নকবি ৰাণা ভাইটি যি টি কয় ঐ, এতিয়া বোলে মই বোলে ৰোমেণ্টিক চিন গান লিখিবৰ কাৰণে গাভৰু হৈ যাব লাগে। তেতিয়া মানে এওঁ কৈছে আৰু যে গাভৰু আপুনি হ'বই লাগিব, ডেকা ল'ৰা এটা আপোনাৰ প্ৰেমত পৰিচয় কওক দেই, গতিকে আপুনি গানটো সেইটো ভাষাৰে লিখিব লাগিব নহয়। তেনেকৈ সৃষ্টি হৈছে তোমাৰ মৰমে মোৰ দেই। গতিকে এনেকুৱা ধৰণৰ মানে আৰু কাহিনীবিলাক যেতিয়া মই ৱৰ্কশ্বপত কওঁ, খুব ইণ্টাৰেষ্ট পায় ল'ৰা ছোৱালীয়ে, ভাল পায়। আৰু তাৰপিছত ধৰা পৰৱৰ্তী সময়, এনেই জ্যোতিটো যদি আমি ক'বলৈ যাওঁ, তেতিয়া এটা সময় আছিলে, তেতিয়া স্বৰ্ণযুগ অসমীয়া সংগীতৰ মই ভাবোঁ, তেতিয়া জ্যোতিবিলাক আছিলে যেনেকৈ জয়ন্ত হাজৰিকা, নিমা পৰ্বতলৈ, তেনেকৈ নৱকান্ত বৰুৱা, বীৰেণ দত্ত ছাৰ, তেনেকৈ কেশৱ মহন্ত, খগেন মহন্ত নহয়, তেনেকুৱা ধৰণৰ বীৰেণ দত্ত ছাৰ, নৱকান্ত বৰুৱা, এই যে জ্যোতিবিলাক আছিলে, তাৰ পৰা গম পায় যে কেনেকুৱা

হাজৰিকা নিমাপা বৰদলৈ, তেনেকৈ নৱকান্ত বৰুৱা, বীৰেণ দত্ত ছাৰ, তেনেকৈ কেশৱ মহন্ত, খগেন মহন্ত, নহয় তেনেকুৱা ধৰণৰ বীৰেণ দত্ত ছাৰ, নৱকান্ত বৰুৱা, এই যে জুটিবিলাক আহিছিলে তাৰ পৰা গম পায় যে কেনেকুৱা তেওঁলোকে ইনভলভড। কোনোবাই গান লিখিছে আৰু সেই গানৰ সুৰ এটা কৰি গাইছে গায়কে। তোমালোকে এতিয়াৰ প্ৰজন্মৰ ল'ৰা ছোৱালী বুলিহে মই কৈছোঁ যে মন দি শুনিবাচোন যে গীতি সাহিত্যৰ লগত সুৰকাৰৰ কিমান বেছি ইনভলভমেণ্ট, যে তুমি সুৰেৰে অৰ্থ প্ৰকাশ হৈ গৈছে প্ৰত্যেকটো শব্দৰ। সেইটো বস্তু মই দেখিছোঁ যে কেতিয়াবা জন্ত হাজৰিকাই সুৰ কৰি পেলাই সুৰৰ ভাৱটো লৈ বাইদেউৰ লগত বহিছে, নিমাপাও বৰদলৈ বাইদেউক লগত হয়তো বহি পেলাই কৈছে যে বাইদেউ মই এনেকৈ ভাবিছোঁ, আপুনি এই থিমটোৰ ওপৰত লিখি দিয়ক। বাইদেউ তেনেকৈ লিখি দিছে। আকৌ কেতিয়াবা দেখিছোঁ বাইদেউ লিখিছে আৰু তেওঁক সুৰ কৰিব দিছে, ৰাণা ভাইটি আছোনা মই গান এটা লিখিছোঁ সুৰ কৰ। এনেকুৱা দিন হৈছে যেতিয়া জন্ত হাজৰিকা নাই, মই বাইদেউৰ তাত গৈছোঁ কিবা এটা গানৰ হেৰি কথা লৈ, হয়তো বাইদেউ মানে ক'বলৈ বাধ্য হৈছে, এটা গান আছিলে এনেকুৱা এই কৰুণতাৰ শেষ কত, তাতে বাইদেউ খুব ধুনীয়াকৈ লিখিছিলে, জীৱন মানেই বেলিৰ পোহৰ, জীৱন মানেই গতি, জীৱন মানেই মৃত্যু নহয়, জীৱন বোৱতি নদী। এই সুন্দৰ শব্দকেইটা জয়ন্ত হাজৰিকা তেতিয়া জীয়া আছে, তেতিয়া সুৰ কৰিছে, থিয়েটাৰৰ গান আছিলে এইটো, তাৰপিছত লক্ষ্মী থিয়েটাৰত তেওঁ মিউজিক কৰিছিলে। তে বাইদেউ মানে এইখিনি লিখি দিছে তেতিয়া এটা ষ্টেঞ্জা আছিলে, কিন্তু পিছত কি হ'ল মোৰ মানে ৰেকৰ্ড কৰিব মন গ'ল সেই গানটো, তেতিয়া মই লৈ গ'লোঁ, গৈ পেলাই ক'লোঁ আপুনি ইয়াতে ইমান ধুনীয়াকৈ জীৱনটো আপুনি হেৰি কৰিছে, আণ্ডাৰলাইন কৰিছে, তেনেকৈ মৰণ শব্দটো আণ্ডাৰলাইন কৰি দিয়কচোন, মই গাম এইটো গান। বাইদেউ ক'লে হ'ব তই যা, মই লিখিম দে। কৈছোঁ হ'ব ঠিক আছে। দুদিন পিছত বাইদেউ মোক মাতি পঠিয়াইছে, মিঠু আচোন মই লিখিলোঁ গানটো দেই, তাৰপিছত কমপ্লিট কৰি দিলে। থিয়েটাৰ কাৰণে এটা অন্তৰা আছিলে আৰু, তাৰপাছতে মোক তেতিয়া কৈছে মই কিবা এটা লিখিলোঁ দে তই চাচোন। তে শব্দটো লিখিলে যে মৃত্যু নেওচি যাব যদি পাৰোঁ দুৰ্গম পথে পথে, মৰুত হেৰুৱা নৈয়ে পুনৰ পাব বাট হেৰুৱাতে। সুন্দৰ কথা, অৰ্থও সুন্দৰ, কিন্তু মই যেনেকৈ ভাবিছিলোঁ যে মৰণটো জীৱনৰ নিচিনাকৈ আণ্ডাৰলাইন কৰিব, তেনেকৈ নহ'ল। তে মই ক'লোঁ কথাটো, অ' বাইদেউ কিয় নকৰিলে আপুনি মৰণটোকে আণ্ডাৰলাইন কৰি শব্দ চাৰিটা লাইন? তেতিয়া বাইদেউৰ উত্তৰ আছিলে, ৰাণা নাই নহয় মোৰ শব্দ নোলায়। তো ইমান টাচ কৰিলে সেই কথাটো মোৰ যে কেনেকুৱা এটা সংযোগ থাকিব পাৰে এগৰাকী গীতিকাৰ আৰু এগৰাকী হ'ল সুৰকাৰ, যে ক'লে যে ৰাণা নাই কাৰণে মোৰ শব্দ নোলায়। মই বহুত দুখ পাইছিলোঁ সিদিনাখন, কিন্তু মই বাইদেউৰ আগত যিহেতু দেখুৱাব নোৱাৰোঁ সেইটো, তেখেতক বিমুখ কৰা হ'ব, মই একো নোকোৱাকৈ সেইকেইটা লাইনেই লৈ আনিলোঁ আৰু মই তেনেকেই গানটো গালোঁ, এইখিনি কথাৰেই গানটো গালোঁ, ৰেকৰ্ড কৰিলোঁ। তো সেই কথাটোৱে মই ক'ব খোজোঁ নতুন প্ৰজন্মক, যে গান এটা তেতিয়াহে শ্ৰুতি মধুৰ হ'ব যেতিয়া এই যে সুৰকাৰ, গায়ক মানে নহয় গীতিকাৰ আৰু কণ্ঠৰ এটা সামঞ্জস্য থাকিব লাগিব। সেইকাৰণে আজিও এই গানবিলাক যে ইমান ভাল পোৱা, তোমালোক ভাল পোৱা, নতুন প্ৰজন্ম ভাল পায়, শিকিব খোজে, গাব খোজে, তো সেইটো মই ভাবোঁ যে এটা সুৰে কেনেকৈ প্ৰজন্মৰ পিছত প্ৰজন্মই প্ৰজন্মক ইমান সজীৱ কৰি থৈছে। তো কেনেকৈ তুমি পুৰণি বুলি ক'বা? পুৰণি শব্দটোৱে ব্যৱহাৰ নহয় তাতে, নহয়? আৰু এইবাৰ মই তোমাক কওঁ যে অকল জয়ন্ত হাজৰিকা নহয়, আমাৰ আগৰ যিমান বৰেণ্য শিল্পী আছিলে তেওঁলোকে যিখিনি সৃষ্টি কৰি থৈ গ'ল, সেয়াইতো আমাৰ বেছ, নহয়? সেইটো ভিত্তি কৰিহে আমি যাওঁ। ইভেন জয়ন্ত হাজৰিকা নিজৰ গানৰ মাজত কৈ গৈছে এইটো কথা যে এই গানটো ৰেডিঅ'ৰ গান আছিলে, প্ৰথমেতো ৰেকৰ্ড হোৱা নাছিল, যি বাটেৰে ওলালোঁ আজি নাহৌলতি। হেমন্ত দত্ত আহিছে আমাৰ ঘৰত, কৈছে মই নতুন দিনৰ কাৰণে মই এই গানটো গাব খুজিছোঁ, এটা গান মোৰ সুৰটো এইটো, কিন্তু মই ভাৱটো হ'ল মই পুৰণিক লৈ মই আগবাঢ়িব যাওঁ খোজোঁ, গতিকে আপুনি তাৰ ওপৰত দত্ত তাৰ ওপৰত লিখি দিয়ক। খুব বন্ধু আছিলে। তেতিয়া দত্তই ক'লে এইটোতো সাংঘাতিক টান কথা কৈ দিলে আপুনি, আপুনি আপুনি কয় কিন্তু দত্ত আৰু ৰাণা। তাৰপিছতে গ'ল দিনটো, বহিলে গানটো নহ'লে, দুইজনী ওলাই গ'ল,
আকৌ ঘূৰি আহিলে গধূলি।

0: স্কুটাৰত উঠি আহি পেলাই কৈছে এইবাৰ গান হ'ব দেই বাপেকে বুলি শব্দটো কৈছে। তাৰপিছতে গান লৈ বহিলে বাৰু। এতিয়া সেইটো হ'ল যি পাতেৰে ওলালো আজি নাহুলতি। পিছৰ নেক্সট লাইনে কৈছোঁ মই ন পথেৰে জ্যোতিৰে পুকি ফুৰো বিচাৰি, বুজিছানে? সেই যে ন পথেৰে নতুন পথ ধৰি মই আগবাঢ়িব খোজোঁ। আৰু সদায়তো কয় পুৰণিক আমাক লাগিব। পুৰণিক যদি আমি পাহৰি যাওঁ, পুৰণিক যদি আমি মানে ভেটি হিচাপত নধৰোঁ, তেতিয়াহ'লে নহ'ব, আগ নাপাৰে সংগীত। অঁ, যুগৰ লগত সংগীতৰ সাল সলনি হ'বই, সেইটো কোনেও মানে তোমাৰ অস্বীকাৰ কৰিব আমি নোৱাৰোঁ। সেইবোৰ মই এতিয়া এতিয়া বহি পেলাই আজি জয়ন্ত হাজৰিকাৰ জন্মদিনত বহি মই এইকাৰণে ক'ব খুজিছোঁ যে নতুন প্ৰজন্মই সেইবোৰ ফলো কৰিব লাগে, বুজিছা? কিয় ফলো কৰিব লাগে? যে সেইবিলাকো এটা এটা মানে তোমাৰ ছিংগিঙৰ গান গোৱাৰ এটা এটা লেছন, বুজিছা?
1: সময় পাৰ হৈ যায়, মানুহ আঁতৰি যায়, কিন্তু কিছুমান স্মৃতিৰ সুৰ কেতিয়াও মাৰ নাযায়। পুত্ৰৰ স্মৃতিত সেয়াই জয়ন্ত হাজৰিকা, এজন পিতৃ, এজন শিল্পী আৰু সুৰৰ মাজেৰে আজিও জীয়াই থকা এক আপোন সত্তা। পুত্ৰৰ দৃষ্টিভংগীৰে পিতৃ জয়ন্ত হাজৰিকাক এনেদৰেই বিচাৰি চাওঁ।
2: আজি দিনটোত দেউতাৰ বহুত স্মৃতি নাথাকিলেও, কাৰণ মোৰ বয়স 6 বছৰহে আছিল দেউতাক যেতিয়া হেৰুৱাইছিলো। তথাপিও যিহেতু প্ৰশ্নটো সুধিছা যে পুত্ৰৰ দৃষ্টিত পিতৃৰ মোৰ কথাখিনি কি অনুভৱ, মই কিন্তু কথাটো অলপ অন্য ধৰণে সাধাৰণতে কোৱা যায়। কাৰণ মই সদায় ভাবো দেউতাৰ নিচিনা বিশাল ব্যক্তিত্ব এজন বা বৰদেউতাৰ কথাও যেতিয়া আহে, মই সদায় এইটো মোৰ বিশ্বাস যে তেওঁলোক এটা পৰিয়ালৰ কাৰণে জন্ম লোৱা নাছিল, গতিকে এটা পৰিয়ালৰ সীমা পৰিধিৰ মাজত কেতিয়াও তেওঁলোক বান্ধ খাই থকা নাছিল। দেউতা জন্মিছিলে সেই মাত্ৰ কেইটামান বছৰৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে, প্ৰত্যেকজন অসমীয়া শ্ৰোতা ৰাইজৰ বাবে, আৰু সেই কম সময়তে কিছুমান চিৰযুগমীয়া সৃষ্টি কৰি দি গ'ল যি আজিও অসমৰ চুকে কোণে চহৰে নগৰে পাহাৰে ভৈয়ামে বৈ আছে, বিয়পি আছে। অঁ, তাৰ লগে লগে এইটো কথা ঠিকই, ব্যক্তিগতভাৱে এজন পিতৃক হেৰুৱা বা পিতৃ এজনৰ লগত ডাঙৰ হ'ব নোৱাৰা যিটো মোৰ যিটো সত্যতা মোৰ জীৱনত, গতিকে সেইটোৱে কেতিয়াবা কেতিয়াবা নিশ্চয় আমনি কৰিছে, সৰু বয়সত বেছিকৈ আমনি কৰিছে। কিন্তু পিছত লাহে লাহে যেতিয়া বৰদেউতাই কোৱাৰ নিচিনা শৈশৱ পাৰ হ'ল কৈশোৰ, কৈশোৰ আহিল কৈশোৰ পাৰ হ'ল যুৱক হ'লো, যৌৱন, গতিকে এই গোটেই সময়ছোৱাটো কিন্তু এটা এটা সৰু কথা উপলব্ধি কৰি গৈ এতিয়া এই সময়ত আহি পৰিছো যে মই যদি ক'ৰবাত ক'ব লাগে, মোক সোধা হয় কিবা আফচোচ কিবা ৰিগ্ৰেট দেউতাক হেৰুৱাইছিলা ইমান কম বয়সতে, সেইটো কি, মই এইটোৰ বিষয়ে কথা ক'ব হ'লেও কিন্তু এই ধৰণে কওঁ, মই ব্যক্তিগতভাৱে যি হেৰুৱাইছো তাতোকো ডাঙৰ কথা, অসমৰ শ্ৰোতা ৰাইজে কি হেৰুৱাইছে সেইটোহে মোক কেতিয়াবা সেই প্ৰশ্নটোৱে মোক আমনি কৰে। কাৰণ সেই কাহিনীৰ দিনতে আজিৰ পৰা 50 বছৰ আগৰ কথা আমি কৈছো, যি সৃষ্টি কৰি দি গৈছিল, আজিৰ যুগৰ যদি নতুন টেকনলজি নতুন যিবোৰ ৰেকৰ্ডিঙৰ মাধ্যম হৈছে সেইবোৰ যদি আজি এজ টুলছ অফ মাছ কমিউনিকেশ্যন যদি দেউতাৰ নিচিনা এজন শিল্পীয়ে পালে হয় কি বা কৰিলে হয়, কাৰণ একো নথকা অৱস্থাতে যিটো এটা মিউজিকেল কনচিয়াছনেছ অৰ্থাৎ এটা যিটো সাংগীতিক চেতনা বা নতুন ধাৰা কোৱা যিটো সৃষ্টি কৰিছিল সেই সময়তে, সেইটো সময়ৰ লগে লগে আজি সলনি হৈ টেকনলজি সলনি হোৱাৰ লগে লগে সেইটোৰ বা এটা কি নতুন ৰূপত সেইটো সৃষ্টি কৰিলে হয় বা প্ৰকাশ কৰিলে হয় প্ৰচাৰ কৰিলে হয় সেইটো মোৰ মনত সদায় এটা প্ৰশ্নচিন হিচাপে থাকি যাব, নহয় জানো? গতিকে দেউতাক বিচাৰি পোৱা মোৰ যিটো সন্ধান, সেই সন্ধানটো যেতিয়া মই তাৰ ব্যাখ্যা কৰিব লাগে, মই সাধাৰণতে এনেকেই কওঁ যে এখন আধৰুৱা ছবিৰ নিচিনা, এটা আধা লিখা কবিতা বা এটা আধা ৰচা গীতৰ নিচিনা, মই ৰং সানি গৈ থাকোঁ তাতে কবিতাত, নতুন শব্দ মই লিখি গৈ থাকোঁ, নতুন আখৰেৰে নতুন কলি লিখি যাওঁ গীত এটাৰ, গতিকে কোনোবা দিনা হয়তো সেই গীতটো বা সেই কবিতাটি বা সেই ছবিখন সম্পূৰ্ণ হ'ব। ধন্যবাদ, মোৰ কথাখিনি শুনাৰ বাবে ধন্যবাদ। আৰু আজি যে একেলগে আমি সকলোৱে মিলি দেউতাৰ এই দিনটিত, দেউতাৰ এই জন্মৰ উপজা দিনটোত আমি দেউতাক

0: ৰৈছো, সেয়া মোৰ সঁচাকৈ ক'বলৈ গ'লে মোৰ মনটো ভাল লাগে যেতিয়া এনেকে ৰাজহুৱা ভাৱে আমি সকলোৱে গোটেই অসমবাসীয়ে মিলি দেউতাৰ আজিৰ দিনটোত কিছু মাত কথা গীতেৰে দেউতাক সোঁৱৰো, সঁচাকৈ আমাৰ সকলোৰে বাবে এটা অৱৰ্তমানতো বৰ্তমান হৈ থকা কণ্ঠ দেউতা।
1: জয়ন্ত হাজৰিকাৰ সংগীত যাত্ৰাৰ সেই সময়টোক ওচৰৰ পৰা জানিবলৈ আমি কথা পাতিছো সংগীত আৰু সাংস্কৃতিক জগতৰ সৈতে গভীৰভাৱে জড়িত জেপি দাসৰ সৈতে। তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাৰ মাজেৰে আমি বিচাৰিম সেই সময়ৰ জয়ন্তক, এজন শিল্পী হিচাপে, এজন সৃষ্টিশীল মানুহ হিচাপে।
2: জয়ন্ত হাজৰিকা মোৰ কাৰণে ৰাণা দা, বহুতে জয়ন্ত দা বুলি কয়, এজন সংগীতৰ মোতকৈ 4 বছৰমান ডাঙৰ বয়সত। কিন্তু মই যেতিয়া শ্বিলঙত আছিলোঁ অসমীয়া গান শুনিবলৈ সুবিধা নাপাওঁ, ইংৰাজী গানেই শুনো ৰেডিঅ'বিলাক চেণ্টাৰবিলাকত। তেতিয়া এই মাত ভূপেন দাৰ মাত এটা আৰু জয়ন্ত হাজৰিকাৰ মাত এটা, মাত এটা বুলি কৈছোঁ, কণ্ঠ এটা বৰ ধুনীয়া, মোক খুব মানে মোক এটাচ হৈ গ'ল মোৰ লগত। মাতবিলাক পুৰুষ মাত, গানৰ সুৰবিলাক ভাল, বিশেষকৈ জয়ন্ত হাজৰিকাৰ সুৰবিলাকতো বহুত ভাল, মানে মই তেওঁৰ সুৰত প্ৰেমত পৰিছিলোঁ। ভূপেন দাৰতো ক'বই নালাগে, ভূপেন দাৰ জয়ন্তলৈ কম্পেয়াৰ কৰিব নোৱাৰি। তেওঁ গানৰ মাতটো বৰ ধুনীয়া মাত আৰু মোৰ তেনেকুৱা মাত ভাল লাগে, কাৰণ মই ইংৰাজী গান শুনিছিলোঁ ন সৰুতে, যেতিয়া মই শ্বিলঙত আছিলোঁ 10-12 বছৰ 15 বছৰ আছোঁ। তেওঁ ভইচ অলপ কি ইংলিছলি কালচাৰ্ড, গম পাইছে নহয়, ইংৰাজী কালচাৰ পৰা আছে মাতত, মানুহটো নহয় কিন্তু মানুহটো ধুনীয়া দেখায় অসমীয়া মানুহ এজন, কিন্তু কালচাৰটো ছিংগিং কালচাৰটো যিটো ছিংগিং কালচাৰটো তেওঁ ৱেষ্টাৰ্ণ আছিলে। আৰু তেওঁ যিহেতু গীটাৰ বজায় আৰু সুৰবিলাক গীটাৰত কৰে, গীটাৰত কৰিলে সুৰবিলাক অকণমান এই CFG কৰ্ডবিলাক থাকে ধুনীয়া ধুনীয়া, মানে প্ৰত্যেকটো নোটত 4-4 বাৰত গান কৰে। ধৰা মই তোমাক গাই দিলোঁ এটা গান, গধূলি আহিল, তালৈকে এটা ফ্ৰেজ, তৰা দিলি কিল এটা ফ্ৰেজ, এ ধানিনী অৰত এটা ফ্ৰেজ, গধূলি গোপালে উজলি উঠিল, উজলি উঠিল। এই ফ্ৰেমিং যে আছে, এটা ঘৰ বনালে যেনে ফ্ৰেম থাকে, খিৰিকীৰ ফ্ৰেম থাকে, তেওঁ সুৰত ফ্ৰেম আছে এটা, গতিকে এটাক কৰিবলৈ এটাচ কৰিবৰ কাৰণে বা মানুহক এট্ৰেক্ট কৰিবৰ কাৰণে বহুত সহজ। আৰু ময়ো তাৰপিছত 70 চন যেতিয়া ৰেডিঅ'ত জইন কৰিলোঁ মই 69ত, তেতিয়া মই তেওঁৰ কাৰণে গান আৰু মোৰ গানৰ লগত তেওঁ প্ৰেমত পৰিলে, গানৰ মোৰ সুৰৰ লগত প্ৰেমত পৰিছে, তেতিয়া মোক মাজে মাজে আহি পাইছিলি গান দিবাহে মোক। তেতিয়া তেনেকৈ এটা ঘটনা আছে মই সেইটো কওঁ। মই এদিন মই অফিচলৈ গৈছোঁ, পুৰুষোত্তম দাস তোমালোকৰ বৰপেটাৰে পুৰুষোত্তম দাস, তেওঁ মোৰ বছ আছিলে, প্ৰডিউচাৰ আছিলে, তেওঁ মাতিছে 10টা বজাত মই অফিচ গৈছোঁ, JP তই আহচোন মোৰ ৰুমলৈ আৰু গান এটা কৰিব লাগে। মই কাৰ কাৰণে গানটো মই তেতিয়া মই সুৰ চুৰ কৰোঁ দেই, মোৰ মিছেছৰ কাৰণে সুৰ দিওঁ হীৰা দাস, আৰু কাৰোবাৰ কাৰোবাক সুৰ দিওঁ, কুলবোৰক দিওঁ, পুলক মেজিক দিওঁ, তেওঁ জানে যে এই সুৰ কৰে অকণমান অকণমান, গান আছে নেকি ৰেডিমেড, মই কৈছোঁ ৰেডি নাই গান, তথাপি বনাই দিব পাৰিম। মই এটা আলমাৰি দেখালে তেওঁ মোক ৰেডিঅ'ৰ ভিতৰত, তোমালোকে আলমাৰি থাকে না, চব পেক্সবিলাকৰ আলমাৰি থাকে, তাতে কৈছে তাতে এখন আলমাৰিটো খুলচোন মোক তই বুলি কয়, কেনেকৈ দেউতাৰ লগত একেলগে গান গোৱাছিল, আলমাৰিটো খুলি পেলাই কৈছে তাতে বহি আছে উলিয়াচোন, কাৰো নাম কোৱা নাই কাৰ বহি আছে, আৰু কাৰ বহি নাই চবৰে বহি আছে ন, এপ্ৰুভ যিবিলাক লিৰিচিষ্ট আছিলে এইখিনি সময়ত, সোমোৱা বহীখন উলিয়া, মই সোমাই পেলাই বহীখন ওলাইছোঁ, ভাগ্যক্ৰমে নিৰ্মল প্ৰভাৱ বৰদলৈৰ কিতাপখন আহিলে, অসমত 1 নম্বৰ লিৰিচিষ্ট এতিয়া, কেশৱমন্ত আছে আৰু বহুত আছে, নৱকান্ত বৰুৱা ছাৰো আছে, কিন্তু মই উলিয়াই পেলাই মই পাত এটা ৰেণ্ডম পাত এটা মিলাই দিলোঁ, সেই ৰেণ্ডমত আহিছে মোৰ ইমিউনিটি তৰা হয় যদি, গতিকে এই চব ভগৱানে মোক মানে গড গিভেন বুলি ক'ব পাৰি, ভগৱানে কৰিছে মোক, আৰু সেইটো মোৰ আৰ্লি সময়ৰ সুৰ। তাৰ আগতে মই জয়ন্ত হাজৰিকা আৰু এটা গান কৰিছোঁ মই কেতিয়াবা বেজাৰতে টোপনি আহিলে মোৰ, এই গানটো মই যেতিয়া সুৰ কৰিলোঁ ওপৰত গৈ তেওঁ আহিছে 2টা বজাত ধুনীয়াকৈ আহে, একদম মফলাৰ মানে মফলাৰ নহয় কমফৰ্টৰ বুলি কয় আজিকালি এই নামাৰে, ডিঙিত মানে দেখিবলৈ ধুনীয়া হৈ যায় মানুহটো, আহিছে ঠক ঠকাই হেভি বোলা গানটো শিকাই দিয়া অলপ, তেওঁ ফাৰ্ষ্ট ঠাইটোৱে মানে মোৰ মিনি তলা হয় যদি তোমাৰ আকাশ শুব, মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব, এইখিনি গাঁৱতে এনেই মানে ছেটিছফাই হৈ পেলাই নালাগে, কালি শিকিম আকৌ পৰহি ৰেকৰ্ডিং আছে, তে এই গানটোত যিটো সুৰ গালে তেওঁ, মই সুৰ কৰাটো যিটো গালে, আৰু সেইটো মোৰ প্ৰথম মানে ডাঙৰ খোজ সুৰকাৰৰ ফালে যোৱা, 72-73 গান পাহৰিছোঁ মই এতিয়া, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত

0: মই যেনেকৈ সৰু কৰি শিকাইছোঁ, তেওঁৰ সেই জয়ন্ত ইজিমটো, ৰাণা ইজিমটো সোমাই গৈছে, গতিকে গানটো আৰু ভাল হৈছে। এতিয়া যা মোৰ এই কথা, মই কৈছোঁ মোৰ এই কথা, এনেকৈ কৈছোঁ, কৈছোঁ কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, মানে এটা মতা মানুহে যেনেকৈ গাব লাগে গানটো তেনেকৈ গাইছে। আৰু সেইটো মোৰ প্ৰথম খোজ সুৰকাৰ হোৱা। আৰু ৰাণাদা, তুমি য'তে আছা মোক এতিয়াও আশীৰ্বাদ কৰি থাকিবা, সদায় আশীৰ্বাদ কৰিবা যাতে মই এই সংগীতৰ জীৱনটো মোৰ হঠাৎ ৰৈ নাযায়। মোৰ এতিয়া 80 বছৰ হ'ল, আৰু তুমি ঢুকোৱাহে কিমান হ'ল, 77ত ঢুকোৱাইছে। আৰু তোমাক নমস্কাৰ কৰিছোঁ, ভালকৈ থাকিবা য'ত আছা, মানুহক মৰম কৰি থাকিবা, ময়ো মানুহ ভাল পাওঁ, তুমিও মানুহ ভাল পোৱা কাৰণে গানে মানুহে ভাল পায়, মানুহ ভাল পালে মানুহে ভাল পায়, সেইটোৱে কথা।
1: কেতিয়াবা জীৱনত কিছু লোকৰ সান্নিধ্যই জীৱনটো সঁচাকৈ ৰঙীন আৰু সৃষ্টিশীল কৰি পেলায়। ঠিক একেদৰেই আমি জয়ন্ত হাজৰিকাৰ সান্নিধ্য পোৱা মালবিকা বৰাৰ কাষ চাপিছিলোঁ। সংগীত শিল্পী মালবিকা বৰাইনো আমাক তেখেতৰ কথা কি ক'লে শুনোচোন আহক।
2: আমাৰ অতিকৈ শ্ৰদ্ধাৰ, মৰমৰ, আদৰৰ জয়ন্ত হাজৰিকাদেৱৰ, যাক আমি আটাইয়ে ৰাণাদা বুলিয়েই মাতোঁ, তেখেতৰ জন্মদিন উপলক্ষে মই কিবা এষাৰ ক'ব খুজিছোঁ। কেনেদৰে তেখেতক লগ পাইছিলোঁ, সঁচাকৈ মোৰ সৌভাগ্য যে ৰাণাদাক মই বৰ ওচৰৰ পৰা পাইছিলোঁ, মানে স্কুলীয়া দিনত, কলেজীয়া দিনত, তাৰপিছতে ৰাণাদাক আমি হেৰুৱালোঁ। কলেজত পঢ়ি, ঠিক পঢ়ি বি এ পাছ কৰাই নাই হ'বলা, তেনেকুৱাতে ৰাণাদাক হেৰুৱালোঁ। আৰু সেই মই স্কুলীয়া দিনৰ পৰা পাইছোঁ বুলি এইকাৰণেই ক'ব খুজিছোঁ, কাৰণ ৰাণাদাই যিটো গীত, দুটা গীতৰ এখন ৰেকৰ্ড ওলাইছিল তেতিয়া, কৃষ্ণচূড়া কৃষ্ণচূড়া কৃষ্ণচূড়া তোমাৰ বাৰীত, এইটো আৰু এটা আগলি বতাহে কপালে কলৰে পাত, এই দুটা গীতৰ ৰেকৰ্ডিং হৈছিলে। খুব তেতিয়া জানা ৰাণাদা তিনি ডেকা ল'ৰা আছিলে আৰু আমি আৰু সৰু, আৰু তেতিয়া মইনা পাৰিজাতত মই এই গীতটি গাইছিলোঁ কৃষ্ণচূড়া, মোৰ আজিও সেই কথাখিনি মনত আছে। আৰু মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ, গোলাঘাটত হৈছিলে, আৰু সেই অনুষ্ঠানটোত সন্ধিয়ালৈ যিটো সাংস্কৃতিক অনুষ্ঠান হয় তাত আমাৰ ভূপেন হাজৰিকাদেৱ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিলে, আৰু মই যিহেতু প্ৰথম পুৰস্কাৰ পাইছিলোঁ সেইকাৰণে মোক এগৰাকী প্ৰতিযোগী হিচাপে সেইদিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ সুবিধা দিছিল। আৰু ভূপেন হাজৰিকাদেৱৰ হাতেৰে মই সেই যিটো মই পুৰস্কাৰ পাইছিলোঁ সেই পুৰস্কাৰ প্ৰমাণ পত্ৰখন ল'বলৈ সক্ষম হৈছিলোঁ, আৰু মোৰ এয়া খুব ডাঙৰ আশীৰ্বাদ আছিলে। আৰু ৰাণাদাক মই তেনেকৈতো মানে সেই সময়ত আমাৰ বিহু সাংস্কৃতিক যিবিলাক অনুষ্ঠান হৈছিলে তাত ৰাণাদা মুখ্য অতিথি হিচাপে, মুখ্য সংগীত শিল্পী হিচাপে যায়, য'ত ৰাণাদাই শেষত গান গায় কিন্তু আমাক আগতে গাবলৈ দিয়ে, আমি যথেষ্ট সৰু। আৰু সেই সময়ত তেনেকৈ সাংস্কৃতিক অনুষ্ঠানবিলাকত ৰাণাদাক বহুবাৰ লগ পাইছোঁ, আৰু ৰাণাদাই গীত শুনি ভাল পোৱা বুলি কৈছিল, আৰু সেই কথাবোৰ আজিকালি আজি সঁচাকৈ খুব মনত পৰে। তাৰপিছত বেছি ওচৰৰ পৰা লগ পালোঁ ফাগুনী চিনেমাখনৰ গীত ৰেকৰ্ডিঙৰ সময়ত, কলিকতাত আমি গৈছিলোঁ। সেইখন চিনেমা ডক্টৰ উপেন কাকতিৰ সংগীত পৰিচালনা আছিলে, তাতে মই মইনা চৰাইটি বিচাৰিলোঁ, সোণৰ খনি গালোঁ একক কণ্ঠত। আৰু আটাইতকৈ সৌভাগ্যৰ কথা যে সেই চিনেমাখনত মই এটি গীতত জয়ন্ত হাজৰিকাদেৱৰ লগত কণ্ঠ নিগৰাবলৈ সুবিধা পাইছিলোঁ, তাৰ সমান ভাগ্য প্ৰথম চিনেমাখনতে মই তেখেতৰ লগত গান গোৱাৰ সুযোগ পালোঁ। সেইখিনিয়ে মোক গীত গোৱাৰ কাৰণে মোক প্ৰেৰণা যোগালে। আৰু তেনেকৈ ভূপেন হাজৰিকাদেৱৰ ককায়েক যেতিয়া মই তেখেতৰ নামো ল'ম, আৰু মোৰ জীৱনৰ প্ৰথমটো গীতৰ ৰেকৰ্ডিঙো সেই ভূপেন হাজৰিকাদেৱৰ লগতে পাৰ্বতী প্ৰসাদ বৰুৱাৰ ইপি ৰেকৰ্ডত গাইছিলোঁ, আৰু প্ৰথম চিনেমা জয়ন্ত হাজৰিকা দেৱৰ লগত মই গাবলৈ পালোঁ। সেইখিনি আমাৰ মানে মোৰ বহুত ডাঙৰ এটা কি ক'ম আৰু, সৌভাগ্য বুলি মই ক'ম, সৌভাগ্যৱতী মই। আৰু তাৰপিছতো মই ৰাণাদাৰ ঘৰত গৈ পেলাই বহু গীত মানে শিকি পেলাই মই গাইছিলোঁ। এটা গীত আছে ঘূৰ্ণী বতাহে বিচাৰি নাপালে মোৰ, সেই গীতটি ৰাণাদাই মোক হাৰমনিয়াম লৈ শিকাইছিলে, তেতিয়া মিঠু বৌ মনীষা হাজৰিকা বিয়া হৈ আহিছে মাত্ৰ, তেনেই সৰু ছোৱালী, মই আৰু সৰু, অকণমান সৰু আৰু তেওঁতকৈ। আৰু মিঠুবৌয়ে এতিয়াও মোক কৈ থাকে, তই যে সেই ফ্ৰক পিন্ধি আহিছিলি এওঁৰ ওচৰত গান শিকিবলৈ, এনেকৈ কয় দেই। আৰু সেই গীতটি ৰাণাদাই মোক শিকাইছিলে, আৰু সেই গীতটি মই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত যিটো গীতিমালিকাৰ অনুষ্ঠান হয় তাত

0: গীতটো গাইছিলোঁ আৰু সেই গীতটো আজিও ডিব্ৰুগড় অনাতা কেন্দ্ৰত বাজি থাকে, ঘূৰ্ণী বতাহে বিচাৰি নাপায়, নিৰ্মল প্ৰভা বাইদেউৰ লিখা। সেইখিনি মই তেনেকৈ লগ পালোঁ আৰু শেহতীয়াকৈ খুব বেছিকৈ লগ পালোঁ সুৰ বাহিনী, যিটো বানপীড়িত ৰাইজৰ কাৰণে সহায় বিচাৰি শিল্পীসকল আগবাঢ়ি গৈছিলে। সেই পদক্ষেপটোত আমিও সহযোগ কৰিছিলোঁ ৰাণাদাৰ সেই সুন্দৰ পদক্ষেপটো, কাৰণ মই গোলাঘাটৰ জীয়ৰী আছিলোঁ তেতিয়া আৰু ৰাণাদাই সেই মানে জয়ন্ত হাজৰিকা দেৱীয়ে মিঠু বৌ গৈছিলে, ইয়াৰ পৰা মহানন্দ মজুমদাৰ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মঞ্জুলা বৰুৱা, মুনীন বৰুৱা, নাম কৈ শেষ কৰিব না, মানিক বৰা, তপুব্ৰত বৰুৱা, বেছিভাগ ইয়াৰে প্ৰয়াত, তেওঁলোকৰ লগত আমি ট্ৰাকত উঠি যেতিয়া গীত পৰিৱেশন কৰি বানপানী সাহায্যৰ কাৰণে সহায় বিচাৰিছিলোঁ, ইমান ৰাইজৰ মানে সহযোগ কৰিছে আমাৰ লগত, ট্ৰাককে ট্ৰাককে বস্তু দিছে, আৰু ৰাণাদাই যে সেইখিনি কৰিলে আজিও সেই সুৰবাহিনী নামেৰে আজিও সেইটো চলি আছে। ৰাণাদাকতো আমি 34 বছৰ বয়সত হেৰুৱালোঁ, তেওঁক যদি আমি আৰু কিছুদিন পালোহেঁতেন, অন্তত 10 বছৰো যদি পালোহেঁতেন, কিমান যে আমালে তেওঁ মানে আৰু গীত উপহাৰ দিলেহেঁতেন সেইটো ক'বলৈ ভাষা নাই। কাৰণ ৰাণাদাই যিমানখিনি গীত গালে, বহুত গাবলৈ নাপালে কাৰণ 34 বছৰ বয়সলৈকেহে আছিলে, আৰু তেওঁ আৰম্ভ কৰিছিল বা খুব বেছি 18 বছৰত, মই কৈছোঁ সেইকেইটা বছৰতে যি গীতি গীত দি গ'ল, এটা গীত ক'ব নোৱাৰি যে এইটো গীত ভাল নালাগে, প্ৰতিটো গীতেই মানুহৰ অন্তৰত সোমাইছে। আৰু মই এইখিনিতে কওঁ, নৱপ্ৰজন্মৰ যিবিলাক কণ কণ কণ্ঠশিল্পী ওলাই আহিছে তেওঁলোকেও এইবিলাকৰ চৰ্চা কৰে, আৰু মনীষা হাজৰিকা বৌয়ে এইবিলাকৰ কৰ্মশালা পাতে, ভূপেন হাজৰিকাদেৱৰ, জয়ন্ত হাজৰিকাদেৱক কৰ্মশালা পাতি তেখেতৰ গীতবিলাকক প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আহিছে, আৰু সেইখিনিয়ে আমাৰ সঁচাকৈ সৌভাগ্য। আৰু এইখিনি কথা ক'বলৈ পাই মই আজি নথৈ আনন্দিত, আৰু অনাতা কেন্দ্ৰৰ সকলোলৈকে মই ধন্যবাদ জনাইছোঁ।
1: এটা সময় আছিল যেতিয়া অসমীয়া সংগীত জগতত কেইগৰাকীমান শিল্পীৰ সৃষ্টিয়ে নতুন পোহৰ বিলাইছিল। সেই সুৰৰ যাত্ৰাত জয়ন্ত হাজৰিকাৰ সৈতে আছিল একাংশ সমসাময়িক শিল্পী, গীতিকাৰ, সুৰকাৰ আৰু বাদ্যযন্ত্ৰশিল্পী। তেওঁলোকৰ সান্নিধ্য, বন্ধুত্ব আৰু সৃষ্টিশীল আদান প্ৰদানে গঢ় দিছিল এক বিশেষ সংগীতৰ পৰিৱেশ। আমি আজি কথা পাতিম তেনে এজন শিল্পীৰ লগত, তেখেত হৈছে সূৰ্য গোস্বামী।
2: অসমৰ সংগীত জগতৰ এক সোণালী অধ্যায়ৰ অন্যতম কাণ্ডাৰী দৌৰদি কণ্ঠশিল্পী ৰাণাদা অৰ্থাৎ জয়ন্ত হাজৰিকাৰ গীতৰ সংগাৰ প্ৰতিজন অসমীয়াৰ মনত আজিও অনুৰণিত হৈ আছে, সোমাই আছে। এই ক্ষম জন্মা এই শিল্পীগৰাকীৰ সৈতে আমিও আমাৰ জীৱনৰ কিছু সময় অতিবাহিত কৰিছিলোঁ। কিন্তু কথা হ'ল, জয়ন্ত হাজৰিকাক মই কেনেকৈ পাইছিলোঁ? সৰুতে আমি 5-6 মাহত থাকোঁতে আমি নগাঁৱত মোৰ ঘৰ ফজৰপতিত ঘৰ, নেহেৰু বিলত মানে মাঘৰ বিহুত ফাংচন পাতে অসমত, সেইখিনি সময় অকল মাঘৰ বিহুৰ ফাংচন নগাঁৱত হৈছিলে, ফেমাছ আছিলে আৰু নেহেৰুবালী বুলি ক'লে। কিন্তু তাতে মই জয়ন্ত হাজৰিকাক অকলে গোৱা দেখিছোঁ, তাৰ উপৰিও বেন দত্ত, দীপালী বৰঠ ঠাকুৰ, ভূপেন ঠাকুৰ দেখিছোঁ বেলেগ, এনেকুৱা দূৰৰ পৰা চাওঁ আৰু এনেকুৱা। তাৰ আগতে মই খগেন মহন্ত আৰু সূৰ্য ৰচলত গোৱা আছিলোঁ, মোৰ ক্লাছিকেল গুৰু বিবেকানন্দ ভট্টাচাৰ্য। তাৰপিছত যি নহ'ব, তাৰপিছতে নৃপেন গোস্বামী কামপুৰত তেখেতে দুনিশা সংগীত সন্ধিয়া পাতিছে ভূপেন বৰা নামত। জয়ন্ত হাজৰিকা ভাল বন্ধু আছিলে, তেজপুৰলৈ আহিছিলে, তেজপুৰলৈ আহোঁতে যিজন পাব্লিছ আহিছিলে তেওঁ মানে গুচি গ'ল গুৱাহাটীলৈ, নৃপেন দা গৈ পেলাই জয়ন্ত হাজৰিকা আনিব গৈছে, ৱেলকাম মানে আগবঢ়াই আনিব গৈছে আফ্ৰিকা পাৰ হৈ পেলাই। তেতিয়া জয়ন্ত হাজৰিকা ক'লে যে হেৰি নহয়, মোৰ পাব্লিছজন গুৱাহাটী গুচি গ'ল, নগাঁৱত পাম নেকি? তেতিয়া ক'লে যে খগেন মহন্ত সূৰ্য ৰচলৰ বজাই দিব, ভালে হ'ব দেখোন, পাৰিব নিশ্চয় পাৰিব মানে ক'লে। তেতিয়া আহিল, আহি পেলাই কামপুৰ পালেহি, কামপুৰ যিদিনা পালেহি তাৰ নেক্সট দুদিন সংগীত সন্ধিয়া ভূপেন হাজৰিকা। এতিয়া মোক লৈ গ'ল নৃপেন গোস্বামীয়ে, তেওঁলোকৰ ভূপেন দাক চিনাক্ত কৰি দিলে, মোকতো চিনি নাপায়, এনেকুৱা বহুত ওচৰৰ পৰা পোৱাই নাই, প্ৰথম পাম। তাৰপিছতে বাপু আহাচোন, ৰাণাদাক মাতিলে, মাততে ৰাণা কৈছে যে মোৰ গান এটা শুনাই দেচোন বাৰু। তাত মৌজাদাৰ ঘৰ, প্ৰকাণ্ড ঘৰ, চব একেলগে আছিলে, দু ছবি বৰমান, ভৱেশ ঠাকুৰ, জয়ন্ত হাজৰিকা, ভূপেন দা, একেলগে আছিলে মানে বেলেগ বেলেগ ৰুমত। তেতিয়া ভূপেন ৰাণাদাই মোক লৈ গ'ল এটা ৰুমত, ভৱেশ দাই গান গালে, এইট বিশ্ব গান এটা গালে। তাৰপিছত হ'ব দিয়া, মইতো ভূপেন দা গান শুনাব কৈছিলোঁ, নালা হ'ব, মই ডাইৰেকশ্যন দি থাকিম মই ষ্টেজৰ ওপৰত, এনেকে ক'লে। তেনেকে ভূপেন দা বজালো। জয়ন্ত হাজৰিকা লগ পোৱাৰ মোৰ এইখিনি কথা, 60 চনৰ পৰা ভূপেন দাৰ লগত একেলগে চাগে আছে, আৰু তাৰ আগৰ পৰা আছে যদি মই নাজানো, মই 1967 পাইছোঁ প্ৰথম, আৰু জয়ন্ত ভূপেন হাজৰিকাৰ লগ পোৱা মানে জয়ন্ত হাজৰিকাৰ লগ পোৱা। সেইকাৰণে ক'ব খুজিছোঁ যে ভূপেন দাৰ লগত জয়ন্ত হাজৰিকা থাকেই, গতিকে জয়ন্ত হাজৰিকাক মই তেনেকে পাইছিলোঁ। তথাপিতো

0: নাগা লগত মানে HMB কোম্পানী, HMB কোম্পানীত মানে যেটা মানে কটন কলেজ BA ফাইনেল দিম 71 মানে কটন পাস করে মানে ইউনিভার্সিটি এডমিশন লোল। এটা HMB কোম্পানী পিন থাকা আগতে সেই কেসেটটা নাছিলে বাৰু, চিলিটো বহুত পাছত আহিছে। তেনেকে মানে হেৰি কৰিছিলোঁ, 19 টকা বজাইছিলোঁ মই। তেতিয়া আমাক সেইখিনি সময়তে 20 টকা ৰিমিউনেশ্যন দিছিলে এটা এটা গানত মানে। সাধু কথা যেন লাগে আৰু, আজিকালিতো বোলো ভাবিবই নোৱাৰি, যি নহওক বাৰু তেনেকে বজাইছিলোঁ। ৰাণা দাৰ লগত মই 3টা গান HMB-ত বজাইছিলোঁ। ভূপেন দাও বজাইছিল বীৰেন দত্ত বা নিজৰে দাস বা পাহাৰী দাস, তুলিকা সেনাপতি, ৰামেশ্বৰ পাঠক, দিলীপ চৌধুৰী, ৰঞ্জু বক্সি, এনেকে বহুত বজাইছিলোঁ। অনিমা চৌধুৰী, যি নহওক তাৰপিছতে মই 3টা গান বজাইছিলোঁ। এটা গান হৈছে আনৰ কাৰণে জীৱন খলিতা কিমান ঢালিবা, আৰু ৰেকৰ্ড দেই HMB পিন থকা ৰেকৰ্ড, পিন দি বজোৱা ৰেকৰ্ড। তাৰ ছেকেণ্ডটো বজাইছিলোঁ মই এয়াটো নহয় অহাৰ সময়, 3 নম্বৰ বজাইছিলোঁ জ্যোতিপনৰ যদি কাহানী বা সুৰবোৰ শেষ হয়। গতিকে এই জ্যোতিপনৰ তপন দাই মোৰ লগত ঢোলক আৰু তবলা আমি কম্বাইন কৰি বজাইছিলোঁ যিটো দাৰ জ্যোতিপনৰ সুৰৰ গানটো যদি কাহানী বা সুৰবোৰ শেষ হয়। এই আনৰ কাৰণে জীৱন শৈলীটা খুব গায়, কিন্তু যে পলিটিক গেমৰ কম্পিটিশ্যন যাওঁ জাজ কৰিবলৈ তাত প্ৰায়খিনি মই পাওঁ আৰু তেনেকে গায়। কিন্তু সেই তেনেকে মই ৰাজাৰ ফাংচনতটো হৈছিলে তেতিয়া লাষ্ট 1977ত ৰাণা যেতিয়া ঢুকাইছিল অক্টোবৰ মাহত, 15 অক্টোবৰ, সেই বছৰে মাৰ্চ মাহত মই মনীষা হাজৰিকা ৰাণাদা 5টা প্ৰগ্ৰাম আছিলে, 5খন ঠাইত 5খন ফাংচন আছিলে। আমি দেৰগাঁৱত প্ৰগ্ৰাম কৰিলোঁ, দুলীয়াজান গ'লোঁ, মৰাণ আহিলোঁ, গোলাঘাট গ'লোঁ, তাৰপাছত আমি হাওৰাঘাটলৈ গ'লোঁ, লাষ্ট ফাংচন গ'লোঁ হাওৰাঘাট। হাওৰাঘাটত প্ৰগ্ৰাম কৰি ৰাতি 1:30 বজাত মই ঘৰ নগাঁও ঘৰত মই নামি দিলোঁ, ৰাণাহঁত গুচি গ'ল। পাছত শুনিছিলোঁ ৰাণা ভাঙামান নাট্যগোষ্ঠীৰ মিউজিক দিবৰ কাৰণে পাঠশালা গ'ল বোলে, এনেকুৱা ধৰণৰ শুনিছোঁ। তাৰপিছত নতুন আশা ফিল্মৰ কাৰণে আৱহ সংগীতৰ কাৰণে মিউজিক কলকাতালৈ গ'ল। তাৰপাছত ৰাণাদা সুখ শৰীৰে ঘূৰি নাহিলে, কফিনত আহিলে। যি নহওক মই তেতিয়া লংকাত আছিলোঁ ৰাণাদাৰ ঢুকোৱা সময়ত, মই লংকাৰ পৰা বাই ট্ৰেইন গুচি আহিলোঁ। এই লোকে লুকাই বহুত মানুহ জয়ন্ত হাজৰিকা আছে, ভূপেন দাও, কানিকাটি বিৰবল, আৰু যেতিয়া ফাংচন কৰিব যাওঁ মই ইউনিভাৰ্চিটিত থাকোঁ বা কটন কলেজত থাকোঁ, তেতিয়া ইউনিভাৰ্চিটিৰ পৰা আহি পেলাই তবলাযোৰ লৈ যাওঁ, লৈ ঠিক নিজৰ পৰা উঠা সেইখিনি নামি দিওঁ। অট' ৰিক্সাও নাযায়, ৰিক্সাটো নাযায়েই, ওপৰলৈ অট' ৰিক্সাও নাযায়, 10 কেজি ওজনৰ টেবুলা বেগটো দাঙি দাঙি লৈ যায়, এইটো খাব ভাবিব নোৱাৰি, ইমান ভাগৰ লাগে মানে। মই আমাক তেতিয়া নাই কোৱা, তেতিয়া জয়ন্ত হাজৰিকাই মিঠুবক কয় যে সূৰ্য আহিব ভাত খাব দেই। মই তেনেকে কেইবাবাৰো তাতে মেলিচাব মিঠুবই ৰান্ধা ভাত খাইছো মই, তাৰ ভূপেন্দা আমি ৰাণাদাৰ মাটিত বহি খাওঁ, ঠিক তেনেকে ৰাণাদাক লগ পাইছিলোঁ। গতিকে আৰু এটা ইণ্টাৰেষ্টিং মমেণ্ট কৈ মই শেষ কৰিম। আমি ফাংচন যেতিয়া যাওঁ, মই আগত বহোঁ, ভূপেন্দা মই, তাৰপিছত গাড়ী চালক, পাছত বহাই ইন্দ্ৰমণি 1970 চনৰ পৰা 75 চনলৈকে আছিল, তাৰপাছত তেওঁ ইণ্ডিপেণ্ডেণ্টলি এক্টিং কৰিবলৈ গুচি গ'ল বা ট'ৰ কৰিবলৈ গুচি গ'ল। এই জয়ন্ত জেগা কৰে কি, এই ব্লেড লগোৱা এখন ফণি আছে, ক'ৰ পালে মই নাজানো আৰু। মই তেতিয়া ইউনিভাৰ্চিটি 73, মই ইউনিভাৰ্চিটি এম এ পঢ়ি আছোঁ, মই মিউজিক ছেক্ৰেটেৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ, বিৰাট গ্ৰেমাৰ তেতিয়া গোষ্ঠী পঢ়া ল'ৰা সাংঘাতিক আৰু তেতিয়া। ৰাণাদাই সেই ফণিখনে মোৰ ডাঙৰ দীঘল চুলি আছিলে, বেক চাইডে মানে আঁচুৰি দিয়ে কাটি যায়, মই প্ৰথমবাৰ ধৰিব পৰা নাছিলোঁ, তেতিয়া চুলিখিনি ইন্দ্ৰমণি হাতত ৰাখে। ছেকেণ্ড টাইম যেতিয়া মোক আঁচুৰি দিলে, সেই অৱস্থা শুনিলে মই পিছফালে চালোঁ, আৰে তুমি ইন্দ্ৰমণিয়ে চুলিখিনি এনেকৈ এনেকৈ দেখুৱাই দিছে মোক, মই হ'ব না, বখলা বখলা হ'ল গ'ল, ভূপেন্দা কৈ ভূপেন্দা মোক চুলি কাটি আছে বেক চাইডৰ পৰা, যি নহওক সেই নকৰিবি থ এনেকৈ কয়। ঠিক তেনেকৈ আমি ভূপেন্দালৈ ঘূৰিছিলোঁ, আৰু ভূপেন জয়ন্ত হাজৰিকা যদিও আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু জয়ন্ত হাজৰিকাৰ গান কিন্তু গীতখিনি কিন্তু আমাৰ যদিও কম কম দিনত কম গান গালে, তথাপিতো কিন্তু জয়ন্ত হাজৰিকাৰ গীত কিন্তু বহুতেই ভাল পায়। কাৰণ মই যদি সোধা যায় সৰু ল'ৰাটোৰ পৰা জ্যেষ্ঠলৈকে মানে আপুনি কাৰ গান ভাল পায়, পোনচাতেই কৈ দিবলৈ জয়ন্ত হাজৰিকা ভাল পায়, ইমান পপুলাৰ। আৰু জয়ন্ত হাজৰিকাৰ গীতবোৰ সুৰবোৰত খুব অসমীয়া গুণ থকা সুৰ আছে, আৰু তেওঁ আৰু এনেকুৱা গতিকে স্মাৰ্টলিও গান গাইছিলে ফাংচন, মই বজাইছিলোঁ বহুত ফাংচনত ষ্টেজত, গতিকে তেনেকুৱাকে পাইছিলোঁ। গতিকে ৰাণাদাৰ পুনৰবাৰ মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, আৰু ৰাণাদাৰ য'তে আছে শান্তিৰে থাকক কামনা কৰি মই এইখিনি সামৰিছোঁ।
1: এয়া কেৱল এজন শিল্পীৰ জীৱন কথা নহয়,
2: এয়া এটা সময়ৰ সংগীত কথা,
1: এয়া স্মৃতিৰ মাজেৰে পুনৰ জি উঠা এজন শিল্পীৰ কথাৰে
2: সুৰৰ আঁৰত ৰৈ যোৱা মানুহজন জয়ন্ত হাজৰিকা।

0: সুৰৰ জোনাক জয়ন্ত হাজৰিকা প্ৰামাণ্য আলেখ্যখনি শুনিলে যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

জুবিন সুলতানাৰ কণ্ঠত দ্বিজেন্দ্ৰমোহন শৰ্মা ৰচিত গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এবাৰ শুনক গণেশ গগৈ ৰচিত এটি গীত।

ইমান পৰে আধুনিক গীতৰ অনুষ্ঠানত দ্বিজেন্দ্ৰমোহন শৰ্মা আৰু গণেশ গগৈ ৰচিত গীত দুটি জুবিন চুলতানাৰ কণ্ঠত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক বেলা চৌধুৰীৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল।

0: ইমান পৰে বেলা চৌধুৰীৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অৰ্থনৈতিক সবলীকৰণ আৰু সামাজিক সবলীকৰণৰ বিষয় দুটা পৃথক বা সুকীয়া সুকীয়াকৈ চাব পৰা নাযায় বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানে আজি 12 বছৰ সম্পূৰ্ণ কৰিছে। চৰকাৰে কুখ্যাত মাদক দ্ৰব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থ হৈছে। নেপালৰ গণ্ডকী প্ৰদেশত আজি বাছ পথৰ পৰা লুটি খাই পৰাত কমেও 6 জন লোকে প্ৰাণ হেৰুৱাই আৰু অন্য 10 গৰাকী লোক আহত হয়। আৰু ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ ফাইনেলত পাকিস্তানক 19 ৰাণত পৰাস্ত কৰিছে। অৰ্থনৈতিক সবলীকৰণ আৰু সামাজিক সবলীকৰণৰ বিষয় দুটা পৃথক বা সুকীয়া সুকীয়াকৈ চাব পৰা নাযায়। নতুন দিল্লীত আজি 5ম কৌটিল্য অৰ্থনৈতিক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে গণতন্ত্ৰ আৰু উন্নয়ন একেলগে প্ৰগতিৰ দিশত অগ্ৰসৰ হ'ব পাৰে। সহমত, অন্তৰ্ভুক্তিকৰণ আৰু সঁহাৰিজনক নীতি নিৰ্ধাৰণে বহনক্ষম উন্নয়নৰ ভেটি গঢ়ে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে নাগৰিক, উদ্যোগ আৰু অঞ্চলসমূহৰ উন্নয়নে প্ৰকৃত সবলীকৰণ নিশ্চিত কৰিব পাৰে। 2047 চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ সামূহিক প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও তেওঁ আহ্বান জনায়।
2: Once we were the underdeveloped economy, from there we moved on to the developing economy. From there we are moving towards the developed economy. We can call ourselves as a developed economy if it is an inclusive development of everyone. That is where the real development benefit should reach the nook and corner of the country.
1: শ্ৰীৰাধাকৃষ্ণনে সংকটৰ সময়ত ঐক্যমতৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা অতি প্ৰয়োজন বুলি উল্লেখ কৰে। তেওঁ কয় যে বিতৰ্ক আৰু আলোচনা অতি প্ৰয়োজনীয়, যদিও শেষত ইয়াৰ দ্বাৰা সকলোৰে বাবে গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হ'ব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানে আজি 12 বছৰ সম্পূৰ্ণ কৰিছে। 2014 চনৰ আজিৰ দিনটোতে বিজয়া দশমী উপলক্ষে মন কী বাতৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হৈছিল। শেহতীয়াভাৱে মন কী বাতৰ 138 সংখ্যক খণ্ড প্ৰচাৰ কৰা হৈছে। এই 12 বছৰত মন কী বাতে দেশৰ বিকাশৰ যাত্ৰাত নাগৰিকসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশত চলি থকা ইতিবাচক পৰিৱৰ্তনক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত এখন অনন্য মঞ্চ প্ৰদান কৰি আহিছে। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা, স্বাস্থ্যসেৱা, পৰিৱেশ সংৰক্ষণ, উদ্ভাৱন আৰু সমাজসেৱাকে ধৰি বিভিন্ন দিশত পৰিৱৰ্তনৰ সূচনা কৰা নাগৰিকসকলৰ প্ৰেৰণাদায়ক কাহিনী আলোচনা কৰা হয়। মন কী বাত আকাশবাণী আৰু দূৰদৰ্শনৰ লগতে AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপতো উপলব্ধ। অনুষ্ঠানটো AIR নিউজ, DD নিউজ, দ্য PMOৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।

চৰকাৰে কুখ্যাত মাদক দ্ৰব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থ হৈছে। দেশৰ বিধি বলবৎকাৰী সংস্থাসমূহৰ এই সাফল্যৰ বিষয়ে সামাজিক মাধ্যমযোগে অৱগত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে নৱপ্ৰীত সিঙে নৱাব ৱিৰ্কৰ ভুৱা পৰিচয়েৰে তুৰস্কৰ নাগৰিকত্ব লাভ কৰি আফগানিস্তানৰ পৰা ভাৰতলৈ হেৰইন আৰু মেথামফেটামাইন সৰবৰাহ কৰিছিল। তেওঁ কয় যে বিধি বলবৎকাৰী সংস্থাসমূহে সকলো ধৰণে প্ৰয়াস চলাই অপৰাধীজনৰ প্ৰকৃত পৰিচয় উদঙাই তেওঁৰ প্ৰত্যাৰ্পণ সম্ভৱ কৰি তুলিছে। মাদক দ্ৰব্য সৰবৰাহ আৰু অন্য অপৰাধৰ সৈতে জড়িত কেইবাটাও গোচৰ সংক্ৰান্তত নৱপ্ৰীত সিঙক কাৰাৰুদ্ধ কৰা হৈছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে পলাতক অপৰাধীসকলক ভাৰতলৈ ঘূৰাই অনাৰ বাবে সমন্বিত অভিযান আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে 2019 চনৰ যোৱা আগষ্টলৈকে 37খন দেশৰ পৰা মুঠ 288গৰাকী পলাতক অপৰাধী ভাৰতলৈ ঘূৰাই অনা হৈছে। বৰ্তমান চৰকাৰে পলাতক অপৰাধীসকলৰ প্ৰত্যাপৰণৰ বিষয়টো ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে লৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ দিনত পলাতক অপৰাধীসকলক ঘূৰাই অনাৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছাৰ অভাৱ দেখা গৈছিল। শ্ৰীশ্বাহে পলাতক অপৰাধীসকলৰ বিৰুদ্ধে শক্তিশালী সমন্বয়, দক্ষ কূটনীতি আৰু বিশ্বৰ বিভিন্ন দেশৰ সৈতে যোগাযোগৰ তিনিতৰপীয়া কৌশলৰ পোষকতা কৰে। এই সাফল্যৰ বাবে সকলো সংস্থাক অভিনন্দন জনাই শ্ৰীশ্বাহে কয় যে 2029 চনৰ পূৰ্বে মাদক দ্ৰব্যৰ সৈতে জড়িত প্ৰতিটো চক্ৰক উৎখাত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। নেপালৰ গণ্ডকী প্ৰদেশত আজি বাছ পথৰ পৰা লুটি খাই পৰাত কমেও 6গৰাকী লোকে প্ৰাণ হেৰুৱাই আৰু অন্য 10জন লোক আহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে কাঠমাণ্ডু অভিমুখী বাছখনত চালকসহ মুঠ 18গৰাকী আৰোহী আছিল। আহতসকলক প্ৰাদেশিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মহাৰাষ্ট্ৰৰ হিংগৌলি জিলাৰ ৱাছমত তালুকাত আজি পুৱা 9:43 ভূমিকম্প অনুভূত হয়। ৰিখটাৰ স্কেলত 4.5 প্ৰাবল্যৰ এই ভূমিকম্পৰ পূৰ্বে 3.3 প্ৰাবল্যৰ আন এটা ভূমিকম্প অনুভূত হয়। নান্দেৰ জিলাৰ আৰ্ধাপুৰ, মুৰখেৰ, লোহা আৰু নাইগাঁও তালুকাতো ভূমিকম্পৰ কম্পন অনুভূত হয়। নানগেৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই অঞ্চলটোত অনুভূত হোৱা ভূমিকম্প 4.04 প্ৰাবল্যৰ আছিল বুলি প্ৰকাশ কৰে। হিংগৌলি জিলা প্ৰশাসনে বাসিন্দাসকলক শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষা সম্পৰ্কীয় নীতি নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে। যদিহে পৰৱৰ্তী পৰ্যায়ত ভূমিকম্পৰ কম্পন অনুভূত হয় তেন্তে বাসিন্দাসকলক ঘৰৰ পৰা ওলাই বাহিৰৰ মুকলি ঠাইত ৰবলৈও আহ্বান জনোৱা হৈছে। এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ ফাইনেলত ভাৰতে আজি পাকিস্তানক 19 ৰাণত পৰাস্ত কৰে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তলৈ নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 211 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই 61 ৰাণ আৰু তিলক বাৰ্মাই 51 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত পাকিস্তানে 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 192 ৰানহে কৰিবলৈ সমৰ্থ হয়। জাপানৰ আই চি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মহাৰে সোণৰ পদক জয় কৰিছে। কুমকুমে ফাইনেলত দক্ষিণ কোৰিয়াৰ অহ য়েজিনক পৰাস্ত কৰে। ইয়াৰ লগে লগে প্ৰতিযোগিতাত ভাৰতৰ সোণৰ পদকৰ সংখ্যা 17লৈ বৃদ্ধি পালে। ভাৰতীয় এথলীটসকলে চতুৰ্দশ দিনাও বক্সিং, মল্লযুঁজ আৰু আৰ্চাৰীত নিজৰ দক্ষতা, দৃঢ়তা আৰু ক্ৰীড়াশৈলীৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখে। ইপিনে ভাৰতীয় মহিলা হকী দলে কালি ফাইনেলত চীনক 1-0 পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু সুজিত কালকালে পুৰুষৰ 65 কিলোগ্ৰাম ফ্ৰী ষ্টাইল ইভেণ্টত স্বৰ্ণ জয় কৰে। বক্সিঙত পাৰ্বিন হুদাই মহিলাৰ 65 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে অংকুশ পাংঘালে পুৰুষৰ 80 কিলোগ্ৰাম শাখাত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী ঘৰুৱাই সোণৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। একেদৰে ভাৰতৰ মহিলা আৰ্চাৰী দলে কালি ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ভাৰত এছিয়ান গেমছত বৰ্তমানলৈকে 17টা সোণ, 25টা ৰূপ আৰু 35টা ব্ৰঞ্জসহ মুঠ 77টা পদকেৰে তালিকাৰ 5ম স্থানত আছে। এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম অনিল মহাৰক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়

0: যে কুমকুম অনিল মহৰে এছিয়ান গেমছত দলীয় শিতানত আৰু দুটা পদক অৰ্জনেৰে ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়াইছে। খেলুৱৈগৰাকীৰ এই কৃতিত্বই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰত আজি ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ'ব। নতুন চণ্ডীগড়ৰ মহাৰাজ জছবিন্দ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া খেলখন দুপৰীয়া 2 বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে তিনিখনীয়া শৃংখলাটোৰ 2খনত জয়লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অৰ্থনৈতিক সবলীকৰণ আৰু সামাজিক সবলীকৰণৰ বিষয় দুটা পৃথক বা সুকীয়া সুকীয়াকৈ চাব পৰা নাযায় বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানে আজি 12 বছৰ সম্পূৰ্ণ কৰিছে। চৰকাৰে কুখ্যাত মাদক দ্ৰব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থ হৈছে। নেপালৰ গণ্ডকী প্ৰদেশত আজি বাছ পথৰ পৰা লুটি খাই পৰাত কমেও 6জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 10জন লোক আহত হয়। আৰু ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ ফাইনেলত পাকিস্তানক 19 ৰাণত পৰাস্ত কৰিছে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ভূপেন হাজৰিকাৰ গীতৰ অনুষ্ঠান সুধাকণ্ঠৰ গীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বৰ্ধিত পৰ্যটকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সহায়লৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে। পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ বাবে অধিক অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয় সেই বিষয়ে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অধিকসংখ্যক স্থানীয় লোকে যাতে পৰ্যটন কেন্দ্ৰিক কাম কাজৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাই আছে। তেওঁ লগতে বন আৰু পৰ্যটন বিভাগে কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকৰ্ষণীয় স্থানসমূহক সামৰি নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলিও প্ৰকাশ কৰে। বন্যপ্ৰাণী সংৰক্ষণে কাজিৰঙাৰ পৰ্যটনৰ মূল ভেটি বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিখ্যাত এটা খৰ্গযুক্ত গঁড়ে দেশ বিদেশৰ পৰ্যটকৰ মূল আকৰ্ষণ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ বাবে গঁড় হত্যাৰ ঘটনা প্ৰায় নোহোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংৰক্ষণ প্ৰচেষ্টাই কাজিৰঙাক বিশ্ব পৰ্যটনৰ মানচিত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিছে।
2: আজি 3 অক্টোবৰৰ দিনাখনে আমি ৰাইজৰ কাৰণে, পৰ্যটকৰ কাৰণে আজি এই উদ্যানখন মুকলি কৰি দিয়া হ'ল আৰু মই আশা ৰাখো যে বিগত প্ৰতিটো বৰ্ষত কাজিৰঙাই নিজে নিজৰ ৰেকৰ্ড ভংগ কৰি গৈ আছে আৰু আগন্তুক বৰ্ষতো সেইধৰণে আগবাঢ়ি যাব আৰু তাৰ লগে লগে আমি সকলোকে ধন্যবাদ দিম যে কাজিৰঙাৰ লগত জড়িত যিসকল ষ্টেক হোল্ডাৰ আছে সকলোৰে সহায় সহযোগিতাত এটা সুন্দৰ টুৰিষ্ট ফ্ৰেণ্ডলি এনভাইৰনমেণ্টে আমাক আগবঢ়াই লৈ গৈছে। এইবেলিও সেই ধৰণৰ এটা পৰিৱেশেৰে আগবাঢ়ি যাব আৰু প্ৰতি বছৰে বৰ্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আমি বন বিভাগ আৰু পৰ্যটন বিভাগে কেনেকৈ ইয়াৰ সংযোজন বা আন্তঃগাঁথনিৰ উন্নয়ন বা অন্যান্য যি কাম কৰিব লগা থাকে সেই কামখিনি কৰি গৈ থাকিব লাগিব। এইবেলি আমি আশা ৰাখিছোঁ যে

0: সকলোৰে সহযোগত আমি খুব সুন্দৰ এটা পৰ্যটন বৰ্ষ পাম বুলি আশা ৰাখিছোঁ।
1: আজিৰ এই উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। উদ্যানখনত আজিৰে পৰা জীপ ছাফাৰী সেৱাও আৰম্ভ হৈছে। যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পাছত অহা 10-20 দিনৰ ভিতৰত হাতী ছাফাৰী সেৱা পুনৰ আৰম্ভ হ'ব বুলি কোৱা হৈছে। কাজিৰঙাৰ প্ৰৱেশদ্বাৰ মুকলি কাৰ্যসূচীৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকসকলৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ সৈতে পায়েঙৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত পায়েঙৰ আশু আৰোগ্য কামনা কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জুৰীয়া আৰু লাহৰীঘাটত প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই আছে। জিলা প্ৰশাসনে নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ ভালেমান পদক্ষেপ লৈছে। সমষ্টিটোৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। 40টা ৱাৰ্ডৰ ভোটদাতাই মুঠ 331 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ৰাজ্য চৰকাৰে অহা 17 অক্টোবৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। যোৱা 24 ছেপ্টেম্বৰত গ্ৰহণ কৰা মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি 17 অক্টোবৰৰ দিনটো অতিৰিক্ত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই অনুসৰি 17 অক্টোবৰৰ দিনা ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, ৰাজহ আৰু দণ্ডাধীশৰ আদালত বন্ধ থাকিব। গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ উপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ধুবুৰী জিলা অসম সাহিত্য সভায়ো দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবাৰ্ষিকীৰ আয়োজন কৰিছে। ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি ফাইনেলত পাকিস্তানক 19 ৰাণত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো মঞ্জুষ্ণা মহন্তৰ কণ্ঠৰ 2টি আধুনিক গীত।

ইমানপৰে মঞ্জোৎস্না মহন্তৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 বাস্কৰাব্দৰ আহিন মাহৰ 15 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ 3 অক্টোবৰ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। আজি প্ৰচাৰণৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আজিৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়ক নৱকৃষ্ণ গোস্বামীৰ সৈতে প্ৰচাৰণ কক্ষত আপোনালোকৰ কাষত আজি মই মল্লিকা দত্ত।

ৰজাৰ বেকনে কৈছিল, জ্ঞানৰ অহংকাৰ কৰা বা তল শ্ৰেণীৰ মানুহক হেয় জ্ঞান কৰা অনুচিত। ভগৱানে অতি সাধাৰণ মানুহকো এনে কিছুমান জ্ঞানৰ অধিকাৰী কৰিছে যিবোৰ বৰ্বৰ মানুহৰো অজ্ঞাত।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি এই অনুষ্ঠানটি এটি বিচিত্ৰ অনুষ্ঠানেৰে সজাই তুলিছে বেচেৰিয়াৰ উৰুলি মহিলা সংঘৰ মহিলাৰ এটি দলে।
1: এয়া আকাশবাণী তেজপুৰ। সমূহ আইদেউকে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আইদেউসকল, আজিৰ অনুষ্ঠানত শুনক এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে বেচেৰিয়া উৰুলি সংঘৰ সদস্যাসকলে। প্ৰথমেই শুনক ই দুৰ্গা নামটি।

0: এটা নাটকৰ সংলাপ আগবঢ়াইছে অসম চৰকাৰৰ বাৰ্ষিক শিল্পী পেঞ্চন প্ৰাপক লাবণ্য দেৱীয়ে।
1: মণি মণি, তই গাখীৰ খাম বুলিছিলি নহয়, মই অকণ আনিছোঁ, উঠ উঠচোন উঠচোন। মণি মণি, তই নামাতা কিয়? মণি মণি মণি মণি, তোৰ কি হ'লে আ মণি? ই মাৰি পেলালে, ই মাৰি পেলালে, অ তোক তোক মাৰি পেলালে। গাঁও বুঢ়া, তই তই পাহৰি গৈছ, তহঁতে সদায় নাৰীক অবলা বুলি ভাবি আহিছ, কিন্তু পাহৰি গৈছ নাৰীৰ অন্য এক ৰূপ কালী। মা কালীয়ে যেনেকৈ ৰণচন্দী মূৰ্তি ধৰি অসুৰ নিধন কৰিছিল, আজি ময়ো সেই ৰূপ ধাৰণ কৰি তোৰ দৰে এই ৰাৱণবোৰক বধি যাম।
0: আহক এইবাৰ এটি আধুনিক গীত শুনো, পৰিৱেশন কৰিছে প্ৰতিভা দেৱীয়ে।

0: এটি স্বৰচিত কবিতা পাঠ কৰিছে টুটুমণি বৰাই। এয়া শুনকচোন।
1: মোৰ কবিতাৰ শিৰোনাম মই আকৌ আহিম। মই আকৌ আহিম এই ধৰালৈ, কেতিয়াবা বতাহ, কেতিয়াবা বৰষুণ, কেতিয়াবা বৰদৈচিলা হৈ, কেতিয়াবা ফৰকাল আকাশৰ চবকা চবকা হাতীপতি হৈ, কেতিয়াবা জাক জাক পৰিভ্ৰমী চৰাই হৈ, দুৰন্ত মোৰ মনৰ বেগী ঘোঁৰা হৈ, অস্তাচলৰ বেলিৰ হিঙুল বৰণ হৈ, পৰ্বত পাহাৰ নদ নদী ক্ষুদ্ৰ ক্ষুদ্ৰ মৌপিয়া চৰাই হৈ মই আকৌ আহিম। আইৰ কোলাত বুকুৰ উম লৈ মুখ গুজি গুজি পিয়াহ পলুৱাবলৈ মই আকৌ আহিম। বননিত পক্ষীৰ কাকলি শুনি শুনি ময়ূৰী ময়ূৰীৰ দৰে পেখন ধৰিবলৈ মই আকৌ আহিম এই জগতলৈ এজন সুনাগৰিক হৈ। আশা মোৰ জগত জিনাৰ মনত অদম্য কামনা বাসনা লৈ মই আকৌ আহিম তোমাৰ হৈ, য'ত প্ৰেম ভাল পোৱা আৰু এখন সুখৰ সংসাৰ গঢ়িবলৈ মই আকৌ আহিম এই মায়াবী ধৰালৈ, পুনৰ মানৱৰ জন্মলৈ তোমাৰ হৈ তোমাৰ হৈ তোমাৰ হৈ।
0: বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত শুনো, পৰিৱেশন কৰিছে দীপিকা শৰ্মা আৰু পল্লৱী দেৱীয়ে।

0: এইবাৰ আগবঢ়াইছোঁ এই সমবেত সংগীত দি।
1: মোৰ বিপ্লৱী পুত্ৰ যেতিয়া মৃতদেহৰ ৰূপত ঘৰলৈ উভতি আহে, তেতিয়া সীতাৰ কাষত মই গৰ্বিত পিতাৰূপে নিচুকনি গীতহে গাব পাৰোঁ। অকণ ঘৰলৈ আহিলে

আদিসকল বেচেৰিয়া উৰুলি সংঘৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনি নিশ্চয় আপোনালোকৰ ভাল লাগিল। আজিলৈ অৰ্ধ আকাশ অনুষ্ঠানটিৰ পৰা বিদায় ল'বৰ

0: সময় হ'ল সকলোকে দুৰ্গা পূজাৰ ওলগ জনাই আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত বেচেৰিয়া উৰুলি সংঘৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল টুটুমণি বৰা, প্ৰতিমা বৰা, পল্লৱী দেৱী, দীপ্তিৰাণী বৰা, ৰূপজ্যোতি দেৱী, দীপিকা শৰ্মা, লাবণ্য দেৱী আৰু প্ৰতিভা দেৱী। অনুষ্ঠানটিৰ পৰিচালনা আছিল টুটুমণি বৰাৰ। বাদ্যযন্ত্ৰত সংগত কৰা শিল্পীসকল হ'ল হাৰমনিয়াম আৰু দোতোৰাত দেৱেশ্বৰ নাথ, তবলা ৰূপজ্যোতি বৰা, বাঁহী আৰু গীটাৰত মৃদুল কুমাৰ দাস। অনুষ্ঠানটিৰ আদৰি সম্পাদনা কৰিলে চিত্ৰমণি বড়োৱে, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰুতি ইমান পৰে অৰ্ধকাশ অনুষ্ঠানটি শুনিলে। মিডিয়াম এফ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজ, এয়া আকাশবাণী তেজপুৰ। খন্তেকছতে 6:05 আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু তাৰ ঠিক পাছতে কৃষকবাণী আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। আৰু 7:45 মিনিটৰ পৰা বাতৰি শুনিবলৈ পাব ক্ৰমে আকাশবাণী গুৱাহাটী আৰু দিল্লীৰ পৰা।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষক বাণী।
1: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষক বাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
2: আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থা, এই আলোচনাৰ দ্বিতীয় ভাগ। ইয়াত ভাগ লৈছে দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাসে। আলোচনাটিৰ আঁত ধৰি শিখামণি দত্তই।
1: শ্ৰী দাস, কীট পতংগৰ বাহিৰেও শালি ধান বিভিন্ন বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা পাইছোঁ আমি, গতিকে অসমত কি কি বেমাৰৰ প্ৰাদুৰ্ভাৱ বেছিকৈ হয় জনাওকচোন অলপ।
3: হয়, বিভিন্ন ৰোগে আক্ৰমণ কৰে ধান গছক। প্ৰথম বেমাৰটো হৈছে আমাৰ ব্লাষ্ট ৰোগ, ব্লাষ্ট বেমাৰ বুলি কয়। গতিকে ব্লাষ্ট ৰোগ সাধাৰণতে পাতত হ'ব পাৰে, কাণ্ডৰ গাঁঠিত হ'ব পাৰে, নহ'লে সিহঁৰ গুৰিত হ'ব পাৰে, বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে আৰু সিহঁতৰ প্ৰভাৱবিলাক বেলেগ বেলেগ হয়। আৰু এই বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ সাধাৰণতে কিছুমান বেমাৰ প্ৰতিৰোধী জাত ব্যৱহাৰ কৰোঁ, যেনে বাহাদুৰ, কুফল, জলশ্ৰী, প্লাৱন, এনেকুৱা ধৰণৰ জাতবিলাক ব্যৱহাৰ কৰোঁ। আৰু আমি বীজ শোধন কৰিব লাগিব। বীজ শোধনৰ কথা ইতিমধ্যে বাইদেউ কৈছে, পটাছ সাৰটো অকণমান যদি বেছিকৈ ব্যৱহাৰ কৰোঁ আমাৰ অনুমোদিত মাত্ৰাতকৈ, তেতিয়াহ'লে সি ভাল ফল দিয়ে। যদি ঔষধ ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে আমি ট্ৰাইচাইক্লাজল নহ'লে এডিফেনফস, এনেকুৱা ধৰণৰ ঔষধবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি ধানত আকৌ ৰোগ দেখা দিয়ে এটা ব্ৰাউন স্পট বেমাৰ বুলি কয়, সাধাৰণতে তেতিয়া আমাৰ পাতবিলাকত মুগা দাগ পৰে। গতিকে এই ৰোগ নিয়ন্ত্ৰণৰ কাৰণে আমি বীজ শোধন কৰিব লাগিব, সুষম মাত্ৰাত সাৰ প্ৰয়োগ কৰিব লাগিব আৰু পাতবিলাকত যদি দাগ পৰে তেতিয়াহ'লে মেনকোজেব নহ'লে এজক্সিষ্ট্ৰোবিন নামৰ ঔষধ আমি ব্যৱহাৰ।

0: ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আৰু এটা ৰোগ সাধাৰণতে আমাৰ অসমত হয়, বেক্টেৰিয়াজনিত পাতজ্বলা ৰোগ এটা দেখা যায়। গতিকে এই এই বেমাৰটো হ'লে আমি তাক নিয়ন্ত্ৰণ কৰিবলৈ পটাছৰ মাত্ৰাটো অকণমান বঢ়াই দিব লাগে। আৰু আমি যদি 10 লিটাৰ পানীত যদি 2 কেজি সতেজ গোবৰ মিক্স কৰি পেলাই সেইটো যদি স্প্ৰে কৰোঁ, তেতিয়াহ'লে এই বেমাৰটোৰ পৰা আমি ৰক্ষা পাব পাৰোঁ।
1: আমি ইতিমধ্যে শালি ধানৰ বিষয়ে বহুখিনি কথাই জানিব পাৰিলোঁ সামগ্ৰিকভাৱে। অসমত যিহেতু মাহজাতীয় শস্যৰ গুৰুত্ব যথেষ্ট বেছি, গতিকে ডক্টৰ শৰ্মা, শালি ধানৰ উপৰিও বাৰিষাকালি অসমত কি কি শস্যৰ খেতি কৰিব পাৰি, মাহজাতীয় শস্য বিশেষকৈ?
2: শালি ধানৰ উপৰিও আমি এইটো ছিজনত বা বাৰিষাকালি আমি চাওঁ যে বিভিন্ন ধৰণৰ আমি মাহজাতীয় অৰ্থাৎ দাইলজাতীয় শস্য ব্যৱহাৰ কৰিব পাৰোঁ। সেইসমূহ হৈছে মাটিমাহ, মগুমাহ আৰু ৰহৰ মাহ। আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত ভাৰত হৈছে এক অন্যতম উৎপাদক তথা আমাৰ গ্ৰাহক। কিন্তু আজি কিছু বছৰৰ পৰা আমি দেখিবলৈ পাইছোঁ যে মাহজাতীয় শস্যৰ উৎপাদন লাহে লাহে কমি আহিছে, আৰু সেইকাৰণে হয়তো চৰকাৰে 2025-26ৰ পৰা 2030-31 বৰ্ষলৈকে আত্মনিৰ্ভৰতা পালছ মিছন আঁচনি গ্ৰহণ কৰিছে। আৰু এই আঁচনিৰ মূল উদ্দেশ্য হৈছে আমাৰ মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ লগতে আমাৰ বহিৰাগত অঞ্চলসমূহৰ পৰা বা ৰাজ্যসমূহৰ পৰা আমাৰ মাহজাতীয় শস্যৰ আমদানিৰ হাৰ কমাই তোলা। আৰু সেইকাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ আমাৰ চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে। আৰু এই আঁচনিৰ মূল কাম হৈছে যে কৃষকসকলক উন্নত জাত প্ৰদান কৰা আৰু লগতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া বা আমাৰ কৃষকসকলক আমাৰ বিভিন্ন ধৰণৰ সজাগতা তেওঁলোকৰ মাজত সৃষ্টি কৰা, যাতে কৃষকসকলে আকৌ আমি মাহজাতীয় শস্য কৰিবলৈ আগ্ৰহী হয়। আৰু অসম চৰকাৰেও তেনেধৰণে আত্মনিৰ্ভৰতা পালছৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আমাৰ কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ৰ আণ্ডাৰত প্ৰত্যেক জিলাতে একো একোটাকৈ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে আত্মনিৰ্ভৰতা পালছৰ অধীনত আমাৰ এইটো বছৰত এই ছিজনটোত আমি মাটিমাহ, মগুমাহ আৰু ৰহৰৰ উন্নত জাত কিছু আমি বিতৰণ কৰিছোঁ। আৰু প্ৰত্যেক জিলাতে ইতিমধ্যে আমাৰ এই জাত বিতৰণৰ কাৰ্যসূচী সমাপ্ত হৈছে। আৰু এই জাতসমূহে আশা কৰিছোঁ যে কৃষকসকলে এই উন্নত জাতসমূহ ব্যৱহাৰ কৰি পেলাই খুব সুফল লাভ কৰিব আৰু কৃষকসকলে অনাগত দিনসমূহত মাহজাতীয় শস্যৰ প্ৰতি অধিক আকৃষ্ট হ'ব।
1: শ্ৰী দাস, মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় আপুনি কি বুলি বিবেচনা কৰে আৰু এই সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি?
0: বিভিন্ন ৰোগ আৰু পোকে মাহজাতীয় শস্যক আক্ৰমণ কৰে। এতিয়া আমি যদি ৰোগৰ কথা কওঁ, তেতিয়াহ'লে মূল ৰোগটো হৈছে পাত হালধীয়া পৰা মজাইক ৰোগ বুলি কওঁ আমি। গতিকে এইটো এটা ভাইৰাছজনিত ৰোগ হয় আৰু এই পোক মোৱা পোকে সিঁচৰিত কৰে। মানে আক্ৰান্ত গছ এডালৰ পৰা মোৱা পোকে সেইটো খাই পেলাই অন্য সুস্থ গছবিলাকত সেইটো বিয়পাই দিয়ে। গতিকে এই এই ৰোগ হ'লে সাধাৰণতে ফলটো যথেষ্ট কম হয়। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কি কৰিব লাগে, যিবিলাক আক্ৰান্ত গছ সেইবিলাক উঠাই পেলাব লাগে, কাৰণ আমি ভাইৰাছজনিত ৰোগ কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, মানে তাক ভাল কৰিব নোৱাৰোঁ কেতিয়াও। আৰু পথাৰত আমি বনবাতবিলাক চিকুণাই ৰাখিব লাগে আৰু এটা ব্যৱস্থা কৰি পেলাই আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমি যদি শাৰী পদ্ধতিত যদি মাহৰ খেতি কৰোঁ, তেতিয়াহ'লে 15 শাৰী মাহ খেতিৰ মূৰে মূৰে 2 শাৰী যদি মাকৈ আমি লগাব পাৰোঁ, তেতিয়াহ'লে ই মোৱা পোকৰ চলাচলটো বিঘ্নিত কৰে আৰু তেতিয়া এই ৰোগবিলাক কমকৈ হয়। আৰু মোৱা পোকটোও আমি নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। তাৰ কাৰণে থাইঅমেথক্সাম নহ'লে ইমিডাক্লোপ্ৰিড আমি ঔষধ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰিও আৰু অন্য কিছুমান ৰোগ আছে, পাতত দাগ পৰা ৰোগ আছে, চাৰ্কোছপোৰা লিছপট বুলি কওঁ, গতিকে এইটোও যথেষ্ট অনিষ্ট কৰে। পাউডাৰী মিলি বুলি এটা বেমাৰ আছে আৰু ভাইৰাছজনিত পাত মোজোৰা পৰা ৰোগ এটা আছে, লিফ ট্ৰিংকিল বুলি কয়। গতিকে এই ৰোগবিলাকৰো কম বেছি পৰিমাণে আমাৰ মাহ খেতিক অনিষ্ট কৰে। গতিকে এই ৰোগবিলাকৰো বিহিত ব্যৱস্থাৰে আমি নিয়ন্ত্ৰণ ব্যৱস্থা ল'ব লাগে। আৰু তাৰ উপৰিও আৰু বিভিন্ন পোক পৰুৱা আছে যিবিলাকে আমাৰ মাহ খেতিক যথেষ্ট পৰিমাণে অনিষ্ট কৰে। তাৰে ভিতৰত উল্লেখনীয় হ'ল এটা গোবৰুৱা পোক এটা আছে। এই গোবৰুৱা পোকটোৱে মাহজাতীয় শস্যবিলাকৰ পাতবিলাক এফালৰ পৰা খাই পেলাই যেতিয়া ফুল ফুলে বা চেই ধৰে তেতিয়া সেইবিলাকো খাই পেলাই ইহঁতে, গতিকে যথেষ্টখিনি অনিষ্ট কৰে। এটা চেই বিন্ধা পোক আছে, যেতিয়া চেইবিলাক ধৰে মাহজাতীয় শস্যত তেতিয়া ইহঁতে তাত ফুটা কৰি পেলাই তাৰ গুটিবিলাক খাই পেলায়। তাৰপিছত বিছা পোক এটা আছে, বিছা পোকেও এফালৰ পৰা এই শস্যবিলাক খাই পেলাই যথেষ্ট অনিষ্ট কৰে। গতিকে এই ধৰণৰ পোকবিলাকৰ পৰা বচাবৰ কাৰণে আমি নিয়ন্ত্ৰণ ব্যৱস্থা কিছুমান ল'ব লাগিব। যেনে ধৰক গোবৰুৱা পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি গেছীয় ক্ৰিয়াযুক্ত কীটনাশক ব্যৱহাৰ কৰিব পাৰোঁ। চেইবিন্ধা পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি নিম তেল ব্যৱহাৰ কৰিব পাৰোঁ, নহ'লে

0: ইনডক চাকাৰ স্পাইনোছেড ইত্যাদি ঔষধ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বিচাপক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কুইনাল ফচ নহ'লে ফেনথইড এই ধৰণৰ ঔষধ আমি স্প্ৰে' কৰিব পাৰোঁ।
1: হয়, ইতিমধ্যে আমি শালি ধান আৰু মাহজাতীয় শস্য সম্পৰ্কে যথেষ্টখিনি কথাই জানিব পাৰিলোঁ। এতিয়া কৃষকসকলক উদ্দেশ্যি আপোনালোকে বাৰু কি বাৰ্তা দিব খোজে?
0: আমাৰ কৃষকসকলে যথেষ্ট কষ্ট কৰি কৃষিকৰ্ম কৰি আছে বহুদিন ধৰি পেলাই। আমি তেখেতসকলক ক'ব বিচাৰিম এইটোৱে, তেখেতসকলে যিখিনি শস্যৰ খেতি কৰি আছে সেইখিনি যাতে বিজ্ঞানসন্মতভাৱে কৰিবলৈ লয়। কাৰণ আমি দেখিছোঁ বহু ক্ষেত্ৰত তেওঁলোকে মানে পৰম্পৰাগত পদ্ধতিতে বহু খেতি কৰি আছে। গতিকে আমি যিখিনি আলোচনা কৰিছোঁ বিজ্ঞানসন্মত খেতিৰ পদ্ধতি, সেইখিনি সেইমতে যাতে তেওঁলোকে কৰিবলৈ লয় খেতিবিলাক। আৰু এটা কথাত গুৰুত্ব দিব লাগিব, একেডৰা মাটিতে আমি এটাতকৈ অধিক খেতি কৰিব লাগিব, আমি শস্য প্ৰাবল্যটো বঢ়াব লাগিব। আৰু আৰু এটা কথাত গুৰুত্ব দিব লাগিব, আমি যদি এডৰা মাটিত যদি দুটা বা তিনিটা খেতি কৰোঁ তেতিয়াহ'লে তাত যাতে এটা মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰোঁ। কাৰণ আমি সকলোৱে জানো যে মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। এইবিলাক ব্যৱস্থাৰ জৰিয়তে আমি মাটিৰ উৰ্বৰতা ৰক্ষা কৰিব পাৰিম। গতিকে এই ব্যৱস্থাবিলাক যদি তেওঁলোকে গ্ৰহণ কৰে তেতিয়াহ'লে অনাগত দিনত তেওঁলোক নিশ্চয় সফল হ'ব।
1: হয়, ডক্টৰ মেৰী সাধনা শৰ্মা আৰু শ্ৰী বিপুল কুমাৰ দাস, আপোনালোক আজি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থাৱলী সম্পৰ্কে সকলোবিলাক দিশেই সামৰি ল'লে কম সময়ৰ ভিতৰত। আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ। শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থা, এই আলোচনাৰ দ্বিতীয় ভাগটি শুনিলে। ইয়াত ভাগ ল'লে দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাসে। আলোচনাটিৰ আঁত ধৰিলে শিখামণি দত্তই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত আদৰ্শ খেতিয়ক পংকজ কলিতাৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
4: নমস্কাৰ পংকজ কলিতা ডাঙৰীয়া।
5: নমস্কাৰ বাইদেউ,
4: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি হিচাপে বিশেষভাৱে পৰিচিত, আপুনি বিশেষকৈ কি খেতি কৰি আছে বৰ্তমান?
5: প্ৰথমতে মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ ঘৰ বালিতাৰা, জিলা নলবাৰী। খেতি বুলি ক'লে আগত মানুহবিলাকে এটা ঠাইৰ পৰা আন ঠাইলৈ পাম ধৰিব গৈছিলে, আৰু ময়ো ঠিক তেনেকুৱাকৈ দেউতাৰ লগত এই বালিতাৰা গাঁৱত, মোৰ জন্মস্থান গাঁও, তাতে দেউতাৰ উদ্যোগতে হওক বা দেউতাৰ মানে খেতিৰ লগতে শিক্ষাৰ প্ৰতি থকা সেইখিনিৰ কাৰণে মই যেতিয়া দেখিলোঁ যে পৰিয়াল চলাবলৈ হ'লে আৰু আৰ্থিক উপাৰ্জন কৰিবলৈ হ'লে আৰু সমাজত সন্মান বুটলিবলৈ হ'লে এটা বাট আছে, সেইটো হ'ল কৃষি। আৰু তেতিয়াৰ পৰা খেতিৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ থাকিলোঁ। 2003 চনত আমি এখন ডাঙৰকৈ কৃষি ফাৰ্ম কৰিলোঁ, আমি 5 ল'ৰাই। প্ৰায় 2-3 লাখ টকাৰ আমি তেতিয়া ইনভেষ্ট কৰিছিলোঁ। কুঁহিয়াৰ, ভেজিটেবল, অন্যান্য ভেজিটেবল গোটেইবিলাক খেতি কৰিছিলোঁ। সেই তেতিয়াই যি আৰম্ভ কৰিলোঁ, তাৰপিছত আৰু বিচাৰি যাব লগা নাই। তাৰপিছত নিজৰ মাটি হ'লেও প্ৰায় 20-25 বিঘা মাটি নিজৰ ঘৰৰ। 2010 চনত প্ৰথমতে নলবাৰী জিলাৰ শ্ৰেষ্ঠ কৃষক বঁটা দিছিলে। তেতিয়া কিন্তু বিভিন্ন ভেজিটেবল কৰিছিলোঁ, বিলাহী, বেঙেনা, তিতাকেৰেলা, পানীলাও, কেতিয়াবা ফুলকবি, এনেকুৱা যিবিলাকৰ খেতিত বছৰত 1 বিঘা মাটিৰ পৰা 60-70 হাজাৰ টকালৈ প্ৰফিট ল'ব পাৰি। গতিকে তাৰপিছত যেতিয়া বেছি মাটি খেতি কৰিবলৈ ল'লোঁ আমি 2014

0: চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্ব বঁটা দিছিলে শ্ৰেষ্ঠ কৃষক বঁটা অসমৰ। তাৰপিছত 2017 চনত মোক জগজীৱন ৰাম অভিনৱ কৃষক পুৰস্কাৰ দিছিলে। ৰঙালাওৰ ক্ষেত্ৰত 1000 বিঘা কৰিলেও সমস্যা নাই, সেই ভাৱটো মোৰ তেতিয়া হৈছিলে। 2012-13 বৰ্ষৰ পৰা আমাৰ যিটো জ্যোতি কৃষক সংঘৰ নদীৰ পাৰ মাটি অৰ্থাৎ নলবাৰী গণেশ মন্দিৰৰ পৰা উত্তৰে 4 কিলোমিটাৰ, গতিকে তাত ৰঙালাওৰ খেতি তাত আৰম্ভ কৰিলোঁ। আৰু আৰম্ভ কৰিলোঁ এইটো যাতে ৰেইনি ছিজনত মানে
1: বাৰিষা কালত
0: যাতে আমি বেছিকৈ কৰা খেতিত যাতে পানী দিব লগা নহয়, গতিকে 2 বছৰমান পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সেইটো সম্পূৰ্ণ সফল বুলি ICRA ভাৰতীয় যিটো কৃষি অনুসন্ধান সংস্থা তেওঁলোকে সেইটো ৰিকমেণ্ডেশ্যন দিলে। সেইটোৰ পিছত আমি পিছুৱাই চাব লগা হোৱা নাই আৰু তেতিয়াৰ পৰা এতিয়ালৈকে। আজিৰ তাৰিখত যদি খেতি চাব যোৱা যায় 150 বিঘা ৰঙালাও আছে আজিৰ তাৰিখত।
1: এইটো কম ডাঙৰ কথা নহয় কিন্তু
0: 150 বিঘা মাটি আছে, তাৰ ভিতৰত 25 বিঘামান মাটি ইতিমধ্যে ফ্লাৱাৰিং ষ্টেজ পাইছে। পানীলাও লগোৱা আছে, বেঙেনা লগোৱা আছে, তিতাকেৰেলা লগোৱা আছে, সেইবিলাক কিন্তু কম বেছি পৰিমাণে লগোৱা আছে বৰ্তমান ষ্টেজত। আৰু সেইটো আমি মাল্টিপ্লাই হ'ব এই ডিচেম্বৰত, যে আমাৰ যিখন ফাৰ্ম এতিয়াৰ যিখন ফাৰ্ম দুটা পাৰ্টত আছে, এটা হ'ল জ্যোতি ফাৰ্মাৰ্ছ ক্লাবৰ অন্তৰ্গত, সেইখনত মাটি প্ৰায় 150 বিঘাৰ বেছি আছে, কিন্তু তাতে 130 বিঘামান ৰঙালাওৰ খেতি আছে। আৰু এটা পাৰ্ট মোৰ ইণ্ডিভিজুৱেলত মোৰ 35 বিঘামান মাটি আছে, তাতে 25 বিঘাতকৈ বেছি ৰঙালাও আছে। এতিয়া এই যে 150 বিঘা বুলি ক'লোঁ, সেইটো গোটেইখিনি কিন্তু পৰিচালনা মই নিজে কৰোঁ। খেতিৰ দ্বাৰা নিজৰ যিখিনি সপোন আছে সেইখিনি অতি সহজেই পূৰণ কৰিব পাৰি। এতিয়া ধৰক যোৱা বছৰ মই গোটেই বছৰটোৱে তিয়া বেচিছোঁ, 1 বছৰ কণ্টিনিউ তিয়া বিক্ৰী কৰিছোঁ, প্ৰায় 4 লাখ টকা মোৰ ইণ্ডিভিজুৱেল দিয়ক, ব্যক্তিগত মোৰ ফাৰ্ম দুখন, এটা হ'ল কহুৱা ৰিজৰ্ট আছে আৰু মানে আৰু ইণ্ডিভিজুৱেল।
1: আপুনি 90 দশকৰ পৰা এতিয়ালৈকে বিভিন্ন ধৰণৰ খেতি কৰিছে ৰঙালাওকে মুখ্য কৰি, এই খেতিসমূহ কৰিবৰ কাৰণে প্ৰশিক্ষণ ল'ব লগা হৈছে নিশ্চয়?
0: নিশ্চয় নিশ্চয়, মই 96ত প্ৰথম মই যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অসম কৃষি বিশ্ববিদ্যালয় তাত মই প্ৰশিক্ষণ ল'ব গৈছিলোঁ। তেতিয়া মই জিলা কৃষি বিষয়াৰ লগতো কৃষি যিটো অফিচ আছে নলবাৰী জিলা কাৰ্যালয় কৃষি কাৰ্যালয় আছে, তেতিয়া তাৰ লগতো সম্পৰ্ক হোৱা নাছিল, কিন্তু তাৰ পাছৰ পৰাহে সকলোৰে লগত সম্পৰ্কটো স্থাপন কৰিলোঁ, সেইটো হ'ল আৰম্ভণি। তাৰপিছত অসমৰ বিভিন্ন অনুষ্ঠানত বিভিন্ন প্ৰশিক্ষণ যিবিলাক আছে ফিছাৰীৰ পৰা ভেটেনাৰীৰ পৰা গোটেইবিলাকতেই প্ৰশিক্ষণ অসমৰ অনুষ্ঠানবিলাকত লোৱা হৈছে। তাৰপিছত কলিকতাত ল'লোঁ, তাৰপিছত দিল্লী ল'লোঁ, বাংগালোৰত ল'লোঁ, মানে মহাৰাষ্ট্ৰত ল'লোঁ, অভাৰঅল ইণ্ডিয়াৰ বাকীখিনি কিন্তু এগ্ৰিকালচাৰ বেছত গোটেই ভাৰতবৰ্ষৰ প্ৰায়বিলাক ইনষ্টিটিউটতে প্ৰশিক্ষণ লৈছোঁ।
1: কৃষি ক্ষেত্ৰৰ এই দীঘলীয়া যাত্ৰাত চৰকাৰৰ পৰা কি কি সাহাৰ্য পাইছে?
0: আমাক হেল্প দিয়াৰ ক্ষেত্ৰত কোনোদিনে চৰকাৰে যেনেকৈ প্ৰশিক্ষণৰ ক্ষেত্ৰত কৃপণালী কৰা নাই, আমাক মানে চৰকাৰী সাহাৰ্যৰ ক্ষেত্ৰতো যিটো আমি বিচাৰোঁ সেইটো আমি প্ৰত্যেকটোৱে পাইছোঁ।
1: আপুনি মীন পালনৰ লগতো জড়িত নেকি?
0: হয় হয়, মীন পালন মোৰ 5 বিঘামান মাটি, এটা অলপ 2 বিঘা, এটা 3 বিঘা।
1: আপোনাৰ গোটেই ব্যৱস্থাটোত মানুহ কিমানমান নিয়োজিত কৰিছে আপুনি?
0: মানুহটো এটা ডাঙৰ টীম
1: হয়,
0: য'ত আমি সপ্তাহত 70,000-80,000 টকা আমি লেবাৰ পেমেণ্ট কৰিব লগা হয়।
1: আৰু এতিয়া আপুনি ইমান বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত, আৰু ভৱিষ্যত আপোনাৰ আৰু কিবা নতুন কিবা কৰাৰ পৰিকল্পনা আছে নেকি?
0: খেতিৰ ক্ষেত্ৰত যথেষ্ট আছে, যদি মই ক'ম হৰ্টিকালচাৰ যিটো উদ্যান শস্য, যদি এটা বয়সৰ পিছত উদ্যান শস্যটো কৰিলে আমি মই স্বাৱলম্বী আৰু মানে ভৱিষ্যতে মানে এটা এতিয়া যিটো মোৰ ষ্টেজ অৱস্থা আৰ্থিক অৱস্থা তাৰ পৰা যাতে মাইনাছ নহয়।
1: আমি বহুখিনি কথাই জানিব পাৰিলোঁ আপোনাৰ পৰা কৃষি সম্বন্ধে। 90 দশকৰ পৰা এতিয়ালৈকে যথেষ্ট পৰিৱৰ্তনো আপুনি নিশ্চয় কৃষি ক্ষেত্ৰত দেখা পালে, এতিয়া আপোনাৰ সামগ্ৰিক অভিজ্ঞতাটো কেনেকুৱা?
0: সামগ্ৰিক অভিজ্ঞতা অলৰেডি কোৱা হৈছেই কিছু কিছু,

0: যে এতিয়া নতুন চামক কৃষি ক্ষেত্রত আগুৱাই আনিব লাগিলে চৰকাৰে প্ৰাৰম্ভিক ষ্টেপ চৰকাৰে ল'ব লাগিব, যিহেতুকে চাকৰি ইমান দিয়াটো সম্ভৱপৰ নহয়। আমাৰ বৰ্তমান আমাৰ যিজন কৃষিমন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াদেৱ নলবাৰীত গৈছিলে, কৈছে আৰু আমাৰ নলবাৰীত আকৌ ভিজিট দিব আহিব কৈছে। মই ক'ব বিচাৰিম যে তেওঁলোকে মাত্ৰ তেখেতসকলে অৰ্থাৎ ডিপাৰ্টমেণ্টে হাই ভেলু ক্ৰপ কিছুমান ল'ৰা ছোৱালীক দিয়ক, যাৰ মাটি আছে, ভাল মাটি আছে, কাৰোবাক হৰ্টিকালচাৰত দিয়ক আৰু কাৰোবাক এগ্ৰিকালচাৰত দিয়ক। যাৰ হৰ্টিকালচাৰৰ মাটি নহয় তাৰ হয়তো মানে এনেকুৱা ধৰণৰ হাই ভেলু ক্ৰপ কৰিব পৰা পেপচিকামৰ পৰা আদি কৰি বিভিন্ন ক্ৰপ আছে, এইবিলাক কৰাৰ কাৰণে দিয়ক। আৰু সেই যিকেইজনক দিব তেওঁলোকক এ টু জেড দিয়ক আৰু এ টু জেড তেওঁলোকৰ মানে খবৰ লওক।
1: পংকজ কলিতা ডাঙৰীয়া, আজি আপোনাৰ পৰা আমি কৃষি সম্বন্ধে বহুখিনি কথাই জানিব পাৰিলোঁ আৰু আপোনাৰ দৰে এজন আদৰ্শ খেতিয়কক লগ পাই সঁচাকৈ আমি খুব আনন্দিত। আমাৰ শ্ৰোতাসকল নিশ্চয় আজি এই অনুষ্ঠানৰ জৰিয়তে উপকৃত হ'ব। আপোনালৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ।
3: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত আদৰ্শ খেতিয়ক পংকজ কলিতাৰ সৈতে সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে শিখামণি দত্তই।
4: এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে

0: সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: उतला बोल ले
2: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब
2: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग। अरे पहली वाली बात कहां,
1: पर हम तो सब यही डाले हैं।
2: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
1: सच है?
2: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
1: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,500 টকা, তিতাকেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,600 টকাৰ পৰা 2,500 টকা, গাজৰ 8,000 টকাৰ পৰা 9,500 টকা, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকা, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বীট 5,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 4,500 টকা, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ফ্ৰেন্স বিনৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, লাও 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 380 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলত 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকাৰ ভিতৰত, বুটৰ দাইল 7,900 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 7,200 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদা 13,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,000 টকাৰ পৰা 6,600 টকা, তামোল প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,250 টকাৰ পৰা 2,480 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: 10 লাখ টকাৰ লটাৰি মই পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
0: আৰবিআইয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। এতিয়া আগবঢ়াইছো ৰীণা সেনগুপ্তাৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত।

0: ৰীণা সেনগুপ্তাৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
2: TLI है ना,
3: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
4: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্ৰাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা, অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি, GST ফাঁকি দিয়াসকলক ধৰা পেলোৱাৰ বাবে বিত্ত বিভাগৰ পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ, গোৱালপৰীয়া লোকগীতৰ প্ৰথিত জহা শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন, আৰু এছিয়ান গেমছত ভাৰতৰ আজি 5টা সোণৰ পদক, পুৰুষৰ ক্ৰিকেটৰ T20ত পাকিস্তানক পৰাস্ত কৰি ভাৰতৰ স্বৰ্ণজয়। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া বিতং বাতৰি। জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্ৰাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমি কণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিবলৈ অসমলৈ আহিব বুলি তেওঁ কয়। জাগীৰোডৰ এই ছেমি কণ্ডাক্টৰ প্ৰকল্প বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চিপ প্ৰস্তুতকাৰী উদ্যোগ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰকল্পত দৈনিক 48.4 মিলিয়ন চিপ উৎপাদন কৰা হ'ব। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ 2টা ক্লিন ৰুমৰ প্ৰথমটো সাজু হৈ উঠিছে আৰু দ্বিতীয়টো ক্লিন ৰুম নিৰ্মীয়মান অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়।
5: জাগীৰোডত ছেমি কণ্ডাক্টৰ হৈছে উত্তৰ পূব ভাৰত, পূব ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ছেমি কণ্ডাক্টৰ। মই অকণমান ৰেকৰ্ডটো কাৰেক্ট

0: মুক্তি দিছো 28.4 মিলিয়ন চিপস উৎপাদন করা জাগিরোডর ফ্যাক্টরিটে হব পৃথিবীর আটাইতকৈ ডাঙর ফ্যাক্টরি ইমান ডাঙর চিপস আগতে কেতিয়াও বনুয়া হুয়া নাছিল কেইদিনমান আগতে মই রাতি পুয়াই জাগিরোডর আহিছিল ফ্যাক্টরিটো সাবর কারণে আৰু তাত জিবিলাক লড়া সোয়ালিয়ে কাম করেছে জাগিরোডর লড়া সোয়ালিক মই লগ পাইছিল মরিগাঁও জিলার লড়া সোয়ালিক লগ পাইছিল আৰু মোর মনত বিশ্বাস হৈছিল যে আমার রাজ্যখন আজি সচাকৈ প্রগতির দিশত আগবাঢ়িছে অহা ডিসেম্বর জানুয়ারি মাহত জাগিরোডলৈ প্রধানমন্ত্রী নরেন্দ্র মোদী আহিব সেমি কন্ডাক্টর উদ্ঘাটন করিবলৈ আৰু এইখন ফিল্ডতে আমি ডাঙর মিটিং পাতিম মোদী ডাঙরিয়াক জাগিরোডলৈ আদরণি জানাম
1: অহা 6 অক্টোবৰত হবলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি পৰিব শাসকীয় বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশী শৰ্মাৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী কেশৱ মহন্ত ৰামেশ্বৰ তেলী বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ কৰৈগুৰিত প্ৰচাৰ চলায় প্ৰচাৰ অভিযানৰ অন্তিম পৰ্যায়ত প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও ৰূপহী নগাঁও বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লয় তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন নিৰ্বাচনী কোষৰ কাৰ্যকলাপ ফ্লাইং স্কোৱাডৰ মোতায়েন আৰু কাৰ্যসূচীকে ধৰি জিলাখনৰ সামগ্ৰিক নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাড টীমে অভিযান অব্যাহত ৰাখিছে এফ এছ টিয়ে নিশা নগাঁৱৰ বৰঘাটত অভিযান চলাই এখন বাহনৰ পৰা 900,000 টকা জব্দ কৰে ইয়াৰ পূৰ্বে বাগৰিত এখন বাহনৰ পৰা প্ৰায় 20,00,000 টকা জব্দ কৰা হয় চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটোত জিলা প্ৰশাসনে নিয়োগ কৰা স্থায়ী নিৰীক্ষণ দলে ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰে উল্লেখযোগ্য যে জিলা প্ৰশাসনে নিৰ্বাচনত অবৈধ ধনৰ প্ৰচলন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণ দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে অভিযানকাৰী দলসমূহৰ তালাচীত এতিয়ালৈ 83,00,000 টকা জব্দ কৰা হৈছে জব্দকৃত ধনসমূহ বিধি অনুসৰি জিলা কোষাগাৰত জমা কৰাৰ লগতে বিষয়টো পৰীক্ষা কৰিবলৈ আয়কৰ বিভাগক অৰ্পণ কৰা হৈছে শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত শিলচৰ পৌৰ নিগম নিৰ্বাচন আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 4:30 বজাত 63.43% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে উল্লেখযোগ্য যে 42টা ৱাৰ্ডৰ ভিতৰত 2টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হৈছে কটকটীয়া নিৰাপত্তাৰ মাজেৰে 40টা ৱাৰ্ডৰ 303টা ভোটকেন্দ্ৰত আজি ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয় অহা 6 অক্টোবৰত শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব এই সন্দৰ্ভত শিলচৰৰ আমাৰ সংবাদদাতা আখিৰাণী দাসে এইদৰে কয়
2: শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা শিলচৰ পৌৰ নিগম নিৰ্বাচন আজি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয় পুৱা 7:30 বজাৰ পৰা বিয়লি 4 বজালৈ 40টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হয় আজি নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 4 বজালৈ 63.43% ভোটদান হৈছে যদিও মুঠ 42টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল তথাপিও ইয়াৰে 2টাত বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিৰ প্ৰাৰ্থীসকলে জয় লাভ কৰে সেয়েহে বাকী 40টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত নিৰ্বাচনত মুঠ 131জন প্ৰাৰ্থীৰ ভাগ্য আজি বেলট বাকচত বন্দী হয় পুৱাৰে পৰা প্ৰতিকূল বতৰৰ বাবে ভোটদানৰ হাৰ কম আছিল যদিও বতৰ অনুকূল হোৱাৰ পিছত ভোটাৰৰ হাৰ বৃদ্ধি পায় বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰসকলে উৎসাহেৰে ভোটদান কৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে মুঠ 303টা ভোট কেন্দ্ৰত ভোটদান সম্পূৰ্ণ হয় অহা 6 অক্টোবৰত শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ ফলাফললৈ আগ্ৰহেৰে বাট চাই আছে 40টা ৱাৰ্ডৰ প্ৰাৰ্থী আৰু ভোটাৰসকল
1: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে
3: সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ফাঁকি দিয়াসকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰি থকা হৈছে আৰু এই তথ্যসমূহ কৰ পৰিদৰ্শক আৰু অধীক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা সদৰি কৰে। তেওঁ কয় যে বিগত সময়ত এনে তথ্যৰ ভিত্তিত জি এছ টিত ফাঁকি দিয়া ভালেসংখ্যক লোকক ধৰা পেলোৱা হৈছে। ভুৱা আই টি চি ব্যৱহাৰ কৰা ভালেসংখ্যক লোককো ধৰা পেলোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
4: আমাৰ এটা টীমে গোটেই অসমৰ যিমান জি এছ টি বা ৰেজিষ্টাৰ্ড লোক আছে তেওঁলোকৰ ডাটাবিলাক এনালাইচিছ কৰি থাকে আৰু সেই তথ্যসমূহ আমি চুপাৰিণ্টেণ্ট বা ইন্সপেক্টৰসকলক দি দিওঁ তাৰ ওপৰত কাম কৰিবৰ কাৰণে। আৰু যোৱা সময়ত আমি তেনেকুৱা বহু জি এছ টি ফাঁকি দিয়া মানুহ ধৰিবলৈ সক্ষম হৈছোঁ। তাৰোপৰি আই টি চিত ভুৱা আই টি চি ইউজ কৰা বহু মানুহক আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু যোৱা কেইটা মাহত যথেষ্ট আমাৰ ডিপাৰ্টমেণ্টটোৱে কাম কৰিছে। ইয়াক মই আৰু অধিক সক্ৰিয় হৈ লাগিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু সকলোকে এটাই আহ্বান ৰাখোঁ যে সকলোৱে কৰ খুব সুন্দৰভাৱে দি, কাৰণ আজিকালি কৰবিলাক কমাই লৈ অহা হৈছে, গতিকে জি এছ টি লাহে লাহে কমি আহিছে, প্ৰত্যেক শ্লেববিলাক কমাই অনা হৈছে, গতিকে জি এছ টি সকলোৱে খুব সুন্দৰভাৱে দিব লাগে। আৰু বহুত মানুহৰ এনেকুৱা ধৰণৰ জি এছ টিত বহুত অসুবিধা হ'ব নেকি, এই ধৰণৰ এৱাৰনেছটোৰো আমি কাম কৰিছোঁ লাহে লাহে, যাতে খুব সহজে জি এছ টি দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধা নাথাকে এই কথাবিলাকো চাইছোঁ। মই ভাবোঁ যে ৰাইজৰ সহযোগিতা যথেষ্ট পাইছোঁ।
3: জি এছ টি খণ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বৰ্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সঁহাৰিলৈ লক্ষ্য ৰাখি এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে। পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ বাবে অধিক অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয় সেই বিষয়ে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অধিক সংখ্যক স্থানীয় লোকে যাতে পৰ্যটন কেন্দ্ৰিক কাম কাজৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাই থকা হৈছে। তেওঁ লগতে বন আৰু পৰ্যটন বিভাগে কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকৰ্ষণীয় স্থানসমূহক সামৰি নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলিও প্ৰকাশ কৰে। বন্যপ্ৰাণী সংৰক্ষণে কাজিৰঙাৰ পৰ্যটনৰ মূল ভেটি বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিখ্যাত এটা খৰ্গযুক্ত গড়ে দেশ বিদেশৰ পৰ্যটকৰ মূল আকৰ্ষণ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ বাবে গড় হত্যাৰ ঘটনা প্ৰায় নোহোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংৰক্ষণৰ প্ৰচেষ্টাই কাজিৰঙাক বিশ্ব পৰ্যটনৰ মানচিত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিছে। আজিৰ উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। উদ্যানখনত আজিৰে পৰা জীপ ছাফাৰী সেৱাও আৰম্ভ হৈছে। যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পাছত অহা 10-20 দিনৰ ভিতৰত হাতী ছাফাৰী সেৱাও পুনৰ আৰম্ভ কৰা হ'ব বুলি কোৱা হৈছে। কাজিৰঙাৰ দুৱাৰ মুকলি কাৰ্যসূচীৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৰণ্য মানৱখ্যাত যাদৱ পায়েঙৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকসকলৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ সৈতে পায়েঙৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত পায়েঙৰ আশু আৰোগ্য কামনা কৰে। গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ উপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ধুবুৰী জিলা সাহিত্য সভায়ো দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবাৰ্ষিকীৰ আয়োজন কৰে। জিলাখনৰ বিলাচীপাৰা আৰু চাপৰতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতৰ সুৰত অসমৰ মাটি, মানুহ আৰু জীৱনৰ সজীৱ ছবি আঁকি থৈ গৈছে বুলি মন্তব্য কৰে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক সংগীতা শৰ্মাৰ ওচৰলৈ।
1: কোকৰাঝাৰ আৰক্ষীয়ে যোৱা 26 ছেপ্টেম্বৰত কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান কোকৰাঝাৰৰ ছাত্ৰীনিবাসত হোৱা খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংক্ৰান্তত এজন খাদ্য ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে খাদ্যত বিষক্ৰিয়াৰ ঘটনাত 50 গৰাকীৰো অধিক শিক্ষাৰ্থী অসুস্থ হৈছিল আৰু কেইবাগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল। ৰাজ্য চৰকাৰে অহা 17 অক্টোবৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। যোৱা 24 ছেপ্টেম্বৰত গ্ৰহণ কৰা মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি 17 অক্টোবৰৰ দিনটো অতিৰিক্ত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। সেই অনুসৰি 17 অক্টোবৰৰ দিনা ৰাজ্য চৰকাৰৰ

0: সকলো কাৰ্যালয় ৰাজহ আৰু দণ্ডাধীশৰ আদালত বন্ধ থাকিব। ভাৰতে আজি এছিয়ান গেমছত 5টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতে আজি পুৰুষৰ হকীত মালয়েছিয়াক 5-1 গ'লত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে আৰু এই জয়ৰ সুবাদত 2028 চনত লছ এঞ্জেলেছত হ'বলগীয়া অলিম্পিকলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ আগেয়ে ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ T20ত পাকিস্তানক 19 ৰাণত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। একেদৰে প্ৰণৱী শৰথ উৰ্ছে মহিলাৰ গল্ফৰ ব্যক্তিগত শিতানত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। প্ৰণৱী এছিয়ান গেমছৰ ইতিহাসত গল্ফত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। ভাৰতৰ অমন শেহৰাৱতে আজি পুৰুষৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাত উত্তৰ কোৰিয়াৰ বিশ্ব চেম্পিয়ন চং চং হানক 11-7 ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। হাংজৌ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা 23-বছৰীয়া খেলুৱৈগৰাকীয়ে ফাইনেলত অসীম বুদ্ধিৰ পৰিচয় দিয়ে আৰু হানৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰে। ইপিনে দীপক পুনিয়াই আজি পুৰুষৰ মল্লযুদ্ধৰ 97 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰীষ্টাইল শিতানত মংগোলিয়াৰ গানখুয়াক গানবাটাৰক পৰাভূত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত সম্প্ৰতি 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে। ভাৰতে নিউ চণ্ডীগড়ৰ মুল্লানপুৰত অনুষ্ঠিত 3খনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক জয়ৰ বাবে 352 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 351 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ কে এল ৰাহুলে 129 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ৰোহিত শৰ্মাই 92 আৰু ঋতুৰাজ গাইকোৱাৰে 57 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি শৃংখলাত ইতিমধ্যে 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ডঃ দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্ৰাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি। জি এছ টি ফাঁকি দিয়াসকলক ধৰা পেলোৱাৰ বাবে বিত্ত বিভাগৰ পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ। গোৱালপৰীয়া লোকগীতৰ প্ৰথিত জহা শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন। আৰু এছিয়ান গেমছত ভাৰতৰ আজি 5টা সোণৰ পদক, পুৰুষৰ ক্ৰিকেটৰ T20ত পাকিস্তানক পৰাস্ত কৰি ভাৰতৰ স্বৰ্ণজয়। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জয়া ভাৰতী। वित्त मंत्री निर्मला सीतारामन ने कहा है कि राजकोषीय विवेक, अवसंरचना निवेश, बैंकिंग सुधार, बेहतर वितरण तंत्र और निरंतर सुधारों के संयोजन से पिछले एक दशक में भारत की आर्थिक शक्ति और लचीलापन मजबूत हुआ है। नई दिल्ली में आज 5वें कौटिल्य आर्थिक सम्मेलन में वित्त मंत्री ने कहा कि सरकार ने GST, दिवालियापन संहिता और 4 श्रम संहिताओं के माध्यम से राष्ट्रीय ढांचों को मजबूत किया है। वित्त मंत्री ने कहा कि इस वित्त वर्ष के लिए पूंजीगत व्यय 12,22,000 करोड़ रुपए निर्धारित किया गया है। उन्होंने कहा कि राष्ट्रीय राजमार्ग नेटवर्क में लगभग 61% का विस्तार हुआ है और वर्ष 2014 से परिचालन में आने वाले हवाई अड्डों की संख्या दोगुनी से अधिक हो गई है। गृह और सहकारिता मंत्री अमित शाह ने कहा है कि नरेंद्र मोदी सरकार ग्रामीण अर्थव्यवस्था को नई गति देने के लिए पशुपालन से जुड़ी व्यवस्था विकसित कर रही है। इसमें गोबर से बायोगैस और जैविक खाद बनाने से लेकर दुग्ध उत्पादों के प्रसंस्करण और बाजार तक पहुंच उपलब्ध कराने तक के प्रयास शामिल हैं। श्री शाह आज भोपाल में राज्य स्तरीय गौपालक सम्मेलन को संबोधित कर रहे थे। गृह मंत्री ने आपराधिक न्याय व्यवस्था में सुधारों का उल्लेख करते हुए कहा कि भारतीय न्याय संहिता के पूरी तरह लागू होने के बाद भारत की आपराधिक न्याय व्यवस्था दुनिया में सबसे आधुनिक हो जाएगी।
2: कानून पूर्ण इम्प्लीमेंटेशन के बाद हमारी क्रिमिनल जस्टिस सिस्टम दुनिया की सबसे आधुनिक क्रिमिनल जस्टिस सिस्टम बन जाए, और इसके अंदर विज्ञान को हमने डाला है, ऑनलाइन सुनवाई, वीडियो कॉन्फ्रेंसिंग।

0: addressing the state-level Gau Palak Sammelan in Bhopal today. Mr. Shah said cattle rearers would be among those benefiting the most from the formation of the Ministry of Cooperation. On criminal justice reforms in the country, the Home Minister said that once the Bharatiya Nyaya Samhita is fully implemented, India's criminal justice system will become the most modern in the world. He said that after full implementation of the BNS, cases could be disposed of within 3 years from the registration of an FIR to the Supreme Court. Union Minister of State for Law and Justice Arjun Ram Meghwal emphasized the urgent need to strengthen legal aid and child protection mechanisms in cyberspace, calling child safety an integral part of nation building. Speaking at the NALSA South Zone Regional Conference 2026 in Hyderabad, Mr. Meghwal highlighted the rising digital threats facing the youth, including online grooming, child sexual abuse material, deepfakes, and technology-facilitated exploitation. To address these challenges, the minister introduced 3 foundational dimensions of ease of justice for child protection: ease of understanding, ease of engagement, and ease of working. Delhi police has said that Section 163 of Bharatiya Nagrik Suraksha Samhita 2023 is in force in New Delhi district to ensure public safety, public order, and smooth traffic movement. In a public notice, DCP New Delhi said that unauthorized gatherings, public speeches, shouting of slogans, processions, demonstrations, dharnas, and other specified activities are prohibited. India have won 5 gold, 2 silver, and 2 bronze medals at the Asian Games in Japan today. In hockey, India thrashed Malaysia 5-1 to defend the men's gold, and the triumph also secured them a direct qualification for the 2028 Los Angeles Olympics. In men's cricket, India won the gold, defeating arch rivals Pakistan in the T20 final. Indian wrestler Aman Sehrawat clinched the men's 57-kilogram gold after edging out North Korea's world champion Chong Song Han 11-7 in the fierce final. Pranavi Urs became the first Indian woman to win an Asian Games gold medal in golf, holding her nerve after surrendering a 3-shot overnight lead to clinch the women's individual title. Deepak Punia won bronze in the men's 97-kilogram freestyle wrestling event after defeating Mongolia's Gangkhuya Gambatar at Nagoya this afternoon. With these impressive performances, India has climbed to the 4th position in the overall medal standings. The country's medal tally has risen to 85, including 21 gold, 27 silver, and 37 bronze medals. President Draupadi Murmu and Prime Minister Narendra Modi have congratulated the Indian men's cricket team on winning the gold medal. Vice President C.P. Radhakrishnan has also congratulated the Indian men's hockey team on winning the gold. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ হকে আগবঢ়োৱা সেৱাই 25 বছৰত ভৰি দিছে। ভূপালত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভাৰতে বৰ্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মত প্ৰকাশ কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ এটা দল আন্তঃ সংসদীয় সংঘৰ 153 সংখ্যক সভাত অংশগ্ৰহণৰ বাবে তাঞ্জানিয়ালৈ ৰাওনা হৈছে আৰু এছিয়ান গেমছত বৰ্তমানলৈকে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে ভাৰত তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ হকে আগবঢ়োৱা সেৱাই 25 বছৰত ভৰি দিছে। শ্ৰীমোদীৰ নেতৃত্বৰ বৰ্তমানৰ চৰকাৰখনে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰে কাম কৰি আহিছে। চৰকাৰখনৰ কাৰ্যকালত বিকাশ আৰু সামাজিক সবলীকৰণৰ মন্ত্ৰৰে নাগৰিকসকলক জীৱন যাপনৰ প্ৰণালীৰ বহুখিনি পৰিৱৰ্তন সাধন হোৱা দেখা পোৱা গৈছে। স্বাস্থ্যৰ নিৰাপত্তাৰ খণ্ডত আৰম্ভ কৰা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে চৰকাৰে 100% চৰকাৰী সাহায্য হিতাধিকাৰীসকলক প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে যোগ্য পৰিয়ালসমূহে প্ৰতিবছৰে 5 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰে। এই আঁচনিয়ে ব্যক্তিগত খণ্ডৰ লগতে বহুতো ৰাজহুৱা খণ্ডৰ চিকিৎসা

0: চিকিৎসালয়ত নগদবিহীন চিকিৎসাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্তৰৰ চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰে। ইয়াৰ জৰিয়তে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বৰ তিনিদিনৰ খৰচ আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পাছৰ 15 দিনৰ খৰচো এই আঁচনিয়ে বহন কৰে। ইয়াৰ লগতে 70 বছৰ বা তাৰ ওপৰৰ বয়সৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকলে আয়ুষ্মান ভাৰত PMJAY অন্তৰ্গত সুবিধাসমূহ 5 লাখ টকালৈকে লাভ কৰিব পাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভূপালত গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভূপালৰ ভেল দশেৰা খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ গোপালক সন্মিলনত তেওঁ ভাষণ দিয়ে। ৰাজ্যখনৰ 11খন জিলাৰ 35,000 গোপালকে অংশগ্ৰহণ কৰা এই সন্মিলনত মন্ত্ৰীগৰাকীয়ে গৌশালাসমূহৰ বাবে 101 কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। শ্ৰীশ্বাহে লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে 255 কোটি টকা ব্যয় সাপেক্ষে উজ্জয়িনীত নিৰ্মাণ কৰিবলগীয়া এটা দুগ্ধ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। তেওঁ কয় যে ভূপালত 12 কোটি টকা ব্যয়েৰে এটা কেন্দ্ৰীয় পৰীক্ষাগাৰ স্থাপন কৰা হৈছে আৰু শিৱপুৰীত এটা ক্ষুদ্ৰ দুগ্ধ প্ৰকল্প স্থাপন কৰা হ'ব। গৰু আৰু মহৰ প্ৰজাতিৰ বিকাশৰ বাবে এই প্ৰকল্পই কাম কৰিব বুলি তেওঁ উল্লেখ কৰে। গোপালক সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভেল দশেৰা খেলপথাৰত মধ্যপ্ৰদেশ আৰক্ষীয়ে নতুন ফৌজদাৰী আইন সন্দৰ্ভত আয়োজন কৰা এখন প্ৰদৰ্শনী উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে ব্ৰিটিছে প্ৰণয়ন কৰা আইনসমূহ তেওঁলোকৰ চৰকাৰ আৰু প্ৰশাসনক সুৰক্ষিত কৰাৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছিল। নতুন আইনসমূহ নাগৰিকৰ জীৱন, সম্পত্তি আৰু মৰ্যাদা সুৰক্ষিত কৰাৰ লক্ষ্যৰে প্ৰণয়ন কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কয় যে ভাৰতে বৰ্তমান মুক্ত বাণিজ্যৰ সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণৰ ওপৰত গুৰুত্ব দিছে আৰু ইয়াৰ জৰিয়তে বিশ্ব অৰ্থনীতিৰ 75-80% সামৰি ল'ব পৰা যাব। চিকাগোত অনুষ্ঠিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় সমুদায়ৰ সংঘই আয়োজন কৰা এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া বৰ্ষসমূহত ভাৰতে বাণিজ্যৰ ক্ষেত্ৰত আলোচনাৰ জৰিয়তে বহুখিনি আগবাঢ়ি গৈছে আৰু অতি সোনকালে এই দিশত বহুকেইটা নতুন পদক্ষেপ গ্ৰহণ কৰাৰ থল আছে। তেওঁ লগতে কয় যে ক্ৰমবৰ্ধমান এই সুসম্পৰ্কই ভাৰতৰ পৰা আন্তৰ্জাতিক ক্ষেত্ৰত কাম কৰি থকা বহুজাতিক কোম্পানীসমূহে বজাৰ দখল কৰিবলৈ সমৰ্থ হ'ব। শ্ৰীগোৱেলে কয় যে 2014 চনৰ পূৰ্বে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে আন্তৰ্জাতিক ক্ষেত্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ 10 ট্ৰিলিয়ন ডলাৰৰ অংশ সামৰি লৈছিল। যোৱা 4-5 বছৰৰ ভিতৰত এই চুক্তিখনৰ জৰিয়তে 31খন বিকশিত আৰু বিকাশশীল দেশক সামৰি এই পৰিমাণ 60 ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ করা হয়েছে।
1: 2014 কে পেলে আমাদের পাস ফ্রি ট্রেড এগ্রিমেন্টস কই দেশো কে সাথ থে পর ও সব ছোটে ছোটে দেশ থে আদি থা অর কুল মিলা কে জিতনে দেশো মে আমারে ফ্রি ট্রেড এগ্রিমেন্টস থে উনকি আজ কি আগর হম অর্থব্যবস্থা দেখে যা জিডিপি দেখে তো 10 ট্রিলিয়ন ডলার গত 4-4.5 বর্ষো মে হমনে 38 অর দেশো কে সাথ ফ্রি ট্রেড এগ্রিমেন্ট করনে কা নির্ণয় লিয়ে 38 ডেভেলপ विकसित देश और उन सब की अगर जीडीपी का आंकड़ा ले तो वो 60 ट्रिलियन डॉलर।
0: শ্ৰীগোৱেলে কয় যে এনেধৰণৰ সিদ্ধান্তৰ জৰিয়তে ভাৰতে আন্তৰ্জাতিক বজাৰত আৰু ভালদৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ'ব। মন্ত্ৰীগৰাকীয়ে ভাৰতীয় মূলৰ আমেৰিকাৰ উদ্যমীসকলক ভাৰতৰ এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2026-27 পৰ্যটন বৰ্ষৰ বাবে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বৰ্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সঁহাৰি লৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে। পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ বাবে অধিক অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয় এই বিষয়ে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অধিক সংখ্যক স্থানীয় লোকে যাতে পৰ্যটন কেন্দ্ৰিক কাম কাজৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাই থকা হৈছে। তেওঁ লগতে বন আৰু পৰ্যটন বিভাগে কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকৰ্ষণীয় স্থানসমূহক সামৰি নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলি প্ৰকাশ কৰে। বন্যপ্ৰাণী সংৰক্ষণে কাজিৰঙাৰ পৰ্যটনৰ মূল ভেটি বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিখ্যাত এটা খৰ্গযুক্ত গড়ে দেশ বিদেশৰ পৰ্যটকৰ মূল আকৰ্ষণ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ বাবে গড় হত্যাৰ ঘটনা প্ৰায় নোহোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংৰক্ষণ প্ৰচেষ্টাই কাজিৰঙাত বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিছে। আজিৰ উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন

0: মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। উদ্যানখনত আজিৰে পৰা জীপ চাফাৰী সেৱা আৰম্ভ হৈছে। যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত অহা 10-20 দিনৰ ভিতৰত হাতী চাফাৰী সেৱাও পুনৰ আৰম্ভ কৰা হ'ব বুলি কোৱা হৈছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশৰ নেতৃত্বত এটা ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ দল অহা 5-9 অক্টোবৰলৈ হ'বলগীয়া আন্তঃ সংসদীয় সংঘ IPU-ৰ 153 সংখ্যক সভা আৰু আনুষংগিক বৈঠকত অংশগ্ৰহণৰ বাবে তাঞ্জানিয়ালৈ ৰাওনা হৈছিল। প্ৰতিনিধি দলটোৱে সাম্প্ৰতিক বিশ্বৰ প্ৰাসংগিক বিষয়সমূহ সন্দৰ্ভত বিস্তৃত বৈঠক, আলোচনা আৰু কৰ্মশালাত অংশগ্ৰহণ কৰি এই বিষয়সমূহৰ সম্পৰ্কত ভাৰতৰ দৃষ্টিভংগী প্ৰকাশ কৰিব। শ্ৰীহৰিবংশে প্ৰশাসনীয় পৰিষদ, সাধাৰণ বিতৰ্ক, জৰুৰীকালীন বিষয় সম্পৰ্কীয় বিতৰ্ক আৰু IPU-ৰ অধ্যক্ষ পদৰ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভাৰতীয় প্ৰতিনিধি দলৰ সদস্যসকলে গণতন্ত্ৰ আৰু মানৱ অধিকাৰ, শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, বহনক্ষম উন্নয়ন, মহিলাৰ অংশগ্ৰহণ, বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি সন্ত্ৰাসবাদ প্ৰতিৰোধ, মানসিক স্বাস্থ্য, অত্যাৱশ্যকীয় খনিজ পদাৰ্থ, কৃত্ৰিম বুদ্ধিমত্তা আৰু কৰ্মৰ্ভ ভৱিষ্যত, সামুদ্ৰিক সুৰক্ষা, জলবায়ু পৰিৱৰ্তন তথা পাহাৰ আৰু সাগৰীয় পৰিৱেশতন্ত্ৰৰ সুৰক্ষা আদি বিষয়সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হ'ব। হৰ্মুজ প্ৰণালীত কুৱেইটৰ পতাকাযুক্ত টেংকাৰ MT কাজিমা 3 ক্ষেপণাস্ত্ৰৰ দ্বাৰা হোৱা এটা আক্ৰমণৰ সময়ত আবদ্ধ হৈ থকা 5 ভাৰতীয়ক উদ্ধাৰ কৰিবৰ বাবে ভাৰতীয় দূতাবাসে ওমানৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ইতিমধ্যে যোগাযোগ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে আবদ্ধ হৈ থকা 5 ভাৰতীয়ক নিৰাপদে উদ্ধাৰ কৰা হয়। এই ক্ষেত্ৰত ওমান কৰ্তৃপক্ষই আগবঢ়োৱা সহযোগিতাৰ বাবে ভাৰতীয় দূতাবাসে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে বিদেশত কৰ্মৰত ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণৰ হকে মন্ত্ৰালয় সদায় বদ্ধপৰিকৰ। জাপানৰ ICE নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে 5 সোণ, 2 ৰূপ আৰু 2 ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ হকীত ভাৰতে মালয়েছিয়াক 5-1 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। এই জয়েৰে ভাৰতীয় দলটোৱে 2028 হ'বলগীয়া লছ এঞ্জেলেছ অলিম্পিকৰ বাবে পোনে পোনে যোগ্যতা অৰ্জন কৰে। এছিয়ান গেমছত বৰ্তমানলৈকে 21 সোণ, 27 ৰূপ আৰু 37 ব্ৰঞ্জসহ মুঠ 85 পদকেৰে ভাৰত তালিকাৰ 4 স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ হকে আগবঢ়োৱা সেৱাই 25 ভৰি দিছে। ভূপালত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভাৰতে বৰ্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মত প্ৰকাশ কৰিছে। আৰু এছিয়ান গেমছত বৰ্তমানলৈকে 21 সোণ, 27 ৰূপ আৰু 37 ব্ৰঞ্জসহ মুঠ 85 পদকেৰে ভাৰত তালিকাৰ 4 স্থানলৈ উন্নীত হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR এপৰ জৰিয়তেও শুনিবলৈ পাব। অনুষ্ঠানত এতিয়া আগবঢ়াবলৈ লৈছোঁ কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত।
2: আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ চেমনীয়াসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। কিশোৰ কিশোৰীসকললৈ মৰম আৰু শুভেচ্ছা জনাই আমাৰ আজিৰ কিশোৰ জগত অনুষ্ঠানটি মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানটিত এটি বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব বালিপাৰাৰ অসম ভেলী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ আঁত ধৰিছে প্ৰাৰ্থনা বৰাফুকনে।
3: আজিৰ কিশোৰ জগত অনুষ্ঠানটিত অসম ভেলী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতেই বৰগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছে সৃজা সাহায়।

0: এটি কবিতা আবৃত্তি করবলে আগবাড়ি আহিছে ৰিতম কাশ্যপ আৰু আলোক কোচ।
1: কবিতাৰ শিৰোনাম স্বদেশ প্ৰেম।
2: কবি পদ্মধৰ চলিহা।
1: ধৰণে জনমকে এই মৰতত শিলাময় কৰি তাৰ হিয়া, এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া।
2: আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ।
1: আছে যদি এনে কোনো এনে কাৎচিত চিনিৰা হাতাক ভালকৈ, তাৰ বাবে গায়কৰ উচ্ছাস উঠলি নুঠে তাৰ গুণ গাবলৈ।
2: থাকিলে থাকক তাৰ ডাঙৰ উপাধি জগতত ফুটা ফুটা নাম, থাকক থাকিলে তাৰ বিভূতি বৈভৱ বাসনাই ঢুকি পোৱা মান।
1: কিন্তু তেনে স্বাৰ্থপৰ দূৰ কপলীয়া নাপায় সিয়াতি জনমত, দুগুণ মৰণ ভুগি ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত।
2: তাৰ বাবে কেৱে কুতুনুটোকে চকুলো, কেৱে তাক নকৰে সন্মান, কবিয়ে কবিতা ৰচি নকৰে নকৰে কেতিয়াও তাৰ গুণগান, কেতিয়াও তাৰ গুণগান, কেতিয়াও তাৰ গুণগান। ধন্যবাদ।
0: বিষ্ণুৰাভাৰ গীত পৰিৱেশনত এয়া তেজস প্ৰতিম বৰঠাকুৰ।

0: এটা সাধু শুনাবলৈ আগবাঢ়ি আহিছে শ্ৰেয়া শ্ৰী কাশ্যপ।
1: ঈশপৰ সাধু বাপেক পুতেক আৰু গাধ। সেইদিনা শনিবাৰ পলাশবাৰীত হাত বহিছে বৰ ডাঙৰ হাত। সেই হাতত নানান তৰহৰ বস্তু বেচা কিনা হয়। তালৈ এজন বুঢ়াই এটা গাধ বেচিবলৈ লৈ গৈছে। লগত গৈছে পুতেক। বাপেক পুতেক দুয়ো খোজকাঢ়ি গৈছে। গাধটোক দি

0: হাত। সেই হাতত নানান তৰহৰ বস্তু বেচা কিনা হয়। তালৈ এজন বুঢ়াই এটা গাধ বেচিবলৈ লৈ গৈছে। লগত গৈছে পুতেক। বাপেক পুতেক দুয়ো খোজকাঢ়ি গৈছে। গাধটোক ডিঙিত এগছ জৰি লগাই টানি নিছে। তাৰ পিঠিত বোজা নাই। অলপ দূৰ গৈ সিহঁতে এটা পুখুৰীৰ পাৰ পালে। সেই পুখুৰীলৈ পানী নিবলৈ জাকে জাকে তিৰোতা গৈছিল। সিহঁতে কোৱাকৈ কৰিলে, মূৰ্খ ক'ৰবাৰ গছত লাগেনে? এই বুঢ়াটোৰ ল'ৰাটোতকৈ ডাঙৰ মূৰ্খ নাই। সিহঁতৰ লগত বুজাব গাধ এটা আছে, তথাপিও সিহঁত দুটাই কেনেকৈ খোজকাঢ়ি মৰিছে চোৱাচোন। তিৰোতাকেইজনীৰ কথা শুনি বুঢ়াই ভাবিলে, তিৰোতাবিলাকে সঁচা কথা কি কৈছে। আমি নিশ্চয় মূৰ্খ। বুজা কঢ়োৱা গাধাটোক সুখ দি আমি কষ্ট কৰি যোৱাটো অনুচিত। সি পুতেকক ক'লে, বাপা, তই এই গাধৰ পিঠিত উঠ, মই খোজকাঢ়ি যাব পাৰিম। বাপেকৰ কথা শুনি পুতেক গাধৰ পিঠিত উঠিলে। বুঢ়া পাছে পাছে যাবলৈ ধৰিলে। এইদৰে অলপমান গৈ সিহঁতে আলিৰ দাঁতিত এখন দোকান দেখা পালে। এখন বেঞ্চত বহি দুজন বুঢ়াই হুকা হুপি হুপি কথা পাতি আছিল। তাৰে এজন বুঢ়াই ক'লে, মই নকৈছিলোঁ যে দেশ তললৈ গ'ল? সৌ ল'ৰাটোৰ কাণ্ড চোৱাচোন, সি ভীমজুৰি গাধৰ ওপৰত উঠি গৈছে, বুঢ়া বাপেকক খোজকঢ়াই মাৰিছে। দ্বিতীয় বুঢ়াই ক'লে, নহয় ন আকৌ কি, ঘূৰ কলিকাল হ'ল দেই। বুঢ়াজনৰ কথা শুনি বাপেকে ল'ৰাটোক ক'লে, নাম বোপাই, তই নাম, এইবাৰ মই গাধত উঠোঁ। সেয়া মানুহে বেয়া বুলিছে, উঠা পিতাই বুলি ল'ৰাটোৱে গাধৰ পিঠিৰ পৰা নামিল। এইবাৰ সি বুঢ়া বাপেকক গাধৰ ওপৰত তুলি দিলে। সিহঁত আকৌ যাবলৈ ধৰিলে। অলপ দূৰ গৈ সিহঁতে তিনিজনী তিৰোতা লগ পালে। তিৰোতাকেইজনীয়ে ক'লে, চি কটা, এইপাত ক'ৰ মৰা বুঢ়া অ'। ফুলকলীয়া ল'ৰাটোক খোজকাঢ়িবলৈ দি ফস্তি মাৰি যাবলৈ তাৰ অলপো বেয়া লগা নাইনে? দেশৰ মানুহৰ মৰম দয়া তেনেই লোপ পালে। সিহঁতৰ কথা শুনি বুঢ়াই মুখখন হেমেনা হেমেনি কৰি গাধৰ পাছফালে পুতেককো তুলি ল'লে। এইবাৰ বাপেক পুতেক দুয়ো গাধৰ ওপৰত উঠিল। এইদৰে সিহঁত একেলগে গাধৰ ওপৰত উঠি যোৱা দেখি বাটৰুৱাবিলাকে ফিচিঙা ফিচিঙি লগালে। ল'ৰা ছোৱালীবিলাকে হাত চাপৰি দিলে। তিৰোতাবিলাকে মুখত কাপোৰৰ সোপা দি হাঁহিবলৈ ধৰিলে। অলপ পিছতে গাখীৰৰ ভাৰ লৈ অহা এজন গোৱালে সুধিলে, বুঢ়া এটা, এই গাধটো আপোনাৰেই নে? বুঢ়াই ক'লে, হৈছে, কিয় বা সুধিলে? গোৱালে ক'লে, গাধটো আপোনাৰে বুলি জানিব পাৰিছোঁ, সেইবাবে আপোনালোক দুয়োৰে বাবে তাৰ পিঠিখন চৰকাৰী কৰি লৈছে। বুঢ়াই ক'লে, তাৰপৰানো আপোনাৰ কি লোকচান হ'ল? আমাৰ বস্তু যেনেকৈ ইচ্ছা তেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। গোৱালে ক'লে, নিশ্চয় পাৰে, অৱশ্যে মোৰ একো লোকচান হোৱা নাই। পিছে দুটা দুমুনীয়া মানুহৰ ভৰত গাধটো যে আধা মৰা হ'বলগীয়া হৈছে তালৈ মন কৰিছেনে নাই? এইদৰে তাৰ পিঠিত নুঠি আপোনালোকেহে তাক পিঠিত লোৱা উচিত আটা। বুঢ়াই একো নেমাতি অলপ দূৰ গৈ গাধৰ পিঠিৰ পৰা নামিল। পুতেককো নামিবলৈ ক'লে। সিহঁত দুয়ো গাধৰ আগঠেং দুটা পাছঠেং দুটা জপতেই বান্ধিলে। এডাল কাণমাৰিত সুমুৱাই বাপেক পুতেক দুয়োৱে গাধটো কান্ধত তুলি ল'লে। এইদৰে গাধটোক হাঙি কৰি লৈ হেলাই হেফাই দুয়ো যাবলৈ ধৰিলে। গৈ গৈ সিহঁত এখন দলঙৰ ওপৰত উঠিল। দলঙৰ ওপৰত এজাক ল'ৰা ছোৱালী আছিল। সিহঁতে গাধটো মানুহৰ কান্ধত উঠি যোৱা দেখা পাই কিৰিলি পাৰি নাচিবলৈ ধৰিলে। বান্দৰ বিতলীয়া ল'ৰা ছোৱালীবিলাকৰ হাঁহি খিখিন্দালি শুনি গাধটোৱে চক খালে। ভয়তে সি ঠেংকেইটা আচুৰিবলৈ ধৰিলে। পাছঠেঙৰ বান্ধ খুলি গ'ল। লগে লগে সি দলঙৰ ওপৰৰ পৰা তলৰ নৈত পৰিলগৈ। পানী বৰ দ আছিল। বুঢ়াৰ গাধই হাত নেপালে, পালেগৈ পানীত পুৰি পাতাল পুৰি। এনে অঘটন ঘটা দেখি বাপেক পুতেক দুয়ো হাই হাই কৰি কপালত চকপৰিয়াই কান্দিবলৈ ধৰিলে। বুঢ়াই ক'লে, লোকৰ কথা শুনাৰ ফল হাতে হাতে পালোঁ। সকলোকে সন্তোষ দিব খোজোঁতে কাকো সন্তোষ দিব নোৱাৰিলোঁ। এজন মানুহে সকলোকে একে সময়তে সন্তুষ্ট কৰিব পৰাটো সম্ভৱ নহয়। এই সাধুটোৰ পৰা আমি এই নীতি শিক্ষা পালোঁ যে দহজনৰ দহ কথা শুনিবই গ'লে বাঢ়ে লেঠা। নিজৰ বুদ্ধি শিলৰ খুটি, লোকৰ বুদ্ধি খাই উজুতি। ধন্যবাদ।
1: আজিৰ অনুষ্ঠানত এটি ৰবীন্দ্ৰ সংগীত পৰিৱেশনত এয়া সৃজা সাহা, আনচি ঘোষ আৰু টিয়াছা সাহা।

অনুষ্ঠানৰ শেষত এটি সুৰসমলৈ আগবঢ়াইছে মৈত্ৰেয়ন বৰা, আলোক কোচ, মৈত্ৰেয় দেৱ, চৈতন্য খাটোৱালা, আয়ুষ দত্ত, আয়ানছধৰ গৌতম।

0: ইমান পৰে শ্ৰোতাসকলে, অসম ভেলী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানটিত বাদ্যযন্ত্ৰত সহায় কৰিলে হিৰণ্য শইকীয়া, প্ৰাঞ্জল শইকীয়া আৰু মঞ্জিল গগৈয়ে।
1: ইমান পৰে শ্ৰোতাসকলে কিশোৰ জগত অনুষ্ঠানটিত বালিপাৰাৰ অসম ভেলী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰিলে প্ৰাৰ্থনা বৰাফুকনে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা জিনিয়া শৰ্মাৰ, প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।

শ্ৰোতা ইমান পৰে কিশোৰ জগত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ দিনটো অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাই মাইক্ৰফোনৰ কাষত আজি মই মল্লিকা দত্ত। প্ৰিয় শ্ৰোতা, আজি 3 অক্টোবৰ, ইতিহাসত আজিৰ দিনটোৰ যথেষ্ট তাৎপৰ্য আছে। প্ৰথমে জানো আহক বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোৰ বিষয়ে। 1932 চনৰ আজিৰ দিনটোতে ইৰাকে যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে। দ্বিতীয় বিশ্বযুদ্ধত গ্ৰীচ লিংজিয়াডেজত জাৰ্মান বাহিনীয়ে 92 জন নাগৰিকক হত্যা কৰিছিল 1943 চনৰ আজিৰ দিনটোতে। যুক্তৰাজ্যই বিশ্বৰ তৃতীয় পাৰমাণৱিক শক্তি হিচাপে পৰিগণিত হ'বলৈ সফলতাৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰে 1952 চনৰ আজিৰ দিনটোতে। ইলিয়াছ হুৱে আছিল আমেৰিকাৰ অভিযন্তা আৰু চিলাই মেচিনৰ আৱিষ্কাৰক। তেওঁৰ মৃত্যু হৈছিল 1867 চনৰ আজিৰ দিনটোতে। উইলিয়াম মৰিছৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 1896 চনত। উইলিয়াম মৰিছ আছিল ইংৰাজ কবি আৰু সাহিত্যিক।

শ্ৰোতাসকল, এইবাৰ আহিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। কলিকতাত ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টেষ্ট টিউব শিশু দুৰ্গা ঊৰফে কানুপ্ৰিয়া আগৰৱালৰ জন্ম হৈছিল আজিৰ দিনটোতে। চিকিৎসা বিজ্ঞানী সুভাষ মুখোপাধ্যায় আছিল সৃষ্টিকৰ্তা। তেওঁ এজন ভাৰতীয় বিজ্ঞানী আৰু চিকিৎসক আছিল। তেওঁ ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন পদ্ধতিৰ ব্যৱহাৰ কৰি বিশ্বৰ দ্বিতীয় আৰু ভাৰতৰ প্ৰথম মানৱ সন্তান কানুপ্ৰিয়া আগৰৱালক অৰ্থাৎ দুৰ্গাক জন্ম দিয়াইছিল আজিৰ দিনটোতে 1978 চনত। ভাৰতীয় বিলিয়ৰ্ড খেলুৱৈ গীত চেঠীয়ে বিশ্ব পেচাদাৰী বিলিয়ৰ্ড চেম্পিয়নশ্বিপ জয় কৰিছিল 1992 চনৰ আজিৰ দিনটোতে। দিল্লীত 19তম কমনৱেলথ গেমছৰ শুভাৰম্ভ হৈছিল আজিৰ দিনটোতে 2010 চনত। জে পি দত্ত আছিল ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু চিত্ৰনাট্য লেখক। তেওঁ আজিৰ জন্মদিন। তেওঁৰ জন্ম হৈছিল 1949 চনত। ভাৰতৰ 45তম মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ জন্ম হৈছিল 1953 চনত আজিৰ দিনটোতে। 1923 চনত ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল কাদম্বিনী গাংগুলী। তেওঁৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 1923 চনত। শ্ৰোতাসকল, এইবাৰ আহিছোঁ অসমৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। তিলক হাজৰিকা আছিল এগৰাকী অসমীয়া সাংবাদিক আৰু সাহিত্যিক। তেওঁৰ জন্ম হৈছিল 1921 চনৰ আজিৰ দিনটোতে। শশী শৰ্মা আছিল এগৰাকী অসমীয়া শিক্ষাবিদ, সাহিত্যিক, অনুবাদক আৰু সমালোচক। তেওঁৰ জন্ম 1930 চনৰ আজিৰ দিনটোতে।

প্ৰিয় শ্ৰোতা, আজি গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্মদিন। তেওঁ আছিল অসমৰ এগৰাকী বিশিষ্ট লোকসংগীতৰ শিল্পী। তেওঁ ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল। 1956 চনত ডক্টৰ ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতখনত খোজ পেলায়। গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা আৰু 1988 চনত সংগীত নাটক একাডেমীৰ বঁটা লাভ কৰিছিল এইগৰাকী শিল্পীয়ে। এইগৰাকীৰ শিল্পীৰ জন্ম হৈছিল 1935 চনৰ আজিৰ দিনটোতে। প্ৰিয় শ্ৰোতা, শিল্পীগৰাকীক স্মৰণ কৰি এইখিনিতে আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠৰ এটি গোৱালপৰীয়া লোকগীত।

আজিৰ দিনটো। অনুষ্ঠানটি শুনিলে, আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে মল্লিকা দত্তই। এয়া আকাশবাণী তেজপুৰ। খন্তিক পাছতে 8 বজাত বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্ৰাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। অভিযানকাৰী দলসমূহৰ তালাচীত এতিয়ালৈ 63 লাখ টকা জব্দ কৰা হৈছে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত শিলচৰ পৌৰ নিগমৰ ভোটগ্ৰহণ আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰাজ্য চৰকাৰে অহা 17 অক্টোবৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। জি এছ টি ফাঁকি দিয়াসকলক ধৰা পেলোৱাৰ বাবে জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰি থকা হৈছে আৰু এই তথ্যসমূহ কৰ পৰিদৰ্শক তথা অধীক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব। আৰু ভাৰতে আজি এছিয়ান গেমছত 5টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰত সম্প্ৰতি 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: কৰিব।
1: আৰবিআইয়ে কয় কাৰোবাক পেমেণ্ট কৰাৰ সময়ত অলপ সাৱধান হ'ব।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম এণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ এখনি আলেখ্য, অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী, ৰচনা ভূপেন গোস্বামীৰ। এয়া শুনক আলেখ্যখনি।
3: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰযোগে। এতিয়া আগবঢ়াইছোঁ এখনি জীৱনভিত্তিক আলেখ্য, অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী। আলেখ্যখনিৰ ৰচনা ভূপেন গোস্বামীৰ। এয়া শুনক জীৱনভিত্তিক আলেখ্য, অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী।
4: মই চন্দ্ৰপ্ৰিয়া, বজালী অঞ্চলৰ দৈশিঙৰি গাঁৱত মোৰ পিতৃভিত আছে। মোৰ জন্ম হৈছিল 1900।
5: মানুহ স্থান কাল আৰু ইতিহাসত বন্দী, যি সময়ৰ সোঁতত থাকে সি মৰণশীল, সময়ৰ সোঁতৰ বাহিৰত মানুহ হয় মৃত্যুহীন। এই জীৱন আৰু জগততে মানুহ মুহূৰ্ততকৈ বিশালতৰ হৈ মৃত্যুহীন হ'ব পাৰে। কেৱল প্ৰাত্যহিক জীৱনৰ তুচ্ছতাৰ মাজত জীয়াই থকা অনেকেই সেই সুযোগ গ্ৰহণ কৰাৰ কথা নাভাবে। জীৱনৰ এই বিৰল মুহূৰ্তবোৰ পাৰ হৈ যাবলৈ দি সেই অনেকেই হৈ পৰে মৰণশীল। যিয়ে গ্ৰহণ কৰে সি হয় মৃত্যুহীন, লাভ কৰে অমৰত্ব। অমৰত্বৰ সংজ্ঞা বুজাবলৈ জন্ম হয় এইসকল মানুহে। লক্ষ্য আৰু উদ্দেশ্যৰ সন্ধান বিচৰা এইসকল লোকৰ ওচৰত সিদ্ধি হয় গৌণ। লক্ষ্য আৰু উদ্দেশ্যৰ সন্ধানে সৃষ্টি কৰে সমস্যাৰ। এই সমস্যাক অতিক্ৰম কৰি নিজে কাঁইটীয়া পথেৰে পথ বুলি এৰি থৈ যায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক সোণসেৰীয়া পথ। এই মহা উদ্দেশ্যৰ সন্ধান পাইছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে।

0: তেতিয়া ভাৰত মাতৃ আছিল ব্ৰিটিছৰ প্ৰদানত। এটা পৰাধীন জাতিৰ চিন্তা চৰ্চানো কিমান ওপৰলৈ যাব পাৰে। এই দোষৰ পৰা মোৰ জন্মগাঁও দৈশিঙৰী আৰু তাৰ বাসিন্দাসকলো মুক্ত নাছিল। মোৰ পিতা আছিল ৰতিৰাম মজুমদাৰ আৰু আই গংগাপ্ৰিয়া। শৈশৱতে মোৰ মনৰ মাজত পিতাৰ এক উদাৰ দৃষ্টিভংগী, বিদ্যানুৰাগী, নৈতিক দিশত কোনো ধৰণৰ আপোচ নকৰা গুণবোৰে এক আদৰ্শৰ সৃষ্টি কৰিছিল। সেয়ে হয়তো জীৱনৰ নানা ঘাত প্ৰতিঘাত, খলা বমা বাদ বলোতে পিতাৰ আদৰ্শই মোক অদম্য সাহস দিছিল, দিছিল অসীম ধৈৰ্য। নিজৰ গাঁও দৈশিঙৰীত স্ত্ৰী শিক্ষাৰ প্ৰচলন আৰু সুবিধা নথকাৰ সত্ত্বেও প্ৰবাসত ৰাখি ছোৱালীক শিক্ষা দিয়াৰ কথা ভবা মোৰ পিতা ৰতিৰাম মজুমদাৰ আৰু আই গংগাপ্ৰিয়াৰ মুখ দুখনে মোক মোৰ জীৱনকালত অহৰহ প্ৰেৰণা দি আহিছিল।
1: তিহুৰ ওচৰৰ ভালুকি গাঁৱৰ প্ৰাইমেৰী স্কুলৰ পৰা চন্দ্ৰপ্ৰিয়া আৰু তেওঁৰ ভগ্নী ৰামেশ্বৰীয়ে প্ৰাইমেৰী পৰীক্ষা পাছ কৰি কঁঠালমুৰিৰ ল'ৰা MV স্কুলত কিছুদিন পঢ়িছিল। সেই সময়ত গাঁওসমূহৰ বাট পথবোৰ অতি দুৰ্গম আছিল, সেইবাবেই MV স্কুলৰ শিক্ষা চন্দ্ৰপ্ৰিয়াই সাং কৰিব নোৱাৰিলে।
2: শিক্ষাৰ প্ৰতি থকা অদম্য বাসনাই

0: নন্দপ্ৰিয়াক ঘৰতে আবদ্ধ কৰি ৰাখিব নোৱাৰিলে। দৈশিঙৰীৰ হেডপণ্ডিত কৃষ্ণকান্ত দত্তৰ প্ৰাইমাৰী স্কুলত পুনৰ শিক্ষা আৰম্ভ কৰি শৈশৱতে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। আগ্ৰহ আৰু মেধাৰ স্বাক্ষৰ হিচাপে এই স্কুলতে চন্দ্ৰপ্ৰিয়াই পাইছিল পঞ্চম জৰ্জৰ ছাপমোহৰ মৰা এটি মেডেল।
1: সেই সময়ত নাৰীৰ উচ্চ শিক্ষাৰ কল্পনা আকাশ কুসুম আছিল। সমাজত নাৰীয়ে সদায় অৱহেলিত বঞ্চিত হৈ থাকিব লাগিছিল। পুৰুষ প্ৰধান সমাজৰ সেয়াই আছিল নীতি। শৈশৱতে চন্দ্ৰপ্ৰিয়াৰ অকণি হিয়াত এই নীতিয়ে খুন্দিয়াই থকা সৰকা কৰি তুলিছিল।
0: ভৱিষ্যতৰ বুকুত কল্পনাৰ তুলিকাৰে নানা ৰঙৰ ছবি আঁকিব বিচৰা চন্দ্ৰপ্ৰিয়াৰ মনটো উচ্চ শিক্ষাৰ আকাংক্ষাই আকুল কৰি তুলিছিল। কিন্তু দৈশিঙৰী গাঁৱত তাৰ কোনো পথ নেদেখি হতাশ হৈছিল। তাতেই অংকুৰণ হৈছিল চন্দ্ৰপ্ৰিয়াৰ মনৰ মাজত দুৰ্মত সাহসৰ এক সৰ্বগ্ৰাহী বীজ। নিজৰ সীমিত জ্ঞানেৰে এককভাৱে চন্দ্ৰপ্ৰিয়াই দৈশিঙৰী গাঁৱৰ ওচৰৰে অকয়া গাঁৱত গঢ়ি তুলিছিল এক বালিকা বিদ্যালয়।
2: মই চন্দ্ৰপ্ৰভা বাইদেউৰ বিষয়ে মই নিমাগলৈ গৈছিলোঁ। যিখন ঠাইত আছিল দৈশিঙৰী বুলি, সেইখন একেবাৰে ভিতৰুৱা ঠাই। তেওঁ তেতিয়াই চাইকেল চলায় তেওঁ অহা যোৱা কৰিছিল। তাৰপিছতে ল'ৰা ছোৱালীবিলাকক গোটাই চোটাই ঘৰৰ পৰা নি তেনেকৈ পঢ়াটো আৰম্ভ কৰিছে সিহঁতৰ। সেই সময়তে নীল বৰুৱা বুলি যে আছিলে নগাঁৱৰ দেৱকান্তহঁতৰ দেউতাক নীলকান্ত বৰুৱা, তেখেত স্কুলৰ হেৰি আছিলে। তেতিয়া তেখেতে গৈতো দেখি বিচুৰ দেখাইছে যে ইমান পিছপৰা ঠাই, তেনেকৈ তেখেতে মানে পঢ়াইছে হেৰি কৰিছে। তেতিয়া স্কুলখনক এখন হেৰি দিলে আৰু, স্বীকৃতি দিলে আৰু। দি সেই যে আৰু তেখেতৰ আৰম্ভ হ'ল কাম কৰা, তাৰ শেষ নাই আৰু।
0: এগচি চাকিয়ে যেনেদৰে সহস্ৰ চাকি জ্বলাই ঘোৰ অন্ধকাৰ আঁতৰাই পোহৰৰ দীপাৱলী পাতে, তেনেদৰে কিছু শিক্ষাৰ আভাস পোৱা চন্দ্ৰপ্ৰিয়াই কৈশোৰতে উপলব্ধি কৰিছিল শিক্ষা অবিহনে নাৰী মুক্তি সম্ভৱ নহয়।
1: সেয়ে পিছপৰা গাঁও অঞ্চলৰ অকণমানি বালিকাসকলৰ শিক্ষাৰ পোহৰেৰে আগবঢ়াই নিয়াৰ বাবেই আছিল চন্দ্ৰপ্ৰিয়াৰ এই প্ৰচেষ্টা। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন পৰিক্ৰমাত কিশোৰী অৱস্থাতে লগ পোৱা এগৰাকী উল্লেখযোগ্য ব্যক্তি হ'ল সেই সময়ৰ স্কুল পৰিদৰ্শক নীলকান্ত বৰুৱা। নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়াৰ বুদ্ধি, মেধা আৰু সাহসৰ উমান পাই ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি বাহিৰৰ লগত পৰিচয় হৈ নিজকে গঢ়াৰ পথ সন্ধান দিছিল। সেই পথেৰে আগবাঢ়ি চন্দ্ৰপ্ৰিয়া আৰু ভনীয়েক ৰামেশ্বৰীয়ে নগাঁৱৰ মিছন স্কুলত চন্দ্ৰপ্ৰিয়াই চন্দ্ৰপ্ৰভা আৰু ৰামেশ্বৰীয়ে ৰজনীপ্ৰভা নামেৰে ভৰ্তি হৈছিল 1915 চনত। পৰাধীন দেশৰ বুকুত তেতিয়া ব্ৰিটিছৰ পদধ্বনিয়ে দেশৰ প্ৰজাক উৎকণ্ঠিত কৰি তুলিছিল। অসহায় হৈছিল জীৱন ধাৰণ।
0: পদে পদে অৱহেলিত, অপমানিত, শোষিত হৈছিল ভাৰতীয়সকল। এই মিছন স্কুলতো সুদূৰ আমেৰিকাৰ পৰা অহা শিক্ষয়িত্ৰী মিছ লঙৰ ভাৰতীয় ছোৱালীৰ প্ৰতি কৰা অসম ব্যৱহাৰ আৰু অসহ্যকৰ বঞ্চনাৰ প্ৰত্যুত্তৰত চন্দ্ৰপ্ৰভাই প্ৰতিবাদৰ অগণিত জৰি উঠিছিল।
3: আপুনি অইন এখন দেশৰ পৰা আহি আমাৰ নিজৰ দেশতে আমাক ইমান অপমানজনক কুবাক্য শুনাইছে? আমাৰ ইয়াৰে বায়ু পানীৰে পুষ্ট হৈ আমাৰ মাটিত আশ্ৰয়স্থল সাজি আমাকে ওলোটাই ইমান ব্যংগ, ইমান বিব্ৰস্তা, ইমান তুচ্ছতাচিল্ল কৰিছে? মেডাম, আপোনাৰ এই অপমানজনক কথাবোৰ প্ৰত্যাহাৰ নকৰিলে আমি কিন্তু ইমান ডাঙৰ আন্দোলন কৰিম যে তাৰপিছত আপোনালোকে সুখেৰে ইয়াত মিছন স্কুল চলাই যাব নোৱাৰিব।
1: নগাঁও মিছন স্কুলতে চন্দ্ৰপ্ৰভাৰ সহজ সৰল মনটোত অন্যায় অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বীজ অংকুৰিত হৈছিল 1918 চন। নৰ্মেল স্কুলৰ পৰা পাছ কৰি চন্দ্ৰপ্ৰভা তেজপুৰলৈ আহে। বুৰঞ্জী প্ৰসিদ্ধ চহৰ তেজপুৰ।

অসম মাতৃৰ বুকুত প্ৰকৃতিয়ে নিজ হাতে সৌন্দৰ্যৰ লালিমা সানি সজাই পঢ়াই গঢ়ি দিয়া নৃত্যপতিয়সী বাণ ৰজাৰ জীয়ৰী উষাৰ ৰাজ্য তেজপুৰ।

0: মহাবাহু লুইতে চৰণ ধুৱাই থকা, অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা বহুতো সন্তানৰ প্ৰসৱিনী তেজপুৰ চহৰলৈ আহি চন্দ্ৰপ্ৰভাই ছোৱালী মজুলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদৰ দায়িত্ব লয়।
1: ভাৰতবৰ্ষৰ আকাশত ধ্বনিত হোৱা স্বাধীনতাৰ হেঁপাহৰ জয়ধ্বনি তেতিয়া তেজপুৰৰ আকাশে বতাহে পূৰ্ণোদ্যমত নিনাদিত হৈছিল। অসমীয়া ডেকা শক্তিৰ স্বাধীনতাৰ স্বপ্নৰেখেৰে তেজপুৰ উত্তাল আছিল। জ্যোতিপ্ৰসাদ আগৰৱালা,
0: অমিয় কুমাৰ দাস,
1: চন্দ্ৰনাথ শৰ্মা,
0: কালীচৰণ ভট্টাচাৰ্য,
1: লক্ষীধৰ শৰ্মা,
0: জ্যোতিপ্ৰসাদৰ মাতৃ কিৰণময়ী আগৰৱালা,
1: চন্দ্ৰবালা পতংগীয়া আদিৰ সংগই চন্দ্ৰপ্ৰভাৰ হৃদয়ত দেশপ্ৰেমৰ ফল্গুধাৰা প্ৰবাহিত কৰিছিল। স্বদেশৰ হকে জীৱন যাপন কৰা যি বীজমন্ত্ৰ, সেই মন্ত্ৰ চন্দ্ৰপ্ৰভাই পাইছিল তেজপুৰতে।
0: তেজপুৰৰ প্ৰকৃতে চন্দ্ৰপ্ৰভাৰ জীৱনৰ অন্য এখন দুৱাৰ মুকলি হৈছিল।
2: হৰকানী বাইদেউ যেতিয়া ইয়াত তেজপুৰত আছিল তেতিয়া হৰকানী বাইদেউক একে ওচৰৰ পৰা পাইছোঁ। তাৰ আগতে শুনিছোঁ যে গান্ধীজী আহোঁতে এই হেৰিত প্ৰকৃত মানে মোৰ শাহুৰ লগত, কিৰণময়ীৰ লগত কেনেকৈ তেওঁ মানে ইমান জড়িত আছিল যে সেইখন ঘৰ এখন আছিল। গতিকে তাৰ থ্ৰুৱেদি সেই গান্ধীজীক লগ পাইছে, গান্ধীজীক বহুত কথা সুধিছে, এনেকুৱা ধৰণে মানে তেওঁ আৰম্ভ কৰি দিছে আৰু তেতিয়াই।
1: 1918 চনত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ সভাপতিত্বত তেজপুৰতে অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত কানি বৰবিহ নিবাৰণৰ ওপৰত অমিয় কুমাৰ দাসে আগবঢ়োৱা প্ৰস্তাৱক সমৰ্থন কৰি জীৱনত পোন প্ৰথমবাৰৰ বাবে মুকলি মঞ্চত উদাত্ত কণ্ঠে সাৱলীল শব্দ সম্ভাৰেৰে অগ্নিবৰ্ষী ভাষণ দি চন্দ্ৰপ্ৰভাই ৰাইজৰ মণিকোঠাত এগৰাকী বাগ্মিতা সম্পন্ন নাৰী হিচাপে প্ৰতিষ্ঠিত হৈছিল। 1921 চনৰ 20 আগষ্টৰ দিনা গান্ধীজী তেজপুৰলৈ আহিছিল।
2: হৰকানী বাইদেউ যেতিয়া ইয়াত তেজপুৰত আছিল গান্ধীজী আহোঁতে হেৰিত প্ৰকৃত মানে মোৰ শাহুৰ লগত, কিৰণময়ীৰ লগত কেনেকৈ তেওঁ মানে ইমান জড়িত আছিল যে সেইখন ঘৰ এখন আছিল। গতিকে গান্ধীজীক লগ পাইছে, গান্ধীজীক বহুত কথা সুধিছে, এনেকুৱা ধৰণে মানে তেওঁ আৰম্ভ কৰি দিছে আৰু তেতিয়া।
1: জাতিৰ পিতা গান্ধীজীৰ চৰণ স্পৰ্শ কৰি তেওঁৰ আদৰ্শেৰে দেশৰ কাৰণে জীৱন পণ কৰাৰ শপত খাইছিল চন্দ্ৰপ্ৰভাই।
0: অসহযোগ আন্দোলনৰ মুখ্য কৰ্ম বিদেশী বস্তু বৰ্জন, খাজানা বন্ধ, কানি ভাং আদি মাদক দ্ৰব্য বৰ্জন, আইন আদালত বৰ্জন, পঞ্চায়ত গঠন আদি কামত চন্দ্ৰপ্ৰভাই সমগ্ৰ অসমতে এক আলোড়নৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল।
1: মহিলাসকলৰ সৰ্বতোপ্ৰকাৰ উন্নতি, নাৰী নিৰ্যাতন, সমাজৰ পৰা জলাঞ্জলি দিয়াৰ বাবে, একমুঠে নাৰীসকলক সংগঠিত কৰাৰ বাবে কিৰণময়ী আগৰৱালা আৰু কেইগৰাকীমান মহিলাৰ সহযোগত তেজপুৰ মহিলা সমিতি নামৰ এটি মহিলা সংগঠনৰ গুৰি ধৰে।
0: তেজপুৰতে ডেকা সাহিত্যিক শিক্ষক দণ্ডিনাথ কলিতাৰ লগত চন্দ্ৰপ্ৰভাৰ পৰিচয় হয়। পৰিচয়তে ৰূপ লয় অমৰ প্ৰেমৰ। পৰিণতিত দুয়োৱে সমাজৰ অগোচৰত গন্ধৰ্ব বিবাহপাশত আবদ্ধ হয়। ৰক্ষণশীল সমাজে দুয়োৰে যুগ্ম জীৱনৰ স্বীকৃতি নিদিলে।
1: জাতি কুলৰ বৈষম্যত এই মিলন সামাজিক স্বীকৃতিৰ পৰা বঞ্চিত হ'ল। দুটি মন, দুটি প্ৰাণ বিচ্ছেদৰ বন্যাত উটি গ'ল। সাক্ষী ৰ'ল মাথো নিষ্পাপ দেৱশিশু অতুল।
0: জীৱনৰ এই বিশেষ ঘটনাই তেওঁক কৰি তুলিলে চিৰ বিদ্ৰোহিণী।
2: আটাইতকৈ ডাঙৰ কথা হৈছে যে মহিলাক ইমান সোমোৱাই থৈছিল, ইমান

0: পৰি আছিল। আজি অসমৰ মহিলা বহুত আগৰণুৱা, একমাত্ৰ খৰিকানী বাইদেউ তাৰ হ'ল গুৰি সাহিত্য সভা হৈছিলে নগাঁৱত। তেওঁ যেতিয়া গৈ পেলাই দেখিলে, তাত যেতিয়া দেখিলে যে গোটেই এনেকুৱা কিবা বেৰা দি দিছে আৰু চিট দি এনেকুৱা বাঁহৰ কৰি থয়, তাৰ ভিতৰত গোটেইবিলাক তিৰোতামান সোমাই আছে আৰু মতা মানুহবিলাকে আৰু এইফালে গোটেই সভা শুৱনি কৰিছে। তেওঁ কিয় আপোনালোক পিঞ্জৰাত সোমাই আছে বুলি গোটেই ভাঙি উলিয়াই দিলে, আঁতৰাই পেলাই আৰু চবকে উলিয়াই আনি পেলাই সমানে বহুৱালে। সেইটো তেওঁলোকে ডাঙৰ মানে হেৰি, ইমান গোটেই পুৰুষৰে সেইখন সাহিত্য সভা হৈছে আৰু সেই যে সাহসিকতাটো, সেইটো তেওঁলোকে সাংঘাতিক দিছে।
1: ঊনৈছশ পঁচিছ চন নগাঁৱত স্বৰ্গীয় ৰজনীকান্ত বৰদলৈ সভাপতিত্বত বিৰাট সভামণ্ডপত অসম সাহিত্য সভাৰ মুকলি অধিৱেশন বহিছে। মই নিজেও তালৈ গৈছিলোঁ। সভা সমিতিত সেই সময়ত বহাৰ ব্যৱস্থা, ভদ্ৰ মহিলাৰ নিমিত্তে সভামণ্ডপৰ এচুকে বাঁহৰ কাঠিৰ চিকৰাণত তিৰোতাসকলে সেই চিকৰাণত বহি বাঁহৰ কাঠিৰ ফাকেৰে দীঘল ওৰণি মূৰত লৈ পুৰুষৰ সেই কাৰ্যকলাপ চাই নিজকে কৃতাৰ্থ মানিছিল। মই চিকৰ বাহিৰত বহা সমাজখনৰ আগশাৰীৰ আসন এখনত বহিলোঁগৈ। মোক ক'বলৈ দিলে সভাপতিয়ে। মই মোৰ জ্বলি পুৰি থকা অন্তৰেৰে পুৰুষ মহিলাৰ মাজত থকা সেই অপমানজনক ব্যৱস্থাৰ কথাকে দাঙি ধৰিলোঁ মাত্ৰ। বিপ্লৱ ততালিকেই আৰম্ভ হ'ল। বাঁহৰ চিক ভাঙি মহিলাসকল ওলাই আহিল আৰু মোৰ মতে সেই সৰ্বপ্ৰথম সমাজত মহিলাই কৰা সামাজিক বিপ্লৱ।
2: বিপ্লৱী চেতনা সম্পন্ন চন্দ্ৰপ্ৰভাই মহিলাসকলৰ প্ৰগতিৰ বাবে সদু অসম ভিত্তিত এখন মহিলা সমিতি গঠন কৰাৰ সপোন দেখিছিল। সেই সপোন দিঠকত পৰিণত হৈছিল ঊনৈছশ ছাব্বিছ চনত ধুবুৰীত বহা অসম সাহিত্য সভাৰ অধিৱেশনৰ সময়ত।
3: বেণুধৰ ৰাজখোৱাৰ সভাপতিত্বত হোৱা সেই অধিৱেশনতে তেখেতৰ পৰামৰ্শ লৈ চন্দ্ৰপ্ৰভাই অসম মহিলা সমিতিৰ জন্ম দিয়ে।
2: অসম কিশোৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বদেশ প্ৰেমৰ অগ্নিমন্ত্ৰই বিদ্ৰোহিণী চন্দ্ৰপ্ৰভাক বন আইন উলংঘা কাৰ্যসূচীত সক্ৰিয়ভাৱে যোগদান কৰিবলৈ উদ্বুদ্ধ কৰিছিল।
3: এই আইন অমান্য আন্দোলনতে পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰপ্ৰভা গ্ৰেপ্তাৰ হয়।
2: সেয়া আছিল ঊনৈছশ একত্ৰিছ চনৰ ন জানুৱাৰী। সেই বছৰৰে মাৰ্চ মাহৰ কৰাচীত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ চন্দ্ৰপ্ৰভাই প্ৰতিনিধি হিচাপে গৈ যোগদান কৰিছিল। তাতেই
3: বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, হেম বৰুৱা, শংকৰ বৰুৱা আদিৰ দৰে অসমৰ আগশাৰীৰ নেতাৰ লগতে অসংখ্য সৰ্বভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ সান্নিধ্যই চন্দ্ৰপ্ৰভাক এক নতুন দৃষ্টি প্ৰদান কৰিছিল। ঊনৈছশ বিয়াল্লিছ তিয়াল্লিছ চন জল স্থল অন্তৰীক্ষত স্বাধীনতাৰ শেষ ৰণৰ দামামা বাজি উঠিছিল।
2: মহাত্মা গান্ধীৰ
3: তৰিলে দেশ মৰিলে স্বৰ্গ
2: মন্ত্ৰীৰে দীক্ষিত হৈ কোটি কোটি ভাৰতীয় ৰাজপথলৈ ওলাই আহিছিল। অসমৰ আকাশতো শেষবাৰৰ বাবে ধ্বনিত হৈছিল মুক্তিযুদ্ধৰ তেজুদীপ্ত গান।
3: শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননি, কনকলতা বৰুৱা, কুশল কোঁৱৰ, মুকুন্দ কাকতি, মদন ৰাউতা আদি, চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণ ৰাম ফুকন, লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা, মৌলানা তয়াবুল্লা, লক্ষ্যধৰ চৌধুৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, ডাক্তৰ ঘনশ্যাম দাস আদি অসম মাতৃৰ সুযোগ্য সন্তানৰ নেতৃত্বত অসমত গঢ়ি উঠা গণবিপ্লৱত চন্দ্ৰপ্ৰভাই দিন ৰাতি চিন ভিন নোহোৱাকৈ কাম কৰিছিল।
2: গান্ধীজীৰ অহিংস নীতিকে খামোচ মাৰি ধৰি থাকি চন্দ্ৰপ্ৰভাই সংগ্ৰামৰ বহ্নিশিকা সমগ্ৰ বজালী, পাঠশালা, বৰপেটা আদি ঠাইত বিয়পাই দিছিল। সংগঠিত কৰিছিল মহিলা কৰ্মীসকলক, কাৰাবৰণ কৰিছিল, পুলিচৰ হাতত বেয়াকৈ অপদস্থ হৈছিল। গুৱাহাটীৰ জেলত থকা সময়তে চন্দ্ৰপ্ৰভাৰ পুত্ৰ অতুল শ

0: শইকীয়াও সহবন্দী হিচাপে আছিল। সেয়া আছিল এক বিৰল মুহূৰ্ত। সুযোগ্য মাতৃৰ সুযোগ্য সন্তান অতুল শইকীয়ায়ো স্বৰাজৰ হকে কাম কৰি কাৰাবন্দী হৈছিল। অতুল শইকীয়া তেতিয়া কটন কলেজৰ ছাত্ৰ আছিল।
1: পিছলৈ চন্দ্ৰপ্ৰভাৰ পুত্ৰ এই অতুল শইকীয়াই ট্ৰেড ইউনিয়নৰ প্ৰখ্যাত নেতা হিচাপে খ্যাতি লাভ কৰিছিল আৰু অসম বিধানসভাৰ MLAৰ আসন অলংকৃত কৰিছিল।
2: আন দেশৰ আন্দোলনত নাৰীক অনুগামী হিচাপে পোৱা যায়। ভাৰতৰ স্বৰাজ আন্দোলনত নাৰীয়ে নেতৃত্ব পৰ্যন্ত লাভ কৰে। অসমক সকলোৱে পিছপৰা প্ৰদেশ বুলি জানে, কিন্তু এটা বিষয়ত এই প্ৰদেশ যে সবাতোকৈ আগবঢ়া তাত কোনো সন্দেহ নাই। 1921 চনত গান্ধীজীৰ আদৰ্শত অনুপ্ৰাণিত হৈ ইয়াৰ তিৰোতা কৰ্মক্ষেত্ৰত নামিল। 1926 চনৰে পৰা অসম মহিলা সমিতি নামে প্ৰাদেশিক নাৰী অনুষ্ঠানটিৰ দ্বাৰাই সংগবদ্ধ হৈ সমাজ সংস্কাৰত একানপতীয়া হৈ লাগিল। আৰু স্বৰ্ণলতা শইকীয়া, বেগম মজিদা আহমদ, নাৰায়ণী সন্দিকৈ, কমলালয়া কাকতি আদি পৰলোকপ্ৰাপ্তা আৰু জীৱিত বহুত নেত্ৰীৰ নেতৃত্বত এই সমিতিয়ে ধাৰাবাহিকভাৱে সমাজৰ অসংখ্য কাম কৰি পৰ্দা প্ৰথা, বিলাসিতা আৰু বহু কুপ্ৰথা দূৰ কৰি একাগ্ৰতাৰে ৰাজনৈতিক আন্দোলনত নামি বাহিৰে ভিতৰে নাৰীক আগুৱাই নিয়ে।
0: অক্লান্ত মানসিক আৰু শাৰীৰিক পৰিশ্ৰমেৰে গঢ় দি তোলা অসম প্ৰাদেশিক মহিলা সমিতিখন আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সাধনাৰ কৰ্মক্ষেত্ৰ। ইয়াৰ মাজৰেই তেওঁ বিচাৰিছিল ৰক্ষণশীল সমাজৰ বেহু ভাঙি অৱদমিত নাৰী সমাজক মূৰ তুলি থিয় কৰাই বিশ্বৰ দৰবাৰত অসমীয়া নাৰীক সমমৰ্যাদা প্ৰদান কৰিবলৈ।
1: অফুৰন্ত প্ৰাণশক্তি আৰু অদম্য কৰ্মশক্তিৰ প্ৰতিমূৰ্তি চন্দ্ৰপ্ৰভাৰ নেতৃত্বত সমগ্ৰ অসমতে গঢ় লৈ উঠিছিল নাৰী জাগৰণৰ এক সবল আন্দোলন, যি আন্দোলনৰ ফলশ্ৰুতিতে জন্ম হৈছিল গাঁৱে ভূঞে চহৰে নগৰে একোখনকৈ মহিলা সমিতিৰ। অসম প্ৰাদেশিক মহিলা সমিতিখনেই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গণতান্ত্ৰিক নাৰী অনুষ্ঠান হিচাপে স্বীকৃত হৈ বিশ্বত অসমৰ নাৰীৰ মৰ্যাদা বৃদ্ধি কৰিছিল।
0: 1948 চনৰ 30 জানুৱাৰীৰ দিনা জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু হৈছিল। সমগ্ৰ ভাৰতবাসীয়ে এইগৰাকী মহাপুৰুষৰ বিয়োগত গোটেই দেশতে প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিল।
1: অসমতো মন্দিৰ, মছজিদ, গীৰ্জাঘৰত প্ৰাৰ্থনা কৰা মানুহৰে ভৰি পৰিছিল। হাজোৰ মাধৱ মন্দিৰতো প্ৰাৰ্থনা সভাৰ ব্যৱস্থা কৰা হৈছিল। লোকে লোকাৰণ্য হৈছিল মাধৱ মন্দিৰৰ প্ৰাংগণ। পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে চলি অহা কুপ্ৰথা আৰু অন্ধবিশ্বাসৰ ভিত্তিত মন্দিৰ প্ৰাংগণত অনুসূচিত জাতিৰ লোকক প্ৰৱেশ পথত বাধা প্ৰদান কৰা হৈছিল।
0: চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সবল নেতৃত্বত যোৱা মহিলা কৰ্মীসকলে অশেষ চেষ্টা আৰু সাহসেৰে এই বাধাৰ প্ৰাচীৰ ভাঙি অনন্তকাললৈ মন্দিৰত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে প্ৰৱেশৰ অধিকাৰ প্ৰচলিত কৰিছিল। বিশ্বৰ ইতিহাসত ধৰ্ম আৰু সমাজ সংস্কাৰৰ বাটত মহিলাই এনেভাৱে আগভাগ লৈ জয়ৰ দুণ্ডুভি বজোৱাৰ দৃষ্টান্ত অতিকৈ বিৰল। ৰাজনীতিৰ ক্ষেত্ৰখনতো পুৰুষৰ সমানে সমানে মহিলাক আগবঢ়াই নিবৰ বাবে চন্দ্ৰপ্ৰভাই যৎপৰোনাস্তি চেষ্টা কৰিছিল।
1: সেয়ে স্বাধীন ভাৰতবৰ্ষৰ কংগ্ৰেছৰ আসনসমূহত মহিলা প্ৰতিনিধিৰ সংখ্যা বঢ়োৱাৰ বাবে জোৰ দিছিল। লগতে মহিলাসকলকো ৰাজনীতিৰ অংশীদাৰ হ'বলৈ উদ্বুদ্ধ কৰিছিল।
0: তাৰেই সোণালী ফচল হিচাপে ৰাজ্যখনে পাইছিল অমলপ্ৰভা দাস, পুষ্পলতা দাস, উষা বৰঠাকুৰ, মঞ্জুলা দেৱী, মফিদা আহমেদ, কমল কুমাৰী বৰুৱাৰ দৰে আগশাৰীৰ ৰাজনীতিজ্ঞা মহিলাসকল।
1: চন্দ্ৰপ্ৰভাই নিজেও 1957 চনত বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন পাইছিল, কিন্তু নিৰ্বাচনত তেওঁ জয়লাভ কৰিব নোৱাৰিলে। এগৰাকী প্ৰতিবাদী বিপ্লৱী মহিলা হিচাপে যদিও চন্দ্ৰপ্ৰভা শইকীয়ানী আজি সমাজত প্ৰতিষ্ঠিত হৈছে, কিন্তু এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰিণী মহিলাৰ হাতত কলমেও যে প্ৰাণ পাই সৃষ্টিৰ কামনাত উদ্বুদ্ধ হৈ কাকতৰ ওপৰত ৰচনা কৰিছিল উন্নত মানৰ সাহিত্য, সেই কথা বহুতৰে অগোচৰ।
0: প্ৰকাশিত উপন্যাস, পিতৃভিথাৰ উপৰিও তেওঁৰ কলমে সৃষ্টি কৰিছিল অপৰাজিতা,

0: লেখনিৰ প্ৰযোজনা তপন দত্তৰ।
1: শ্ৰোতা, ইমান পৰে ভূপেন গোস্বামী ৰচিত আলেখ্য অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ শিল্পী অৰুণ দাসৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

ক্ষমা কৰিব শ্ৰোতাই, ইমান পৰে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম এণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ শিল্পী অৰুণ দাসৰ কণ্ঠৰ কীৰ্তিমান গীত।

0: শুনক শুনক শুনক রাইজ সকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। টোটালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনার কোনো পরিবর্তন হোৱা নাই, তেন্তে আপনার ব্যাংক বা এটিএম বা বিজনেস করেসপন্ডেন্ট অর্থাৎ বিসির ওচৰলৈ যাব বা ব্যাংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বর বা মোবাইল ব্যাংকিং এপ বা চিঠির জড়িয়ে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: শ্ৰোতে অৰুণ দাসৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

0: শ্ৰোতে ইমান পৰে অৰুণ দাসৰ কণ্ঠৰ গীতকেইটাই শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ ইতিপূৰ্বে প্ৰচাৰিত আজিৰ অতিথি অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
1: এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছোঁ আজিৰ অতিথি। আজিৰ অতিথি অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা ওৰফে কুমুদ হাজৰিকাক। নমস্কাৰ।
2: নমস্কাৰ।
1: আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: প্ৰথমে কুমুদ হাজৰিকা কেনেদৰে ৰঞ্জু হাজৰিকা হ'ল, ৰঞ্জু হাজৰিকাৰ সৃষ্টি কেনেদৰে হ'ল?
2: মোৰ জন্ম শোণিতপুৰ জিলাত, তেতিয়া অবিভক্ত দৰং জিলা আছিলে যেতিয়া মই জন্ম হওঁ। সেই দৰং জিলাৰ মোনাবাৰী চাহ বাগিচাৰ নাম বোধহয় সকলোৱে জানে, অতি বিখ্যাত চাহ বাগিচা, এছিয়াৰ আটাইতকৈ ডাঙৰ বুলি কয়। সেই চাহ বাগিচাত দেউতাই কৰ্মসূত্ৰে আছিলে আৰু মই তাতেই জন্ম হৈছিলোঁ। জন্মৰ পিছৰে পৰা প্ৰথম সময়খিনি 3-4-5 বছৰলৈকে মই তাতে পঢ়া শুনা কৰিছিলোঁ। মোক ঘৰত সকলোৱে ৰঞ্জু বুলিয়েই মাতিছিলে। আৰু ৰঞ্জু আৰু কুমুদ দুয়োটা মোৰেই নাম, কিন্তু স্কুল কলেজত মই কুমুদ হাজৰিকা নামে জনাজাত হৈছিলোঁ আৰু তেতিয়া ৰঞ্জু হাজৰিকা নামটো তল পৰি গৈছিলে ঘৰুৱা নাম এইটো। দেউতাই পঢ়া শুনাৰ বিশেষ সুবিধাৰ্থে মোক কলিয়াবৰত ৰাখিছিলে, দেউতাৰ জন্মস্থান কলিয়াবৰ সোণাৰী গাঁও। তাতে মই পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছিলোঁ। আৰু সেইটোৱেই কথা যে কুমুদ হাজৰিকা পিছলৈ ৰঞ্জু হাজৰিকা হ'ল লিখা মেলাৰ ক্ষেত্ৰত। যিহেতু কুমুদ হাজৰিকা নামটো কাৰো আকৰ্ষণীয় কোনো একো নাই বুলি ভাবে বহুতে, যাৰ কাৰণে সেইটো
1: নিজক ৰঞ্জু হাজৰিকা ৰূপে
2: মই প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হ'লোঁ। আৰু সেই নামটো ইমানেই জনপ্ৰিয় হৈ পৰিল, প্ৰথমখন কিতাপৰ পৰাই মোৰ মানে এখনো কিতাপ আজিলৈকে ঘূৰি অহা নাই প্ৰকাশকৰ পৰা। আৰু প্ৰথমখন কিতাপ মই হাইস্কুলীয়া জীৱনতে লিখিছিলোঁ আৰু সেইখন ডাঙৰ প্ৰকাশক সেই সময়ৰ পাণবজাৰৰ গ্ৰন্থপীঠ। এনেদৰে মোৰ কিতাপখন আগ্ৰহেৰে ল'ব বুলি মই ভাবিবই পৰা নাছিলোঁ আৰু সেয়াই আৰম্ভণি মোৰ কিতাপৰ। 1973 চনত
1: আপোনাৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ হৈছিল
2: আৰু সেই গ্ৰন্থখনৰ নাম বহুৰূপী আছিলে।
1: বহুৰূপী হয়। মোনাবাৰী চাহ বাগিচাত আৰম্ভ কৰা শিক্ষা জীৱন পাছলৈ কেনেদৰে আগবঢ়াই নিলে?
2: অলপ আগতে কৈছোঁ মই যে দেউতাই মোক পঢ়া শুনাৰ সুবিধাৰ্থে গাঁৱত ৰাখিছিলে, দেউতাৰ জন্মস্থান সোণাৰী গাঁও নগাঁও জিলাৰ। ঘৰৰ ওচৰতে, ককা দেউতাহঁতৰ ঘৰৰ ওচৰতে এখন প্ৰাইমেৰী স্কুল আছিল, সোণাৰী কামাখ্যা মজলীয়া বিদ্যালয় বুলি কয়, MV স্কুল যোনটো, তাতে মই পঢ়া শুনা কৰিছিলোঁ তেতিয়া দ্বিতীয় আৰু তৃতীয় শ্ৰেণী, কুমুদ হাজৰিকা নামেৰে। আৰু সকলোৱে মোক কুমুদ কুমুদ বুলিয়েই মাতে। তাৰপিছতে দ্বিতীয় তৃতীয় শ্ৰেণী পাছ কৰাৰ পিছত মই চতুৰ্থ শ্ৰেণীৰ পৰা কলিয়াবৰ হাইস্কুল উচ্চ মাধ্যমিক বিদ্যালয়, বৰ্তমান সেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে নাম আছে সেইখন স্কুলৰ, আৰু তাতে মই চতুৰ্থ শ্ৰেণীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে তাতে পঢ়িছিলোঁ। আৰু শৈশৱৰ স্কুলীয়া জীৱন

মোৰ তেনেদৰে পাৰ হৈছিলে সেই দুখন স্কুলৰ ভিতৰতে। তাৰপিছত কলেজীয়া জীৱন প্ৰথমতে মই দৰং কলেজত নাম লগাইছিলোঁ। দৰং কলেজত পঢ়ি থকা অৱস্থাতে মোৰ খুব গুৰুতৰ অসুখ হৈছিলে। সেই সময়ত বহুতেই হোষ্টেলত থকা ল'ৰা ছোৱালীবিলাকৰ দৰং কলেজত জণ্ডিচ হৈছিলে আৰু মই আটাইতকৈ বেছি ভুগিছিলোঁ নেকি। প্ৰায় পৰীক্ষাৰ সময়তে মই হস্পিটেলত থাকিব লগা হৈছিলে। যেনে তাই হওক পৰীক্ষা দিব নোৱাৰিলোঁ মই, আৰু দেউতাই মোক লৈ আহিলে মোনাবাৰী চাহ বাগিচালৈ। ঘৰৰ ওচৰতে মানে

0: হস্পিটেলত থাকিব লগা হৈছিলে। যেনেদৰে হওক পৰীক্ষা দিব নোৱাৰিলোঁ মই, আৰু দেউতাই মোক লৈ আহিলে মোনাবাৰী চাহ বাগিচালৈ। ঘৰৰ ওচৰতে, মানে ঘৰৰ ওচৰত বুলি ক'লে 10 কিলোমিটাৰ দূৰত বিশ্বনাথ কলেজ, আৰু তাতে মই ছায়েন্স চেৰি পেলাই আকৌ আৰ্টছলৈ আহিব লগা হ'ল এই অসুখৰ কাৰণে। আৰু আৰ্টছতে মই পঢ়িলোঁ বিশ্বনাথ কলেজত। কলেজৰ পিছত আৰু মই কোনো ঠাইত পঢ়া নাই আৰু।
1: হয়, শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ছোৱাত আপোনাৰ এই লেখা মেলাৰ প্ৰতি যি আকৰ্ষণ, সেয়া তেতিয়াৰ পৰা আৰম্ভ হৈছিল?
0: মোৰ এই হাইস্কুলীয়া জীৱনৰ পৰাই আৰম্ভ হৈছিলে। হাইস্কুল মানে সদায় ভাবোঁ মই, এইখিনিতে এটা কাহিনী আছে।
1: হয়,
0: কাহিনীটো মানে মোৰ ককা দেউতাৰ ঘৰৰ সন্মুখতে ৰাস্তাটো সিফালে, এইফালে আমাৰ ককা দেউতা আইতা ঘৰ, সিফালে এখন পুথিভঁৰাল আছিলে, একে মুখামুখি। পুথিভঁৰালৰ বিষয়ে মোৰ সম্যক জ্ঞান একোৱেই নাছিলে, মই ভবাই নাছিলোঁ এইটো কি বস্তু কি কথা। কিন্তু আবেলি সময়ত দেখোঁ 3টা বজাত খোলে, বহুত মানুহ যায়, বহুতে আহে, কিছুমানে কিতাপ আনে দিয়ে, আৰু ভিতৰ সময় মই চাবলৈ সাহস নাছিলে। সেই সময়তে এদিন মোক পুথিভঁৰালীজনে মোক হাত বাউলি দি মাতিলে। মই তেতিয়া নঙলামুখতে ৰৈ আছিলোঁ, মই আলিবাটটো পাৰ হৈ গ'লোঁ। যোৱাৰ পিছত কৈছে, কি নাম তোমাৰ? মই কৈছোঁ কুমুদ হাজৰিকা। যে তুমি যে এনেকৈ সেই নঙলামুখতে থিয় হৈ এইফালে চাই থাকা, ইয়াল নাহা কেলে, এইফালে আহা ভিতৰলৈ। ভিতৰত নিলে মই শাৰী শাৰী কিতাপ ৰেকত সজাই থোৱা দেখিলোঁ, ইমানবোৰ কিতাপ, ভাবি আচৰিত লাগে, ভাগে ভাগে আছে। তাৰপিছত কৈছে, তুমি ইয়াৰ পৰা কিতাপ নিব পাৰা, পঢ়িব পাৰা, তুমি কাইলৈ এটা কাম কৰিবা, ককা দেউতাৰ পৰা খুজি এটা শিকি লৈ আহিবা। শিকি মানে মেম্বাৰ ফিজ, মেম্বাৰশ্বিপৰ ফিজ, এইটো 25 পইচা আজিৰ দিনত। মই পিছদিনা লৈ আহিলোঁ, মোক 2খন কিতাপ দিলে, এখন ভেদেলী ভঁৰাল নামটো মনত আছে, আৰু আৰু এখন কি কিতাপ আছিলে মনত নাই, সাধু কিতাপ 2খন। পঢ়ি ইমান ভাল লাগিলে, এই প্ৰথম মোৰ মানে বাহিৰা কিতাপৰ লগত সম্পৰ্ক, ভাল লাগিল। তাৰ পিছদিনা মই কিতাপ 2খন ঘূৰাই দিলোঁ, আকৌ 2খন দিলে, আকৌ ঘূৰাই দিলোঁ। এনেদৰে বহুত দিন পাৰ হ'ল। পাৰ হোৱাত এদিন ক'লে, তুমি সদায় সাধু কিতাপ সোপাকৈ পঢ়ি থাকিবা নেকি, অন্যান্য কিতাপো নিবলৈ? ইয়াত চোৱা বহুত কিতাপ আছে, এডভেঞ্চাৰ আছে বা অন্যান্য জানিবলগীয়া কথাৰ কিতাপ আছে, নিবানে? মইচোন নিম। তেওঁই 2খন কিতাপ বাছি দিলে, এখন গুপ্তধন বুলি কিতাপ, এখন ধৰ্ম প্ৰচাৰৰ কিতাপ এখন আছিলে, আৰু এখন কিবা। মই লৈ আহিলোঁ, পঢ়ি মোৰ ভাল নালাগিল, 2-3 পৃষ্ঠা পঢ়াৰ পিছতে থৈ দিলোঁ। পিছদিনা ৰাতিপুৱা কেতিয়া হয় দিনটো, মই বেলেগ কিতাপ কেনেকৈ আনিব পাৰোঁ, গৈ দিলোঁগৈ পিছদিনা লাইব্ৰেৰী খোলাৰ লগে লগে। পুথিভঁৰালটো হেৰিতে কৈ থৈ, নামটো আছিলে তৰুণ পুথিভঁৰাল দেই, মোক কৈছে পঢ়িলানে পুথিভঁৰালীজনে? মই চাই পঢ়িলোঁ, কেনেকুৱা লাগিল? মই চাই ভাল লাগিলে। মানুহজনৰ কিবা সন্দেহ হ'ল নেকি? মোক ক'লে, এই কিতাপখনত কি আছে পঢ়া কোৱাচোন। মইতো একো ক'ব নোৱাৰিলোঁ, কৈছোঁ তুমি লোকক দেখুৱাবলৈ কিতাপ লৈ যোৱা। এনেকুৱা তেনে মানুহ বহুতেই আছিলে যিসকলে কিতাপ নিবলৈ আহে, মোক তাতে বহুত তিৰস্কাৰ কৰিলে, মোক চকু পানী ওলাই গ'ল। তেতিয়া মই ক্লাছ 4-5ৰ ষ্টুডেণ্ট আছিলোঁ, মই কান্দিছোঁ। তেতিয়া মোৰ গৃহ শিক্ষকজনো তাতে আছিলে, কৈছে এই কিতাপ পঢ়েতো, নপঢ়ে নহয়, মই নিজে দেখোঁ, মই হোমৱৰ্ক কৰিব দিওঁ, সি কৰিব নোৱাৰে কিতাপ পঢ়াৰ কোবত, বাহিৰা কিতাপ পঢ়াৰ কোবত, মই গালিও পাৰোঁ তাক। কৈছে সেয়াহে এই নি পেলাই কিতাপৰ কোনো হেৰিয়েই নাই, এনেই আনে ঘূৰাই দিছে, ক'বই নোৱাৰে কি আছে কিতাপত, ইয়াক কিতাপ দিয়া নহ'ব আৰু, আজিৰ পৰা তোমাক কিতাপ দিয়া নহ'ব। মইতো আৰু কান্দিলোঁ। তেতিয়া গৃহ শিক্ষকজনে ক'লে, নহয় এটা কাম কৰে, তাক কিতাপ দিয়া আৰু মই চাম সি পঢ়ে নে নহ'ব। কৈছে এটা চৰ্তত দিব পাৰোঁ, কিতাপ নিব পাৰে কিন্তু সদায় সাৰাংশ এটা লিখি আনি দিব লাগিব মোক।
1: হয়,
0: সেইটোৱে বীজ, মাটিত যেনেকৈ গুটি এটা সিজে, সেয়ে মোৰ লিখাৰ বীজ এইটো। সেই লিখোঁতে লিখোঁতে এটা মোৰ এটা লিখাৰ অভ্যাসেই হৈ গ'ল, বাহিৰা কিতাপ লিখাৰ প্ৰতি ধাউতি জাগিল। আৰু মেট্ৰিক দি উঠিয়েই মই ৰিজাল্ট ওলোৱাৰ আগতে বহুৰূপী লিখি শেষ কৰিছিলোঁ। সেই আৰম্ভ মোৰ কিতাপ লিখাৰ বা শৈশৱটো মোৰ তেনেকেই পাৰ হৈছিলে। ইমানেই মই বন্ধু মহলৰ মাজতো জনপ্ৰিয় আছিলোঁ, স্কুলৰ পৰা যাওঁতে বা আহোঁতে সদায় সাধুকথা শুনাব লাগে তেওঁলোকক,
1: সেইকাৰণে
0: তেতিয়াই তেতিয়াই মোৰ নাম সিহঁতে দিছিলে ৰামায়ণ বুলি।
1: হয়,
0: এয়াই আছিলে মোৰ শৈশৱৰ কাহিনী।
1: প্ৰথমখন গ্ৰন্থ প্ৰকাশ হৈছিলে 1973 চনত, সেই গ্ৰন্থখন কি বিষয়ক আছিলে?

0: সেইকাৰণে প্ৰথমে আৰম্ভ কৰিছিলোঁ ৰহস্য সাহিত্যৰ ওপৰত, আৰু ৰহস্যৰ প্ৰতি মোৰ ধাউতিটো খুব বেছি।
1: সেইটোৱে মই এতিয়া সুধিবলৈ বিচাৰিছোঁ যে কিয় আপোনাৰ মূল বিষয়বস্তু সদায় ৰহস্যধৰ্মী, কিহৰ বাবে আকৰ্ষিত হ'ল ৰহস্যৰ প্ৰতি?
0: ৰহস্যৰ কিতাপবিলাক মই নিজে যেতিয়া কিতাপ বাছি আনিব পৰা হ'লোঁ, বেছিভাগ কিতাপেই মই ৰহস্যধৰ্মী কিতাপ, এদিন দুখনমান কুমুদেশ্বৰ বৰঠাকুৰৰ সৰু সৰু কিতাপ, অসমৰ প্ৰথম ৰহস্য সাহিত্যিক বুলি ক'ব পাৰি তেখেতক, কুমুদেশ্বৰ বৰঠাকুৰৰ কিতাপ, প্ৰিয়ে, ভাকৌ, ইঞ্জেকশ্যন, এনেকুৱা কিতাপবিলাক মই নিওঁ, এই দুঘণ্টাতে পঢ়ি শেষ হৈ যায়, তথাপি ভাল লাগে, খুবেই ভাল লাগে। আৰু সেইটো আকৰ্ষণতে মই প্ৰেম নাৰায়ণৰ কিতাপলৈ আহিলোঁ। তাৰপিছতে আৰু কোনে কোনে কিতাপ তেনেকৈ লিখিছে চাওঁ লাইব্ৰেৰীত, কিতাপবিলাকৰ কাষতে লিখা থাকে এইখন ৰহস্য উপন্যাস বা এই সামাজিক উপন্যাস বা সাধু, গতিকে সেই বাছি বাছি মই সেই সময়তে দণ্ডীনাথ কলিতাৰ হত্যাকাৰী কোণ, তেজপুৰৰে এজন বিখ্যাত সাহিত্যিক, তাৰপিছত ডক্টৰ ভৱেন শইকীয়াৰ আতংকৰ শেষত, এনেকৈ লীলা গগৈৰ ৰঙা পক্ষী বিচাৰি বিচাৰি মোৰ ইমানেই ধাউতি জাগিল ৰহস্য সাহিত্যৰ প্ৰতি। সেই সময়তে আকৌ মই বাংলা ভাষাটো অলপ, কাৰণ বাগানত থাকোঁতে বাংলা ভাষাৰ মানুহ পাইছিলোঁ কথা বতৰা পাতি, গতিকে বাংলা ভাষাৰ ডিটেক্টিভ সাহিত্য মই এৰা নাছিলোঁ সৰু সৰু, স্বপন কুমাৰ আদি সেইবোৰে পঢ়ি মই বেছি আকৰ্ষিত হৈছিলোঁ, যাৰ কাৰণে মোৰ বোধ হয় প্ৰথমখন কিতাপ বহুৰূপী এই ৰহস্যৰ মাজেৰে
1: আৰম্ভ হ'ল,
0: আৰম্ভ হৈছিল।
1: আৰু তেতিয়াই আপুনি ঠিক কৰিছিলে নেকি যে মই লেখক হিচাপে ৰঞ্জু হাজৰিকাৰ নামেই দিম?
0: মই তেতিয়া কুমুদ হাজৰিকাৰ নামেই দিছিলোঁ,
1: কুমুদ হাজৰিকাৰ।
0: মই কুমুদ হাজৰিকাৰ নামেৰে কিতাপবোৰ পঠাওঁ প্ৰকাশকসকললৈ, আচৰিত কথা, কিবা কালিকা লগা নাম নেকি, কিতাপবোৰ ঘূৰাই পঠাই দিয়ে, পঢ়ি নাচায় বোধহয়।
1: হয়,
0: তাৰপিছতে মই সম্পৰ্কীয় দাদা এজনে ক'লে যে ৰঞ্জু তুমি এটা কাম কৰা, এই নামটোৰে কিতাপ নপঠাবা, তোমাৰ কিতাপবোৰ ময়ো পঢ়িছোঁ খুবেই ভাল আছে, কিন্তু কিয় প্ৰকাশক কোনে নপঢ়েই চাগে, তুমি ৰঞ্জু হাজৰিকাৰ নাম দি পঠোৱাচোন। পঠালোঁ, সেই লগে লগে গ্ৰহণযোগ্য হ'ল, গ্ৰহণ কৰিলে আৰু প্ৰকাশো হ'ল। আৰু তেতিয়াৰ পৰা মই ৰঞ্জু হাজৰিকাৰ নামটো নেৰা হ'লোঁ আৰু সেইটো নামেৰে
1: সেইদৰে পৰিচিত হৈ পৰিলে। কিতাপৰ কথা আমি পাতি যাম, এইখিনিতে কৰ্মজীৱনৰ বিষয়ে জানি লওঁ, ক'ত কেনেদৰে আৰম্ভ কৰিলে কৰ্মজীৱন?
0: মই দেউতাটো বাগিচাত চাকৰি কৰিছিলোঁ, সেই সময়তে বাগানতে এখন কোঅপাৰেটিভ ছ'চাইটি আছিলে, তাতে সাধাৰণভাৱে মই প্ৰথম কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ অডিট একাউণ্টেণ্ট হিচাপে, সদায় গৈ পেলাই বহীবিলাক, আৰু ইমান বিশাল বিশাল ৰেজিষ্টাৰ বহীত, আৰু বাগানৰ হেৰি বেছি আছিলে মেম্বাৰ সদস্যই, কাৰণ সেইখন কোঅপাৰেটিভ ছ'চাইটিৰ দোকান আছিলে, গতিকে প্ৰায় 5-6টা ভলিউমত ইমানবোৰ সদস্যই কোনে কি নিছে, কিমানখিনি নিছে, এই অডিট কৰাৰ কামটো মোৰেই আছিলে, তেনেদৰে আৰম্ভ কৰিছিলোঁ বাগানৰ। তাৰপিছতে মোৰ দেউতাই মোক ক'লে, তই যদি চাকৰি কৰাৰ ইচ্ছা আছে তই ভাল চাকৰি এটা কৰ। মই এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম লগালোঁগৈ, কিছুদিনৰ পিছতে মোক মাতিলে সেই সময়ত SSB চাকৰিৰ কাৰণে, ছিক্ৰেট ছাৰ্ভিচ ব্যুৰো, এইটো পাৰ্বতী নগৰত এটা অফিচ আছে ডিভিজনেল, তাতে মই আচৰিত কথা যে প্ৰথম দৰ্শনতে চাকৰি পাই গ'লোঁ, আৰু 23rd Battalionত মোক চাকৰি নিযুক্তি দিলে। তাত বেছিদিন নকৰিলোঁ, 3 বছৰৰ পিছতে এই লিখাৰ কাৰণেই মই সময় উলিয়াব নোৱাৰোঁ, তাত থাকিলে মানে চাকৰি এৰি দিয়াৰ নিচিনাই হ'ল, মই বাগানত চাকৰি এটা পালোঁ, বাগানতো আৰু সাংঘাতিক, প্ৰথম বাগান চাকৰি বালিপাৰা চাহ বাগিচাত কৰিছিলোঁ, বালিপাৰা চাহ বাগিচাত কিছুদিন কৰাৰ পিছতে প্ৰায় 3 বছৰমান কৰিলোঁ, তাৰপিছতে মই বালিপাৰা চাকৰিও ৰিজাইন দিলোঁ। ৰিজাইন দিয়াৰ পিছত 2-3খন বাগানলৈ মোক মাতিছিলে, সেই সময়তে মই চপাই চাহ বাগিচাত সোমালোঁ, চপাইতে 6 বছৰ কৰিলোঁ। কৰি থকা সময়তে মোলৈ এটা প্ৰস্তাৱ আহিল, নিজেও গ'ল, আলোচনী এখন ওলাইছিলে সেই সময়ত ত্ৰিশূল বুলি, ত্ৰিশূলখন ওলাইছিলে যোৰহাটৰ পৰা, যোৰহাটৰ পৰা ওলোৱা আলোচনীখনত সেই সময়ত বিৰাট জনপ্ৰিয়তা অৰ্জন কৰিছিলে, ত্ৰিশূলখন বিস্ময়ৰ পিছতে বুলি ক'ব পাৰি জনপ্ৰিয়তাৰ ফালৰ পৰা, তে মোক তালে মাতিলে সম্পাদক হিচাপে। মই ক'লোঁ ইমান এটা ভাল চাকৰি মই বাগানত কৰি আছোঁ, ৰেচন, গ্ৰেচুইটি, পেঞ্চন ইত্যাদি চব পোৱা যায়, কোৱাৰ্টাৰ ফ্ৰী। তেতিয়া ক'লে যে নহয় আমিও সেইবিলাক সুবিধাৰ কাৰণে ভাবি আছোঁ, আপুনি আহিলে। মোৰ সেইটোৱেই প্ৰথম আৰম্ভ, মানে বাগিচা আদিৰ চাকৰিৰ পৰা সাহিত্য জগতলৈ।

0: অহাৰ এটা বাট
1: পথ
0: মুকলি হ'ল।
1: মুকলি হ'ল,
0: মই
1: হয়
0: ত্ৰিশূলত দুবছৰ চাকৰি কৰিলোঁ যোৰহাটত, দুবছৰৰ পিছতে মই গুৱাহাটী সংকেত বুলি এখন আলোচনী আছিলে, মই সংকেতখন নিজে সৃষ্টি কৰা বুলি ক'ব পাৰি নামটো, সংকেতত মই চাকৰি পালোঁ। মানে প্ৰকাশকে ক'লে যে আমি এখন আলোচনী উলিয়াম, আপুনি সম্পাদক হ'ব লাগিব, তে মই ভালেই পালোঁ। আৰু গুৱাহাটীত এখন বহল পৰিসৰৰ হেৰি পাম, লিখা মেলাৰ কাৰণেও সুবিধা হয়। আৰু গুৱাহাটীত অহাৰ পিছত ত্ৰিশূলত থাকোঁতেই মোৰ তিনি চাৰিখন কিতাপ ইতিমধ্যে প্ৰকাশ হৈ ওলাইছিলে, সেইকেইখন সংহাৰক, সব্যসাচী, সপ্তৰথী। আৰু চপাই চাহ বাগিচাত চাকৰি কৰোঁতে এটা দিশ সাতটা কবৰ, গহীন বনৰ ভুল, এইবিলাক প্ৰকাশ হৈ ওলাইছিল। আৰু গুৱাহাটীলৈ অহাৰ পিছত আৰু
1: আপুনি ইতিমধ্যে কৈছিলে যে ৰঞ্জু হাজৰিকা নামটোৱে প্ৰকাশকক আকৰ্ষণ কৰিছিলে, ঠিক সেইদৰে পঢ়ুৱৈৰ মনত ৰঞ্জু হাজৰিকা বেলেগ এক ব্যক্তিত্ব ৰূপে আছিলে। আপোনাৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতাসমূহ হৈছিলে যেতিয়া পঢ়ুৱে ৰঞ্জু হাজৰিকাক এক বেলেগ ব্যক্তিত্ব হিচাপে মনত ভাবি থয় আৰু সন্মুখত আপোনাক দেখে, সেইখিনিৰ বিষয়ে আমি জানিবলৈ বিচাৰিম।
0: এইখিনি বৰ, মই যেনেকৈ ৰহস্য সাহিত্য লিখিছোঁ বা মানুহে কয়, মই মানুহটোৱে ৰহস্যময়,
1: হয়
0: ৰহস্যজনক। আৰু বহুতে সেই সময়তে আজিৰ দৰে মোবাইল, ফেচবুক এইবিলাক একো নাছিলে, গতিকে চিঠিৰ আদান প্ৰদান চলিছিলে। চিঠিৰে মোক বহুতে সম্বোধন কৰিছিলে, মাহীদেউ, পেহীদেউ, বাইদেউ, এনেকুৱা বিভিন্ন ধৰণৰ সম্পৰ্ক। আৰু ময়ো তেনেদৰে উত্তৰ, মই ভুলটো ভাঙি দিয়া নাছিলোঁ। বহুতে মোলৈ
1: ৰহস্য ৰাখি থৈছিলে,
0: বহুতে মোলৈ শাৰী বা মাইকী মানুহে পিন্ধা বস্তু পাৰ্চেল কৰি পঠাইছিলে। আৰু এইখিনিতে এটা কথা কওঁ, এজন ল'ৰাটো মোৰ প্ৰেমত গভীৰভাৱে পৰিছিলে, এজনে নহয় বহুকেইজন, এজনে ৰঙা চিঞাৰীৰে নে কিহেৰে লিখি চিঠি পঠাই পেলাই কৈছিলে, হৃদয়ৰ তেজেৰে লিখি তোমালৈ চিঠি দিছোঁ। ময়ো মানি লৈছিলোঁ আৰু হৃদয়ৰ তেজেৰে লিখা চিঠি। দ্বিতীয়তে এজনেতো আঙুঠি পিন্ধাবলৈকে আহে, মা দেউতাৰ লগত আলোচনা কৰিছোঁ, মা দেউতাই কৈছে তোৰ যদি আপত্তি নাই তই বিয়া কৰাব পাৰ, তোমাৰ কি মত? মই যে মোৰো মা দেউতাৰ আপত্তি নাথাকিব চাগে, আৰু আহিলেই হ'ল আঙুঠি চাঙুঠি, সঁচাকৈ আহি গ'ল। মইতো পলাই পত্ৰং দিলোঁ কাম কৰা ঠাইৰ পৰা, তো মোৰ বন্ধুজনে মোক বহুত গালি পাৰিলে, কিয় বাটৰ কচু গাত গঙি লৈছে, এইবিলাক অশান্তি। মই নহয়, প্ৰফেচাৰ মানুহ এটা ইমান সোনকালে বা এনেকৈ হেৰি হ'ব নেদেখা নুশুনাকৈ কৈছে, সেয়া নহয়, এতিয়া বন্ধু বান্ধৱ লৈ আহিছে তোক আঙুঠি পিন্ধাবলৈ, যোৱা পিন্ধাকৈ। তাৰপিছত সি জানিবা ধমক ধমাক দি পেলাই ছোৱালীৰ নাম দেখিলেই যে প্ৰেমত পৰিব লাগে বা হেৰি কৰিব লাগে তেনে কথা নাই, কৈছে নহয় আমাক প্ৰতাৰণা কৰিছে, আমালৈতো প্ৰেমৰ চিঠি কৈছা, আপোনালোকে প্ৰেমৰ চিঠি দিছে কেনে হেমতীৰ উত্তৰবিলাক দিছে।
1: সঁচাকৈয়ে বহুতৰ বাবে ৰঞ্জু হাজৰিকা এক ৰহস্য। প্ৰত্যেকখন যেতিয়া গ্ৰন্থ লিখে তাৰ পটভূমি বা কেনেধৰণৰ কথা মনলৈ আহে সৃষ্টিৰ আগে আগে বা সেই সৃষ্টি কৰি থকাৰ সময়খিনিত আপুনি কেনেকুৱা অনুভৱ কৰে, কেনেধৰণে আগবাঢ়ে?
0: মোৰ কথা, মইতো একেলগে তিনি চাৰিখন কিতাপ আৰম্ভ কৰোঁ, আৰু কলম যেতিয়া আগবাঢ়ে সেই কাহিনী নিজে নিজে সৃষ্টি কৰি গুচি যায়। মই অতি কল্পনা শক্তি ব্যৱহাৰ কৰাৰ নিচিনা হয়, কল্পনা শক্তি, তাৰ জৰিয়তে মই কিছুমান বস্তু এনেকুৱা ক'ৰবাত গৈছোঁ, সৰু কিবা এটা বস্তু দেখিছোঁ। এবাৰ সেই কলিয়াবৰ যাওঁতে শুনি আহিলোঁ বান্দৰ এটাই ছাগলী পোৱালি এটা খাই পেলালে, সেইটোকে মই মানে স্থিতি লৈ পেলাই তাৰ ওপৰতে এটা কাহিনী ৰচনা কৰিছিলোঁ। ঠিক তেনেদৰে মই কাহিনীবোৰ তৈয়াৰ কৰোঁ, আৰু বাস্তৱৰ আলম লওঁৱেই বহুত, কাকতে পত্ৰই বিভিন্ন ধৰণৰ কাহিনী, আজি আমুক ঠাইত এনেকৈ এজনী ছোৱালী যুৱকে কিডনেপ কৰিলোঁ, সেইটোকে মই আলম লৈ পেলাই মই কিডনেপৰ বা তেনেকুৱা ধৰণৰ চুৰি চক্ৰান্তৰ কাহিনীবোৰ ৰচনা কৰোঁ। কেতিয়াবা তাৰ মাজতো দুই এটা বাস্তৱ কাহিনীও সোমাই যায়, কিন্তু বেছিভাগেই মই কাল্পনিক।
1: কাল্পনিক হয়। এতিয়া আপুনি যে ক'লে একেলগে তিনি চাৰিটাকৈ আপুনি গল্প বা আপোনাৰ লেখাসমূহ কৰি থাকে, কেনেকৈ আহে মনলৈ, কাৰণ প্ৰত্যেকটো গল্প বেলেগ বেলেগ?
0: সেইটো উত্তৰটো দিয়ে তাৰ, এতিয়া মই তিনিজনী ছোৱালী বহালোঁ, মই নিজে এখন লিখি আছোঁ, মই লিখিলোঁ এখন দেশত এজন ৰজা আছিল, দ্বিতীয়জনীক ক'লোঁ তাইৰ হাতত পিষ্টলটো তুলি ল'লে, তৃতীয়জনীক ক'লোঁ তাই দৌৰি দৌৰি ভাগৰি পৰিল, চতুৰ্থজনী নাওখনত উঠি পেলাই সিপাৰলৈ যাব নে ইয়াতে থাকিব।

0: চিন্তা কৰিলোঁ, মই ৰজাজনৰ তিনিগৰাকী পত্নী আছিল, মূৰটোত লিখিলোঁ, তাই পিষ্টলটো হাতত লৈ দেখে তাত এটাও গুলি নাই। তৃতীয়জনীক দেখিলোঁ, তাই ভাগৰি পৰি ইফালে ইফালে চালে, ক'তো পানী এটোপালো খাবলৈ নাই। চতুৰ্থজনীক ক'লোঁ যে তাই অৱশেষত নাৱেৰে পাৰ হোৱাটোকে ঠিৰাং কৰিলে। এনেদৰেই মই মনত আহে
1: আগবঢ়াই
0: লৈ যাওঁ।
1: সঁচাকৈ আচৰিত, আমি হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম আপুনি কেনেধৰণে কল্পনা কৰে একেলগে তিনি চাৰিটা লেখা আগবঢ়াই নিয়াটো সাধাৰণ মানুহৰ বাবে চিন্তাৰ পৰিসৰৰ বহু ওপৰত। এতিয়া জানিবলৈ বিচাৰিছোঁ, সেই সময়খিনিত যেতিয়া আপুনি সৃষ্টি কৰিছিলে, সেই সময়খিনিত এটা পঢ়াৰ বেলেগ পৰিৱেশ আছিলে, এতিয়া এটা বেলেগ পৰিৱেশ?
0: এতিয়া পৰিৱেশটো বহুত সলনি হ'ল।
1: হয়,
0: লিখাৰো সলনি হৈছে, পঢ়ুৱৈ সংখ্যাও কমি গৈছে দিনে দিনে। প্ৰকাশকসকলে নানা ধৰণৰ হা হুতা কাঢ়িবলগীয়া হয়, মামৰ লগত আলোচনা কৰে প্ৰায়বিলাক প্ৰকাশকে, কি হ'ব এনেধৰণে যদি হয় আমি কিতাপৰ ব্যৱসায়টোৱে বাদ দিবলৈ, ভাবিলে আচৰিত লাগে। প্ৰাণ কেন্দ্ৰ পাণ বজাৰ গুৱাহাটীৰ কিতাপৰ কাৰণে, কিন্তু সেই কিতাপৰ দোকানবোৰ এতিয়া বাহিৰা কিতাপৰ কাৰণে একেবাৰে শূন্য, কোনো নাযায়, বেছিভাগেই মোবাইল ফেচবুক আদিত ব্যৱহাৰ কৰে। আৰু সেয়া সাহিত্য যে দীঘলীয়া বা দীৰ্ঘজীৱী হ'ব সেইটো ভাবিব নোৱাৰা কথা। কিতাপ আকাৰে কিতাপৰ মাদকতাটো বহুতেই বেলেগ,
1: বহুতেই বেলেগ হয়।
0: আৰু আমাক সেইবিলাকেও অলপ হতাশ কৰে যে কিতাপৰ পঢ়ুৱৈ নাথাকিলে আমি কাৰ কাৰণে লিখিম বা কি লিখিম, সেইবিলাকৰ কাৰণেও কেতিয়াবা মন থমকি। কিন্তু ভগৱানৰ কৃপাত আজিলৈকে মোৰ পঢ়ুৱৈ সংখ্যা কমা নাই।
1: হয়, কাৰণ আপোনাৰ সৃষ্টিখিনিৰ সেই যিটো ৰহস্যধৰ্মী, এনেধৰণৰ গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ সদায় থাকে, সেয়া কমি নাযায়। আৰু যুগৰ লগে লগে তাৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হৈ যায়। কিন্তু এতিয়াৰ যি প্ৰজন্ম, তেখেতসকলেও এনেধৰণৰ কাহিনী কিন্তু বিচাৰে। গতিকে আপুনি ভাবিছে নেকি যে কিতাপৰ পৰা বাহিৰলৈ গৈ পৰিসৰটো আৰু অকণ বঢ়াওঁ, যিহেতু বিভিন্ন ডিজিটেল সামাজিক মাধ্যমৰ যুগ, গতিকে তেনেধৰণে আপুনি আপোনাৰ সৃষ্টিখিনি আগবঢ়াই নিম বুলি ভাবিছে নেকি?
0: বহুত ধৰণে চেষ্টা কৰিছোঁ সেইকাৰণে, আৰু যুগৰ লগত মিলি যাব কাৰণে। সেইকাৰণে আজিও মই 70 চনৰ পৰা 5টা দশক মই সমানে জনপ্ৰিয়তাৰে কিতাপ চলাই আছোঁ, লিখি আছোঁ। আৰু কোন সময়ত কি পাঠকে কি ভাল পায় সেইটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ। এতিয়া তাহানিতে মই এটা দ্বীপ 7টা কবৰ লিখিছিলোঁ, 70-80 চনৰ কথা, বা জুলু লিখিছিলোঁ, এতিয়াও তাৰ জনপ্ৰিয়তা কমা নাই। এতিয়া নতুন চামেও সেয়া কিতাপ আঁকোৱালি লৈছে। মই এদিন এজনক কৈছিলোঁ যে মই কেতিয়াও আচাৰ তৈয়াৰ কৰা নাই, আচাৰৰ বটল যে শেষ হ'ব দলিয়াই পেলাই দিম। মোৰ কিতাপৰ পঢ়ুৱৈ সমানেই আছে, আৰু মোৰ বিশ্বাস যে তেওঁলোকৰ কাৰণে মই যিখিনি ৰচনা কৰিছোঁ সদায় এইটো আগ্ৰহী হৈ থাকিব।
1: হয়, আচলতে আপুনি পৰিৱৰ্তনশীল সমাজখনৰ যিটো প্ৰয়োজনীয়তা সেইটো আপুনি উপলব্ধি কৰিব পাৰিছে, সেয়ে পঢ়ুৱৈৰ সংখ্যা কমি যোৱা নাই। হয়, আপুনি ইতিমধ্যে দুখন আলোচনীৰ কথা কৈছে, কেনেধৰণে আপোনাৰ সেই পথ মুকলি হ'ল আৰু কিহৰ কিহৰ সৈতে আপুনি জড়িত হৈ আছিলে?
0: প্ৰথমটো ক'লোৱে ত্ৰিশূলৰ লগত, ত্ৰিশূলৰ পৰা সংকেত লৈ আহিলোঁ, সংকেতখন হঠাৎ বন্ধ হৈ যাওঁ। সেই সময়তে মই শিশু আলোচনী এখন সম্পাদনা কৰিছিলোঁ, সেইখনৰ নাম আছিলে কণকণ। কণকণখন সম্পূৰ্ণ টিংকুলৰ আলোচনীবোৰ দেখিছে নহয়, ছবি কেন্দ্ৰিক আৰু সেই ধৰণৰে আছিলে। কিন্তু সেইখনো সেই সময়ত মানে প্ৰিণ্টৰ কাৰণে, মানে ৰঙীন প্ৰিণ্টিঙৰ অসমত অৱস্থাটো বৰ এটা ভাল নাছিলে, দিল্লী আদি কলকাতাৰ পৰা ছপাই আনিব লগা হৈছিলে, খৰচৰ মাত্ৰাটো বহুত বেছি আছিলে, যিটো প্ৰকাশকে কোলাব নোৱাৰিছিলে। সেই কণকণ বন্ধ হ'ল, বহুদিন তেনেকেই থাকিলে, কিতাপ লিখি লিখি কটাই আছিলোঁ। হঠাতে হিয়া বুলি এখন আলোচনীৰ মই সম্পাদক হ'লোঁ, হিয়াখন প্ৰায় ভালেই চলিছিলে খুবেই, আৰু যুৱচামৰ মাজত অশেষ মানে সমাদৰ লাভ কৰিছিলে। হিয়া চলি থকাৰ পিছতে হিয়াখনো বন্ধ হ'ল হঠাৎ। তাল বুলি এখন মিউজিকেল আলোচনী সংগীত কেন্দ্ৰিক, সেইখনৰ মই সম্পাদক হ'লোঁ, কিন্তু মোৰ বেছিদিন ভাল নালাগিলে সেইখনত। শেষত মই কাৰেং বুলি এখন আলোচনী তেজপুৰৰ পৰা প্ৰকাশ কৰি ওলাইছিলে, চিৰঞ্জীৱ প্ৰেছে প্ৰকাশ কৰি উলিয়াইছিলে, সেইখনত মই সম্পাদক হ'লোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা, প্ৰকাশকৰ আকস্মিক বিয়োগৰ কাৰণে কাৰেংখন বন্ধ কৰিব লগা হ'ল, আৰু তেতিয়াৰ পৰা মই কোনো আলোচনী বা তেনেধৰণৰ হেৰি মই জড়িত থকা নাই, নিজে নিজে লিখা কিতাপৰ লগতে
1: আগবাঢ়ি গৈছে। আপোনাৰ সৃষ্টিৰ বাবে আপুনি বিভিন্ন ধৰণৰ

0: প্ৰেৰণামূলক বঁটা বাহনো লাভ কৰিছে, সেইখিনিৰ বিষয়েও আমি জানিবলৈ বিচাৰিম, আমি শ্ৰোতাসকলক জনাবলৈ বিচাৰিম।
1: বঁটাটো প্ৰথম 2003-04 চনতে মই ৰহস্য সম্ৰাট উপাধি দিছিলে,
0: হয়,
1: বিহালী শাখা সাহিত্য সভা আৰু তেজপুৰ শাখা সাহিত্য সভাই মিলি। সেইটো বঁটাৰ পিছতে মই ৰহস্য সম্ৰাট হিচাপে আৰু কেইবাটাও বঁটা লাভ কৰিছিলোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা। তাৰপিছতে ৰহস্যৰ ওপৰতে ৰহস্য সাধনা বঁটা, এইবিলাক বঁটাৰ উপৰিও কমেও 40-50টা বঁটা লাভ কৰিব শেহতীয়াভাৱে অসম চৰকাৰৰ পৰাও পাইছিলোঁ সাহিত্য বঁটা, আৰু পেঞ্চনটো পাইছোঁৱেই। তাৰ উপৰি কেন্দ্ৰৰ শিশু সাহিত্য বঁটাটো সাহিত্য একাডেমীৰ পৰা পালোঁ শেহতীয়াভাৱে, তাৰপিছতো প্ৰকাশন পৰিষদৰ বঁটা পাইছোঁ। এনেধৰণে বহুত কেতিয়াবা, এতিয়া বিভিন্ন বঁটাবিলাকৰ নাম মোৰ মনত নাই, তিয়কপৰীয়া সাহিত্য বঁটা পালোঁ, গোলাঘাটৰ পৰা পালোঁ সাহিত্য বঁটা, বকতা সাহিত্য মূল বঁটা পাইছোঁ, সাহিত্য ৰত্ন বঁটা পাইছোঁ, সাহিত্য মুক্তা বঁটা পাইছোঁ, এনেকৈ বিভিন্ন ধৰণৰ বঁটা
0: লাভ কৰিছে। হয়, এতিয়া পৰিকল্পনা আৰু কিবা?
1: পৰিকল্পনা বুলি মোৰ একো নাই, নিজে নিজে যিটো হৈ আছে সেয়ে আৰু, যে মই আমুক লিখিম তামুক লিখিম। এতিয়া এইখন শেষ হৈছে, এতিয়া মই ক্লাছিক উপন্যাস এখন লিখি আছোঁ মহাভাৰতৰ কাহিনীৰ ওপৰত। ইতিপূৰ্বে মই ক্লাছিক 2-3 উপন্যাস লিখিছিলোঁ, দেৱযানী, অহল্যা, উৰ্মিলা আদিৰ ওপৰত। এতিয়া যিখন লিখিছোঁ বৰ মানে হৃদয় বিদাৰক কাহিনী মহাভাৰতৰে, নাৰীক পণ্য সামগ্ৰী হিচাপে সেই সময়ত যেনেকৈ ব্যৱহাৰ কৰিছিলে তাৰ ওপৰত লিখিছোঁ। এখন শেষ হ'লে মই আকৌ এখন মোৰ চিৰাচৰিত মানে অভ্যাস হৰৰলৈ
0: উভতি যাব। হয়, আপোনাৰ এইখন গ্ৰন্থ যেতিয়া প্ৰকাশ হ'ব আমি নিশ্চয় পঢ়িম, আৰু সকলো শ্ৰোতাকে ক'ম যে আপোনাৰ গ্ৰন্থসমূহ পঢ়ক, সেই নতুন স্বাদ এটা লওক।
1: অশেষ ধন্যবাদ এইটোৰ কাৰণে।
0: হয়, এই সাহিত্যকৰ্মৰ বাহিৰেও আৰু আন আন কি কি কাম কৰি আপুনি ভাল পায়?
1: সাহিত্যকৰ্মৰ বাহিৰেও হবিটো বহুতেই আছে, মই পুৰণি হিন্দী গান শুনি বিৰাটেই ভাল পাওঁ, লিখি থাকোঁতেও শুনি থাকোঁ, শুই থাকোঁতেও শুনি থাকোঁ, এতিয়াও শুনো, তাহানিও শুনিও, মানুহে মোৰ ঘৰৰ কিছুমানে হাঁহে এইবিলাক পুৰণি কি গান শুনি থকা, এইবোৰতো আমি বুজিয়েই নাপাওঁ, কৈছোঁ ইয়াৰ য'ত আচল মাদকতাটো আছে সেই মাদকতাটো আজিকালি জিং জিং জাং জাং হুলস্থুলৰ মাজতে পাৰ হৈ যায়। তাৰোপৰি মোৰ খুব চখ আছিলে, এতিয়া কিছুমান অভাৱ অসুবিধাৰ কাৰণে ফুল নাৰ্চাৰী কৰিছিলোঁ, এই লিখি থকা মাজত নাৰ্চাৰীতে 2 বছৰমান আছিলোঁ নিজে বনোৱা নাৰ্চাৰী। তাৰোপৰি কইনচ কালেকশ্যন, ডাক টিকেট কালেকশ্যন, এইটো মোৰ খুব ভাল এটা হবি আছিলে। এইবিলাক হবিৰ উপৰিও মই বৰ চৌখিন মানুহ আৰু আড্ডা দি ভাল পাওঁ, কিন্তু আড্ডা দিবলৈ মানুহ নাই, এতিয়া সকলোৱে ব্যস্ত থাকে, গতিকে সেই তাহানি বোলে আহা বহোঁ ইয়াতে চাহ খাই খাই কথা পাতোঁ, সেইটো সেইখন সমাজ পাবলৈ এতিয়া বহুত কষ্ট। মই কেতিয়াবা কওঁ মেনুৱেলি কৰা কামবোৰ, বেংকলৈ গৈছোঁ চব ডিজিটেল, কিন্তু সেই লাইনত থিয় হৈ পেলাই সেইটো আনন্দ বেলেগ, আগফালৰ মানুহজনৰ লগতো কথা পাতিলোঁ, পিছফালৰ মানুহজনৰ লগত সময়ৰ লগত কথা নাই,
0: এইটো নতুন মানুহক
1: লগ পোৱা যায়, আলোচনা কৰা যায়। তাৰ বাহিৰে মোৰ তালে বিভিন্ন ধৰণৰ মানুহ আহে, হয়তো বহুতেই জানে, এতিয়া জনা হৈছে জ্যোতিষ চৰ্চাটো মই কৰোঁ, আৰু জ্যোতিষৰ কাৰণেও বহুত মানুহ মোৰ তালে আহে, তাহানি জুবিন গাৰ্গৰ পৰা আদি কৰি বিভিন্ন শিল্পী সাহিত্যিক ভাল ভাল নেতা উপনেতা সকলো মোৰ তালে আহে, আৰু সেইসকলৰ লগত বহুত সময় মোৰ পাৰ হৈ যায়, তেনেদৰে মই দিনটো অতিবাহিত কৰোঁ।
0: হয়, আমাৰ অনুষ্ঠানৰ যিহেতু সময়ো সীমিত, কথা শেষ নহয়, আপোনাক জানিবলৈ আৰু বহুত সময়ৰ আমাক প্ৰয়োজন, আমাৰ শ্ৰোতাসকলক আপোনাৰ বিষয়ে জনাবলৈ। আশা কৰিছোঁ আমি আকৌ কেতিয়াবা লগ পাম, আকৌ আপোনাৰ সৈতে কথা পাতিম, কিন্তু শেষত আপুনি যিসকল সাহিত্যৰ সৈতে জড়িত ব্যক্তি, যিসকলে সৃষ্টি কৰি আছে আৰু আমাৰ পঢ়ুৱৈসকল, তেখেতসকলক কেনেধৰণৰ বাৰ্তা দিবলৈ বিচাৰিব বৰ্তমান সময়ৰ লগত সংগতি ৰাখি?
1: সাহিত্যিকসকল বা পঢ়ুৱৈসকলক কওঁ যে যিখিনি লিখে সেয়া যাতে আনৰো মনোগ্ৰাহী হয়, আনৰ কথা চিন্তা কৰে, আৰু বৰ্তমান সমাজখনৰ বিষয়ে তাত একোটা চিত্ৰ দাঙি ধৰিলে সমাজৰ কাৰোবাৰ চৰিত্ৰৰ লগত মিলি গ'লে তেওঁ বেছি আগ্ৰহী হ'ব, যে মোৰ নিচিনা মানুহ এটাৰ কাহিনী ইয়াত পাইছোঁ, সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, আৰু ধৈৰ্য, সাহস, একাগ্ৰতা, এইকেইটা প্ৰত্যেকজন সাহিত্যিকক দৰকাৰ, এই 3টা বস্তু থাকিবই লাগিব। বহুতে লিখি হাইৰাণ হয় প্ৰকাশক বিচাৰি।

0: কিন্তু সেই প্লেটফৰ্মটো নাই আজিকালি। আমি একোখন প্লেটফৰ্ম পাইছিলোঁ যেনে বিস্ময় ৰহস্য এনেকুৱা আলোচনীত লিখি মানুহৰ
1: মনত এটা ঠাই পাইছিল
0: কিন্তু এতিয়া সেইটো নাই, গতিকে অলপ দিগদাৰ হয়, কষ্ট কৰিবলগীয়া হয়। আৰু পঢ়ুৱৈসকলক এইটো কওঁ যে যিমানেই যি নহওক ফেচবুকৰ সাহিত্য পঢ়ি পেলাই কোনো ধৰণৰ আমাৰ সাহিত্য সংস্কৃতিৰ উৎকৰ্ষ সাধন হ'ব নোৱাৰে। প্ৰকৃত সাহিত্য জগতলৈ আহিব লাগিব। আমি যিবোৰ লিখি আছোঁ আৰু বিভিন্ন ধৰণৰ তাহানি পণ্ডিতসকল, এই পদ্মনাথ গোহাঁই বৰুৱাৰ পৰা আদি কৰি ডক্টৰ ভৱেন শইকীয়ালৈকে, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আদি কৰি চন্দ্ৰকমল বেজবৰুৱালৈকে, এইসকলৰ কথা আমি জনা উচিত। সেইবিলাক তেনেকে হেৰাই গৈছেতো, আমি হেৰাই যাবলৈ দিব নালাগে,
1: অধ্যয়ন
0: কৰিব লাগে, তেওঁলোকক উদ্ধাৰ, তেওঁলোকক অনুপ্ৰাণিত হবলৈ নিজেও সেইবিলাক পঢ়িব লাগে, কোনে কেনেধৰণৰ লিখিছিলে।
1: আমি যদি সেয়াক লৈ আগবাঢ়ি নাযাওঁ আমি বহুখিনি বস্তু
0: হেৰুৱাই যাব
1: লাগিব আৰু আধৰুৱা হৈ থাকিব, আমাৰ অধ্যয়ন আধৰুৱা হৈ থাকিব, কেৱল বৰ্তমানক লৈ আগবাঢ়িব নোৱাৰি।
0: এটা এই লগতে সাহিত্যিকসকলক, আমাৰ অসমীয়া ভাষাটো ইমানেই চহকী, তাত জতুৱা ঠাঁচ খণ্ড বাক্য আদিৰে ভৰি আছে, কিন্তু সেইবোৰ ব্যৱহাৰেই নহয়, সেইবোৰ ব্যৱহাৰ কৰিবলৈ শিকিব লাগে, অলংকাৰ হয় সাহিত্যৰ।
1: খুব সূক্ষ্মভাৱে যদি অধ্যয়ন নকৰোঁ তেতিয়া আমি সেই সৃষ্টিত নতুনত্ব আনিব নোৱাৰোঁ, আৰু যিহেতু প্ৰয়োজনীয়তাসমূহ সলনি হৈ গৈ আছে গতিকে আমি সেইসমূহো উপলব্ধি কৰিব লাগিব। হয়, আজিৰ অনুষ্ঠানটিলৈ আপুনি আহিলে, আপোনাৰ বিষয়ে ইমানখিনি সময় আমাক সুন্দৰকৈ জনোৱাৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
0: নমস্কাৰ, ময়ো আন্তৰিক ধন্যবাদ জনালোঁ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ অতিথি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা ওৰফে কুমুদ হাজৰিকাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগ ধৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্তৰ কুমাৰ দাসৰ।
2: আজিৰ অতিথি অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত, শিল্পী কুমাৰ চানু। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লৈছোঁ ধৰকণ বোলছবিৰ এটি গীত, এয়া শুনক।

শ্ৰোতাই কুমাৰ চানুৰ কণ্ঠত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এবাৰ শুনাবলৈ লৈছোঁ আৰ্টিষ্ট বোলছবিৰ এই গীতটি।

0: পৰম শ্ৰদ্ধাৰ দয়ালু ৰাইজসকল, হাজাৰ কথাৰ মাজত এটা কথা মনত ৰাখিব, কেৱল পইচা পঠিয়াবৰ বাবে কিউ আৰ কোড স্কেন কৰিব লাগে বা পিন দিব লাগে, পইচা পাবৰ বাবে নালাগে।
1: RBIয়ে কয় কিউ আৰ কোড স্কেন কৰাৰ সময়ত বা পিন দিয়াৰ সময়ত অলপ সাৱধান হ'ব।
2: শ্ৰোতাই হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ কুমাৰ চানুৰ কণ্ঠত দালাল বোলছবিৰ এই গীতটি।

0: যাত্রীসকল অনুগ্রহ করে মন দিয়ক, যাত্রার বেলিকা যদি TCA টিকেট বিচাৰে দেখুৱাই দিব, কিন্তু কোনোবাই যদি OTP পিন বা পাসওয়ার্ড বিচাৰে তেন্তে তেওঁক তালিকে খেদি দিব।
1: RBI কয় OTP বা পিনৰ বাবে কল বা মেসেজ আহিলে অলপ সাবধান হব।
2: হিন্দী বোলছবি গীতৰ অনুষ্ঠানত শ্ৰোতাই গীত শুনি আছে শিল্পী কুঁৱাৰ চানুৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ দিৱানা বোলছবিৰ এটি গীত।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কুমাৰ চানুৰ কণ্ঠত উফ ইয়ে মহাবত এ বোলছবিৰ এটি গীত।

শ্ৰোতা ইমান পৰে শিল্পী কুমাৰ চানুৰ কণ্ঠত কেইটিমান হিন্দী বুলচবি গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আজি আমাৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়ক আছিল নৱকৃষ্ণ গোস্বামী। আমাৰ কাইলৈ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 একে মিটাৰ আৰু একে বেণ্ডতে। পুনৰ আপোনালোকৰ মংগল কামনা কৰি প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি মই মল্লিকা দত্তই আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।